হৈছে। মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন এ আই আৰ মোবাইল এপত।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত বিনীতা ডেকা আৰু গীতালী ভট্টাচাৰ্য, নিয়ন্ত্ৰণ কক্ষত নিখিল শৰ্মা, বিবেক শৰ্মা, মনোজ হাজৰিকা আৰু অমলেশ কলিতা, ট্ৰান্সমিটাৰত বিপুল কলিতা আৰু মিতুল গগৈ, এফ এম ট্ৰান্সমিটাৰত আতিকুৰ ৰহমান আৰু ষ্টুডিঅ'ত মই অনামিকা বৰদলৈ বৰুৱা। নিবেদন কৰা হৈছে বন্দনা।

আজিৰ বন্দনা অনুষ্ঠানটি সজোৱা হ'ল ক্ৰমে পূৰ্ণিমা গোস্বামী আৰু সংগীসকলে পৰিৱেশন কৰা নামঘোষা, চন্দামিতা ঠাকুৰীয়াৰ কণ্ঠৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, হৰেণ কলিতাৰ কণ্ঠৰ লোকগীত, হিৰণ্যময়ী প্ৰভা নাথ আৰু সংগীবৃন্দৰ কণ্ঠৰ চিয়াগীত আৰু শেষত মন্দিৰা লাহিৰীৰ কণ্ঠৰ এটি ভজনেৰে।

0: a 64-seat majority mark in the 126-member assembly. The BJP has bagged 82 seats, while its allies, Assam Gana Parishad, has won 9 seats and Bodoland People's Front has secured 10 seats. In Keralam, the Congress-led UDF has clinched a decisive win. While the Congress won 63 seats, its ally IUML added 22, giving the alliance dominant edge across the state. In Puducherry, the National Democratic Alliance is set to form the next government, securing a comfortable majority of 18 in the 30-member house. Among the NDA constituents, the All India NR Congress has won 12 seats, the Bharatiya Janata Party 4 seats, while other allies, All India Anna Dravida Munnetra Kazhagam and Lachiya Jananayaga Kachi, winning 1 seat each. In IPL cricket, Mumbai Indians defeated Lucknow Super Giants by 6 wickets at Wankhede Stadium in Mumbai last night. Chasing the target of 229 set by Lucknow Super Giants, Mumbai overhauled the score in 18-point overs. And that is the end of this news bulletin.
1: মিডিয়া ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মুকুতা মালা।
2: সাহিত্যিক শৰৎচন্দ্ৰ গোস্বামীয়ে সন্তোষ নামৰ প্ৰবন্ধত লিখিছিল, আনন্দ অন্বেষণৰ উপায় কি? বিষয়ৰ ভোগৰ পৰা সুখ পোৱা যায়। পঞ্চ কৰ্মেন্দ্ৰীয় আৰু পঞ্চ জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা বিষয়ৰ ভোগ কৰা হয়, কিন্তু তাৰ দ্বাৰা পৰম সুখ বা পৰম আনন্দ পাব নোৱাৰি। ভোগৰ পাছত অৱসাদ, তাৰ পাছত ক্লান্তি আহে। এতেকে বিষয় ভোগৰ পৰা প্ৰকৃত আনন্দ পোৱা নাযায়। জ্ঞান চৰ্চাতো সুখ আছে। সদ গ্ৰন্থপাঠ বা মনোৰঞ্জক যে সেই প্ৰবন্ধৰ পঠন বা ৰচনা বা আলোচনাৰ পৰা সুখ পোৱা যায়। এনে কৰ্মই মনত তৃপ্তি আনে। সৌন্দৰ্য চৰ্চা, কলাবিদ্যাৰ অনুশীলনতো সুখ আছে। তাৰ পৰাও মনৰ সুকুমাৰ প্ৰবৃত্তিবোৰে তৃপ্তি পায়। দয়া, ধৰ্ম, পৰোপকাৰ, দেশ হিতৈষণা প্ৰবৃত্তি নানা প্ৰকাৰ কৰ্মৰ দ্বাৰা আমি সদায় সুখ আৰ্জিবলৈ চেষ্টিত হওঁ। অপৰ পক্ষত ঠগবাজি কৰি, অসৎ উপায়েৰে অৰ্থ আৰ্জি বা কোনো অভীষ্ট সিদ্ধি কৰিও আমি সুখ পাবলৈ যত্ন কৰোঁ। কিন্তু কোনোটো কৰ্মৰ পৰা স্থায়ী সুখ, সকলো প্ৰকাৰ অৱসাদ আৰু বিষাদ বৰ্জিত আনন্দ পাব নোৱাৰোঁ। সুখ বা আনন্দ মনৰ অৱস্থা, বাহিৰৰ বস্তুৱে বা কৰ্মই মনৰ এই অৱস্থা আনিবলৈ বা তাকে ৰাখিবলৈ সহায় কৰে। মনে নিজেহে নিজৰ তৃপ্তি সাধি পৰম আনন্দৰ ভাৱ স্থায়ী কৰিব পাৰে। এইকাৰণে মনত সন্তোষ ভাৱ সদায় থাকিব লাগে। বিপদ অসুবিধা যিমানেই নহওক, মন স্থিৰ ৰাখিব লাগে, মনত ভাৱ আনিব লাগে। যি অৱস্থাত আমি আছোঁ, এয়ে আমাৰ পক্ষে উত্তম। এনে ভাৱৰ অনুশীলন টান, আৰু ইয়াত এটা বিপদ আছে যে আমি কোনো কাম আমাৰ সমগ্ৰ শক্তি দি কৰিবলৈ আমাৰ আলস্য জন্মিব পাৰে। সেই দেখি কোনো কাম উপস্থিত হলে বুদ্ধি বিবেচনা যিমান পাৰি খটাই সহজ উপায়েৰে সেই কাম সিদ্ধ কৰিবলৈ নিজৰ শক্তি অনুসৰি যত্ন কৰিব লাগে। তেতিয়াও যদি অভীপ্সিত কথা হৈ নুঠে, তাত বিষাদ ভাৱ নানি মনটোক বলি কৰি ল'ব লাগে। মনক ক'ব লাগে, আমাৰ শক্তি অনুযায়ী যত্ন কৰা হ'ল, তাতো যেতিয়া হৈ নুঠিল তাৰ কাৰণে দুখ বেজাৰ কৰি সময় ক্ষেপণ কৰা জ্ঞানী মানুহৰ কাম নহয়। এটা কথা মনত ৰাখিব লাগে যে কোনো মানুহৰেই সকলো প্ৰকাৰ বাঞ্ছা সিদ্ধ হ'ব নোৱাৰে। কিছু ইচ্ছা অপূৰ্ণ থাকিবই, আৰু তুলনা কৰি কোলে দেখা যাব যে প্ৰতিজন মানুহৰে লাভালাভৰ হিচাপত প্ৰায় মিল। কাৰো কাৰো কোনো কোনো কথা ভাল, আন আন কাৰোবাৰ সেই কথা

0: কথাবিলাক বেয়া, কিন্তু আন কথা ভাল। কোনো ধনী কিন্তু ৰোগীয়া, কোনো স্বাস্থ্যবন্ত কিন্তু নিৰ্ধন, কোনো মানী কিন্তু দুখীয়া, কোনো চহকী কিন্তু নিঃ। ধনে জনে মানে সম্ভ্ৰমে বিদ্যাই প্ৰতিষ্ঠাই ৰূপে স্বাস্থ্যই ঘৰে বাহিৰে সুখৰ জীৱন অতি ভাগ্যৱানৰহে হয়। এতেকে সাধাৰণ লোকে যি অৱস্থাতে থাকে তাতে সন্তুষ্ট থাকিব লাগে, যত্ন কৰিব লাগে ভালৰ অৰ্থে, নহলে তাতে অসন্তুষ্ট বা বিষণ্ণ হ'ব নালাগে। সন্তোষ আনন্দ প্ৰাপ্তিৰ একমাত্ৰ উপায়।
1: মুকুতামালা শুনিলে। আজিৰ মুকুতামালাৰ কথাংশ সাহিত্যিক শৰৎচন্দ্ৰ গোস্বামীৰ লিখনিৰ পৰা লোৱা হ'ল।

ধনদা পাঠকৰ কণ্ঠৰ লোকগীতকেইটি শুনিলে। শিল্পীৰ কণ্ঠৰ লোকগীত পুনৰ শুনিবলৈ পাব আজি দিনৰ 1:50 বজাত।

শ্রোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এতিয়া শুনাবলৈ লোৱা হৈছে জগজিৎ সিং আৰু সহশিল্পীৰ কণ্ঠৰ কেইটিমান ভজন।

জগজিৎ সিং আৰু সহশিল্পীৰ কণ্ঠৰ ভজন কেইটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। এতিয়া শুনক অনুষ্ঠান পৰিচিতি।

দিনৰ 12:30 আইডিঅ'ৰ বোলনি অনুষ্ঠানত স্বাস্থ্য শিতানত বিশ্ব হাপানী দিৱস উপলক্ষে হাপানী ৰোগ কাৰণ আৰু চিকিৎসা এই বিষয়ে ডাক্তৰ মহম্মদ কেশৰ জাভেদৰ সৈতে এটি সাক্ষাৎকাৰ সাক্ষাৎ গ্ৰহণ ৰূপাম ৰুণামণি বৰাৰ। সন্ধিয়া 5:20 চাহগছৰ মাজে মাজে অনুষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ হীৰামণি কেৰকাটাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ সাক্ষাৎ গ্ৰহণ অঞ্জু দাসৰ। নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত ফেন্সিং খেলৰ নিয়ম আৰু অসমত এই খেলৰ প্ৰচাৰ এই বিষয়ে বিপুল কুমাৰ শৰ্মাৰ সৈতে এটি সাক্ষাৎকাৰ সাক্ষাৎ গ্ৰহণ প্ৰবাল কুমাৰ শৰ্মাৰ। লগতে শুনিবলৈ পাব খেলৰ বাতৰি অনুষ্ঠানটি প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। পুৱা 8:30 সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকাৰ শিল্পী মৃদুলা দাস পুলক বেনাৰ্জী নীলিমা খাতুন ৰাজেন গোহাঁই আৰু মধুস্মিতা ভট্টাচাৰ্য। ৬:55 জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই। পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি যুগুতাই আগবঢ়াব উৎপল বৰাই। 7:15 আজি পুৱা অনুষ্ঠানটি আগবঢ়াব সমুজ্জ্বল দত্তই প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 ৰূপালী লহৰ পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। দিনৰ 1:30 বৃন্দগান। পুৱা 9:15 জিলাৰ ৰেহৰূপ। 9:20 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান লাইভ ফোন ইন কল্পতৰু। 10:00 জীৱন সুৰভী অনুষ্ঠানৰ অতিথি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিব প্ৰিয়ব্ৰত লহকৰ। অনুষ্ঠানটিৰ আধৰতা আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাং। 11:05 পৰাগমালা লাইভ। 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি প্ৰামাণ্য আলেখ্য নীলাচল পাহাৰত প্ৰাচীন মন্দিৰ আগবঢ়াব কস্তুৰীমা দাস আৰু পম্পী মালাকাৰে প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:15 মোৰ সংগীত যাত্ৰা অনুষ্ঠানত স্নেহলতা দাসৰ সৈতে সাক্ষাৎকাৰৰ তৃতীয় খণ্ড শুনিবলৈ পাব সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 দৰ্শনা কলিতাৰ কণ্ঠৰ আধুনিক গীত। প্ৰাসংগিক 1:50 ধনদা পাঠকৰ কণ্ঠৰ লোকগীত। 8:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 আধুনিক গীতৰ অনুষ্ঠান। 3:15 নেপালী অনুষ্ঠান। 3:45 কাৰ্বি অনুষ্ঠান। 4:30 বড়ো অনুষ্ঠান।

বিয়লি 6:10 কৃষি জগত অনুষ্ঠানত কৃষি আৰু বন্যপ্ৰাণী সংঘাতৰ পৰা সহাৱস্থানলৈ এই বিষয়ে এতিয়া আলোচনা। ভাগ ল'ব প্ৰিয়ংকা হাতীমতা আৰু মৰুশ্ৰী পাটোৱাৰীয়ে, আঁত ধৰিব মানসজ্যোতি বৰাই, প্ৰযোজনা উৎপল বৰাৰ, 6:40 যতীন্দ্ৰনাথ শৰ্মাৰ কণ্ঠৰ ভজন, 7:20 আকৌ শুনোৱা হওক, 7:35 পূবালীৰ সুৰ অনুষ্ঠানত পবিত্ৰ কুমাৰ ৰাভাৰ কণ্ঠৰ ৰাভা গীত, 8:20 সুৰৰ শৰাইৰ শিল্পী মিতালী দে, প্ৰযোজনা মলয় সূত্ৰধৰৰ, 9:00 অসমীয়া ছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত, 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:30 সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট গীতিকাৰ সুৰকাৰ কণ্ঠশিল্পী আৰু অভিনেত্ৰী ৰেণু দত্ত বৰফুকনৰ সৈতে সাক্ষাৎকাৰ, আজি শুনিবলৈ পাব দ্বিতীয় খণ্ড, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, 10:00 ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু। অনুষ্ঠান পৰিস্থিতি ইমান।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM ৰ 100.8 MHz।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

জীৱন আলীৰ যুগলবন্দী এই মাহৰ দম্পতী মঞ্জুস্না মহন্ত গোস্বামী আৰু হৃদয় গোস্বামী। প্ৰচাৰ হ'ব দেওবাৰে নিশা 9:30 বজাত।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতে মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

বিদ্যালয়ৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমাৰ শর্মায়।
1: নিরাপদ পানী প্রথম খণ্ড। আমাৰ শৰীৰৰ সৰহভাগ পানীয়ে জুৰি আছে। এজন 65 কিলোগ্রাম ওজনৰ মানুহৰ শৰীৰত প্ৰায় 40 লিটাৰ পানী থাকে। শৰীৰৰ এই বৃহৎ অংশটো ভাৰসাম্য অৱস্থাত ৰাখিবলৈ হলে আমি দিনটোত পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে। প্ৰতিদিনে আমাক প্ৰায় 8 গিলাচ বা 2 লিটাৰ পানীৰ আৱশ্যক হয়। পানীৰ উপৰিও বিভিন্ন খোৱাবস্তু, দিনটোত খোৱা বিভিন্ন পানীয়, ফল মূল ইত্যাদিৰ যোগেদিও পানীয়ে আমাৰ শৰীৰ তিয়াই থাকে। সেয়ে এনে পানী নিৰাপদ হোৱাটো অতি প্ৰয়োজন। তদুপৰি আমি গ্ৰহণ কৰা বিভিন্ন খোৱাবস্তু ধোৱা পখলাত পানী ব্যৱহাৰ কৰোঁ। দূষিত পানীৰে ধোৱা এনে খাদ্যয়ো আমাৰ শৰীৰৰ ক্ষতিসাধন কৰিব পাৰে। আমাৰ শৰীৰত পানীয়ে বিভিন্ন কাম কৰে। পানীয়ে আমাৰ শৰীৰৰ কোহবৰ সেমেকায় আৰু জীয়াই ৰাখে। আমাৰ শৰীৰৰ তৰল পদাৰ্থ যেনে তেজ আদি চলাচলত ই সহায় কৰে। খোৱা খাদ্য কোমল কৰি হজম কৰাত সহায় কৰে। ছডিয়াম, পটাছিয়াম, কেলছিয়াম আদি লৱণসমূহ দ্ৰৱীভূত কৰি শৰীৰৰ কোষক যোগান ধৰে। অৱশ্যে দেখিলে পিয়াহ পলুৱাই খাওঁ খাওঁ লগা ফটফটীয়া স্বচ্ছ পানীটুপি নিৰাপদ নহ'বও পাৰে। এনে পানীয়েও ৰোগৰ বীজাণু কঢ়িয়াই আমাক ৰোগীয়া কৰিব পাৰে। খোৱা পানীটুপি সাধাৰণতে বীজাণুমুক্ত, অনিষ্টকাৰী ৰাসায়নিক পদাৰ্থমুক্ত, গুণহীন আৰু বৰণহীন হোৱাৰ প্ৰয়োজন আৰু ঘৰুৱা ধোৱা পখলা কামত ব্যৱহাৰ কৰিব পৰাকৈ প্ৰচুৰ পৰিমাণৰ পানী থকাটো প্ৰয়োজন। আমি বিশেষকৈ বৰষুণৰ পানী, ভূপৃষ্ঠৰ পানী, নিজৰা পুখুৰী ইত্যাদিৰ পানীকে প্ৰয়োজনীয় পানী হিচাপে ব্যৱহাৰ কৰি আহিছোঁ। হলেও পৰিৱৰ্তিত পৰিস্থিতিত আমি ভূগৰ্ভৰ পানীকে দেশৰ অধিকসংখ্যক লোকে ব্যৱহাৰ কৰে। প্ৰাকৃতিক নিজৰা, কুঁৱা, নলী, নাদ আদি আজিও দেশৰ অধিকাংশক লোকেই খোৱা পানীৰ উৎস হিচাপে ব্যৱহাৰ কৰি আহিছে। বিজ্ঞানসন্মতভাৱে বিভিন্ন উৎসৰ পৰা ব্যৱহাৰযোগ্য পানী গ্ৰামাঞ্চলৰ আৰু কিছু ক্ষেত্ৰত নগৰাঞ্চলৰ খুব কম মানুহেহে ব্যৱহাৰ কৰিবলৈ পাইছে। দূষিত পানীয়ে সৃষ্টি কৰা ৰোগৰ তালিকাখন বেছ দীঘল, যেনে ভাইৰাছজনিত ৰোগ, ভাইৰেল হেপেটাইটিছ, ভাইৰেল ডায়েৰিয়া, বেক্টেৰিয়াজনিত ৰোগ যেনে টাইফয়েড, কলেৰা, গ্ৰহণী, প্ৰটজোৱাৰ পৰা হোৱা ৰোগ যেনে এমিবিক গ্ৰহণী, জিয়াৰডিয়া, পেলুজনিত ৰোগ যেনে ফিটা পেলু, ঘূৰণীয়া পেলু, এনে বিভিন্ন ৰোগ দূষিত পানীৰ পৰাও হ'ব পাৰে। ইয়াৰ উপৰিও দূষিত পানী ব্যৱহাৰ কৰি ছাল আৰু চকুৰ ভেঁকুৰ আৰু অন্যান্য বেক্টেৰিয়াজনিত ৰোগ হ'ব পাৰে। বিভিন্ন অজৈৱিক ৰাসায়নিক দ্ৰব্য মাত্ৰাধিক পৰিমাণত পানীত থকাৰ ফলস্বৰূপে ইহঁতে শৰীৰৰ ক্ষতি সাধন কৰে। ফ্লৰাইড, আৰ্চেনিক, মাৰ্কিউৰী, কেডমিয়াম, সীহ আৰু বিভিন্ন কীটনাশকৰ উপস্থিতিয়েও খোৱা পানীটুপি বৰ বিহলৈ ৰূপান্তৰ কৰিব পাৰে। সেয়েহে আমাক নিৰাপদ পানীৰ অতি প্ৰয়োজন। নিৰাপদ পানীটুপি বীজাণুমুক্ত আৰু অনিষ্টকাৰী ৰাসায়নিক পদাৰ্থমুক্ত হোৱাৰ উপৰিও ঘৰত জমা কৰি থোৱাৰ উপযোগী, সুস্বাদু আৰু দুৰ্গন্ধমুক্ত হ'ব লাগে।

মনক নিকা কৰে। মুকলিত মল ত্যাগ নকৰিব, বিজ্ঞানসন্মত শৌচাগাৰ ব্যৱহাৰ কৰক।

জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই। পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি। শৰীৰৰ উপৰিও ই

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালি হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, জেনেৰেল 40টা পদ। প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, DEPR 10টা পদ। প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত MA বা MSc হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, DSIM 10টা পদ। প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, মেথমেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স, কোৱাণ্টিটেটিভ ইকনমিক্স, ইকনমেট্ৰিক্স বা ইনফৰ্মেটিক্স বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,865টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালছোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানী দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালী হোৱা 11টা পদৰ বাবে আবেদন বিচৰা হৈছে। জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল 7টা পদ, জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল 4টা পদ। দৰমহাৰ নিৰিখ মাহে 29,000 টকাৰ পৰা 78,640 টকালৈ, লগত অন্যান্য বানচ থাকিব। আৰম্ভণিতে মুঠ দৰমহাৰ পৰিমাণ মাহে প্ৰায় 91,000 টকা। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট rbi.org.in। আবেদনৰ শেষ তাৰিখ 6 মে'। নিয়োগ বাতৰি ইমানেই।
2: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী। আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

0: এ আকাশবাণী গুৱাহাটীৰ মহাবাহু, খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। পুৱাৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। পশ্চিমবংগত বিজেপিয়ে টি এম চিৰ 15 বছৰীয়া শাসন ওফৰাই চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে। তামিলনাডুত চি জোচেফ বিজয় নেতৃত্বাধীন টি ভি কে দলে প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈয়েই সৰ্বাধিক 108খন আসন দখল কৰিবলৈ সমৰ্থ হৈছে। মধ্যপ্ৰাচ্য উপসাগৰীয় অঞ্চলত ইৰাণৰ শেহতীয়া ড্ৰোন আৰু মিছাইল আক্ৰমণৰ পৰিপ্ৰেক্ষিতত খাৰুৱা তেলৰ মূল্য অধিক বৃদ্ধি পাইছে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা মুম্বাইত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 6 উইকেটত পৰাস্ত কৰে। অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। দলটোৱে 126টা সমষ্টিৰ ভিতৰত 82টাত জয়লাভ কৰিছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ভাৰতীয় জাতীয় কংগ্ৰেছে 19, অসম গণ পৰিষদে 10, বড়োলেণ্ড পিপলছ ফ্ৰণ্টে 10, অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টে 2, ৰাইজৰ দলে 2 আৰু অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছে 1 আসনত জয়লাভ কৰিবলৈ সমৰ্থ হয়। নিৰ্বাচনত বিজেপিয়ে লাভ কৰা এই অভূতপূৰ্ব সাফল্যৰ বাবে ৰাইজক ধন্যবাদ জ্ঞাপন কৰি জালুকবাৰী সমষ্টিৰ পৰা 89,434 ভোটৰ বৃহৎ ব্যৱধানত জয়লাভ কৰা ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে কয় যে অসমবাসীৰ আশীৰ্বাদত নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ 102গৰাকী প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰি ইতিহাস ৰচনা কৰিলে। এখন বিকশিত নতুন অসম গঢ়াৰ লক্ষ্য পূৰণৰ দিশে কাম কৰি যাবলৈ সংকল্পবদ্ধ বুলি উল্লেখ কৰি তেওঁ প্ৰতিগৰাকী বিজয়ী প্ৰাৰ্থীক অভিনন্দন জ্ঞাপন কৰে। ফলাফল ঘোষণাৰ পাছত ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো সাক্ষাৎ কৰে। একেদৰে ডঃ শৰ্মাই বিজেপিৰ সহযোগী বি পি এফৰ হাগ্ৰামা মহিলাৰীৰ সৈতেও সাক্ষাতত মিলিত হয়। বিকশিত বি টি আৰৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতিৰ ক্ষেত্ৰত তেওঁ পুনৰ অংগীকাৰবদ্ধ বুলিও ডঃ শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰে। ইপিনে অসমত এন ডি এৰ এই অভূতপূৰ্ব বিজয় প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই বিজয় বিকাশ আৰু জনকল্যাণৰ ৰাজনীতিৰ প্ৰতি জনতা জনাৰ্দনৰ অটুট বিশ্বাসৰ প্ৰতীক। জনসাধাৰণলৈ ধন্যবাদ জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমৰ সৰ্বাংগীন বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিৰন্তৰ কাম অব্যাহত ৰাখিব বুলিও সামাজিক মাধ্যমৰ জৰিয়তে উল্লেখ কৰে। কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটে এইবেলি প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ তথা সাংসদ গৌৰৱ গগৈ সন্মুখত ৰাখি বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও সচেতন ভোটদাতাৰ দৃষ্টি নিবদ্ধ হৈ থকা যোৰহাট সমষ্টিত গৌৰৱ গগৈ 23,182 ভোটৰ ব্যৱধানত পৰাস্ত হয়। সমষ্টিটোত বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীয়ে 69,439 ভোট লাভ কৰে। শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ কুশল দুৱৰী 17,272 ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিধানসভালৈ পুনৰ নিৰ্বাচিত হয়। আকৌ নতুনকৈ ৰাজনীতিলৈ আহি চৰ্চাৰ কেন্দ্ৰবিন্দু হোৱা ৰাইজৰ দলৰ প্ৰাৰ্থী জ্ঞানশ্ৰী বৰা মৰিয়নি সমষ্টিত বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কৰ্মীৰ বিৰুদ্ধে 26,840 ভোটৰ ব্যৱধানত পৰাস্ত হয়। একেদৰে মধ্য গুৱাহাটী সমষ্টিতো বিজেপি প্ৰাৰ্থী বিজয় কুমাৰ গুপ্তাই নতুন প্ৰজন্মৰ প্ৰাৰ্থী অসম জাতীয় পৰিষদৰ কুংকী চৌধুৰীৰ বিৰুদ্ধে 61,921 ভোটৰ বৃহৎ ব্যৱধানত জয়লাভ কৰে। উল্লেখযোগ্য যে ৰাইজৰ দলৰ সভাপতি লুৰিণজ্যোতি গগৈ খোৱাং সমষ্টিত বিজেপি প্ৰাৰ্থী চক্ৰধৰ গগৈৰ বিৰুদ্ধে 9,984 ভোটৰ ব্যৱধানত পৰাস্ত হয়। কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিয়া ভূপেন বৰাক বিজেপিয়ে বিহপুৰীয়া সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিয়াৰ পাছত কংগ্ৰেছ প্ৰাৰ্থী নাৰায়ণ ভূঞাৰ সৈতে তুমুল প্ৰতিদ্বন্দ্বিতা হয় যদিও সমষ্টিটোত শ্ৰীবৰাই 8,237 ভোটৰ ব্যৱধানত জয়লাভ কৰে। দিছপুৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নিকটতম প্ৰতিদ্বন্দ্বী মীৰা বৰঠাকুৰ গোস্বামীক প্ৰায় 50,000 ভোটৰ ব্যৱধানত পৰাস্ত কৰে। সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী জয়ন্ত কুমাৰ দাসে নিৰ্দলীয়ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও তেওঁ মাত্ৰ 22,802 ভোটে লাভ কৰিবলৈ সক্ষম হয়। অসমৰ উপৰি কালি পশ্চিমবংগ, তামিলনাডু, পুডুচেৰী আৰু কেৰালমৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়। ফলাফল অনুসৰি বিজেপিয়ে পশ্চিমবংগত প্ৰথমবাৰৰ বাবে বিজয় সাব্যস্ত কৰে। ৰাজ্যখনত বিজেপিয়ে মুঠ 293খনৰ ভিতৰত 206খন আসন হস্তগত কৰিবলৈ সমৰ্থ হয়। ৰাজ্যখনত 15 বছৰ ধৰি শাসনত থকা টি এম চিয়ে এই পৰ্যন্ত 80খন আসনত জয়লাভ কৰাৰ বাতৰি আহিছে।

ৰাজ্যখনত ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু আম জনতা উন্নয়ন পাৰ্টীয়ে দুখনকৈ আসনত জয়লাভ কৰে। উল্লেখযোগ্য যে ৰাজ্যখনৰ ভৱানীপুৰ সমষ্টিত মমতা বেনাৰ্জী বিজেপিৰ শুভেন্দু অধিকাৰীৰ বিৰুদ্ধে 15,105 ভোটৰ ব্যৱধানত পৰাস্ত হয়। 1972 চনৰ পাছত ৰাজ্যখনত প্ৰথমবাৰৰ বাবে কেন্দ্ৰত থকা কোনো দলে চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে। ৰাজ্যখনত 23 আৰু 29 এপ্ৰিলত 2টা পৰ্যায়ত ভোটগ্ৰহণ কৰা হৈছিল। স্বাধীনতাৰ পাছত ৰাজ্যখনত এইবেলি সৰ্বাধিক 92.47% ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছিল। পশ্চিমবংগৰ ফাল্টা সমষ্টিত নিৰ্বাচন আয়োগে পুনৰ নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে। সমষ্টিটোত অহা 21 মে'ত ভোটগ্ৰহণ কৰাৰ বিপৰীতে 24 মে'ত ফলাফল ঘোষণা কৰা হ'ব। ইপিনে তামিলনাডুত অভিনয়ৰ পৰাগৈ ৰাজনীতিৰ পথাৰত খোজ দিয়া চি জোচেফ বিজয় নেতৃত্বাধীন টি ভি কে দলে প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈ সৰ্বাধিক 108খন আসন দখল কৰিবলৈ সমৰ্থ হয়। ৰাজ্যখনত শাসনাধিষ্ঠিত ডি এম কেই 234খন আসনৰ ভিতৰত 79খনত জয়লাভ কৰাৰ বিপৰীতে প্ৰধান বিৰোধী দল হিচাপে চিহ্নিত AIADMK 47খন আসনহে হস্তগত কৰিবলৈ সমৰ্থ হয়। ৰাজ্যখনত মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে চেন্নাইৰ কোলাথুৰ সমষ্টিত টি ভি কেৰ ভি এছ বাবুৰ বিৰুদ্ধে প্ৰায় 8,700 ভোটৰ ব্যৱধানত পৰাস্ত হয়। অৱশ্যে তেওঁৰ পুত্ৰ তথা উপ মুখ্যমন্ত্ৰী ইউ ষ্টেলিনে নিজৰ সমষ্টিত জয়লাভ কৰে। ৰাজ্যখনত বিজেপিৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী এল মুৰুগানো পৰাস্ত হয়। কেৰালমত ভাৰতীয় জাতীয় কংগ্ৰেছে মুঠ 140খন আসনৰ ভিতৰত 63খনত জয়লাভ কৰে। ৰাজ্যখনত চি পি আই এমে 26খন আৰু আই ইউ এম এল এ 22খন আসনত জয়লাভ কৰে। ইপিনে পুডুচেৰীৰ মুঠ 30খন আসনৰ ভিতৰত এ আই এন আৰ কংগ্ৰেছে সৰ্বাধিক 12খন আসনত জয়লাভ কৰে। পুডুচেৰীত ডি এম কে 5খন আৰু বিজেপিয়ে 4খন আসনত জয়লাভ কৰি ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত থাকে। ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে 4খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধানসভা নিৰ্বাচনত বিজেপি তথা এন ডি এৰ প্ৰতি জনসাধাৰণে আগবঢ়োৱা অভূতপূৰ্ব সঁহাৰি আৰু সমৰ্থনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে। এটা বিবৃতিত সভাপতিগৰাকীয়ে উল্লেখ কৰে যে অসম, পশ্চিমবংগ আৰু পুডুচেৰীৰ নিৰ্বাচনী ফলাফলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বৰ প্ৰতি দেশবাসীৰ অটল আস্থা আৰু বিশ্বাসক পুনৰবাৰ প্ৰমাণিত কৰিছে। বিশেষকৈ পশ্চিমবংগত দলৰ আশাব্যঞ্জক ফলাফল দলীয় কাৰ্যকৰ্তাসকলৰ নিৰন্তৰ প্ৰচেষ্টা, ত্যাগ আৰু নিষ্ঠাৰ ফলতে সম্ভৱ হৈছে বুলি তেওঁ উল্লেখ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। মধ্যপ্ৰাচ্যৰ উপসাগৰীয় অঞ্চলত ইৰাণৰ শেহতীয়া ড্ৰোন আৰু মিছাইল আক্ৰমণৰ পৰিপ্ৰেক্ষিতত বিশ্ব বজাৰত খাৰুৱা তেলৰ মূল্য অভূতপূৰ্বভাৱে বৃদ্ধি পাইছে। যোৱা 24 ঘণ্টাত সংযুক্ত আৰব আমিৰ ৰাষ্ট্ৰ আৰু পাৰস্য উপসাগৰত চলাচল কৰা বাণিজ্যিক জাহাজসমূহৰ ওপৰত ইৰাণে আক্ৰমণ তীব্ৰতৰ কৰি তোলাৰ ফলত সোমবাৰে তেলৰ আন্তঃৰাষ্ট্ৰীয় দৰ প্ৰায় 6% পৰ্যন্ত ঊৰ্ধগামী হয়। যোৱা এপ্ৰিল মাহৰ আৰম্ভণিতে আমেৰিকা আৰু ইৰাণৰ মাজত স্বাক্ষৰিত যুদ্ধবিৰতি চুক্তিৰ পাছত ই আটাইতকৈ উত্তেজনামূলক পৰিস্থিতি হিচাপে পৰিগণিত হৈছে। বজাৰৰ তথ্য অনুসৰি আন্তঃৰাষ্ট্ৰীয় মানক ব্ৰেণ্ড ক্ৰুডৰ মূল্য প্ৰতি বেৰেলত $6.27 অৰ্থাৎ 5.8% বৃদ্ধিৰে $114.44 উপনীত হৈছে। একেদৰে আমেৰিকাৰ ৱেষ্ট টেক্সাছ ইণ্টাৰমিডিয়েট খাৰুৱা তেলৰ মূল্য $4.48 অৰ্থাৎ 4.4% বৃদ্ধি হৈ প্ৰতি বেৰেলত $106.42 স্থিৰ হৈছে। যোৱা মাহত আমেৰিকা আৰু ইৰাণৰ মাজত স্বাক্ষৰিত যুদ্ধবিৰতি চুক্তিৰ পৰিপ্ৰেক্ষিতত বিৰাজ কৰা শান্তিপূৰ্ণ পৰিৱেশ বিঘ্নিত কৰি কালি সংযুক্ত আৰব আমিৰ ৰাষ্ট্ৰৰ ফুজিৰাহ তৈল উদ্যোগ অঞ্চলত ভয়াৱহ ড্ৰোন আৰু মিছাইল আক্ৰমণ সংঘটিত হয়। সংযুক্ত আৰব আমিৰ ৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে সদৰি কৰা অনুসৰি তেওঁলোকৰ বায়ু প্ৰতিৰক্ষা বাহিনীয়ে 12টা বেলিষ্টিক মিছাইল আৰু বহুসংখ্যক ড্ৰোন আকাশমাৰ্গতে প্ৰতিহত কৰিবলৈ সক্ষম হয় যদিও এই আক্ৰমণৰ ফলত বৃহৎ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। এই ঘটনাত 3গৰাকী ভাৰতীয় নাগৰিক সামান্য পৰিমাণে আহত হোৱাৰ বাতৰি পোৱা গৈছে। আবুধাবিস্থিত ভাৰতীয় দূতাবাসে স্থানীয় কৰ্তৃপক্ষৰ সৈতে নিৰন্তৰ যোগাযোগ ৰক্ষা কৰি আহতসকলৰ চিকিৎসা তথা সুৰক্ষা নিশ্চিত কৰিছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 6 উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌৱে বান্ধি দিয়া 229 ৰানৰ লক্ষ্য মুম্বাই 18 অভাৰ আৰু 4টা বলত 4টা উইকেট হেৰুৱাই অতিক্ৰম কৰে। ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি লক্ষ্ণৌৱে নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত 228 ৰান কৰে। মুম্বাইৰ ৰয়েল ৰিকাল্টনক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। এই জয়ৰ সুবাদত মুম্বাই ইণ্ডিয়ানছ প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ ষষ্ঠ স্থানলৈ উন্নীত হৈছে। দলটোৱে এতিয়াও প্লে অফ পৰ্যায়ত উপনীত হোৱাৰ আশা সজীৱ কৰি ৰাখিছে। ইপিনে এই পৰ্যন্ত 9খন খেলৰ পৰা মাত্ৰ 4 পইণ্টহে অৰ্জন কৰা লক্ষ্ণৌ দলটোৰ প্লে অফ পৰ্যায়ত উপনীত হোৱাৰ আশা প্ৰায় নিৰ্বাপিত হৈছে। প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত দিল্লী কেপিটেল চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা পুনৰ পঢ়ি দিছো। অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। পশ্চিমবংগত বিজেপিয়ে টি এম চিৰ 15 বছৰীয়া শাসন ওফৰাই চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে। তামিলনাডুত চি জোচেফ বিজয় নেতৃত্বাধীন টি ভি কে দলে

0: প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈ সৰ্বাধিক 108খন আসন দখল কৰিবলৈ সমৰ্থ হৈছে। মধ্যপ্ৰাচ্য উপসাগৰীয় অঞ্চলত ইৰাণৰ শেহতীয়া ড্ৰোন আৰু মিছাইল আক্ৰমণৰ পৰিপ্ৰেক্ষিতত খাৰুৱা তেলৰ মূল্য অধিক বৃদ্ধি পাইছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা মুম্বাইত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 6 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে সমুজ্জ্বল দত্ত।

0: মিনিটত শুনিবলৈ পাব।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে সমুজ্জ্বল দত্তই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।
2: সুপ্ৰভাত প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিছো আজি পুৱা। আজি মঙলবাৰ, 1433 ভাস্কৰাব্দৰ বহাগ মাহৰ 21 দিন, 2026 খ্ৰীষ্টাব্দৰ মে মাহৰ 5 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ চতুৰ্থী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:47:14 আৰু আজি সূৰ্যাস্তৰ সময় বিয়লি 5:50:14।

যেতিয়া কামবোৰ আনন্দময় হয় জীৱনটোও আনন্দময় হয়। যেতিয়া কামবোৰ কৰ্তব্যজনিত হয় তেতিয়া জীৱনটো দাসত্বসূচক হয়, কথাষাৰ কৈছিল মেক্সিম গৰ্কিয়ে। শিক্ষাবিদ তথা সাহিত্যিক মঈদুল ইছলাম বৰা। মঈদুল ইছলাম বৰাৰ জন্ম হৈছিল শিৱসাগৰত। 1917 চনত শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত নামভৰ্তি কৰে মঈদুল ইছলাম বৰাই। 1919 চনত কটন কলেজৰ পৰা IA পাছ কৰে। ইয়াৰ পিছত 1921 চনত BA পৰীক্ষাত উত্তীৰ্ণ হয়। উচ্চ শিক্ষাৰ বাবে ঢাকা বিশ্ববিদ্যালয়লৈ যায় মঈদুল ইছলাম বৰা। ঢাকা বিশ্ববিদ্যালয়ৰ পৰা ফাৰ্চী সাহিত্যত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ MA পাছ কৰে। MA পাছ কৰাৰ পাছত ঢাকা বিশ্ববিদ্যালয়ত অধ্যাপকৰ পদত যোগদান কৰে মঈদুল ইছলাম বৰাই। 1940 চনত যোৰহাটত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতিৰ আসন অলংকৃত কৰিছিল মঈদুল ইছলাম বৰাই। সাহিত্যিক মঈদুল ইছলাম বৰাৰ মৃত্যু হয় 1944 চনৰ আজিৰ দিনটোতেই। জাৰ্মান দাৰ্শনিক, অৰ্থনীতিবিদ, ইতিহাসবিদ তথা সমাজ বিজ্ঞানী কাৰ্ল হেনৰিক মাৰ্কছ, তেখেত ৰাজনৈতিক তত্ত্ববিদ তথা সমাজতান্ত্ৰিক বিপ্লৱী হিচাপেও পৰিচিত আছিল। সুখ আৰু সমৃদ্ধিৰে ভৰা এটা মধ্যবিত্তীয় পৰিৱেশত মাৰ্কছৰ শৈশৱ অতিবাহিত হৈছিল। ট্ৰেয়াৰ চহৰতেই তেখেতে প্ৰাথমিক শিক্ষা আৰম্ভ কৰিছিল। 1835 চনত বন বিশ্ববিদ্যালয়ত আইন বিভাগত নামভৰ্তি কৰে কাৰ্ল মাৰ্কছে। তেতিয়া মাৰ্কছৰ কবিতাৰ প্ৰতি তীব্ৰ আকৰ্ষণ আহি পৰে। 1836 চনত বাৰ্লিন বিশ্ববিদ্যালয়লৈ যায় কাৰ্ল মাৰ্কছ। সেই সময়লৈ কাৰ্ল মাৰ্কছে আইন আৰু ধ্ৰুপদী সাহিত্য বিশেষভাৱে আয়ত্ত কৰে। ৰোমান আইন জাৰ্মান ভাষালৈ অনুবাদ কৰাৰ লগতে 300 পৃষ্ঠাৰ আইনৰ দৰ্শন লিখিবলৈ সক্ষম হয় কাৰ্ল মাৰ্কছ। গ্ৰীক ভাষাৰ এৰিষ্টটলৰ ৰেটৰিক, লেটিন ভাষাৰ জাৰ্মানিয়া, ত্ৰিশোতা আদি অনুবাদ কৰাৰ লগতে ইংৰাজী তথা ইটালীয় ভাষা শিকি উপন্যাস আৰু নাটক ৰচনা কৰে কাৰ্ল মাৰ্কছে। ফ্ৰেডৰিক হেগেলৰ দৰ্শনে আকৰ্ষিত কৰিছিল কাৰ্ল মাৰ্কছক। হেগেলৰ ৰচনাৱলীয়ে মাৰ্কছৰ মনত তীব্ৰ মানসিক তথা বৌদ্ধিক অন্তদণ্ডৰ সৃষ্টি কৰিলে। মাৰ্কছে এই বৌদ্ধিক পৰিৱৰ্তনৰ জৰিয়তে 1830 তথা 1840ৰ দশকত জাৰ্মান দৰ্শনৰ জগতখনত সমকালীন ৰাজনীতিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰে। ৰাজনৈতিকভাৱে সেই সময়ত জাৰ্মানীখন বহুধা বিভক্ত আছিল, কিন্তু বৌদ্ধিক দিশৰ পৰা দেশখন যথেষ্ট আগুৱাই গৈছিল। মাৰ্কছৰ ভাষাত, আন আন দেশসমূহে ৰাজনৈতিকভাৱে যি উপলব্ধি লাভ কৰিছিল সেইখিনি জাৰ্মানীয়ে কেৱল বিমূৰ্ত তত্ত্বৰ সহায়ত ভবাচিন্তাহে কৰিছিল। 1841 চনত মাৰ্কছে ডক্টৰেট ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত ৰাজনৈতিক সাংবাদিকতাৰ প্ৰতি আকৃষ্ট হোৱা মাৰ্কছে ৰেইনিছ জেইটুং নামৰ এখন বাতৰি কাকতত যোগদান কৰে। পৰৱৰ্তী সময়ত সম্পাদকৰ দায়িত্ব পালন কৰা মাৰ্কছে এই পত্ৰিকাখনত নিয়মীয়াকৈ লিখিবলৈ লয়। বিপ্লৱী চিন্তা চৰ্চাক সমৰ্থন কৰাৰ বাবে ৰেইনিছ জেইটুং অৱশেষত বন্ধ হয়। প্ৰেয়সী জেনীৰ সৈতে মাৰ্কছ বিবাহপাশত আবদ্ধ হোৱাৰ পিছত 1843 চনত পেৰিছলৈ গমন কৰে। 1844 চনত মাৰ্কছে তেখেতৰ জীৱনজোৰা বন্ধু ফ্ৰেডৰিক এংগেলছক পেৰিছত লগ পায়। মাৰ্কছতকৈ দুবছৰ সৰু আছিল ফ্ৰেডৰিক এংগেলছ। দুয়োৰে চিন্তাৰ মিলনে বন্ধুত্ব গঢ়ি তোলে। 1845 চনত মাৰ্কছ আৰু এংগেলছ ইংলেণ্ডলৈ যোৱাৰ পিছত নিজৰ ধাৰণাবোৰ প্ৰকাশ কৰি জাৰ্মান মতাদৰ্শ লিখি উলিয়ায়। দ্য কমিউনিষ্ট মেনিফেষ্টো আৰু ডাচ কেপিটেলৰ জৰিয়তে বিশ্বত বিশেষভাৱে চিনাকি লাভ কৰা কাৰ্ল মাৰ্কছৰ জন্ম হৈছিল 1818 চনৰ আজিৰ দিনটোতেই। ভাষাতত্ববিদ, লেখক, নাট্যকাৰ পণ্ডিত ৰঘুনাথ মুৰ্মু।

এটা আছিল চাওতালী ভাষাত ব্যৱহৃত অল চিকি লিপিৰ উদ্ভাৱক। 1925 চনত তেখেতে অল চিকি লিপি উদ্ভাৱনৰ পিছত সেই লিপিতেই চাওতালী ভাষাত বিভিন্ন নাটক, কবিতা আৰু কিতাপ প্ৰকাশ পাইছিল। 1977 চনত এখন চাওতালী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰে ৰঘুনাথ মুৰ্মুৱে। চাওতাল আদিবাসীসকলৰ মাজত গুৰু গুমকে অৰ্থাৎ মহান শিক্ষক হিচাপে পৰিচিত ৰঘুনাথ মুৰ্মুৰ জন্ম হৈছিল 1905 চনৰ আজিৰ দিনটোতেই। ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী অগ্ৰণী নেত্ৰী প্ৰীতিলতা ৱাদ্দেদাৰ। তেখেতে চট্টগ্ৰাম আৰু ঢাকাত শিক্ষা সমাপ্ত কৰি কলকাতাৰ বেথুন কলেজত পঢ়া শুনা কৰে। দৰ্শন বিষয়ত শিক্ষাৰ্থীৰে স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত স্কুলৰ শিক্ষয়িত্ৰী হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। বিপ্লৱী প্ৰীতিলতা ৱাদ্দেদাৰৰ জন্ম হৈছিল 1911 চনৰ আজিৰ দিনটোতেই। ভাৰতৰ সপ্তমগৰাকী ৰাষ্ট্ৰপতি জেল সিং। তেখেতে 1982 চনৰ পৰা 1987 চনলৈ ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত আছিল। সেই পদত অধিষ্ঠিত হোৱাৰ পূৰ্বে তেখেত আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এগৰাকী নেতা। কেন্দ্ৰীয় কেবিনেটত তেখেতে একাধিকবাৰ মন্ত্ৰণালয়ৰ দায়িত্বত কাৰ্যনিৰ্বাহ কৰিছিল, তাৰ ভিতৰত গৃহমন্ত্ৰী উল্লেখযোগ্য। জেল সিঙৰ জন্মতে নাম আছিল জাৰ্নেল সিং, যাৰ অৰ্থ জেনেৰেল। পিছত ফৰিদকোটৰ মহাৰাজৰ শাসনত বহুবাৰ প্ৰতিবাদ কৰি জেললৈ যাবলগীয়া হোৱাত তেখেতৰ নামটো সলনি কৰি জেল সিং কৰি ললে। তেখেত শিখ ধৰ্মাৱলম্বীৰ ব্যক্তি আছিল। অমৃতসৰত থকা শ্বহীদ শিখ মিছনেৰী কলেজত শিক্ষাদান কৰি গুৰু গ্ৰন্থ চাহিবৰ বিষয়ে জ্ঞান আহৰণ কৰাৰ বাবে তেখেতক জ্ঞানী উপাধি প্ৰদান কৰা হয়। 1956 চনৰ 3 এপ্ৰিলৰ পৰা 1962 চনৰ 10 মাৰ্চলৈকে তেখেতে ৰাজ্যসভাৰ সদস্য পদ অলংকৃত কৰিছিল। 1972 চনত জেল সিঙক পঞ্জাৱৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা হয়। জেল সিঙে বিশাল ধৰ্মসভা আয়োজন কৰিছিল। ৰাজহুৱা সভাবোৰ তেখেতে পৰম্পৰাগত শিখ প্ৰাৰ্থনাৰে আৰম্ভ কৰিছিল। পঞ্জাবৰ যিসকল ব্যক্তিয়ে স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল, সেইসকল স্বাধীনতা সেনানীৰ বাবে তেখেতে জীৱনজোৰা পেঞ্চন আঁচনি মুকলি কৰিছিল। 1980 চনত জেল সিঙক সপ্তম লোকসভাৰ বাবে নিৰ্বাচিত কৰা হয় আৰু ইন্দিৰা গান্ধীৰ কেবিনেটত গৃহ পৰিক্ৰমাৰ বিভাগটোৰ দায়িত্ব অৰ্পণ কৰা হয়। 1902 চনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জেল সিং ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে মনোনীত হয়। 1982 চনৰ 25 জুলাইত জেল সিঙে ৰাষ্ট্ৰপতিৰ শপতবাক্য পাঠ কৰে। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতিৰ পদত বহা তেখেতেই হৈছে প্ৰথমগৰাকী শিখধৰ্মী ব্যক্তি। 1982 চনৰ 12 ছেপ্টেম্বৰত জেল সিঙক অৰ্ডাৰ অৱ ছেইণ্ট থমাছ সন্মানেৰে বিভূষিত কৰা হয়। ভাৰতৰ সপ্তমগৰাকী ৰাষ্ট্ৰপতি জেল সিঙৰ জন্ম হৈছিল 1916 চনৰ আজিৰ দিনটোতেই। সুধালতা দুৱৰা। তেখেত আছিল প্ৰথমগৰাকী অসমীয়া মহিলা স্নাতক। 1896 চনৰ 25 অক্টোবৰত কলকাতাৰ হেৰিচন ৰোডত জন্ম হৈছিল সুধালতা দুৱৰাৰ। তেখেতে জেনানা মিছন স্কুল আৰু বেথুন কলেজিয়েট স্কুলৰ পৰা প্ৰাথমিক শিক্ষা আহৰণ কৰে। বেথুন কলেজৰ পৰা সংস্কৃতত সন্মান সহকাৰে স্নাতক ডিগ্ৰী গ্ৰহণ কৰি প্ৰথমগৰাকী অসমীয়া মহিলা স্নাতক হিচাপে পৰিগণিত হয় সুধালতা দুৱৰা। 1923 চনত কলকাতা বিশ্ববিদ্যালয়ৰ পৰা আধুনিক ভাৰতীয় ভাষা বিষয়ত প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে সুধালতা দুৱৰাই। বেথুন কলেজিয়েট স্কুলত শিক্ষয়িত্ৰী পদত যোগদান কৰাৰ পিছত এলাহাবাদ ক্ৰছৱেট কলেজৰ অধ্যক্ষ হিচাপে 1925 চনত যোগদান কৰে। এলাহাবাদ বিশ্ববিদ্যালয়ৰ কোৰ্ট একাডেমিক কাউন্সিল আৰু পাঠ্যপুথি কমিটীৰ সভ্য হোৱাৰ লগতে এলাহাবাদ আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ শিক্ষয়িত্ৰী হিচাপেও স্বীকৃতি লাভ কৰিছিল। তেখেতৰ মৃত্যু হয় 1928 চনৰ আজিৰ দিনটোতেই। নেপোলিয়ন বোনাপাৰ্ট। তেখেত আছিল ফৰাচী প্ৰজাতন্ত্ৰৰ প্ৰথম কনচুল। তেখেতৰ নেতৃত্বত ফৰাচী সেনাবাহিনী এটা দশকৰো অধিক সময় সকলো ইউৰোপীয় শক্তিৰ সৈতে যুদ্ধত অৱতীৰ্ণ হৈছিল। নেপোলিয়ন 1815 চনৰ 18 জুনত ৱাৰ্টালু যুদ্ধত পৰাজিত হয়। জীৱনৰ বাকী 6টা বছৰ ব্ৰিটিছসকলৰ তত্বাৱধানত আটলাণ্টিক মহাসাগৰৰ দ্বীপ ছেইণ্ট হেলেনাত কটাই নেপোলিয়ন বোনাপাৰ্টে। ইতিহাসৰ সবাতোকৈ চৰ্চিত ৰাজনীতিক তথা সেনাধ্যক্ষসকলৰ মাজৰ এগৰাকী হিচাপে বিবেচনা কৰা হয় নেপোলিয়ন বোনাপাৰ্টক। নেপোলিয়ন বোনাপাৰ্টৰ মৃত্যু হয় 1821 চনৰ আজিৰ দিনটোতেই। শিক্ষাবিদ কবি তথা ঔপন্যাসিক মহম্মদ পিয়াৰ। 20 শতিকাৰ 50 গৰাকী ঔপন্যাসিকৰ ভিতৰত পিয়াৰক স্থান দিয়া হৈছিল। সপ্তম শ্ৰেণীত পঢ়ি থাকোঁতে পিয়াৰে তেখেতৰ প্ৰথমখন কাব্য সংকলন আৰু নৱম শ্ৰেণীত পঢ়ি থাকোঁতে তেখেতৰ প্ৰথমখন উপন্যাস প্ৰীতি উপহাৰ লিখি উলিয়ায়। মহম্মদ পিয়াৰ অসমীয়া ঔপন্যাস সাহিত্যৰ জনপ্ৰিয় ধাৰাটোৰ এগৰাকী উল্লেখযোগ্য ঔপন্যাসিক। সামাজিক পটভূমিত ৰচনা কৰা তেখেতৰ উপন্যাসসমূহ আছিল ৰোমান্টিক কল্পনাধৰ্মী।

0: জীৱনকালত তেখেতে তিনিখন কাব্য সংকলন, আঠখন উপন্যাস, ৰাজনীতি আৰু ধৰ্ম বিষয়ক কেইবাখনো গ্ৰন্থৰ উপৰিও অনুবাদ গ্ৰন্থ লিখি উলিয়াইছে। মহম্মদ পিয়াৰৰ মৃত্যু হয় 2008 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় ন্যায়াধীশ লীলা শেঠ, তেখেতে দিল্লী উচ্চ ন্যায়ালয়ত প্ৰথমগৰাকী মহিলা ন্যায়াধীশ হিচাপে কাম কৰিছিল। 1991 চনৰ 5 আগষ্টত হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল লীলা শেঠে। তেখেতৰ জন্ম হৈছিল 1930 চনৰ 20 অক্টোবৰত। 1958 চনত লীলা শেঠে লণ্ডন বাৰ পৰীক্ষাত অৱতীৰ্ণ হয় আৰু 27 বছৰ বয়সত শীৰ্ষস্থান লাভ কৰে। 1978 চনত লীলা শেঠ দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হৈছিল। তেখেত হৈছে দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ। লীলা শেঠে বিভিন্ন ন্যায়িক আৰু মানৱীয় প্ৰতিষ্ঠানৰ অধ্যক্ষতা কৰিছিল। 2017 চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল লীলা শেঠৰ। ডেনমাৰ্ক উত্তৰ ইউৰোপৰ এখন দেশ, যাক ডেনিছ ৰাজ্য বুলিও জনা যায়। ডেনমাৰ্ক হৈছে এখন সংবিধানভিত্তিক একক ৰাষ্ট্ৰ, য'ত উত্তৰ আটলাণ্টিক মহাসাগৰত ফেৰ' দ্বীপপুঞ্জ আৰু গ্ৰীণলেণ্ডৰ স্বায়ত্তশাসিত অঞ্চলসমূহ অন্তৰ্ভুক্ত। 8ম শতিকাৰ বাল্টিক সাগৰৰ নিয়ন্ত্ৰণৰ বাবে সংগ্ৰাম চলাৰ সময়ত ডেনমাৰ্ক সংযুক্ত ৰাষ্ট্ৰ এক সামুদ্ৰিক শক্তি হিচাপে উত্থান ঘটিছিল। 1937 চনত ডেনমাৰ্কে নৰৱে আৰু ছুইডেনৰ সৈতে কালমাৰ ইউনিয়ন গঠন কৰিছিল। এই ইউনিয়ন 1523 চনত ছুইডেনৰ বিচ্ছিন্নতাৰ সৈতে শেষ হৈছিল। ডেনমাৰ্কে 19ম শতিকাৰ মধ্যভাগত শিল্পায়ন আৰম্ভ কৰিছিল আৰু এটা মুখ্য কৃষি ৰপ্তানিকাৰক হিচাপে পৰিগণিত হৈছিল। 20ম শতিকাৰ আৰম্ভণিত ই সামাজিক আৰু শ্ৰম বজাৰ সংস্কাৰ প্ৰৱৰ্তন কৰিছিল, যিয়ে বৰ্তমানৰ কল্যাণকামী ৰাষ্ট্ৰ আৰ্হি আৰু উন্নত মিশ্ৰিত অৰ্থনীতিৰ ভেটি গঠন কৰিছিল। ডেনমাৰ্কৰ মূল ভূখণ্ড জুটলেণ্ড উপদ্বীপত অৱস্থিত, যি উত্তৰ ইউৰোপত জাৰ্মানীৰ সৈতে স্থলসীমা ভাগ কৰে। 2023 চনৰ তথ্য অনুসৰি ডেনমাৰ্কৰ জনসংখ্যা আছিল 79,54,430গৰাকী। ডেনমাৰ্কৰ মুঠ মাটিকালি হৈছে 42,947 বৰ্গ কিলোমিটাৰ।
1: আজি ডেনমাৰ্কৰ মুক্তি দিৱস।
0: নেডাৰলেণ্ড পশ্চিম ইউৰোপত অৱস্থিত এখন দেশ। দেশখনৰ বহিৰাজ্যৰ ভূখণ্ড কেৰিবীয় অঞ্চলত অৱস্থিত। নেডাৰলেণ্ড 12খন প্ৰদেশেৰে গঠিত। ইয়াৰ পূবে জাৰ্মানী আৰু দক্ষিণে বেলজিয়ামৰ সীমা আছে। উত্তৰ আৰু পশ্চিমে উত্তৰ সাগৰৰ উপকূল আছে। নেডাৰলেণ্ড এখন উন্নত দেশ হোৱাৰ বাবে ইউৰোপীয় সংঘ, ইউৰোজোন, জি3, নাটো, OECD আৰু বিশ্ব বাণিজ্য সংস্থাৰ প্ৰতিষ্ঠাপক সদস্য। নেডাৰলেণ্ডৰ মুঠ মাটিকালি হৈছে 41,864 বৰ্গ কিলোমিটাৰ।
1: আজি নেডাৰলেণ্ডৰ মুক্তি দিৱস।
0: ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ, ষ্টকহোমত 5ম অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হয় 1912 চনৰ আজিৰ দিনটোতেই। বিশ্বৰ ক্ষুদ্ৰতম সংবাদ পত্ৰ ব্ৰাইনাৰ গেজেট প্ৰথম প্ৰকাশ হয় 1921 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় সংগীত শিল্পী নৌচাদ আলীৰ মৃত্যু হয় 2006 চনৰ আজিৰ দিনটোতেই। পুলেণ্ডৰ নবেলজয়ী ঔপন্যাসিক হেনৰিক চিনকিউজৰ জন্ম হৈছিল 1846 চনৰ আজিৰ দিনটোতেই।
2: হেৰ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
3: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
2: কোন ঠাই?
3: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত হেৰ কি সুবিধা পোৱা যায়?
3: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
4: তেন্তে মইও এবাৰ যাব লাগিব।
3: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
5: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এইবাৰ আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতত প্ৰকাশ হোৱা মুখ্য বাতৰিসমূহলৈ। অসম, পশ্চিমবংগ, তামিলনাডু, কেৰালাম, পুডুচেৰীৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা। বিজেপিৰ চুনামিত ধূলিচাত বিৰোধী। অসমত 102খনলৈ বাঢ়িল মিত্ৰজোঁটৰ আসন। বিজেপিয়ে অকলেই পালে নিৰংকুশ সংখ্যাগৰিষ্ঠতা। বিজেপিয়ে 82খন, অগপ আৰু BPFএ লাভ কৰে 10খনকৈ আসন। 19খন আসনত জিকিল কংগ্ৰেছ। 200ত অধিক আসন লাভেৰে পশ্চিমবংগত বিজেপিৰ চৰকাৰ। মমতা বেনাৰ্জীৰ দুৰ্গত উৰিল গেৰুৱা পতাকা। 1500ৰো অধিক ভোটত পৰাস্ত মমতা বেনাৰ্জী। তামিলনাডুত প্ৰথমবাৰলৈ চৰকাৰ গঠনৰ বাবে সাজু অভিনেতা বিজয়ৰ টিভিকে। কেৰালামত এশখন

সনেৰে ক্লিন চুইপ কংগ্ৰেছ নেতৃতাধীন ইউ ডি এফ মহাজোঁটৰ পুডুচেৰীত এন ডি এৰ চৰকাৰ। দেশত গংগোত্ৰীৰ পৰা গংগাসাগৰলৈ এতিয়া পদুম ফুলিছে। নতুন দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ৰ বিজয় উৎসৱত অংশ ললে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অসমত এন ডি এৰ ঐতিহাসিক সাফল্যত উৎফুল্লিত প্ৰধানমন্ত্ৰী, জনগণৰ জীৱনলৈ অনা ইতিবাচক পৰিৱৰ্তনৰ ফল এই বিজয়। শংকৰদেৱ, লাচিত বৰফুকন, ভূপেন হাজৰিকা, উপেন্দ্ৰ ব্ৰহ্মৰ নাম লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কলে, ব্ৰহ্মপুত্ৰ, মা কামাখ্যা মহান ব্যক্তিসকলৰ আশীৰ্বাদত এতিয়া বিকাশৰ পথত অগ্ৰসৰ হৈছে অসম। জালুকবাৰীত একেৰাহে ষষ্ঠবাৰলৈ বিজয়ী ড০ হিমন্ত বিশ্ব শৰ্মা। ষষ্ঠবাৰলৈ বিধানসভালৈ নিৰ্বাচিত হ'ল যোৰহাটৰ হিতেন্দ্ৰ নাথ গোস্বামীও। যোৰহাটৰ চাৰিটা সমষ্টিত মিত্ৰজোঁটৰ জয়লাভ। কাৰ্বি পাহাৰৰ পাঁচটা সমষ্টিত বিজয় বিজেপি প্ৰাৰ্থীৰ। বিজেপিৰ পৰা অভিলেখ সৃষ্টিৰে আকৌ বিজয় প্ৰশান্ত ফুকনৰ। খেলৰ পৃষ্ঠাত আই পি এলৰ প্লে অফৰ চাৰিটা স্থানৰ দৌৰত আঠটা দল। শীৰ্ষত পঞ্জাৱ কিংছ, আৰ চি বি হায়দৰাবাদ, ৰাজস্থান গুজৰাটৰ মাজত হ'ব যুঁজ। আই পি এলৰ আজিৰ খেল দিল্লী কেপিটেলছ বনাম চেন্নাই ছুপাৰ কিংছ। খেলৰ সময় সন্ধিয়া 7:30। আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই সমুজ্জ্বল দত্তই আজি পুৱা অনুষ্ঠানটি ইমানতে সামৰিছো। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটি শুনিলে। প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আৰম্ভ কৰিছো চিনেমা গীতৰ বিশেষ অনুষ্ঠান ৰূপালী লহৰ।

0: পরিবেশন আর প্রযোজনা ঋতুপর্ণ দাসর, রূপালী লহর।
1: নমস্কার, রূপালী লহরের আজির খণ্ডটিলৈ আপোনাক স্বাগতম। রূপালী লহরের আজির সিনেমা ইটু সিটু বহুতু। আজির খণ্ডৰ কথাংশ রচনা পূবালী ভাগৱতীৰ, আৰু আজি শুনাবলগা গীতসমূহ ব্যক্তিগত সংগ্ৰহৰ পৰা আমালৈ পঠাইছে ত্ৰিদীপ গোস্বামীয়ে। 70ৰ দশকৰ এখন হাস্যমধুৰ অসমীয়া চিনেমা ইটো সিটো বহুতো। এই চিনেমাখনে অসমীয়া চলচ্চিত্ৰ জগতত এক নতুন যুগৰ সূচনা কৰিছিল। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ভাষাত হাঁহিব নজনা অসমীয়া মানুহক হাঁহিবলৈ শিকালে এইখন চিনেমাই। প্ৰথম অসমীয়া হাস্যব্যংগ চিনেমা ইটো সিটো বহুতো 1963 চনত মুক্তি লাভ কৰিছিল গুৱাহাটীৰ ৰূপশ্ৰী চিনেমা হলত। গুৱাহাটীৰ এখন ৰেষ্টুৰেণ্টত হোৱা এখন চাহমেলৰ আড্ডাৰ মাজেৰে সৃষ্টি হৈছিল এই চিনেমাখনৰ নাম। প্ৰখ্যাত কবি হীৰেণ ভট্টাচাৰ্যই চিনেমাখনৰ নামটো দিছিল।
2: জগ পুরি পতি রাখি বগা

0: পৰি যাব বছৰি পুৰহিৰ জানো পাবা বিচাৰি
1: মিতা নীতি হোৱা

কাল জুলিয়ান ভাই অলপ চকুপানী জীৱনৰ খেলা ঘৰৰ সুচলা যাম।

অসমীয়া চিনেমা জগতত সংগীত পৰিচালক হিচাপে ইতিমধ্যে জনপ্ৰিয়তা অৰ্জন কৰা ব্ৰজেন বৰুৱাই পোন প্ৰথমবাৰৰ বাবে ইটো সিটো বহুতৰ জৰিয়তে চিনেমা পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিল। চাৰিজন বন্ধুৰ পেয়িং গেষ্ট জীৱনৰ তিতা মিঠা অভিজ্ঞতাৰ কাহিনীৰ আধাৰত নিৰ্মিত হৈছিল ইটো সিটো বহুতো চিনেমাখন। চাৰিজন বন্ধুৰ চৰিত্ৰত অভিনয় কৰিছিল ক্ৰমে ব্ৰজেন বৰুৱা, প্ৰবীণ বৰা, শৰৎ দাস আৰু গিৰীণ বৰুৱাই। মূল নায়কৰ চৰিত্ৰত অভিনয় কৰিছিল ব্ৰজেন বৰুৱাই। নটসূৰ্য ফণী শৰ্মাই এইখন চিনেমাত মেজৰৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছিল। ফণী শৰ্মাৰ খং উঠিলে কথা পাহৰি যায়, তেতিয়া কপালত হাতুৰী এটাৰে লাহেকৈ টকৰ মাৰি দিলে স্মৃতিশক্তি ঘূৰি আহে। এনেধৰণৰ দৃশ্যসমূহে দৰ্শকক সেই সময়ত প্ৰচুৰ হাঁহিৰ খোৰাক দিছিল।

বৰ্তমানৰ কলকাতা অৰ্থাৎ তেতিয়াৰ কলিকতাৰ ষ্টুডিঅত এই চিনেমাখনৰ প্ৰায় সংখ্যক শ্বুটিং সম্পন্ন কৰাৰ লগতে গুৱাহাটীতো শ্বুটিং কৰা হৈছিল। শিলপুখুৰীৰ আছাম টাইপৰ ঘৰ এটা মেজৰৰ ঘৰ হিচাপে শ্বুটিং কৰা হৈছিল। 70ৰ দশকৰ গুৱাহাটী চহৰখন এই চিনেমাখনত দেখিবলৈ পোৱা যায়। ইটো সিটো বহুতো চিনেমাখনতে বিশিষ্ট অভিনেত্ৰী প্ৰয়াত বীণা দাস মান্না আৰু কৌতুক অভিনেতা হিচাপে সেই সময়ৰ জনপ্ৰিয় অভিনেতা প্ৰয়াত মুৱাজ্জিন আলীৰ খুহুটীয়া অভিনয়েও দৰ্শকক হাঁহিৰ খোৰাক যোগাবলৈ সক্ষম হৈছিল।

0: হয় গরু কথা শিকলি
1: হৃদয়
0: লিলি তারে হে।

0: পাবলৈ যাব পাৰো ৰণলৈ, হিমালয় বগাব পাৰো লিলি তয়ে যে বুকুৰে ধন মাততে নাই বুলি জামৰে মোৰ জ্বলি জ্বলিয়ে লিলি বান্ধি বনো আৰু মন নেমাততে নাই বুলি।
1: চিনেমাখনক এক অনন্য মাত্ৰা প্ৰদান কৰিছিল ইয়াৰ সংগীতে। নৱকান্ত বৰুৱা আৰু কেশৱ মহন্তৰ দৰে গীতিকাৰৰ গীতৰ কথা আৰু ব্ৰজেন বৰুৱাৰ সংগীত পৰিচালনাই ইটো সিটো বহুতোক অভিন্ন মাত্ৰা প্ৰদান কৰিছিল। ব্ৰজেন বৰুৱাই সংগীত পৰিচালনা কৰাৰ লগতে চিনেমাখনৰ গীতসমূহৰ কৰিঅ'গ্ৰাফিও কৰিছিল। দুটি গীতত ব্ৰজেন বৰুৱাই কণ্ঠদান কৰাৰ লগতে আন দুটি গীতত তেখেতৰ ভাতৃ তথা বিশিষ্ট কণ্ঠশিল্পী দীপেন বৰুৱাক কণ্ঠদান কৰোৱাইছিল। কেমেৰাৰ পাছফালে থাকি পৰিচালনাৰ দায়িত্ব, সংগীত পৰিচালনা, গীতত কণ্ঠদান আৰু সন্মুখত মূল নায়কৰ চৰিত্ৰত অভিনয়, ইমানবোৰ দায়িত্ব একেলগে পালন কৰাটো ব্ৰজেন বৰুৱাৰ দৰে বহু প্ৰতিভাসম্পন্ন এগৰাকী ব্যক্তিৰ কাৰণেহে সম্ভৱ হৈছিল। অসমীয়া চিনেমাৰ ইতিহাসত ইটো সিটো বহুতো এখন উল্লেখযোগ্য চিনেমা হিচাপে থাকি যাব কেইবাটাও কাৰণত। প্ৰথমটো কাৰণ, ইটো সিটো বহুতো প্ৰথমখন অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ হাস্যমধুৰ চিনেমা। দ্বিতীয়তে, ব্ৰজেন বৰুৱাই পৰিচালনা কৰা এইখন আছিল প্ৰথমখন চিনেমা। পৰৱৰ্তী সময়ত ব্ৰজেন বৰুৱাই ডক্টৰ বেজবৰুৱাৰ দৰে সফল চিনেমা নিৰ্মাণেৰে অসমীয়া চিনেমা জগত সমৃদ্ধ কৰি থৈ গৈছে।

আদৰৰ শ্ৰোতা, আমাৰ আজিৰ ৰূপালী লহৰ ইমানতে সামৰিবৰ সময় হ'ল। আজিৰ ৰূপালী লহৰৰ কথাংশৰ ৰচনা আছিল পূবালী ভাগৱতীৰ। আমাৰ অভিলেখাগাৰত ইটো সিটো বহুতো ছবিখনৰ আটাইকৃতি গীত নথকাত গীতসমূহ নিজৰ সংগ্ৰহৰ পৰা আমালৈ বুলি পঠালে ত্ৰিদীপ গোস্বামীয়ে।

কালৰ ধুলিয়ানি ভালি অলপ চকুপানি জীৱনৰ খেলা ঘৰৰ সুচলা যাম।

0: ৰূপালী লহৰ চিনেমা গীতৰ বিশেষ অনুষ্ঠানটি শুনিলে। পৰিৱেশন আৰু প্ৰযোজনা আছিল ঋতুপৰ্ণ দাসৰ।
1: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
2: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে। প্রতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
3: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
4: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
3: কোন ঠাই অ?
4: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত হেৰো কি কি সুবিধা পোৱা যায়?
4: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
5: তেন্তে ময়ো এবাৰ যাব লাগিব।
4: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
1: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি। 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্নিং নিউজ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, পুৱাৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। দলটোৱে 126টা সমষ্টিৰ ভিতৰত 82টাত জয়লাভ কৰিছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ভাৰতীয় জাতীয় কংগ্ৰেছে 19, অসম গণ পৰিষদে 10, বড়োলেণ্ড পিপলছ ফ্ৰণ্টে 10, অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টে 2, ৰাইজৰ দলে 2 আৰু অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছে 1 আসনত জয়লাভ কৰে। নিৰ্বাচনত বিজেপিয়ে লাভ কৰা এই অভূতপূৰ্ব সাফল্যৰ বাবে ৰাইজক ধন্যবাদ জ্ঞাপন কৰি জালুকবাৰী সমষ্টিৰ পৰা 89,434 ভোটৰ ব্যৱধানত বৃহৎ জয় সাব্যস্ত কৰা ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে কয় যে ৰাজ্যবাসীৰ আশীৰ্বাদত নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ 102গৰাকী প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰি ইতিহাস ৰচনা কৰিলে। এখন বিকশিত নতুন অসম গঢ়াৰ লক্ষ্য পূৰণৰ দিশে কাম কৰি যাবলৈ সংকল্পবদ্ধ বুলি উল্লেখ কৰি তেওঁ প্ৰতিগৰাকী বিজয়ী প্ৰাৰ্থীক অভিনন্দন জ্ঞাপন কৰে। ফলাফল ঘোষণাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ শৰ্মাই চৰকাৰৰ পৰৱৰ্তী কাৰ্যকালত ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ পৰিকল্পনাৰ বিষয়ে এইদৰে কয়।
1: অনাগত 5 বছৰটো অসমৰ বাবে এক সোণালী অতীত। কিয়? যোৱা 10 বছৰত সোণোৱাল ডাঙৰীয়া চৰকাৰৰ সময়ত কিছুমান আমি প্লেনিং কৰিছো যে ব্ৰহ্মপুত্ৰৰ কাষেদি আমি ডিব্ৰুগড়লৈকে ৰাস্তা বনাম, বিভিন্ন ধৰণৰ কথা আমি আলোচনা কৰিছো। মোৰ মুখ্যমন্ত্ৰীৰ সময়ছোৱাত এই কথাবিলাক আমি গ্ৰাউণ্ডেড কৰিলো, আধাৰশিলালৈ। কিন্তু আপুনি যদি চাই অহা 5 বছৰ কি হ'ব, যদি খুব থোৰতে মই কওঁ, অহা 5 বছৰ ধুবুৰী ফুলবাৰী দলং উদ্বোধন হ'ব, শুৱালকুছি পলাশবাৰী দলং উদ্বোধন হ'ব, গুৱাহাটীৰ ৰিং ৰোডৰ কাম সম্পূৰ্ণ হ'ব, শিলচৰ গুৱাহাটীৰ মাজত এক্সপ্ৰেছ হাইৱেৰ কাম সমাপ্ত হ'ব, শিলচৰত নতুন এয়াৰপৰ্টৰ কাম সমাপ্ত হ'ব, নুমলীগড় গহপুৰ টানেলৰ কাম সমাপ্ত হ'ব, ছেমি কণ্ডাক্টৰ উদ্যোগ আৰম্ভ হ'ব, ফাৰ্টিলাইজাৰ কাৰখানা আমাৰ নামৰূপত চলি আছে, সি আৰম্ভ হ'ব, কাজিৰঙা দি এলিভেটেড কৰিডৰটো আৰম্ভ হ'ব, মানুহ গাড়ী যাব।
0: ফলাফল ঘোষণাৰ পাছত ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো সাক্ষাৎ কৰে। একেদৰে ডঃ শৰ্মাই বিজেপিৰ সহযোগী BPFৰ হাগ্ৰামা মহিলাৰীৰ সৈতেও মিলিত হয়। বিকশিত BTRৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতিৰ ক্ষেত্ৰত তেওঁ পুনৰ অংগীকাৰবদ্ধ বুলিও ডঃ শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰে। ইপিনে অসমত NDAৰ এই অভূতপূৰ্ব বিজয় প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই বিজয় বিকাশ আৰু জনকল্যাণৰ ৰাজনীতিৰ প্ৰতি জনতা জনাৰ্দনৰ অটুট বিশ্বাসৰ প্ৰতীক। জনসাধাৰণলৈ ধন্যবাদ জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমৰ সৰ্বাংগীন বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিৰন্তৰ কাম অব্যাহত ৰাখিব বুলিও সামাজিক মাধ্যমৰ জৰিয়তে উল্লেখ কৰে। কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটে এইবেলি প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ তথা সাংসদ গৌৰৱ গগৈক সন্মুখত ৰাখি বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও সচেতন ভোটদাতাৰ দৃষ্টি নিবদ্ধ হৈ থকা যোৰহাট সমষ্টিত গৌৰৱ গগৈ 23,182 ভোটৰ ব্যৱধানত পৰাস্ত হয়। সমষ্টিটোত বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰনাথ গোস্বামীয়ে 69,439 ভোট লাভ কৰে। শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ কুশল দুৱৰীক 17,272 ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিধানসভালৈ পুনৰ নিৰ্বাচিত হয়। আকৌ নতুনকৈ ৰাজনীতিলৈ আহি চৰ্চাৰ কেন্দ্ৰবিন্দু হোৱা ৰাইজৰ দলৰ প্ৰাৰ্থী জ্ঞানশ্ৰী বৰা মৰিয়নী সমষ্টিত বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে 26,840 ভোটৰ ব্যৱধানত পৰাস্ত হয়। একেদৰে মধ্য গুৱাহাটী সমষ্টিতো বিজেপি প্ৰাৰ্থী বিজয় কুমাৰ গুপ্তাই নতুন প্ৰজন্মৰ প্ৰাৰ্থী অসম জাতীয় পৰিষদৰ কুমকী চৌধুৰীৰ বিৰুদ্ধে 61,921 ভোটৰ বৃহৎ ব্যৱধানত জয়লাভ কৰে। উল্লেখযোগ্য যে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়েও খোৱাং সমষ্টিত বিজেপি প্ৰাৰ্থী চক্ৰধৰ গগৈৰ বিৰুদ্ধে 9,984 ভোটৰ ব্যৱধানত পৰাস্ত হয়। কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিয়া ভূপেন বৰাক বিজেপিয়ে বিহপুৰীয়া সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিয়াৰ পাছত কংগ্ৰেছ প্ৰাৰ্থী নাৰায়ণ ভূঞাৰ সৈতে তুমুল প্ৰতিদ্বন্দ্বিতা হয় যদিও সমষ্টিটোত শ্ৰীবৰাই 8,236 ভোটৰ ব্যৱধানত জয়লাভ কৰে। দিছপুৰ সমষ্টি বিজেপিৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ নিকটতম প্ৰতিদ্বন্দ্বী মীৰা বৰঠাকুৰ গোস্বামীক প্ৰায় 50,000 ভোটৰ ব্যৱধানত পৰাস্ত কৰে। সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী জয়ন্ত কুমাৰ দাসে নিৰ্দলীয়ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও তেওঁ মাত্ৰ 22,802 ভোটে লাভ কৰিবলৈ সক্ষম হয়। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন কালি নাকচ কৰে। 28 এপ্ৰিলত অনুষ্ঠিত শুনানিৰ অন্তত আদালতে অভিযুক্তজনৰ জামিন আবেদনৰ ৰায়ৰ বাবে দেওবাৰৰ দিনটো ধাৰ্য কৰিছিল যদিও ন্যায়াধীশ শৰ্মিলা ভূঞা ছুটীত থকাৰ বাবে কালি ৰায় প্ৰদান কৰে। আদালতে অভিযুক্তজনৰ বিৰুদ্ধে আৰোপ কৰা গোচৰৰ ধাৰা সম্পৰ্কে শুনানি গ্ৰহণ কৰে। উল্লেখযোগ্য যে ফাষ্টট্ৰেক আদালতে 29 এপ্ৰিলত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ মহাবীৰ একুৱা নামৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠান আৰু 6টাকৈ বেংক একাউণ্ট জব্দ কৰাৰ নিৰ্দেশ দিছিল। ইয়াৰ পূৰ্বে যোৱা 30 এপ্ৰিলত গোচৰটোৰ আন এজন অভিযুক্ত শ্যামকান্ত

আজিৰ গীতিমালিকাৰ অনুষ্ঠানটি আৰম্ভ কৰা হৈছে মৃদুলা দাসৰ কণ্ঠৰ এটি গীতেৰে। গীতিকাৰ নুৰুল হক, প্ৰযোজনা জিতেন দেৱৰ।

0: মৃদুলা দাসৰ কণ্ঠৰ গীতটি শুনিলে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয়?

0: মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
0: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰ কি সুবিধা পোৱা যায়?
0: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
0: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী পুলক বেনাৰ্জী, গীতৰ কথা তফজুল আলীৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

তফজ্জুল আলীৰ গীতৰ কথাৰে সেয়া আছিল পুলক বেনাৰ্জীয়ে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে ইন্দ্ৰকুমাৰ বৰগোহাঁইৰ গীতৰ ৰচনাৰে নীলিমা খাতুনৰ কণ্ঠৰ গীত।

0: নীলিমা খাটুনৰ কণ্ঠৰ গীতটি শুনিলে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰি, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক ৰাজেন গোহাঁইৰ কণ্ঠৰ এটি গীত, গীতিকাৰ পাৰ্বতী প্ৰসাদ বৰুৱা।

ৰাজেন গোহাঁইৰ কণ্ঠৰ গীতটি শুনিলে। গীতিমালিকা অনুষ্ঠানৰ শেষত শুনোৱা হওক মধুস্মিতা ভট্টাচাৰ্যৰ কণ্ঠত পৰাগ কুমাৰ ভট্টাচাৰ্য ৰচিত এটি গীত, প্ৰযোজনা অনুপম চৌধুৰীৰ।

চাৰে বাৰ বজাত আইডিঅ'ৰ বুলনি অনুষ্ঠানত স্বাস্থ্য শিতানত বিশ্ব হাঁপানী দিৱস উপলক্ষে হাঁপানী ৰোগ কাৰণ আৰু চিকিৎসা এই বিষয়ে ডাঃ মহম্মদ কেইছাৰ জাভেদৰ সৈতে এটি সাক্ষাৎগ্ৰহণ ৰুণামণি বৰাৰ। নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত ফেন্সিং খেলৰ নিয়ম আৰু অসমত এই খেলৰ প্ৰচাৰ এই বিষয়ে বিপুল কুমাৰ শৰ্মাৰ সৈতে এটি সাক্ষাৎগ্ৰহণ প্ৰবাল কুমাৰ শৰ্মাৰ লগতে শুনিবলৈ পাব খেলৰ বাতৰি। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। ৯:20 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান লাইভ ফোন ইন কল্পতৰু। ১০:০০ জীৱন সুৰভি অনুষ্ঠানৰ অতিথি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিব প্ৰিয়ব্ৰত লহকৰ। অনুষ্ঠানটিৰ আধৰতা আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি প্ৰামাণ্য আলেখ্য নীলাচল পাহাৰত প্ৰাচীন মন্দিৰ আগবঢ়াব কস্তুৰীমা দাস আৰু পম্পী মালাকাৰে। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:15 মোৰ সংগীত যাত্ৰা অনুষ্ঠানত স্নেহলতা দাসৰ সৈতে সাক্ষাৎকাৰৰ তৃতীয় খণ্ড সাক্ষাৎগ্ৰহণ অশোক ভট্টাচাৰ্যৰ।

0: তেওঁ কৈছিলে যে আচ্ছা জীৱনটো এনেকুৱা, সদায় প্ৰত্যাহ্বানবিলাক আহিলে কেতিয়াও পিছ হুহুকি যাব নালাগে, পিছ হুহুকি গ'লে আপুনি জীৱনটোৰ আচল মাধুৰ্য নাপাব।
1: চৌব্বিশ এপ্ৰিল শুকুৰবাৰৰ পৰা জীৱনৰ দীঘবাণী অনুষ্ঠানত ধাৰাবাহিকভাৱে প্ৰচাৰিত।
2: অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়াৰ অনাতাঁৰ আত্মজীৱনী। মুঠ ছটা খণ্ডত প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠানৰ প্ৰচাৰৰ সময় নিশা 9:30 বজাত।
1: শুনিবলৈ নাপাহৰিব শুকুৰবাৰে নিশা 9:30 বজাত।
3: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।
4: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
5: Our voice gets you heard everywhere.
4: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
5: 6900453528।
4: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
6: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

0: নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজ্যৰ জনসাধাৰণলৈ ধন্যবাদ জ্ঞাপন, পশ্চিমবংগ, তামিলনাডু, পুডুচেৰী আৰু কেৰালমৰো বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা, বিধানসভা নিৰ্বাচনত এন ডি এৰ প্ৰতি জনসাধাৰণে আগবঢ়োৱা সমৰ্থনৰ বাবে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ কৃতজ্ঞতা জ্ঞাপন, ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতৰ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ, আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ 6 উইকেটত জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। দলটোৱে 126টা সমষ্টিৰ ভিতৰত বিৰাশীটাত জয়লাভ কৰিছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ভাৰতীয় জাতীয় কংগ্ৰেছে 19, অসম গণ পৰিষদে 10, বড়োলেণ্ড পিপলছ ফ্ৰণ্টে 10, অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টে 2, ৰাইজৰ দলে 2 আৰু অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছে 1 আসনত জয়লাভ কৰে। নিৰ্বাচনত বিজেপিয়ে লাভ কৰা এই অভূতপূৰ্ব সাফল্যৰ বাবে ৰাইজক ধন্যবাদ জ্ঞাপন কৰি জালুকবাৰী সমষ্টিৰ পৰা 89,434 ভোটৰ ব্যৱধানত বৃহৎ জয় সাব্যস্ত কৰা ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে কয় যে ৰাজ্যবাসীৰ আশীৰ্বাদত নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ 102গৰাকী প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰি ইতিহাস ৰচনা কৰিলে। এখন বিকশিত নতুন অসম গঢ়াৰ লক্ষ্য পূৰণৰ দিশে কাম কৰি যাবলৈ সংকল্পবদ্ধ বুলি উল্লেখ কৰি তেওঁ প্ৰতিগৰাকী বিজয়ী প্ৰাৰ্থীক অভিনন্দন জ্ঞাপন কৰে। ফলাফল ঘোষণাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ শৰ্মাই চৰকাৰৰ পৰৱৰ্তী কাৰ্যকালত ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ পৰিকল্পনাৰ বিষয়ে এইদৰে কয়।
1: অনাগত 5 বছৰটো অসমৰ বাবে এক সোণালী অধ্যায়। কিয়? যোৱা 10 বছৰত সোণোৱাল ডাঙৰীয়াৰ চৰকাৰৰ সময়ত কিছুমান আমি প্লেনিং কৰিছোঁ যে ব্ৰহ্মপুত্ৰৰ কাষেদি আমি ডিব্ৰুগড়লৈকে ৰাস্তা বনাম, বিভিন্ন ধৰণৰ কথা আমি আলোচনা কৰিছোঁ। মোৰ মুখ্যমন্ত্ৰীৰ সময়ছোৱাত এই কথাবিলাক আমি গ্ৰাউণ্ডেড কৰিলোঁ, আধাৰশিলালৈ। কিন্তু আপুনি যদি চাই অহা 5 বছৰ কি হ'ব, যদি খুব থোৰতে মই কওঁ, অহা 5 বছৰ ধুবুৰী ফুলবাৰী দলং উদ্বোধন হ'ব, শুৱালকুছি পলাশবাৰী দলং উদ্বোধন হ'ব, গুৱাহাটীৰ ৰিং ৰোডৰ কাম সম্পূৰ্ণ হ'ব, শিলচৰ গুৱাহাটীৰ মাজত এক্সপ্ৰেছ হাইৱে কাম সমাপ্ত হ'ব, শিলচৰত নতুন এয়াৰপৰ্টৰ কাম সমাপ্ত হ'ব, নুমলীগড় গহপুৰ টানেলৰ কাম সমাপ্ত হ'ব, ছেমি কণ্ডাক্টৰ উদ্যোগ আৰম্ভ হ'ব।
0: ফলাফল ঘোষণাৰ পাছত ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো সাক্ষাৎ কৰে। একেদৰে ডঃ শৰ্মাই বিজেপিৰ সহযোগী বি পি এফৰ হাগ্ৰামা মহিলাৰীৰ সৈতেও মিলিত হয়। বিকশিত বি টি আৰৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতিৰ ক্ষেত্ৰত তেওঁ পুনৰ অংগীকাৰবদ্ধ বুলিও ডঃ শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰে। ইপিনে অসমত এন ডি এৰ এই অভূতপূৰ্ব বিজয় প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই বিজয় বিকাশ আৰু জনকল্যাণৰ ৰাজনীতিৰ প্ৰতি জনতা জনাৰ্দনৰ অটুট বিশ্বাসৰ প্ৰতীক। জনসাধাৰণলৈ ধন্যবাদ জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমৰ সৰ্বাংগীন বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিৰন্তৰ কাম অব্যাহত ৰাখিব বুলিও সামাজিক মাধ্যমৰ জৰিয়তে উল্লেখ কৰে। কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটে এইবেলি প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ তথা সাংসদ গৌৰৱ গগৈক সন্মুখত ৰাখি বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও সচেতন ভোটদাতাৰ দৃষ্টি নিবদ্ধ হৈ থকা যোৰহাট সমষ্টিত গৌৰৱ গগৈ 23,182 ভোটত পৰাস্ত হয়। সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী হিতেন্দ্ৰনাথ গোস্বামীয়ে 69,439 ভোট লাভ কৰে। যোৰহাট জিলাৰ 4টা বিধানসভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰে। তিয়ক সমষ্টিত অসম গণ পৰিষদৰ প্ৰাৰ্থী বিকাশ শইকীয়াই কংগ্ৰেছ প্ৰাৰ্থী পল্লৱী শইকীয়া গগৈক পৰাস্ত কৰে। তিতাবৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ধীৰাজ গোৱালাই নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ প্ৰাণকুৰ্মীক পৰাস্ত কৰে। শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ কুশলৱৰীক পৰাস্ত কৰি বিধানসভালৈ পুনৰ নিৰ্বাচিত হয়। মৰিয়নী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে ৰাইজৰ দলৰ প্ৰাৰ্থী জ্ঞানশ্ৰী বৰাক পৰাস্ত কৰি বিধানসভালৈ নিৰ্বাচিত হয়। একেদৰে মধ্য গুৱাহাটী সমষ্টিতো বিজেপিৰ প্ৰাৰ্থী বিজয় কুমাৰ গুপ্তা বিজয়ী হয়। উল্লেখযোগ্য যে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈও খোৱাং সমষ্টিত বিজেপিৰ প্ৰাৰ্থী চক্ৰধৰ গগৈৰ হাতত পৰাজিত হয়। কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিয়া ভূপেন বৰা বিহপুৰীয়া সমষ্টিৰ পৰা নিৰ্বাচিত হয়। দিছপুৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নিকটতম প্ৰতিদ্বন্দ্বী মীৰা বৰঠাকুৰ গোস্বামীক পৰাস্ত কৰে। কালি ঘোষণা কৰা ফলাফলত জয়লাভ কৰা উল্লেখযোগ্য প্ৰাৰ্থীসকলৰ ভিতৰত আছে নলবাৰীত বিজেপিৰ জয়ন্ত বল্লবৰুৱা, টিহুত বিজেপিৰ চন্দ্ৰমোহন পাটোৱাৰী, জাগীৰোডত বিজেপিৰ পীয়ুষ হাজৰিকা, মৰিগাঁৱত বিজেপিৰ ৰমাকান্ত দেউৰী, তামোলপুৰত বিজেপিৰ বিশ্বজিৎ দৈমাৰী, কলিয়াবৰত অসম গণ পৰিষদৰ কেশৱ মহন্ত, লখিমপুৰত বিজেপিৰ মানৱ ডেকা, জোনাইত বিজেপিৰ ভুৱন পেগু, ঢেকিয়াজুলিত বিজেপিৰ অশোক

0: সিংহল, হোজাইত বিজেপিৰ শিলাদিত্য দেৱ, বিন্নাকান্দিত এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমল, লক্ষীপুৰ সমষ্টিত বিজেপিৰ কৌশিক ৰায়, শদিয়াত বিজেপিৰ বলিন চেতিয়া, গোলাঘাটত বিজেপিৰ অজন্তা নেওগ, বোকাখাটত অসম গণ পৰিষদৰ অতুল বৰা, খুমটাইত বিজেপিৰ মৃণাল শইকীয়া, ডিফুত বিজেপিৰ মিশ্ৰ তেৰণপি, ৰাংহাং সমষ্টিত বিজেপিৰ তুলিৰাম ৰংহাং, শিলচৰত বিজেপিৰ ডাঃ ৰাজদীপ ৰয়, ডিমৰিয়াত অসম গণ পৰিষদৰ ডঃ তপন দাস, বিশ্বনাথত বিজেপিৰ পল্লৱ লোচন দাস, নাওবৈচাত কংগ্ৰেছৰ জয়প্ৰকাশ দাস, নদুৱাৰ সমষ্টিত বিজেপিৰ পদ্ম হাজৰিকা, ভৱানীপুৰ সমষ্টিত বিজেপিৰ ৰঞ্জিত কুমাৰ দাস, বৰপেটাত অসম গণ পৰিষদৰ দীপক কুমাৰ দাস, চমৰীয়াত কংগ্ৰেছৰ ৰেকিবুদ্দিন আহমেদ, গোসাঁইগাঁও সমষ্টিত বি পি এফৰ শোভাৰাম বসুমতাৰী, দতমাত বি পি এফৰ ৰবিৰাম নাৰ্জাৰী, কোকৰাঝাৰত বি পি এফৰ চিউলি মহিলাৰী, বিলাসীপাৰাত অসম গণ পৰিষদৰ জীৱেশ ৰয় আৰু ৰূপহীহাটত কংগ্ৰেছৰ নুৰুল হুদা। অসম বিধানসভা নিৰ্বাচন 2026ৰ ভোটগণনা কালি সুচাৰুৰূপে সম্পন্ন হোৱাৰ বাবে জিলা নিৰ্বাচনী বিষয়া তথা নগাঁৱৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই জিলাবাসীলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ জিলাখনৰ সমষ্টিসমূহত বিজয়ী হোৱা প্ৰাৰ্থীসকলক অভিনন্দন জনোৱাৰ লগতে এই নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী প্ৰাৰ্থীলৈ শুভকামনা জ্ঞাপন কৰে। এই বৃহৎ নিৰ্বাচনী প্ৰক্ৰিয়া সাফল্যমণ্ডিত কৰি তোলাৰ বাবে তেওঁ নগাঁও জিলা প্ৰশাসনৰ বিষয়া, আৰক্ষী প্ৰশাসন আৰু কৰ্মচাৰীসকললৈ ধন্যবাদ জ্ঞাপন কৰে।
1: এই নিৰ্বাচনত বিজয় লাভ কৰা প্ৰতিগৰাকী সন্মানীয় সদস্যলৈ আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এই নিৰ্বাচনী প্ৰক্ৰিয়াত জিলা প্ৰশাসন, পুলিচ প্ৰশাসন তথা প্ৰতিগৰাকী আমাৰ চৰকাৰী বিভাগৰ বিষয়াবৰ্গ তথা কৰ্মচাৰীয়ে দিনক ৰাতি কৰি ইমান কষ্ট কৰি তেওঁলোকে এই নিৰ্বাচন ভাগ সম্পন্ন কৰিলে, তাৰ বাবে তেওঁলোকক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। সংবাদ মাধ্যমৰ প্ৰতিগৰাকী আমাৰ সন্মানীয় সদস্যলৈ জিলা প্ৰশাসনৰ তৰফৰ পৰা বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিছোঁ। আমাৰ প্ৰতিটো অনুৰোধ, আমাৰ প্ৰতিটো বাৰ্তা আপোনালোকে ৰাইজৰ মাজলৈ ইমান সুন্দৰকৈ কঢ়িয়াই লৈ নোযোৱা হ'লে আমি নিৰ্বাচন ভাগ ইমান সুকলমে সম্পন্ন কৰিবলৈ সক্ষম নহ'লোহেঁতেন।
0: বাক্সা জিলাতো কালি অসম বিধানসভা নিৰ্বাচন 2026ৰ ভোটগণনা সুকলমে সম্পন্ন হয়। জিলাখনৰ মানাহ বিধানসভা সমষ্টি আৰু বাক্সা বিধানসভা সমষ্টিত বি পি এফৰ প্ৰাৰ্থী দুগৰাকীয়ে বৃহৎ সংখ্যক ভোট লাভ কৰি বিজয়ী হ'বলৈ সমৰ্থ হয়। এই সম্পৰ্কে কৈছে আমাৰ বাক্সা জিলাৰ সংবাদদাতা নামোদৰ দাসে।
2: বাক্সা জিলাৰ 41 নম্বৰ মানাহ বিধানসভা সমষ্টি আৰু 42 নম্বৰ বাক্সা বিধানসভা সমষ্টিৰ জিলাৰ সদৰ মুছলপুৰস্থিত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কালি অতি নিয়াৰী আৰু শান্তিপূৰ্ণভাৱে ভোটগণনা সম্পন্ন হৈ যায়। এই ভোটগণনাৰ অন্তত বাক্সা জিলাৰ মানাহ আৰু বাক্সা বিধানসভা সমষ্টিৰ বি পি এফ দলৰ প্ৰাৰ্থী দুগৰাকীয়ে বৃহৎ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হয়। 41 নম্বৰ মানাহ বিধানসভা সমষ্টিত এন ডি এ সমৰ্থিত বি পি এফ দলৰ প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰীয়ে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী ৰাইজৰ দলৰ প্ৰাৰ্থী অঞ্জন তালুকদাৰৰ 47,410 ভোটৰ ব্যৱধানত পৰাজিত কৰে। থানেশ্বৰ বসুমতাৰীয়ে 90,060 ভোট লাভ কৰাৰ বিপৰীতে অঞ্জন তালুকদাৰে 42,650 ভোট লাভ কৰিবলৈ সক্ষম হয়। আনহাতে বাক্সা বিধানসভা সমষ্টিত বি পি এফ দলৰ প্ৰাৰ্থী মনেশ্বৰ ব্ৰহ্মহত্যৰ নিকটতম প্ৰতিদ্বন্দ্বী ইউ পি পি এল দলৰ প্ৰাৰ্থী ৰাকেশ ব্ৰহ্মক 49,050 ভোটৰ ব্যৱধানত পৰাজিত কৰি চতুৰ্থবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হয়।
0: অসমৰ উপৰি কালি পশ্চিমবংগ, তামিলনাডু, পুডুচেৰী আৰু কেৰালমৰো বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়। ফলাফল অনুসৰি বিজেপিয়ে পশ্চিমবংগত প্ৰথমবাৰৰ বাবে বিজয় সাব্যস্ত কৰে। ৰাজ্যখনত বিজেপিয়ে মুঠ 293খনৰ ভিতৰত 206খন আসন হস্তগত কৰিবলৈ সমৰ্থ হয়। ৰাজ্যখনত 15 বছৰ ধৰি শাসনত থকা টি এম চিয়ে এই পৰ্যন্ত 80খন আসনত জয়লাভ কৰাৰ বাতৰি আহিছে। ৰাজ্যখনত ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু আম জনতা উন্নয়ন পাৰ্টীয়ে 200কৈ আসনত জয়লাভ কৰে। উল্লেখযোগ্য যে ৰাজ্যখনৰ ভৱানীপুৰ সমষ্টিত মমতা বেনাৰ্জীয়ে বিজেপিৰ শুভেন্দ্ৰ অধিকাৰীৰ বিৰুদ্ধে 15,105 ভোটৰ ব্যৱধানত পৰাস্ত হয়। 1972 চনৰ পাছত ৰাজ্যখনত প্ৰথমবাৰৰ বাবে কেন্দ্ৰত থকা কোনো দলে চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে। ৰাজ্যখনত 23 আৰু 29 এপ্ৰিলত 2টা পৰ্যায়ত ভোটগ্ৰহণ কৰা হৈছিল। স্বাধীনতাৰ পাছত ৰাজ্যখনত এইবেলি সৰ্বাধিক 92.47% ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছিল। ইপিনে তামিলনাডুত অভিনেতাৰ পৰা গৈ ৰাজনীতিৰ পথাৰত খোজ দিয়া চি জোচেফ বিজয় নেতৃত্বাধীন টি ভি কে দলে প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈয়ে সৰ্বাধিক 108খন আসন দখল কৰিবলৈ সমৰ্থ হয়। ৰাজ্যখনত শাসনাধিষ্ঠিত ডি এম কে 234খন আসনৰ ভিতৰত 79খনত জয়লাভ কৰাৰ বিপৰীতে প্ৰধান বিৰোধী দল হিচাপে চিহ্নিত এ আই ডি এম কেৰ 47খন আসনহে হস্তগত কৰিবলৈ সমৰ্থ হয়। ৰাজ্যখনত মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে চেন্নাইৰ কুলাথুৰ সমষ্টিত টি ভি কেৰ ভি এছ বাবুৰ বিৰুদ্ধে প্ৰায় 8,700 ভোটৰ ব্যৱধানত পৰাস্ত হয়। অৱশ্যে তেওঁৰ পুত্ৰ তথা উপ মুখ্যমন্ত্ৰী ইউ ষ্টেলিনে নিজৰ সমষ্টিত জয়লাভ কৰে। ৰাজ্যখনত বিজেপিৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী এল মুৰুগানো পৰাস্ত হয়। কেৰালমত ভাৰতীয় জাতীয় কংগ্ৰেছে মুঠ 140খন আসনৰ ভিতৰত 63খনত জয়লাভ কৰে। ৰাজ্যখনত চি পি আই এমে 26খন আৰু আই ইউ এম এলে 22খন আসনত জয়লাভ কৰে। ইপিনে পুডুচেৰীৰ মুঠ

0: 30খন আসনৰ ভিতৰত এ আই এন আৰ কংগ্ৰেছে সৰ্বাধিক 12খন আসনত জয়লাভ কৰে। পুডুচেৰীত ডি এম কে 5খন আৰু বিজেপিয়ে 4খন আসনত জয়লাভ কৰি ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত থাকে। ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে 4খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধানসভা নিৰ্বাচনত বিজেপি তথা এন ডি এৰ প্ৰতি জনসাধাৰণে আগবঢ়োৱা অভূতপূৰ্ব সঁহাৰি আৰু সমৰ্থনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে। এটা বিবৃতিত সভাপতিগৰাকীয়ে উল্লেখ কৰে যে অসম, পশ্চিমবংগ আৰু পুডুচেৰীৰ নিৰ্বাচনী ফলাফলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বৰ প্ৰতি দেশবাসীৰ অটল আস্থা আৰু বিশ্বাসক পুনৰবাৰ প্ৰমাণিত কৰিছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন কালি নাকচ কৰে। 28 এপ্ৰিলত অনুষ্ঠিত শুনানিৰ অন্তত আদালতে অভিযুক্তজনৰ জামিন আবেদনৰ ৰায়ৰ বাবে দেওবাৰৰ দিনটো ধাৰ্য কৰিছিল যদিও ন্যায়াধীশ শৰ্মিলা ভূঞা ছুটীত থকাৰ বাবে কালি ৰায় প্ৰদান কৰে। আদালতে অভিযুক্তজনৰ বিৰুদ্ধে আৰোপ কৰা গোচৰৰ ধাৰা সম্পৰ্কেও শুনানি গ্ৰহণ কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 6 উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌৱে বান্ধি দিয়া 229 ৰাণৰ লক্ষ্য মুম্বাইয়ে 18 অভাৰ আৰু 4টা বলত 4টা উইকেট হেৰুৱাই অতিক্ৰম কৰে। ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি লক্ষ্ণৌৱে নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত 228 ৰাণ কৰে। মুম্বাইৰ ৰায়ান ৰিকাল্টনক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। এই জয়ৰ সুবাদত মুম্বাই ইণ্ডিয়ানছে প্ৰতিযোগিতাৰ পইণ্টছ তালিকাৰ 6ষ্ঠ স্থানলৈ উন্নীত হৈছে। প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত দিল্লী কেপিটেলছৰ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ পৰা আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় প্ৰতিখন বাতৰি কাকততে অসমকে ধৰি 4খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধানসভা নিৰ্বাচনৰ ফলাফল কেন্দ্ৰিক বাতৰিসমূহে মূলত স্থান লাভ কৰিছে। অসমত অভিলেখ তথা পশ্চিমবংগত বিজেপিৰ অভূতপূৰ্ব উত্থান, অসমত বিৰোধীৰ লজ্জাজনক পৰাজয় আৰু ইয়াৰ কাৰক, বিপিএফৰ উন্নত প্ৰদৰ্শন, তামিলনাডুত টিভিকেৰ চমককে ধৰি বিভিন্ন নিৰ্বাচন সংক্ৰান্তীয় খবৰক ভিন ভিন দৃষ্টিকোণৰ পৰা প্ৰকাশ কৰা হৈছে। ইয়াৰে অসমত বিজেপিৰ ঐতিহাসিক জয়ক লৈ অসমীয়া প্ৰতিদিন কাকতৰ এটা মুখ্য বাতৰিৰ শিৰোনাম, দিছপুৰত তৃতীয়বাৰলৈ বিজেপি মিত্ৰজোঁট, গেৰুৱা ছুনামিত নিশ্চিহ্ন বিৰোধী। একেটা বাতৰিৰ অসমীয়া খবৰ কাকতৰ শীৰ্ষক, ৰাজ্যত একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰথমখন অকংগ্ৰেজী চৰকাৰ, হিমন্তৰ ছুনামিত নিশ্চিহ্ন বিৰোধী, বিশাল শতকেৰে এন ডি এৰ হেট্ৰিক। দি আছাম ট্ৰিবিউন কাকতে বাতৰিটো হেট্ৰিক ফৰ এন ডি এ ইন আছাম শিৰোনামেৰে প্ৰকাশ কৰিছে। বিৰোধীৰ হতাশাজনক ফলাফলক লৈ দৈনিক অসম কাকতে এটা বাতৰি শিৰোনাম দিছে, গৌৰৱ গগৈসহ ৰণত পৰিল 3 প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ আঞ্চলিক দলৰ সভাপতি, কি কাৰকৰ বাবে কংগ্ৰেছৰ লজ্জাজনক পৰাজয়, হেৰুৱালে বিৰোধী দলপতিৰ আসনো। দৈনিক জনমভূমি কাকততো একেটা বিষয়ক বিশ্লেষণ কৰা কেইটামান বাতৰিৰ শীৰ্ষক, উজনি ধুলিচাত বিৰোধী একমাত্ৰ অখিল গগৈ জয়লাভ, ডিব্ৰুগড় তিনিচুকীয়া জিলাত ধুলিচাত বিৰোধী। এপিনে নিৰ্বাচনতেই বিপিএফৰ চমকপ্ৰদৰ প্ৰদৰ্শনৰ বিপৰীতে ইউ পি পি এলে মুখ ঠেকেচা খোৱাৰ বাতৰি একতাও কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। পশ্চিমবংগ তৃণমূল কংগ্ৰেছৰ 15 বছৰীয়া শাসনৰ ওৰ পেলাই বিজেপিয়ে বৃহৎ বিজয় সাব্যস্ত কৰাৰ বাতৰিটোকো আজি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। তামিলনাডু তথা পুডুচেৰী আৰু কেৰালাৰ নিৰ্বাচন কেন্দ্ৰিক খবৰসমূহো আজি বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। এতিয়া আহক আমি বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ ডেভিড। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ আৰু বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 21 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। নিউ গুৱাহাটী নিবাসী বিশিষ্ট সাহিত্যিক ৰমণীকান্ত ডেকাৰ 93 বছৰ বয়সত কালি নিজ বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে। অসামৰিক সেৱাৰ বিষয়া হিচাপে কৰ্মজীৱন আৰম্ভ কৰা ডেকাই ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। দি আছাম ট্ৰিবিউন, অসমীয়া প্ৰতিদিন, আমাৰ অসম আদি কাকতৰ তেওঁ নিয়মীয়া লেখক আছিল। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজ্যৰ জনসাধাৰণলৈ ধন্যবাদ জ্ঞাপন, পশ্চিমবংগ, তামিলনাডু, পুডুচেৰী আৰু কেৰালমৰো বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা, বিধানসভা নিৰ্বাচনত এন ডি এৰ প্ৰতি জনসাধাৰণে আগবঢ়োৱা সমৰ্থনৰ বাবে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ কৃতজ্ঞতা জ্ঞাপন আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ 6 উইকেটত জয়লাভ। এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 11:00

0: জিলাৰ ৰেহৰু।
1: নমস্কাৰ, জিলাৰ ৰেহৰুপ অনুষ্ঠানত আজি আপোনালোকক লৈ যাম নলবাৰী জিলালৈ। আজি আমাৰ সৈতে আছে আমাৰ নলবাৰীৰ সংবাদদাতা ৰমেন কলিতা। আধাতে বিদ্যালয় এৰা ছাত্ৰ ছাত্ৰীসকলক পুনৰ বিদ্যালয়লৈ উভতাই অনাৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগে এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। নলবাৰী জিলাত পৰীক্ষামূলকভাৱে আৰম্ভ কৰা

0: কৰিছে। ইতিমধ্যে প্ৰধান শিক্ষকসকলৰ মাজত আয়োজিত সজাগতা সভাত হুইচেলৰ আচল প্ৰয়োগ কৰাৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে ইয়াৰ অপপ্ৰয়োগ ৰোধ কৰাৰ ক্ষেত্ৰত সজাগ হবলৈ অনুৰোধ জনোৱা হৈছে।
1: নলবাৰীৰ গৰ্ডন খেলপথাৰত অলপতে 5000 বিহুৱা বিহুৱতীয়ে বিহু নৃত্য প্ৰদৰ্শন কৰি অভিলেখ সৃষ্টি কৰে। এই সন্দৰ্ভত বিশদভাৱে শুনোৱা হওক আমাৰ সংবাদদাতা ৰমেন কলিতাৰ পৰা।
0: যোৱা বছৰ 3000 বিহুৱা বিহুৱতীক বিহু নৃত্য পৰিৱেশন কৰাৰ পিছত এইবাৰ 5000 বিহুৱা বিহুৱতীয়ে বিহু নৃত্য পৰিৱেশন কৰে। নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গৰ্ডন খেলপথাৰত এই বিহু নৃত্য পৰিৱেশন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উদ্বোধনী ভাষণত বৰুৱাই কয় যে নলবাৰী গৰ্ডন খেলপথাৰত একেলগে 5000 বিহুৱা বিহুৱতীৰ বিহু নাচ পৰিৱেশনে অসমৰ কৃষ্টি সংস্কৃতিক জীপাল কৰি তুলিব। তেওঁ পুনৰ কয় যে এনে আয়োজনে নিজকে অসমীয়া হিচাপে গৰ্বিত হ'ব পৰাকৈ এক পৰিৱেশ দিব। নলবাৰী মহকুমা বিহু সন্মিলনীৰ মঞ্চত অহা বৰ্ষত 10000 বিহুৱা বিহুৱতীক লৈ বিহু নাচৰ ব্যৱস্থা কৰা হ'ব বুলিও তেওঁ ঘোষণা কৰে। ইয়াৰ বাবে এমাহ আগৰ পৰাই ইয়াৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব। এনে আয়োজনে নলবাৰীক উজনিৰ দৰে বিহুৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিছে বুলিও প্ৰমাণ কৰা বুলি তেওঁ মন্তব্য কৰে। অনুষ্ঠানত শিশু কিশোৰ কিশোৰী যুৱক যুৱতী তথা বোৱাৰীসকলে অংশগ্ৰহণ কৰি ঢোলৰ চেৱে চেৱে বিহু নৃত্য পৰিৱেশন কৰে। নলবাৰীৰ এই বিহু নৃত্য আয়োজন প্ৰত্যক্ষ কৰিবলৈ কেইবা হাজাৰ লোকৰ সমাগম হয়।
1: ৰঙালী বিহুৰ সমান্তৰালকৈ নলবাৰী জিলাৰ ৰাইজে সমগ্ৰ বহাগ মাহত আন এক বসন্ত উৎসৱ ভঠেলি উদযাপন কৰি আহিছে। নামনি অসমৰ কামৰূপ, নলবাৰী আৰু বাক্সা জিলাৰ ৰাইজৰ মাজত এই ভঠেলি অতি জনপ্ৰিয় উৎসৱ। এই বিষয়ে কৈছে আমাৰ নলবাৰীৰ সংবাদদাতা ৰমেন কলিতাই।
0: ৰঙালী বিহুৰ প্ৰথম দিনাৰ পৰাই আৰম্ভ কৰি সমগ্ৰ বহাগ মাহত এই ভঠেলি উৎসৱ অনুষ্ঠিত কৰা হয়। যিহেতু এই উৎসৱ কোনো নিৰ্দিষ্ট তাৰিখ বা তিথি নাথাকে, গতিকে বিভিন্ন অঞ্চলৰ আয়োজকে এটা তাৰিখত নিৰ্দিষ্ট কৰি বিভিন্ন ঠাইত এই উৎসৱ উদযাপন কৰে। এই উৎসৱৰ অংশ হিচাপে গাঁৱৰ মানুহে শিপাৰ লগতে দুটা পূৰ্ণবয়স্ক বাঁহ সংগ্ৰহ কৰি ৰং বিৰঙৰ কাগজ বা কাপোৰ মেৰিয়াই উৎসৱৰ স্থানত স্থাপন কৰি প্ৰাৰ্থনা কৰে। এইবাবে গৱেষকসকলে ভঠেলিৰ বাঁহৰ সৈতে সম্পৰ্কৰ ভকতা কৰে। এই উৎসৱৰ মূল আচাৰ অনুষ্ঠানসমূহ হ'ল সুসজ্জিত বাঁহ, যাক স্থানীয়ভাৱে পাৰা বুলি কোৱা হয়, এই পাৰাক প্ৰাৰ্থনা কৰা, ওজাপালি পৰিৱেশন আৰু মেলাৰ আয়োজন কৰা আদি। ভঠেলিত উত্তোলন কৰা দুডাল পাৰাক দৰা কইনা হিচাপে অভিহিত কৰা হয়। কইনা পাৰাক ওচৰৰ গাঁৱৰ পৰা অনা হয়, যিদৰে যিকোনো বিবাহত হয়। এইদৰে গাঁওবাসীয়ে বাঁহৰ বৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰাৰ উদ্দেশ্যেৰে বাঁহৰ বিবাহ অনুষ্ঠানৰ আয়োজন কৰে। যদিও বেছিভাগ ঠাইতে দিনজোৰা কাৰ্যসূচীৰে ভঠেলি উৎসৱ অনুষ্ঠিত কৰা হয়, কোনো কোনো ঠাইত দুদিনীয়া বা তিনিদিনীয়া অনুষ্ঠান অনুষ্ঠিত কৰা হয়। নলবাৰী জিলাৰ বিভিন্ন গাঁও বা চুবুৰীত এই ভঠেলি উৎসৱ অনুষ্ঠিত কৰা হয়। নলবাৰী জিলাৰ কেইখনমান জনপ্ৰিয় ভঠেলি উৎসৱৰ ভিতৰত আৰিকুচিৰ ভঠেলি অতি জনপ্ৰিয়। ইয়াৰ উপৰিও খাটালপাৰাৰ ভঠেলি, বিল্লেশ্বৰ দেৱালয়ৰ ভঠেলি, বালিলেচাৰ ভঠেলি অন্যতম।
1: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজিলৈ ইমানে। আপোনালোকক কাইলৈ পুনৰ লগ পাম এই একে সময়তে। তেতিয়ালৈ অপেক্ষা কৰক। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি নলবাৰী জিলাৰ ৰেহৰূপ শুনিলে। আমাৰ সৈতে আছিল নলবাৰীৰ সংবাদদাতা ৰমেন কলিতা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: আৰম্ভ কৰা হৈছে লাইভ ফোন ইন কল্পতৰু। আদৰৰ শ্ৰোতা, আপোনাৰ ভাল লগা গীতটি শুনাবৰ বাবে আমালৈ এই দুটি নম্বৰত ফোন কৰিব পাৰে। 03612661876 আৰু 9435405222। ফোন নম্বৰ দুটি পুনৰ কৈছোঁ,

03612661876 আৰু 94354052222 আপোনাৰ ফোনৰ বাবে অপেক্ষা কৰিছোঁ। ষ্টুডিঅ'ত আমি অনামিকা বৰদলৈ বৰুৱা আৰু বিনীতা ডেকাই লাইভ ফোন ইন কল্পতৰু অনুষ্ঠানটি আৰম্ভ কৰিছোঁ ভূপেন হাজৰিকাৰ কণ্ঠৰ স্বৰচিত এটি গীতেৰে।

0: ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। আমি ফোন ইন কল্পতৰুৰ প্ৰথমগৰাকী শ্ৰোতাৰ এটা সংকেত ধ্বনি পাইছোঁ। আমি ফোনটো গ্ৰহণ কৰিছোঁ। হেল্ল' হয়, আপুনি কোনে ক'লে, ক'ৰ পৰা ক'লে? সুপ্ৰভাত, নমস্কাৰ।
1: মই বংকিম চন্দ্ৰ দাস, ৰঙিয়া তিনিআলি লাজনগৰৰ পৰা কৈছো।
0: হয়, আপুনি আমাৰ নিয়মীয়া শ্ৰোতা নহয় জানো?
1: একদম, মানে কি ক'ব আৰু, ৰেডিঅ'টো বাইৰে অন্য মাধ্যম নাই।
0: হয় হয়, আপোনাৰ নামটো পাই থাকো, আপোনাৰ সৈতে কথা পাতি থাকো, মনত আছে। হয়, আজি কোনটো গীত শুনিব বিচাৰিব বাৰু?
1: মই আপোনাৰ জুবিন গাৰ্গৰ যিকোনো এটা বৰষুণৰ ওপৰত ভিত্তি কৰি এটা গান শুনাই দিলে হ'ব।
0: হয় হয়, বাকী এতিয়া কিহত ব্যস্ত হৈ আছে আপুনি?
1: মই বৰ্তমান দোকান আছে দিয়কচোন।
0: হয়,
1: তাৰ উপৰি আপোনাৰ এখন মই 100 ইয়াৰ্ছৰ কেলেণ্ডাৰ এখন বনাই আছো।
0: অ', বৰ ভাল কথা।
1: মই আপোনাৰ 2001ৰ পৰা 2100 লৈ বনাই আছো, সম্পূৰ্ণ হোৱা নাই।

0: হয় হয়
1: আপোনালোকৰ হোৱাটছএপত দিম আৰু এখন সম্পূৰ্ণ
0: দিব দিব ভাল লাগিব
1: চাব পাৰিব
0: বাৰু বাৰু ঠিক আছে তেতিয়াহ'লে আমি আপোনাৰ অনুৰোধৰ জুবিন গাৰ্গৰ কণ্ঠ বৰষুণ বৰষুণ
1: কেইজনমান নাম ল'ব খোজো বাইদেউ
0: কওক কওক কওক
1: মই ৰেডিঅ'ৰ জৰিয়তে চিনাকি বন্ধুত্ব হৈছে
0: হয়
1: মই হিতেশ্বৰ লগৰদাৰ মাধৱী নাথ আৰু হাজিৰা বেগমলৈ এই গানটো উচৰ্গা কৰিলো
0: হয় তেখেতসকলো আমাৰ নিয়মীয়া শ্ৰোতা
1: হয় হয় মই ৰেডিঅ'ৰ জৰিয়তে তেখেতসকলৰ অলপ মানে চা চিনাকি আৰু কিন্তু দেখা শুনা নাই ফোন যোগে আৰু
0: হয় হয় হয় কথা পাতিলে ফোনত কথা পাতিলে দীক্ষা নিচিনা লাগে নহয় জানো মাতটো শুনিলে হয় হয় বাৰু যি কি নহওক ভাল লাগে
1: ভাল লাগে আৰু দূৰণি ৰেডিঅ'ৰ জৰিয়তে মানে কিছুমানে আচৰিত হয় ৰেডিঅ'ৰ জৰিয়তে চিনাকি বা দেখা শুনা নাই
0: হয় আমিও আপোনালোকৰ সৈতে নেদেখাকেই ৰেডিঅ'ৰ সৈতে ৰেডিঅ'ৰ জৰিয়তে আমি আপোনালোকক জানিছো নহয় জানো
1: মই মানে যোৱা বছৰ 22 জুলাইত আপোনাৰ চেণ্টাৰলৈ গৈছিলো
0: হয়
1: মই আপোনাৰ ধৰক ইন্দ্ৰজিত দাৰ লগত ফটো উঠিছিলো লগত ফটো উঠিছিলো ভাল লাগিলে সৰুৰ পৰা খুব হেঁপাহ আছিলে চেণ্টাৰটো চোৱাৰ কাৰণে
0: হয়
1: মানে সেই হেঁপাহটো পূৰণ কৰিলো আৰু
0: হয় ভাল লাগিলে
1: আপোনালোকৰ চেণ্টাৰত যে আঞ্চলিক বাতৰি কৈছিলে এতিয়া নাই অৰুণ দা
0: হয়
1: তেখেত মোৰ ককা হয়
0: অ' আচ্ছা
1: মোৰ নিজা ককা আৰু মাৰ মামা হয়
0: হয় হয় হয়
1: বিনা দাস মানে আইতা হয়
0: অ' আচ্ছা বহু কথা জানিলো আমালৈ ফোন কৰিব আৰু মাজে মাজে আহিব কেতিয়াবা ৰেডিঅ'লৈ
1: নিশ্চয় যাম
0: হয় হয় ধন্যবাদ আপোনাৰ প্ৰিয় গীতটি শুনাইছো
1: হয় বাৰু

0: আমালৈ আৰু এটি ফোন আহিছে, আমি ফোনটো লৈ লৈছোঁ। হেল্ল'
1: হেল্ল'
0: হয়, কোনে ক'লে বাৰু আপুনি?
1: হয় বাইদেউ নমস্কাৰ।
0: নমস্কাৰ,
1: অমল বসুমতাৰী ক'লো,
0: ৰঙাপাৰাৰ পৰা কৈছে। আপুনি কোনটো গান শুনিব বিচাৰিব আগতে সেইটো কওকচোন।
1: মই কুমাৰ চানুৰ অসমীয়া গীত এটা শুনিব বিচাৰিছিলো, মন গ'ল কিয়নো, এই গানটো শুনাই দিলে ভাল পাম বাইদেউ।
0: বাৰু বাৰু, আমি গানটো চাইছো। কওকচোন আপুনি এতিয়া বৰ্তমান কিহত ব্যস্ত হৈ আছে, কি কৰি আছে?
1: বৰ্তমানটো মইতো ঘৰৰ ঘৰুৱা কামৰ লগতে ব্যস্ত থাকো। এতিয়া মানে আমাৰ এইটো বহাগ মাহ চলি আছে, তাৰ মানে আমাৰ ৰাজহুৱা কাম বহুত চলি আছে। এতিয়া মানে ঘৰে ঘৰে আমাৰ বৰ সমাজত ভাটৌ ধৰ্মৰ আমাৰ আৰজ লোৱা হয় বা আমাৰ ভাটৌ দেৱতাক সেৱা কৰা হয় এইটো বহাগ মাহত। ইয়াতে মই গোটেই দিনতে মানে ব্যস্ত হব হৈ থাকিব লগা হয়।
0: আচ্ছা,
1: আজিও আছে,
0: আজি কি আছে আপোনালোকৰ বাথৌ দেৱতাৰ কিবা আছে?
1: হয় হয় হয়, পূজা আছে
0: আজি। আচ্ছা আচ্ছা, আজি আছে নেকি?
1: আজিও আছে, মই এতিয়া 11টা বজাত ওলাই যাম।
0: ভাল ভাল ভাল লাগিছে আপোনাৰ লগত কথা পাতি।
1: আমি
0: বাৰু আমি জনাম বাৰু আপোনালোকৰ কথা বাৰু। এতিয়া শুনি পেলাই
1: 7:15 যদি লৈ আহে তেতিয়া বেছি ভাল হব বুলি ভাবো মই।
0: হয় নেকি? বাৰু আমি
1: গানটো
0: আমি কৰ্তৃপক্ষক জনাম বাৰু আপোনাৰ কথাটো। আপুনি অনুষ্ঠান ভাল পোৱা বুলি জানি আমাৰ ভাল লাগিছে, আমি জনাম এই বিষয়েও দেই। বাৰু আমালৈ ফোন কৰাৰ কাৰণে ধন্যবাদ।
1: 8:15 দিলে মানে বেছিকৈ ভাল হব বুলি মই ভাবো।
0: 8:15 বাৰু ঠিক আছে।

0: আমি কথা পাতিম বাৰু বিবিধ ভাৰতীৰ বিষয়ে।
1: আৰু মই এই গানটো কেইজনমান শ্ৰোতাৰ নাম ল'ব পাৰিম বাইদেউ?
0: লওকচোন কওক।
1: প্ৰথমতে আপোনালৈও মই এই গানটো শুনাব বিচাৰিছো। আপুনি গতিকে এজন ভাল ঘোষিকা হয় বা আপুনি অনুষ্ঠানত ভালকৈ মানে কথাবিলাক কয়,
0: আপোনাৰ
1: মাতটো শুনি বহুত ভাল পাওঁ।
0: ধন্যবাদ ধন্যবাদ।
1: আৰু প্ৰথম কলৰজন বংকিম চন্দ্ৰ দাসলৈ আৰু মোৰ ভণ্টি কাঞ্চন হাজং আৰু তাৰ বান্ধৱী সোণমণি কলিতা আৰু মাধৱীনাথ ডিঙি আৰু মইনা কলিতা, অমিয়া দৈমাৰী, নয়নজ্যোতি হাজৰিকা আৰু যিমানজন অসমত আমাৰ অনুষ্ঠানটো শুনি আছে। আৰু গোলাঘাটৰ পৰা আমাৰ এজন ছাৰ আছে ৰমেশ পাত্ৰ, এখেতেও অনুষ্ঠানটো শুনি থাকে। আৰু যোগেন্দ্ৰ ৰংপি কাৰ্বি আংলঙৰ পৰা, এখেতেও অনুষ্ঠানটো শুনে। আৰু ধেমাজিৰ পৰা মোৰ বহুত ভাল বন্ধু আছে নিৰ্মল বসুমতাৰী, আৰু চৰাইদেউৰ পৰা ভাইকন মুণ্ডা, মানে আমি চব মানে ৰেডিঅ'ৰ শ্ৰোতা লগ পোৱা আৰু এখেতৰ লগত কথা পতাও হৈ থাকে।
0: হয় হয়, ৰেডিঅ'ৰ যোগেদি আপোনালোক সকলো বন্ধু হৈছে, এই বন্ধুত্ব অক্ষুণ্ণ থাকক। বন্ধুত্বৰ আপোনালোকৰ শুভেচ্ছা জনাই মই আপোনাৰ অনুৰোধৰ কুমাৰ চানুৰ কণ্ঠৰ মন গ'ল কিয়নো গীতটি বজাই দিছোঁ। ফোন কৰাৰ বাবে ধন্যবাদ।

0: কুমাৰ চানুৰ কণ্ঠৰ গীতটি শুনিলে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: আমালৈ আৰু এটা ফোন আহিছে, আমি ফোনটো লৈ লৈছোঁ। হেল্ল' হেল্ল' হেল্ল'
5: হেল্ল' নমস্কাৰ বাইদেউ।
0: নমস্কাৰ, আপুনি কোনে ক'লে, ক'ৰ পৰা ক'লে? আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ।
5: মই মঙলদৈৰ পৰা কৈছিলোঁ, শ্ৰী তপন কলিতাই।
0: হয়, আপুনি
5: মই
0: কোনটো গান শুনিব বিচাৰিব?
5: হয়, মই আমাৰ শ্ৰদ্ধা শিল্পী দীপেন বৰুৱাদেৱৰ এইখনি গাঁও বুকুৰ আপোন, এই গানটো শুনিবলৈ বিচাৰিছিলোঁ।
0: অভিযান চিনেমাৰ গানটো চাইছোঁ বাৰু। হয় কওকচোন।
5: হয়, আৰু লগতে এই গানটো আকাশবাণীৰ সমূহ শ্ৰোতাবৃন্দ, লগতে আপোনাক আৰু ডিউটিৰ যিকেইজন লগতে সমূহ অসমবাসীক আমাৰ নতুন যিখন চৰকাৰ গঠন হব তাৰ কাৰণে অশেষ ধন্যবাদ সকলোকে দিলো। সকলোৱে যেন মানে কি কয়, ভাল যাতে সুস্থ সবল চৰকাৰ এখন যাতে হয় তাৰে কামনা কৰিলো।
0: হয় হয়, আমিও আপোনাৰ লগতে তাকে কামনা কৰিছো। ধন্যবাদ জনাইছো। আপোনাৰ গানটো শুনাও তেতিয়াহ'লে, আৰু কিবা ক'ব নেকি? বাৰু হয়, হ'ব, ঠিক আছে। এয়া অভিযান ছবিৰ দীপেন বৰুৱাৰ কণ্ঠৰ এই গীতটি।

0: দীপেন বৰুৱাৰ কণ্ঠত অভিযান ছবিৰ গীতটি শুনিলে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে ময়ো এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: শ্ৰোতাসকলে লাইভ ফোন ইন কল্পতৰু শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আমালৈ আৰু এটা ফোন আহিছে, আমি ফোনটো লৈ লৈছো। হেল্ল'
5: হেল্ল'
0: হয়, কোনে? সুপ্ৰভাত, সুপ্ৰভাত, নমস্কাৰ। কোনে ক'লে, ক'ৰ পৰা ক'লে? জাহ্নৱী বৰদলৈ, আপোনাৰ সৈতে আগতেও আমি কথা পাতিছো। আজি কোনটো গীত শুনিব খুজিব বাৰু আপুনি, কোনটো গান শুনিব বিচাৰিব?
5: মোৰ অতি প্ৰিয় সুপ্ৰসিদ্ধ গায়ক বিদীপ দত্তৰ কণ্ঠ ও সৰু ভনীতি, সেই গীতটো শুনিব বিচাৰিছো।
0: হয় হয়, সময়ৰ লগতো সুন্দৰকে খাপ খাই পৰিব গীতটি। বহাগ মাহ নহয় জানো,
5: হৃদীপ দত্ত গানবিলাক মই এনেও ভাল পাওঁ।
0: হয় হয়, বাকী কওকচোন, কেনে আছে আপুনি, কি কৰি আছে?
5: ভালেই, আপোনালোকৰ ভাল নহয়?
0: আছো আছো,
5: বৰ ভাল লাগে। আকৌ দেই, গল্পটো অনুষ্ঠানটো আমি আগৰ পৰাই শুনিছো, বহুত বছৰৰ পৰা, দিয়কচোন।
0: হয়, আপোনাৰ লগত কথা পাতো, মাজে মাজে পাই থাকো। ধন্যবাদ আমালে ফোন কৰে, আগলৈও কৰি থাকিব। আৰু কিবা ক'ব নেকি? আপোনাৰ গীতটো পাইছো।
5: বিশেষ আৰু ক'বলগীয়া নাই, বতৰ ইয়াত আজিও এয়া বৰষুণ দিছে, ভালেই লাগিছে বাৰু। অকমান যেনিবা আমাৰ ইয়াত প্ৰেজেণ্ট হৈ আছে বতৰটো, গৰমত বেছি গৰম নপৰিলেই হয় আৰু, সেইটোহে চিন্তা
0: কৰিছো।
5: ভালেই লাগি আছে বাৰু, খালি কৃত্ৰিম বানপানী হলে আৰু অশান্তি
0: লাগে, চিন্তা হৈছে, সেইটোৱে চিন্তা,
5: সেইটোৱে ডাঙৰ চিন্তা। ক'বালে ওলাই যাবলৈ দৰবাৰ ভাবিবলগীয়া হয়, আমি নাযাওঁৱে মানে,
0: আজিকালি
5: এলাৰ্ট আহি যায় নহয় মোবাইলত, আমি
0: নাযাওঁৱে মানে, সেয়া আৰু। ভাল লাগিল, আগলৈও ফোন কৰিব, আমাৰ অনুষ্ঠানসমূহো শুনি থাকিব। আপোনাৰ অনুৰোধত ঋদীপ দত্তৰ কণ্ঠৰ এই গীতটি শুনাইছো।
5: হয়, ধন্যবাদ।

0: আজিৰ লাইভ ফোন ইন কল্পতৰু অনুষ্ঠানৰ শেষৰ ফোনটি লৈছো। হেল্ল'
1: হেল্ল' নমস্কাৰ, মই হিতেশ্বৰ লহকৰ বৰপেটা জিলাৰ লক্ষীমাৰ বৰা কৈছো।
0: নমস্কাৰ, ভালে আছেনে আপুনি?
1: অ ভাল দিয়ক।
0: কি কৰি আছে এতিয়া?
1: এতিয়া ৰেডিঅ'ৰ অপেক্ষাতে আনি সময়
0: হয়।

0: আপোনাৰ আজি ভাল লগা গীতটি কওকচোন এবাৰ, আমি বিচাৰোঁ কোনটো গান শুনিব বিচাৰিবা।
1: বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা।
0: বাৰু, আমি গানটো বিচাৰি আছো।
1: মই এটা বিশেষ হেৰি দুখ প্ৰকাশ কৰিছো আৰু শ্ৰদ্ধা জনাইছো আমাৰ লিলি দাস মালিকলৈ।
0: হয় হয়,
1: তেখেতৰ মৃত্যুৱে আমাকো কন্দুৱাইছে। আমি খুব শুনিছিলো তেখেতৰ
0: বাতৰি
1: কোৱাৰ যিটো ষ্টাইল আছিল, বেয়া লাগিছে খুব।
0: তেখেত বাতৰি পঢ়োতাৰ বাটকটীয়া, তেখেতৰ পৰাই শিকা হৈছে। হয় হয়, তেখেতৰ মহাপ্ৰয়াণত সকলোৱে আমি দুখ পাইছো।
1: হয় হয়, আকাশবাণীৰ কাৰণে ক্ষতি নহয়, আমাৰ কাৰণে
0: সকলোৰে কাৰণে ক্ষতি,
1: সকলো শ্ৰোতাক কন্দুৱাইছে তেখেতে।
0: হয় হয়, বাকী
1: আমি সুধিছো বাতৰি কৈছো লিলি দাস মালিকে, কি মজা আছিল সেই সময়ৰ বাতৰি তেখেতৰ।
0: হয়, ঠিক আছে দাদা, আপোনাৰ অনুৰোধৰ গীতটি আমি শুনাইছো।
1: সময় কেইজনমান শ্ৰোতা বন্ধুৰ নাম কওঁ,
0: হয় সময় খুব কম।
1: বংকিম দাস,
0: হয়,
1: হাজিৰা বেগম, বুবু কলিতা,
0: হয়,
1: মাধৱী নাথ আৰু কল্পনা আমিন,
0: হয়,
1: এইকেইজনে মোৰ বন্ধু, আৰু এজন বন্ধু ৰঙাপাৰাৰ মিষ্টাৰ বড়ো।
0: হয়, ঠিক আছে, আপোনালোক আটাইৰে অনুৰোধত এই গীতটি শুনাইছো, দীপালী বৰঠাকুৰৰ বন্ধু সময় পালে। এই গীতটি আপোনালোকলৈ আগবঢ়াইছো।
1: ধন্যবাদ।

লাইভ ফোন ইন গল্পটোৰো অনুষ্ঠানটিৰ পৰা আজিলৈ মই অনামিকা বৰদলৈ বৰুৱাই বিদায় লৈছোঁ। মোৰ সৈতে আছিল বিনীতা ডেকা, নিয়ন্ত্ৰণ কক্ষত সহযোগ কৰিলে নিখিল শৰ্মা, বিবেক শৰ্মা, মনোজ হাজৰিকা আৰু অমলেশ কলিতাই, ট্ৰান্সমিটাৰত বিপুল কলিতা আৰু মিতুল গগৈ, এফ এম ট্ৰান্সমিটাৰত আতিকুৰ ৰহমানে।

0: নমস্কাৰ আদৰ শ্ৰোতা, জীৱন সুৰভি অনুষ্ঠানৰ আন এটি নতুন খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছো। আপোনালোকে জানি সুখী হব আবাৰ আজিৰ অতিথিগৰাকীৰ বিষয়ে। তেখেতে গৰাকী শৈক্ষিক ক্ষেত্ৰখনত আজি কেইবাটাও দশক ধৰি জড়িত এগৰাকী ব্যক্তি। তেখেতৰ বিশাল অভিজ্ঞতা আৰু ষ্টুডিঅত আমি তেখেতক চিনাকি কৰাই দিবলৈ পাই ভাল পাইছো আপোনালোকৰ সৈতে। তেখেত হল প্ৰিয়ব্ৰত লকৰ ডাঙৰীয়া। লকৰ ডাঙৰীয়া, স্বাগতম জনাইছো আমাৰ আজিৰ
1: অনুষ্ঠানলৈ,
0: জীৱন সুৰভিলৈ। আৰু আপোনাৰ জীৱনৰ দীঘলীয়া অভিজ্ঞতাই শৈক্ষিক ক্ষেত্ৰখনত, আপুনি আৰম্ভ কৰিছিলে এগৰাকী অধ্যাপক হিচাপে শিৱসাগৰ মহাবিদ্যালয়ত, তাৰ পাছত আপুনি উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়লৈ আহিলে, তাত শিক্ষকতা কৰিছে, মাজতে আপুনি নেহেৰু যুৱ কেন্দ্ৰত কৰ্মৰত আছিলে সমন্বয়ক হিচাপে, তাৰ পাছত দীঘলীয়া আপোনাৰ এটা এই যাত্ৰা, আৰু শেষত সামৰণি পৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ আপুনি এগৰাকী যুটীয়া সচিব হিচাপে অৱসৰ গ্ৰহণ কৰিছিলে। কিন্তু তাতো আপুনি থমকি ৰোৱা নাছিলে, আপোনাৰ এই যাত্ৰা অব্যাহত আছিলে। অৱসৰৰ পাছতো আপুনি সংলগ্ন হৈছিলে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সৈতে, য'ত আপুনি পৰীক্ষা নিয়ন্ত্ৰক হিচাপে আপুনি কৰ্মৰত আছিলে। গতিকে এটা দীঘলীয়া আপোনাৰ পৰিক্ৰমা জীৱনৰ আমাৰ শ্ৰোতাই জানি নিশ্চয় ভাল পাব। গতিকে আমি আৰম্ভণিৰ পৰা কথাটো আৰম্ভ কৰিব খুজিছো আপোনাৰ, তাৰ আগতো আপোনাৰ নিজৰ শৈশৱ, নিজৰ ঘৰখন, সেইখিনিও কথা আছে। গতিকে এই জীৱন সুৰভিত আমাৰ লক্ষ্যই এইটো, জীৱনৰ সুবাসটো বিলাই দিয়া, আপোনাৰ এটা অভিজ্ঞতা পুষ্ট এটা জীৱন। গতিকে এই অভিজ্ঞতাটো আমি আমাৰ শ্ৰোতাৰ মাজত বিলাই দিম। আৰু গতিকে ক'ৰ পৰা আৰম্ভ কৰিব, আপুনি কি মনলৈ আহিছে এতিয়া?
1: মই উত্তৰ লক্ষীমপুৰৰ কথাৰ পৰা আৰম্ভ কৰোঁ।
0: হয়,
1: তাৰে চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মই পঢ়িছিলোঁ।
0: হয়,
1: আৰু তাৰপৰাই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ। তেতিয়া আমাৰ ইলেভেন ক্লাছ আছিলে, একাদশ শ্ৰেণীত আমাৰ ফাইনেল পৰীক্ষা হৈছিলে, আৰু আমাক ছেভেন এইটতে আমাৰ ভাগ কৰি দিছিলে, আমাৰ দিশটো, আমি বিজ্ঞান পঢ়িম নে কলা পঢ়িম নে বাণিজ্য পঢ়িম, সেইটো দিশ নিৰ্ণয় কৰিছিলে। আৰু মোক মোৰ দেউতাহঁতে বিচাৰিছিলে, পিতাহঁতে বা খুৰাহঁতে, যে মই ডাক্তৰ হ'ব লাগে। হ্যাঁ, গতিকে মোক ক'লো তই বায়োলজি লৈ পেলাই পঢ়, বিজ্ঞান পঢ়,
0: বিজ্ঞান শাখাত পঢ়,
1: সোমালোঁ। আৰু তেনেকৈ ধৰি পেলাই হেৰি কৰিলোঁ। মই 1965 চনত হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ। পাছ কৰি আহি মই কটন কলেজত ডিগ্ৰী নাম লগালোঁ, আৰু তেতিয়া মই জুলজিত মেজৰ লৈ, তেতিয়া মেজৰ আছিলে, অনাৰ্ছ আছিলে, আজিকালি মেজৰ বুলি কয়, তেতিয়া অনাৰ্ছ আছিলে, জুলজি অনাৰ্ছ লৈ পেলাই পঢ়িলোঁ। ডক্টৰ কালীনাথ শৰ্মা, শ্ৰীজীৱ চক্ৰৱৰ্তী, তেখেতক নাই প্ৰয়াত এতিয়া, তাৰপিছত উমেশ মেধি, তেখেতো প্ৰয়াত, তেখেতসকলে আমাক পঢ়াইছিলে। আৰু তাতে জুলজিত পঢ়ি পেলাই তাতে মনত পৰে নাই, মই জুলজিতে এম এছ চিও কৰা ভাল, গতিকে মই গুৱাহাটী ইউনিভাৰ্চিটিত জুলজিত এম এছ চি পঢ়িলোঁ, এম এছ চি পাছ কৰিলোঁ। তেতিয়াই বিভিন্ন ঠাইত কলেজবিলাকত মেজৰ জুলজি, মানে জুলজি অনাৰ্ছ খুলিছে আৰু, গতিকে টিচাৰ লগা হৈছে। তো মোৰ লগৰ কেইবাজনেও মানে ৰিজাল্ট নাপাওঁতেই মানে কলেজ জইন কৰিলে, কিন্তু মই মোক মতা নাছিলে কোনো, মোৰ কি হ'ল। তাৰ যে ৰিজাল্ট যেতিয়া ওলাই গ'ল, তাৰপিছত মানে মোক কেইবাখনো কলেজলৈ মই দৰকাৰ, মোক খবৰ দিয়ে যে তই বৰপেটা কলেজত যা, তাত খালী আছে। তো এদিন মই বাছত গ'লোঁ আৰু বৰপেটালৈ, তেতিয়া এ এছ টি চি ৰঙা বাছ, ৰঙা বাছ চলি গৈ পেলাই তাতে নামিলোঁ। বাছত নামি ওচৰতে দোকান এখন ভাত খাই মই প্ৰিন্সিপালৰ ঘৰলৈ গ'লোঁ। তেতিয়া প্ৰাণজিত তালুকদাৰ, তাত ডক্টৰ প্ৰাণজিত তালুকদাৰ অধ্যক্ষ হৈ আছিলে এম চি কলেজ বৰপেটাত। তেওঁ মই গৈ দুপৰীয়া সময়ত, তেখেতে গৰমৰ দিন আছিলে, বিচনী লৈ পেলাই লুঙি এখন পিন্ধি পেলাই বহি আছে আৰু। মই তাৰপিছত মই ক'লোঁ এনেকৈ এনেকৈ হেৰি আপোনাক, মই প্ৰিন্সিপালক লগ পাবলৈ আহিছিলোঁ, বোলে ময়ে প্ৰিন্সিপাল। তাৰপৰা মোৰ পৰিচয় সুধিলে আৰু কি কথা, তাই কৈছে ঠিক আছে, তুমি মোৰ হেৰি পোৱা নাই, মই জুলজি শিক্ষক পোৱা নাই, তুমি আহিবানে, জইন কৰিবানে ইয়াত? মই বোলো মানে জইন কৰিম, আপুনি মই এপইণ্টমেণ্ট এটা দিয়ক, আহি জইন কৰিম। তাৰপৰা তেখেতে ক'লে ঠিক আছে, মই তেতিয়া কিবা বন্ধ এটা আছিলে নেকি জানো, দুদিনমান দুদিন অমুক তাৰিখৰ পিছত মই তোমালৈ এপইণ্টমেণ্ট এটা পঠিয়াম। ইতিমধ্যে মই যেতিয়া সেনে ঘূৰি আহিলোঁ, ঘূৰি অহাৰ পিছত শিৱসাগৰ কলেজৰ

0: আগতে দৰখাস্ত দি থোৱা আছিলে, মই সেই ইণ্টাৰভিউলৈ মাতিলে। এতিয়া মোৰ খুৰাৰ লগত থাকোঁ, মোৰ খুৰা ডক্টৰ ভগৱান চন্দ্ৰ লহকৰ, কমাৰ্চ কলেজৰ অধ্যক্ষ আছিলে, তেখেতৰ লগতে থাকি মানে পঢ়া শুনা কৰা, মই তেওঁৰ লগতে থাকোঁ। তেওঁ ক'লে যাবি জানি শিৱসাগৰলৈ, বোলো মই আগে ইণ্টাৰভিউটো দি থৈ আছো, ভাওনা ভাওটো ঠিক নাই। তাই গ'লোঁ আৰু বাছত গৈ, বাছত গৈ যেতিয়া ট্ৰেইনৰ হেৰি চাইছোঁ, ট্ৰেইন শিৱসাগৰ ডাইৰেক্ট ট্ৰেইন নাই, আপুনি শিমলগুৰিত নামিব লাগিব, শিমলগুৰিৰ পৰা আকৌ বাছ বা অ'টো তেনেকৈ লৈ পেলাই আহিব লাগিব। তাৰ গৈ আৰু শিৱসাগৰত পালোঁগৈ, শিৱদৌল মানে বিখ্যাত ঠাই শিৱদৌল। ৰাতিটো তাক হোটেলখনো কটালোঁ, তাৰ পিছদিনাখনে পোৱা কলেজত ওলাল জয়সাগৰত কলেজখন, শিৱসাগৰৰ পৰা 3 কিলোমিটাৰমান দক্ষিণ পশ্চিমে। তো ৰিক্সাখনত আহিলোঁ আৰু, আহি শিৱসাগৰ কলেজ পালোঁ, ইণ্টাৰভিউ হ'ল। ইণ্টাৰভিউত মোৰ এতিয়াও মনত আছে, মানে 8 মানুহ মানে বহি আছে ইণ্টাৰভিউ ল'বলৈ, কলেজৰ শিক্ষকৰ কাৰণে 8 মানুহ থাকে, পৰাক্সলেটো আছেই। তেওঁ মোৰ মাৰ্কশ্বীট টাৰ্কশ্বীট চাই মেলি ঠিকে আছে, ঠিকে আছে, সুধি আছে প্ৰশ্ন ইটো। তেওঁ পৰাক্সলেটে পটকৈ সুধি দিলে, এই মেকুৰীৰ চকুটো ৰাতি লাইট মাৰিলে কিয় জ্বলে? মোৰতো ঘপকৈ পাজল লাগি গ'ল, কি মই তেওঁ ক'লো যে এটা এই তাত চকুৰ ৰেটিনাত এটা পাৰ্টিকুলাৰ চেল থাকে, যিটো চেলটো লাইট পৰিলে জিলিকি উঠে, সেইটোৱে। ঠিকে আছে, ঠিকে আছে, আৰু কিবা কিবি সুধিলে, কৈছে বোলে অহ তুমি সেইকেইটা কথা নাজানা। মই নাজানো ছাৰ, চব্জি জানিব লাগিব কোনো মানে, তেনেকৈ ক'লো। তাৰপিছত মই গুচি ইণ্টাৰভিউ হ'ল আৰু গুচি আহিলোঁ। আমি 7 আছিলে হেৰি কেণ্ডিডেট, কেন্দ্ৰীয় 7 আছিলে। আহিলোঁ আৰু, আহি ৰাতি হোটেলতে আছোঁহি। পৰাগ চলিয়াই হোটেললৈ গৈ মোক সুধিছে আগতে ক'ত আছিলে, হোটেললৈ গৈ পেলাই কৈ আহিছে মেনেজাৰক যে এই লহকৰ বোলা ল'ৰা এজন যে আছে ইয়াতে আহিছে, তেওঁ মোক লগ ধৰিব কবি ৰাতিয়েই, সেইদিনাখনে। মই বোলো কি হ'ল কথাটো, তাৰ মই আহিলোঁ আৰু ঘৰটো সুধি মেলি ৰিক্সা তেখেতে কোনখিনি ঘৰটো, ৰিক্সাখন লৈ গ'লোঁ আৰু। আহোঁতে ৰিক্সা পোৱা নাই, মই অলপ দেৰি থাকি পেলাই ৰৈ ৰৈ তেওঁ অহা নাই, তেতিয়া ঘৰ পোৱাগৈ নাই। তাৰ মই ঘৰৰ পৰা ঠিক ওলাই আহিছোঁ আৰু, দুখোজমান গৈছোঁ, ঘপকৈ ফিয়েট গাড়ী এখন ব্ৰেক মাৰি পেলাই ৰৈছে, মানে মোক মাতিছে আৰু, হেই লগৰ। বোলো ছাৰ শুনা, একদম জোৰকৈ কাৰাকৈ কৈছে, তোমাক ছিলেক্ট কৰিছোঁ কিন্তু তুমি মোক 16 তাৰিখে জইন কৰিব লাগিব, তুমি পাৰিব নোৱাৰা কোৱা, আৰু জইন কৰিলেহে মই তোমাক এপইণ্টমেণ্ট লেটাৰ দিম,
1: সেইটো সুধি লৈছে।
0: একদম জইন কৰিলেহে মই এপইণ্টমেণ্ট, নহ'লে এপইণ্টমেণ্ট লেটাৰ নোপোৱা, কিন্তু ইণ্টাৰভিউ তুমি ভাল কৰা নাই দেই, লগতে সেই কথাটো কয় তেখেতৰ সেই হেৰিটো আছে আৰু মানে। তাৰপিছত আৰু মই বোলো হ'ব ছাৰ, মই আহি যাম। গৈ আৰু আহি ঘূৰি আহিলোঁ পিছদিনাখনে, আহি ঘৰত খোৱা কৰিবলৈ মই 14 তাৰিখে 14 নৱেম্বৰত নহয় 15 নৱেম্বৰত মই হেৰিলৈ গৈছোঁ, শিৱসাগৰলৈ গৈছোঁ আৰু বেডিং চেডিং লৈ আৰু বুঢ়া হেৰি কৰি তাতে গৈ মই তাতে গ'লোঁ, ক'ত থাকিম কি কৰিম কাৰণে। শিৱসাগৰলৈ এটা ভাল কি, তাত মানে বহুত টিচাৰৰ কাৰণে কোৱাৰ্টাৰ আছে, বেচেলৰ্ছ কোৱাৰ্টাৰ, ফেমিলি কোৱাৰ্টাৰ। এতিয়া মোৰ বেচেলৰ্ছ কোৱাৰ্টাৰত মোক ছিট নাছিলে, তাত ফেমিলি কোৱাৰ্টাৰত 3 মানুহ আছে, 3 শিক্ষক আছিলে, তাৰ এটা ছিট মানে খালী আছিলে। মোক ক'লো তুমি সেই ৰুমটোত সোমাই ল'বা, তেওঁ মই আহি আৰু তাত সোমালোঁ। সেইদিনাখনে কলেজ উইকৰ এই যিটো মিউজিক ছ'চিয়েল বুলি কয়, যে লাষ্ট ডে যিদিনা যে গোটেই সকলোৱে গান বাজনা কৰি ফূৰ্তি ফাৰ্তা কৰে, সেইটো চলি আছিলে। তাৰ মই বস্তু মানে তাত থৈ বাকস্তা আৰু মেৰিংটো থৈ মোক এজনে ক'লে যে আপুনি হেৰিলৈ আহক, অডিটৰিয়ামলৈকে আহক, তাতে সকলোকে লগ পাব আজি ফাংচন। তাৰ মুখ হাত ধুই পেলাই তাতে গ'লোঁ আৰু, তালে গৈ অলপ দেৰি পিছত বহিলোঁ, পৰাগ চলিয়াই উঠিয়ে মোক মাত নি পেলাই থিয় কৰি চিনাই কৰি দিছে, আজি আমাৰ এজন নতুন আলহী আহিছে, নতুন আলহী আহিছে, তেখেত জুলজিত যোগদান কৰিব কাইলৈৰ পৰা, আমাৰ শিক্ষক, আমাৰ এটা ফেমিলি মেম্বাৰ বাঢ়িল। মোৰ নাম মোক ক'বলৈ দিয়া নাই দেই, আহি বহিলোঁ। তো অলপ পিছত দেখিলোঁ পৰাগ ছোৱালীহাই এই হাৰমনিয়াম লৈ পেলাই গান গাব গৈছে, ষ্টেজত উঠি পেলাই ষ্টুডেণ্টৰ ফাংচন মিউজিক ছ'চিয়েল, তাত প্ৰিন্সিপালে হাৰমনিয়াম লৈ পেলাই গান গায়, তাকো পংকজ মল্লিকৰ গান। মই বোলো মই আচৰিত হৈ গ'লো,
1: দেখি
0: বোলো কি কথা, কিংবা কলেজ কোথায় সোমালে।

0: ক'লো কাৰণ পিছৰ লগত মই এটা বেলেগ আমি নুৰুল ইছলামক পাইছোঁ ইয়াতে কটন কলেজত ধৰিলোঁ বেলেগ ধৰণে দেখোঁ তাৰপৰা থাকিলোঁ আৰু সেইদিনা তেনেকৈ গ'ল পিছদিনাখনে যেতিয়া যোগদান কৰিলোঁ আৰু এখন চিঠি দিলোঁ আৰু তেওঁ এপইণ্টমেণ্ট এখন দিলে লগত তাৰপিছত মোৰ আৰু ডিপাৰ্টমেণ্টৰ কলিগবিলাক আহিল আহি চা চিনাকি হৈ দেখুৱাই কৈছে সেই তেনেকৈ আৰম্ভ হ'ল তেনেকৈ আৰম্ভ হ'ল আৰু মোৰ শিক্ষক জীৱন আৰম্ভ হ'ল শিক্ষকতাৰ জীৱন আৰম্ভ হ'ল তাত তিনি বছৰ তাৰমানে কি হ'ল লখিমপুৰত মোৰ দেউতা আছে মা আছে ভাই ভনীকেইটা আছে গতিকে দেউতা মানে অকণমান বেমাৰী হৈ পৰিছে কৈছে দেউতা মই চাব নোৱাৰিম তই ইয়ালৈ আহিলে ভাল আছিলে খুব এটা প্ৰেছাৰ চলিছে তাই মোক তেতিয়া ক'লে যে তই লখিমপুৰ কলেজত যদি পাওঁ গুচিয়া তই কিবা কপাল ভাল আছে লখিমপুৰ কলেজত পালোঁ তাৰপৰা আহিলোঁ পঢ়াক চলাই কিন্তু বিৰাট খং কৰিছে মই কেতিয়াও কোনো মোৰ কলিগক এনেকুৱা তলৰ কলেজ শিৱসাগৰ কলেজৰ ওপৰত বুলি ভাবে লখিমপুৰ কলেজত সৰু তলৰ কলেজত যাবলৈ মই বিদেশলৈ পঠিয়াব খোজোঁ বেলেগ ডাঙৰ ইউনিভাৰ্চিটিলৈ পঠিয়াব খোজোঁ কিন্তু তথাপি আৰু তোমাক যাব দিছোঁ তোমাৰ পৰিয়ালৰ হেৰি কাৰণে তেওঁ গুচি আহিল ছেপ্টেম্বৰ মাহত
1: সেইটো
0: মই ছেভেণ্টিত জইন কৰিছোঁ নহয় 71, 2, 3 ছেপ্টেম্বৰত মই লখিমপুৰত উত্তৰ লখিমপুৰ কলেজত জইন কৰিলোঁ
1: তাত তাৰ অভিজ্ঞতাখিনি জনাওকচোন কেনেকুৱা
0: কৰোঁ
1: উত্তৰ লখিমপুৰ
0: ইণ্টাৰেষ্টিং কথা এটা আছে তাতে মই যেতিয়া আহি জইন কৰিলোঁ তাৰপিছত তেতিয়া মোক প্ৰিন্সিপালে ক'লে যে তোমাৰ পোষ্টটো চেংচন নহয় চেংচন পোষ্ট নহ'লেতো মই স্কিল নাপাওঁ মানে ফিক্স পে এটা পে দিলে তাৰ মই তেনেকৈ এবছৰমান থাকিলোঁ মানে ফিক্স পে উপায় ঘৰ আছে মোক খেদিব খোজা নাই তেওঁ যাব যাব দিওঁ তো থাকিল তাৰপিছত আৰু মোক ক'লে যে তুমি লাগা লাগি মেলি হেৰি কৰি আনা তেতিয়া নক'বলগীয়া কথা এটা নকওঁ দিয়ক ক'বলগীয়া আছিলে মানে কি হ'ল ডিৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে উত্তৰ লখিমপুৰ কলেজত এটা পোষ্ট চেংচন কৰি দিলে আৰু সেইটো স্পেচিয়েলি জুলজি বুলি লিখি দিলে
1: আপোনাৰ বিভাগটো
0: মোৰ বিভাগত কিন্তু মোৰ দূৰ কপাল এই তাতে তেতিয়া এজন ল'ৰাই মই ল'ৰা বুলিয়ে কৈছোঁ আৰু তেতিয়া মানে তেওঁ সেইটো কাটি পেলাই হিন্দীত বিভাগ বুলি কৈ লিখি লৈ আহিলে গতিকে মোৰ চেংচন হ'ল হিন্দী বিভাগৰ এজন প্ৰফেচাৰ সোমাইছিলে নতুনকৈ তেওঁৰ চেংচন তাৰপিছত ছাবছেকেণ্ডলি পিছৰ বছৰত মোৰটো হ'ল হ'ল তেওঁ লখিমপুৰত সোমোৱাৰ লগে লগে তাৰ ছ'চিয়েল হেৰিটোত সোমাই পৰিলোঁ লখিমপুৰত তাত কেইবাটাও অনুষ্ঠানৰ লগত জড়িত হ'লোঁ খেলা ধূলাটো জড়িত হ'লোঁ প্ৰথম মানে এটা হ'ল কি যে ছায়েন্স ছ'চাইটি অসম বিজ্ঞান সমিতিৰ যিটো শাখা উত্তৰ লখিমপুৰ সেইটো আৰম্ভ কৰিছিলোঁ তাত তেতিয়া
1: তাতে শিক্ষকতাৰ লগতে আপুনি এইখিনি কাম
0: এইখিনি ছায়েন্স ছ'চাইটিৰ যিটো ছায়েন্স পপুলাৰাইজেশ্যনৰ অসম বিজ্ঞান সমিতিৰ কথা জানাই চাগে অসম বিজ্ঞান সমিতিৰ এটা শাখাত সেইটো প্ৰথম মই তেতিয়া 1973 আৰম্ভ চৌসত্তৰ 75 আৰম্ভ কৰিছোঁ ইতিমধ্যে আকৌ তাত এই তেতিয়া 75 চনত এটা আন্দোলন হৈছিল নহয় পৰীক্ষা বয়কট কৰা এটা আন্দোলন হৈছিল আপোনাৰ মনত আছেনে নাজানো সেই আন্দোলনৰ সময়তে কলেজ চলেজ নাই হোৱা ক্লাছ চাছ নাই হোৱা মই মানে ভয়ো লাগিছে এতিয়া পুলিচে খুব এৰেষ্ট কৰিছে যিবিলাক হেৰি কৰিছে মই আন্দোলনৰ পক্ষত আছিলোঁ পৰীক্ষা বয়কট কৰা মোক বিচাৰি ফুৰিছে এৰেষ্ট কৰিব কাৰণে তাৰপৰা মই এই অৰুণাচলত মোৰ বন্ধু ডাক্তৰ এটা আছিলে মই তাতালৈ গুচি গ'লোঁ তাতে কেনিবা থাকি মেলি ঘূৰি মেলি আহিলোঁ সেই এৰেষ্টৰ পৰা হাত সাৰিলোঁ কিন্তু মোক বেয়া পালে আকৌ মানুহ কিছুমানে দেই তুমি সেইটো কৰিব নালাগিছিলে সেইটো এটা হ'ল তেনেকৈ গ'ল
1: জীৱনৰ অভিজ্ঞতা আৰু সেইটো এটা
0: তাৰপিছত আৰু উত্তৰ লখিমপুৰতে আৰু এই বিভিন্ন অনুষ্ঠান এটা যুগ

0: লখিমপুৰতে আৰু এই বিভিন্ন অনুষ্ঠান এটা যুৱ ছচাইটি খোলা হ'ল, তাৰপিছত লখিমপুৰত ক্ৰিকেট এছ'চিয়েচন খোলা হ'ল, লখিমপুৰত ক্ৰিকেট এছ'চিয়েচন নাছিলে বেলেগে,
1: আপুনিয়ে আৰম্ভ কৰিলে,
0: অঁ মই ফাৰ্ষ্ট প্ৰেচিডেণ্ট লখিমপুৰ, মই কিন্তু মই নিজে ক্ৰিকেট নেখেলোঁ দেই, ক্ৰিকেট প্লেয়াৰ নহয়। তাৰপিছত আৰু এটা অনুষ্ঠান তাতে গ'ল ইনড'ৰ গেমছ এছ'চিয়েচন, ইনড'ৰ গেমছ এছ'চিয়েচন, তেতিয়া তাতে ৰমেন মহুৰী আছিলে নেকি ডি চি নে আজ্ঞাপেল সিং আছিলে মই পাহৰিলোঁ, তেখেতে মানে মাতি পেলাই ক'লে যে আপোনালোকে হেৰি কৰক, কাৰ খোলক, এই ৰঞ্জিত গগৈ বুলি এজন মানুহ আছিলে আমাৰ হেৰিত অসম এথলেটিক্ছ এছ'চিয়েচনৰ ছেক্ৰেটেৰী, জেনেৰেল ছেক্ৰেটেৰী, তেওঁ গৈছিলে, তেওঁ গৈ পেলাই নহয় বোলে আপোনালোকে এটা খোলক, কাৰণ লখিমপুৰৰ যিটো খেলা ধূলা তেওঁ ফুটবলৰ বাহিৰে অন্য খেলা নাছিলে, আৰু কেতিয়াবা কেৰম খেলিছিল, তেওঁ আমি তেতিয়া সেই ৰাজেন শইকীয়া বুলি এজন এছ পি আছিলে, তেতিয়া নিশ্চয় ৰমেন মহুৰীবোৰ মষ্ট প্ৰবলি দে, মই যদি পাহৰিছোঁ ক'ব নোৱাৰোঁ, তেওঁলোকে ক'লে যে আপোনালোকে খোলক, আমি এই অফিচাৰ্ছ ক্লাব এটা আছিলে, অফিচাৰ্ছ ক্লাব যিবোৰ গভৰ্ণমেণ্ট অফিচাৰবিলাক তাৰ মেম্বাৰ, তো মইতো গভৰ্ণমেণ্ট নহয় তেতিয়া, কলেজ বা গভৰ্ণমেণ্ট হোৱা নাই, নন গভৰ্ণমেণ্টৰ মেম্বাৰ মই আৰু দুজন টিচাৰ আছিলে বেলেগ বেলেগ কলেজ, তো আমি এতিয়া খোল তাতে ডিষ্ট্ৰিক্ট ইনড'ৰ গেমছ এছ'চিয়েচন খোলা হ'ল, খুলি তাতে আমি বেডমিণ্টন টেবুল টেনিছ আৰু কেৰম এই তিনিটা গেমৰ আমি আৰম্ভ কৰিলোঁ লখিমপুৰত, সেইটো 75 তেনেকুৱা হেৰি কথা, 76 তেনেকুৱা কথা, সেই ইনড'ৰ গেমছ এছ'চিয়েচনটো খোলাৰ পিছত তেতিয়া তাত এটা পৰিৱেশ এটা সৃষ্টি হ'ল, যে খেলৰ পৰিৱেশ এটা আহিলে যে হেৰি কৰিব লাগে, তাৰপিছত ইমানে এই টেবুল টেনিছৰ মই কোচ ইয়াৰ পৰা লৈ গৈছোঁ গুৱাহাটীৰ পৰা, টেবুল টেনিছৰ কোচিং কৰিলোঁ, ক্ৰিকেটৰ কোচিং কৰিলোঁ নগাঁৱৰ পৰা, কি দাস আছিলে পাহৰিল নাম, তাৰপিছত হেৰি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এজন এই ইউথ ৱেলফেয়াৰৰ ডিপাৰ্টমেণ্ট, তেওঁলোকৰ এজন কোচ থাকে ক্ৰিকেটৰ কাৰণে, তেওঁক আনিলোঁ, গতিকে তেনেকৈ এটা এনভাইৰমেণ্ট ক্ৰিয়েট হ'ল মানে, আৰু মোৰ দিনা আপুনি যেনে এই ল'ৰাটোৰ পিছত ঢুকালে উমানন্দ বৰা বুলি এটা ল'ৰা আছিলে, ভাল ল'ৰা দেই, সি তাতে কৈছিল তাক মানে সি ইউনিভাৰ্চিটি ৰিপ্ৰেজেণ্ট কৰিছে লখিমপুৰৰ ক্ৰিকেট প্লেয়াৰ, ল'ৰা ঢুকালে, এতিয়া তাৰ নামত এটা ট্ৰফিও চলে এই ক্ৰিকেট এছ'চিয়েচন, আছাম ক্ৰিকেট এছ'চিয়েচন চলায়, গতিকে সেই তেনেকৈ খেলা ধূলাৰ হেৰি হ'ল,
1: খেলৰ প্ৰতি আপোনাৰ ৰাপ আছিলে,
0: ৰাপটো আছিলে নিজে, কিন্তু নিজে মই এনেই টেবুল টেনিছ বেডমিণ্টন খেলিছিলোঁ, অঁ বাকীবোৰ ক্ৰিকেট খেলা নাই, আৰু ফুটবল খেলি ফুটবল মই ৰেফাৰিও কৰিছিলোঁ,
1: সেইটো ইণ্টাৰেষ্টিং কথা,
0: তাৰমানে কি লখিমপুৰ মানে এটা ডাঙৰ টুৰ্ণামেণ্ট হয় ফুটবলৰ, ইণ্ডিপেণ্ডেঞ্চ ডে কাপ, হা ইণ্ডিপেণ্ডেঞ্চ ডে কাপ এটা ফুটবল, তাতে লোকেল ক্লাববিলাকে কৰে, তাতে মানে দুটা ৰাইভেল টীম আছে, এটা হ'ল নকাৰী ক্লাব, আনটো হ'ল টাউন ক্লাব, এটা টাউন ক্লাব আৰু নকাৰী ক্লাব দুটাই ফাইনেল পালেগৈ, ৰেফাৰী কৰিবলৈ মই ৰেফাৰী মানে লাইন্সত আছোঁ, লাইন্স ৰেফাৰী হৈ আছোঁ, হঠাতে মানে এটা বল কি কয় অফ চাইড যিটো মোৰ পটকৈ ফেট পটকখন দাং খাই গ'ল, কিন্তু মই দেখিলোঁ এইটো অফ চাইড নহয়, নমাই দিলোঁ, গ'লটো হৈ গ'ল, ইটো পাৰ্টিটো ধৰিলে, ধৰি একদম হুলস্থুল এনেকুৱা হেৰি হ'ল নহয় মানে মোৰ মানে
1: কি কৰিব এতিয়া,
0: ন মোক পুলিচে ধৰিলে মানে মোক ধৰি কৰিলে হেৰি লহকৰ আপুনি যাওক, তাৰপিছত মোক কেনেকৈ কেইদিনমান তুমি নকাৰি ফালে নাযাবা, বোলো মই শিক্ষক মানুহ কেউ একো নকৰিলে একো নকৰে, এই দুদিনমান অকণ মানে গৰম থাকেতো ঠাণ্ডা গ'ল, তাৰপিছত ঠিক হ'ল, সেইবোৰ মানে অভিজ্ঞতা
1: ভাল অভিজ্ঞতা,
0: তাৰপিছত আকৌ এবাৰ মই আছাম টেবুল টেনিছৰ লগত জড়িত আছিলোঁ, তেতিয়া এছিষ্টেণ্ট ছেক্ৰেটেৰী হৈছিল নেকি এবাৰ পাহৰিলোঁ, এই সোণেশ্বৰ ডেকা যিবাৰ চেম্পিয়ন হৈছিলে জুনিয়ৰ হেৰিত নেশ্যনেল লেভেলত, সোণেশ্বৰ ডেকা সেইবাৰ টীম মেনেজাৰত মই গৈছিলোঁ, মোৰ লগত এই ভৌমিক বুলি এজন ছাৰ আছিলে মানে টিচাৰ এজন আছিলে ভৌমিক, তেওঁ টেবুল টেনিছৰ লাগি থকা, তেওঁ গৈছিলে আৰু মই গৈছিলোঁ মেনেজাৰ, হেৰি
1: মেনেজাৰ হৈ
0: গৈছিলোঁ, অঁ সেইটো এটা হেৰি, তেতিয়া এই সোণেশ্বৰ ত্ৰিদীপ দুৱৰা মনালিছা হয় তেওঁলোকে ছিনিয়ৰত, মই জুনিয়ৰ ছেকশ্যনটোত গৈছিলোঁ, তেনে ছিনিয়ৰ সেইবিলাক আছিলে, সেইটো এটা হেৰি মানে
1: ভাল লগা অভিজ্ঞতা,
0: মোৰ খেলা ধূলাৰ লগত মই নিজে নেখেলোঁ কিন্তু অৰ্গেনাইজেশ্যনত বহুতখিনি জড়িত হৈ আছিলে,
1: তাৰ পাছৰ কিমান বছৰ থাকিলে সেইখন কলেজত আপোনাৰ ঘৰৰ
0: লখিমপুৰৰ কলেজত, লখিমপুৰ কলেজত মই 19 ইয়ালৈ আহিলোঁ, কিন্তু তাৰ মাজতে মই হেলি গুচি গ'লো এই নেহেৰু যুৱ কেন্দ্ৰলৈ,
1: নেহেৰু যুৱ কেন্দ্ৰ,
0: অঁ সেইটো এটা কথা, মই এনে খেলা ধূলা লাগি থকাৰ কাৰণে তেতিয়া ডাইৰেক্টৰ কোন আছিলে কি হাজৰিকাজন আছিলে নেকি পাহৰিলোঁ, স্পৰ্টছ ডিৰেক্টৰ স্পৰ্টছ এছ এছ অফিচাৰ, তেখেতে লখিমপুৰলৈ গ'ল, গৈ পেলাই

0: এবং মাতিলে মানে খেলা ধুলা দৌড়ে ক্লাব ওচাজ ক্লাবটো আছে না জানো। তেওঁ ক'লে যে লখিমপুৰত মই নেহেৰু যুৱ কেন্দ্ৰৰ এজন মানুহ বিচাৰি পোৱা নাই, ভাল মানুহ এজন মানুহ লাগে মোক নেহেৰু যুৱ কেন্দ্ৰ ইয়াত আৰম্ভ কৰিবলৈ। তাৰপিছতে আৰু নেহেৰু যুৱ কেন্দ্ৰ কোনোবা এজনে কৈ লয় এই লহক নলয় কেলে, তেতিয়া তেখেতে ক'লে আপোনাৰ বায়'ডাটাখিনি মোক দিব নেকি, মোৰ লগতে এতিয়া লগে লগে লিখি দিব নোৱাৰিম আপোনাক, বোলো মই কাইলৈ যামেই, বোলে আপুনি যোৱাৰ আগে আগে মোক দিব পাৰিব, ঠিক আছে আপুনি কেইটা যাওঁ, বোলে মই 9টাত যাম, মই আপোনাক 8টা বজাত দি দিম। পিছদিনাখন আহি পেলাই মোৰ বায়'ডাটাখিনি তেখেতক দি দিলোঁ, তেখেতে আহি এইখন গভৰ্ণমেণ্টৰ ফালৰ পৰা ফৰৱাৰ্ড কৰি দিলে ডিপাৰ্টমেণ্ট অফ স্পৰ্টছ এণ্ড এই ইউথ এফেয়াৰ্ছ নে কিবা এটা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তালৈ ফৰৱাৰ্ড কৰি দিলে। তাৰপৰা এদিনাখন মোলৈ চিঠি আহিছে যে ইয়'ৰ নেম হেজ বিন ৰিকমেণ্ডেড বাই গভৰ্ণমেণ্ট অফ আছাম এপিয়াৰ বিফ'ৰ দি ছিলেকশ্যন কমিটি ফৰ দি পোষ্ট অফ ইউথ কোঅৰ্ডিনেটৰ নৰ্থ লখিমপুৰ। তেওঁ মাতিলে, তেতিয়া মোৰ বন্ধু এজনকা সি ঢুকালে পাণ্ডু সূৰ্যভূষণ পাণ্ডু, প্ৰিন্সিপাল হৈছিলে কেইদিনমান লখিমপুৰ কলেজত, তেওঁ তাৰে পি এইচ ডি কৰি আছিলে পুছা ইনষ্টিটিউট। তেওঁ মই তালৈ ফোন কৰিলোঁ, ক'লোঁ যে হেৰি মই এনেকৈ যাম, মোৰ এটা ইণ্টাৰভিউ আছে অমুকত, অহ আহিবা। মই তাৰ তাত গৈ পেলাই তেতিয়া এই এইটো কি এটা হেৰি আছিলে মই পাহৰিলোঁ ভৱনটো, তাত ইণ্টাৰভিউ হয়, তেতিয়া কি কৈছিলে তাতে ইণ্টাৰভিউ যিবিলাকে দিব যায় তাৰমানে ফৰেইন যোৱাৰ চান্সৰ কাৰণে তাত ইণ্টাৰভিউ দিয়ে, এই কি ভৱন আছিলে পাহৰিলোঁ মই নামটো, দিল্লীত। তাৰ ইণ্টাৰভিউ দি দিলোঁ, সেই এটা ইণ্টাৰভিউ মোৰ ইণ্টাৰেষ্টিং কথা, বাপৰি টেৰিভিউ, মানে তিনিজন আই এছ অফিচাৰ বহি আছে, তিনিজন আই এছ অফিচাৰ আৰু বাকীকেইজন বেলেগ বেলেগ মানুহৰ ছ'চিয়েল ছাইডৰ মানুহ আছিলে, চিনাকি দিছিলে, পাহৰিলোঁ মনত নাই ইমান, এইটো বহুত দিন আগৰ কথাটো। তাৰ মোক ইণ্টাৰভিউ ল'লে আৰু সুধিলে কিয় আহিব খোজা এইটো পিছত, তুমি এইটো হেৰি ন লেকচাৰ হৈ আছে, সময় হৈছে নেকি, নাই নাই লেকচাৰ বাকী হেৰি পাই সুধিলে আৰু কিবা কিবি বহুত কথা হৈছে, ৰুৰেল ডেভেলপমেণ্ট কি, স্পৰ্টছ কি, ৰুৰেল স্পৰ্টছ কেনেকৈ কৰিবা, কি কৰিব মানুহটোৱে খাব নাপায় হেৰি নাপায় কেনেকৈ আহিব, এই তেনেকৈ সুধি মেলি তাৰপিছত তো মই ওলাই আহিব ধৰোঁতে তাৰে আণ্ডাৰ ছেক্ৰেটেৰী এজন চাইনী বুলি আছিল নামটো, তেওঁ ক'লে মিষ্টাৰ লাকাৰ ইউ প্লিজ মিট মি বিফ'ৰ ইউ লিভ দিছ বিল্ডিং, বোলো কিবা হ'ল, ৰৈ আছ ইণ্টাৰভিউ শেষ হৈ গ'ল, তেওঁ ৰুমটো কৈছিলে অমুক নম্বৰ ৰুমত আহিব, মই গ'লোঁ, মোৰ লগত আৰু এজন গৈছিল, তেওঁ কেণ্ডিডেট আছিলে, তাৰ সোমাওঁতে মই তেখেতকতো মই মতা নাই, তেনেকৈ কৈছে তেখেতক মতা, আপুনি কিয় আহিছে, মানে মোৰ মই ক'লোঁ ময়ে মই লগত লৈ আহিছোঁ, মই তেখেতক যাব লাগিব, তেওঁ বাহিৰলৈ গুচি গ'ল, তেওঁ মোক ক'লে তেওঁক যাব কৈছোঁ এইকাৰণে যে মই তোমাক ছিলেক্ট কৰিছোঁ এই কথাটো ক'বৰ কাৰণে, তোমাক ছিলেক্ট এই নাই লগে লগে তোমাক ছিলেক্ট কৰিছোঁ, তুমি যাবা আমাৰ হেৰি গৈ লখিমপুৰত তুমি ডেপুটি কমিশ্যনাৰক ৰিপৰ্ট কৰিবা, তাৰ বোলে মই লৈ এপইণ্টমেণ্ট লেটাৰ বা হেৰি বোলে আই উইল চেণ্ড টু ইউ, তাৰপিছতে আছোঁ মই ৰৈ আছোঁ, এমাহ গ'ল দুমাহ গ'ল নাইটো একো খবৰ, তাৰপিছত এখন মোলৈ ৰিমাইণ্ডাৰ আহিছে যে তুমি জইন কৰিব নকৰা, সেইখন মই পালোঁ, এইখন মই পিছত পাইছোঁ, মই একচুৱেলি এপইণ্টমেণ্ট লেটাৰ যিখন আছে সেইখন মই পিছত পাইছোঁ, সেইখন বোলে বোলো মই কৰিম মোক হেৰি কৰিলোঁ, বোলে তুমি ইমিডিয়েটলি হেৰিকৈ জইনিং ৰিপৰ্ট দি পেলাই মোক আমালৈ পঠিয়াই দিয়া, সেই তেতিয়াই মই নেহেৰু যুৱ কেন্দ্ৰত সোমাই পৰিলোঁ, সোমাই পৰি মই ৰুৰেল ডেভেলপ ৰুৰেল ইউথ ডেভেলপমেণ্টৰ প্ৰগ্ৰেম কৰিলে নেহেৰু যুৱ কেন্দ্ৰটো, গতিকে সেই মই মিচিং গাঁও সোৱণশিৰি গাঁও পঞ্চায়তৰ হেৰি বেলেগ অভিজ্ঞতা বাপৰে, সেইটোৱে মানে
1: কলেজৰ লগত
0: নিমিলে একদম নিমিলে, তাত ৰুৰেল ইউথ হওক আপুনি হাউ টু মেক দেম ফিল যে দে হেভ দে আৰ অলছ' হেভ এ ৰোল ফৰ নেশ্যন বিল্ডিং এক্টিভিটিজ, ৰাষ্ট্ৰ নিৰ্মাণত তেওঁলোকৰো এটা দায়িত্ব আছে কৰ্তব্য আছে, সেইটো কেনেধৰণে তেওঁলোকে কৰিব পাৰে সেই হেৰিটো, গতিকে সেইকাৰণে তেওঁলোকৰ ৰুৰেল ইউথবিলাকক অৰ্গেনাইজ কৰি তেওঁলোকৰ মাজত খেলা ধূলা পতা, সাংস্কৃতিক প্ৰতিযোগিতা পতা, তাৰপিছত কিবা কিবি অনুষ্ঠান দিয়া, তেনেকৈ সেইবোৰ বহুতখিনি কৰিলোঁ মই তিনিবছৰত যথেষ্টখিনি কৰিছোঁ। এতিয়া এই এটা এবাৰ এক্সিবিশ্যন হৈছিলে দিল্লীত নেহেৰু যুৱ কেন্দ্ৰৰ অল ইণ্ডিয়া, তাত মই মোৰ এজন দুজন ট্ৰাইবেল ল'ৰাক লৈ গৈছিলোঁ, এজন ছোৱালী এটা ল'ৰা, ছোৱালীজনীয়ে এই যে ইয়াত বান্ধি পেলাই যে হেণ্ডলুম যে হেৰি কঁকালত বান্ধি পেলাই যে সেইটো তাই তাত ডিছপ্লে কৰিছিলে আৰু চবেই খুব মানে ইণ্টাৰেষ্ট ভাল, ৰাজীৱ গান্ধী আহিছিল তেতিয়া, সেইটোৱে এবাৰেই পাইছোঁ, তাৰপিছত মই লগ পোৱা নাই কিন্তু আৰু লগ ধৰা নাই, এই তেতিয়া লগ পাইছোঁ মোক সুধিছে আৰু।

তেওঁ কৰোঁ যে ট্ৰাইবেল এটা হেৰি কমিউনিটি, তাই তাই বড়ো ছোৱালী আছিলে, বড়ো কিনাৰত লখিমপুৰত বড়ো মানুহ আছে কিছুমান বড়ো ছোৱালী, আৰু যিটো ল'ৰা গৈছিলে সি আকৌ মিচিং ল'ৰাটো, সিও কিবা কিবি কৰিলে কালচাৰেল আইটেম দেখুৱালে, সেইটো আমাৰ সেই হেৰিটো মই আপোনাক মই নামকেইটা মই পাহৰিলোঁ,

0: গতিকে মোৰ ডেজিগনেশ্যনটো সেই অফিচাৰৰ নিচিনা, যদিও মই কণ্ট্ৰলাৰৰ এক্সামিনেশ্যন, কণ্ট্ৰলাৰৰ এক্সামিনেশ্যন যিমানখিনি কাম গোটেইখিনি মই কৰিলোঁ। গতিকে সেইটোত মানে আটাইতকৈ ডাঙৰ কথা হ'ল কি যে আপুনি কনফিডেঞ্চিয়েলিটি মেইনটেইন কৰা, বিৰাট মানে হেৰি
1: কুৱেশ্যন পেপাৰৰ কথা থাকে,
0: কুৱেশ্যন পেপাৰ ছেটিঙৰ পৰা ৰিজাল্ট দিয়ালৈকে, পৰীক্ষা পতালৈকে, পৰীক্ষা ক'ত হ'ব, চেণ্টাৰ ক'ত হ'ব, চেণ্টাৰত কোন ইনচাৰ্জ থাকিব, কি হৈছে তাত, কোনকেইটা ল'ৰাই তাত পৰীক্ষা দিব।
1: এতিয়া যা হওক, ধৰক আপোনাৰ এটা দীঘলীয়া অভিজ্ঞতা এই শিক্ষাৰ ক্ষেত্ৰখনত, এই বিষয়ে আমি বিতংকৈ মোটামুটি কথা পাতিলোঁ, কিন্তু আপোনাৰ ঘৰৰ কথাখিনি, আপোনাৰ সাংসাৰিক কথাখিনি, সেই কথাখিনি আমাৰ থাকি গ'ল। লাহে লাহে আমাৰ শেষ হ'বৰ হৈছে অনুষ্ঠান, শেষৰ ফালে আহি পাইছোঁ।
0: মানে মই মোৰ পৰিবাৰ আছে আৰু দুটা ল'ৰা, ডাঙৰ ল'ৰাটো মেকানিকেল ইঞ্জিনিয়াৰিং কৰি সি MBA কৰিলে, MBA কৰি টাটা কনচালটেঞ্চি চাৰ্ভিচত চাকৰি কৰে, কনচালটেণ্ট সি। এই বৰ্তমান সি ছিডনীত থাকে, অষ্ট্ৰেলিয়াত, তাক ট্ৰেঞ্চফাৰ কৰিলে ছিডনীলৈ। তাৰ এটা ল'ৰা আছে 9 বছৰ, আৰু 2 নম্বৰ ল'ৰাটো ডাক্তৰ, সি কলিকতাত থাকে, PLS হস্পিটেলত কাম কৰে, PLS হস্পিটেল যে আছে কলকাতাত। তো সি এই ICU আৰু ক্ৰিটিকেল কেয়াৰ, ক্ৰিটিকেল কেয়াৰত সি মানে সিহঁতৰ লগত ICUতে থাকে, ECU ৰুমত থাকে। তাৰ সি বিয়া কৰিছে, লখিমপুৰতো আছিলো, আৰু ইয়াতো এতিয়া মানে মই এতিয়া প্ৰেজেণ্টলি মই জুলজিকেল ছচাইটি অফ আছামৰ প্ৰেচিডেণ্ট, সেইটো আছো। তাৰপিছত গুৱাহাটী চিনে ক্লাবৰ এক্সিকিউটিভ মেম্বাৰ, ইয়াৰ সাহিত্য সভা যিটো আমাৰ জ্যোতিনগৰ যিটো সাহিত্য সভা আছে সদায়, তাৰ এক্সিকিউটিভ কমিটি মেম্বাৰ। জ্যোতিনগৰত থাকোঁ
1: বৰ্তমান সময়তো, আপুনি ব্যস্ত আছে?
0: ব্যস্ত, মই মানে ব্যস্ত মানে হেৰি কাম মানে
1: খুব সুন্দৰ চেহেৰা আপোনাৰ, স্বাস্থ্য পাতি ভাল আছে, আৰু ভালেই থাকক, সেইটো আমাৰ কাম্য। মানুহ ব্যস্ত থাকিলে এই কথাটো আপুনি ক'ব বা আপোনাৰ অভিজ্ঞতাৰ পৰা মানে জানিব যে মানে পঢ়া শুনা কৰি থাকিলে আৰু যদি ব্যস্ত থাকে সমাজৰ কামত মানুহ ভালে থাকে,
0: ভালে থাকে,
1: মোৰ অনুমান সেইটো হয়।
0: ঠিকে ঠিকে হয়, মই এনেই কাম নকৰো, মই বহি থাকিব বৰ টান পাওঁ, মানে ঘৰত থাকিলেও এই চাফ চিকুণ কৰা, কিবা কিবি কৰা, গাড়ীখনো মই নিজে মচোঁ, নিজে ড্ৰাইভ কৰোঁ, গাড়ী এতিয়াও নিজে চলাওঁ। তাৰপিছত আৰু ঘৰ কিটো সিটো কাম নিজৰ কাপোৰ নিজে ধুম, খালি ৰন্ধা বঢ়াত মই আৰু সহায় নকৰোঁ, সেইটো মোৰ হেৰি নাই, কিন্তু নিজৰ চাহকাপ নিজে বনাই খাব পাৰোঁ।
1: সহধর্মিনী আপনার এই কামত আপনার
0: হয় কোনো হেৰি নাই, তেওঁ সদায় সহযোগ করে,
1: তেওঁ কর্মরত আছিল,
0: তেওঁ সাবজেক্ট টিচার আছে, জিওগ্রাফি সাবজেক্ট টিচার, দিসপুর হাই সেকেন্ডারি স্কুলত সাবজেক্ট টিচার আছিলে, জিওগ্রাফি, তেওঁ আমার কামরূপ একাডেমির প্রিন্সিপাল আছিল,
1: নামটো কলে আমার শ্রোতায় ভাল পাব,
0: কল্পিতা, হয় কল্পিতা তেওঁৰ নাম।
1: আপনি ভালে থাকক, কুশলে থাকক, এনেদরে সমাজের কামত লাগি থাকক,
0: ধন্যবাদ, সকলকে ধন্যবাদ জানাইছো রাইজে, কিবা আপনাদের সুযোগ দিয়ার কারণে, মোৰ জীৱনৰ কথা কব কারণে ধন্যবাদ জানালো আকাশবাণী গুৱাহাটী কেন্দ্ৰ।

জীৱন সুৰভি অনুষ্ঠানটি আগবঢ়ালে সীমান্ত বাৰ্মাই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ।

My name is Fly.

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। অসম বিধানসভা নিৰ্বাচন 2026ৰ কালি ঘোষণা কৰা ফলাফল অনুসৰি ভাৰতীয় জনতা পাৰ্টীয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰে। দলটোৱে 126টা সমষ্টিৰ ভিতৰত 82টাত জয়লাভ কৰে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ভাৰতীয় জাতীয় কংগ্ৰেছে 19, অসম গণ পৰিষদে 10, বড়োলেণ্ড পিপলছ ফ্ৰণ্টে 10, অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টে 2, ৰাইজৰ দলে 2 আৰু অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছে 1 আসনত জয়লাভ কৰে। নিৰ্বাচনত বিজেপিয়ে লাভ কৰা এই অভূতপূৰ্ব সাফল্যৰ বাবে ৰাইজক ধন্যবাদ জ্ঞাপন কৰি জালুকবাৰী সমষ্টিৰ পৰা 89,434 ভোটৰ ব্যৱধানত বৃহৎ জয় সাব্যস্ত কৰা ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে কয় যে ৰাজ্যবাসীৰ আশীৰ্বাদত নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ 102গৰাকী প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰি ইতিহাস ৰচনা কৰিলে। এখন বিকশিত নতুন অসম গঢ়াৰ লক্ষ্য পূৰণৰ দিশে কাম কৰি যাবলৈ সংকল্পবদ্ধ বুলি উল্লেখ কৰি তেওঁ প্ৰতিগৰাকী বিজয়ী প্ৰাৰ্থীক অভিনন্দন জ্ঞাপন কৰে। ফলাফল ঘোষণাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ শৰ্মাই চৰকাৰৰ পৰৱৰ্তী কাৰ্যকালত ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ পৰিকল্পনাৰ বিষয়ে সদৰি কৰে। ইপিনে অসমত এন ডি এৰ এই অভূতপূৰ্ব বিজয় প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই বিজয় বিকাশ আৰু জনকল্যাণৰ ৰাজনীতিৰ প্ৰতি জনতা জনাৰ্দনৰ অটুট বিশ্বাসৰ প্ৰতীক। জনসাধাৰণলৈ ধন্যবাদ জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমৰ সৰ্বাংগীন বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিৰন্তৰ কাম অব্যাহত ৰাখিব বুলিও সামাজিক মাধ্যমৰ জৰিয়তে উল্লেখ কৰে। কংগ্ৰেছ নেতৃতাধীন মিত্ৰজোঁটে এইবেলি প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ তথা সাংসদ গৌৰৱ গগৈক সন্মুখত ৰাখি বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও সচেতন ভোটদাতাৰ দৃষ্টি নিবদ্ধ হৈ থকা যোৰহাট সমষ্টিত গৌৰৱ গগৈ 23,182 ভোটত পৰাস্ত হয়। সমষ্টিটোত বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰনাথ গোস্বামীয়ে 69,439 ভোট লাভ কৰে। শিৱসাগৰ সমষ্টিত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ কুশল দুৱৰীক পৰাস্ত কৰি বিধানসভালৈ পুনৰ নিৰ্বাচিত হয়। কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিয়া ভূপেন বৰা বিহপুৰীয়া সমষ্টিৰ পৰা নিৰ্বাচিত হয়। দিছপুৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নিকটতম প্ৰতিদ্বন্দ্বী মীৰা বৰঠাকুৰ গোস্বামীক পৰাস্ত কৰে। অসমৰ উপৰি কালি পশ্চিমবংগ, তামিলনাডু, পুডুচেৰী আৰু কেৰালমৰো বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়। ফলাফল অনুসৰি বিজেপিয়ে পশ্চিমবংগত প্ৰথমবাৰৰ বাবে বিজয় সাব্যস্ত কৰে। ৰাজ্যখনত বিজেপিয়ে মুঠ 293খনৰ ভিতৰত 206খন আসন হস্তগত কৰিবলৈ সমৰ্থ হয়। ইপিনে তামিলনাডুত অভিনেতাৰ পৰা গৈ ৰাজনীতিৰ পথাৰত খোজ দিয়া চি জোছেফ বিজয় নেতৃত্বাধীন টি ভি কে দলে প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈয়েই সৰ্বাধিক 108খন আসন দখল কৰিবলৈ সমৰ্থ হয়। ৰাজ্যখনত শাসনাধিষ্ঠিত ডি এম কেই 234খন আসনৰ ভিতৰত 79খনত জয়লাভ কৰাৰ বিপৰীতে প্ৰধান বিৰোধী দল হিচাপে চিহ্নিত এ আই এ ডি এম কেই 47খন আসনহে হস্তগত কৰিবলৈ সমৰ্থ হয়। কেৰালমত ভাৰতীয় জাতীয় কংগ্ৰেছে

0: ৪১খন আসনৰ ভিতৰত ৬৩খনত জয়লাভ কৰে। ৰাজ্যখনত চি পি আই এমে ২৬ আৰু আই ইউ এম এলে ২২খন আসনত জয়লাভ কৰে। ইপিনে পুডুচেৰীৰ ৩৯খন আসনৰ ভিতৰত এ আই এন আৰ কংগ্ৰেছে সৰ্বাধিক ১২খন আসনত জয়লাভ কৰে। পুডুচেৰীত ডি এম কে ৫খন আৰু বিজেপিয়ে ৪খন আসনত জয়লাভ কৰি ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত থাকে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন কালি নাকচ কৰে। আদালতে অভিযুক্তজনৰ বিৰুদ্ধে আৰোপ কৰা গোচৰৰ ধাৰা সম্পৰ্কেও শুনানি গ্ৰহণ কৰে। উল্লেখযোগ্য যে ফাষ্ট্ৰেক আদালতে ২৯ এপ্ৰিলত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ মহাবীৰ একুৱা নামৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ৬টাকৈ বেংক একাউণ্ট জব্দ কৰাৰ নিৰ্দেশ দিছিল। ইয়াৰ পূৰ্বে আদালতে যোৱা ৩০ এপ্ৰিলত গোচৰটোৰ আন এজন অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন খাৰিজ কৰিছিল। গুৱাহাটীৰ খানাপাৰাত কালি ডাম্পাৰৰ খুন্দাত এজন যুৱক নিহত হয়। দুচকীয়া বাহনেৰে গৈ থকা অৱস্থাত এখন ডাম্পাৰে খুন্দা মৰাৰ ফলত এই যুৱকজনৰ মৃত্যু হয়। যুৱকজনক তিনিচুকীয়াৰ হিজুগুৰিৰ ইন্দ্ৰনীল দাস বুলি জানিব পৰা গৈছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত দিল্লী কেপিটেলছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া ৭:৩০ বজাত আৰম্ভ হ'ব। ইপিনে প্ৰতিযোগিতাত যোৱা নিশা মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে লক্ষ্ণৌ ছুপাৰ জায়ণ্টছক ৬ উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌৱে বান্ধি দিয়া ২২৯ ৰানৰ লক্ষ্য মুম্বাইয়ে ১৮ অভাৰ আৰু ৪টা বলত ৪টা উইকেট হেৰুৱাই অতিক্ৰম কৰে। ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি লক্ষ্ণৌৱে নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেটৰ বিনিময়ত ২২৮ ৰান কৰে। মুম্বাইৰ ৰায়ান ৰিকাল্টনক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ ১২:০৫ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ ৪১১.৫ মিটাৰত, ৭২৯ কিলোহাৰ্টজত, এফ এম বেণ্ডৰ ১০১.৬ মেগাহাৰ্টজত, লগতে নিউজ অন এ আই আৰ মোবাইল এপত। এতিয়া ষ্টুডিঅত আছো মই লোভিতা, ডিউটি ৰুমত মামণি তালুকদাৰ, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, বিশ্বদেৱ স্বৰ্গীয়াৰী, হৰমোহন বৰ্মন, মায়ামণি শৰ্মা। ট্ৰান্সমিটাৰত আছে মিথিলেশ কুমাৰ ৰঞ্জন, মৃগাংক কৃষ্ণত্ৰেয়, আছিফ আহমেদ। এফ এম ট্ৰান্সমিটাৰত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই আৰু ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা।
2: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
3: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
2: কোন ঠাই অ?
3: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত হেৰো কি কি সুবিধা পোৱা যায়?
3: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
4: তেন্তে ময়ো এবাৰ যাব লাগিব।
3: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
5: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
2: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
3: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
2: কোন ঠাই অ?
3: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত হেৰো কি কি সুবিধা পোৱা যায়?
3: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
4: তেন্তে ময়ো এবাৰ যাব লাগিব।
3: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
5: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: এতিয়া নিবেদন কৰা হৈছে পৰাগমালা লাইভ। অনুষ্ঠানটি আগবঢ়াইছে অমিত বাসগুটায়।

पड़ो अरे पड़ो पड़ो।

0: परात माला। পৰাগমালা লাইভ অনুষ্ঠানটি শুনিলে আগবঢ়ালে অমিত বাস্কুটাই।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱবাণী।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো নীলাচল পাহাৰৰ প্ৰাচীন মন্দিৰ শীৰ্ষক এখনি প্ৰামাণ্য আলেখ্য।
1: অসমৰ আকাশত যদি কোনো পাহাৰে আধ্যাত্মিকতাৰ বন্তি জ্বলাই ৰাখিছে, তেন্তে সেয়াই হৈছে নীলাচল পাহাৰ। এই পাহাৰখন কেৱল প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা নহয়, ই হৈছে যুগে যুগে ভক্তি, সাধনা আৰু ধৰ্মীয় পৰম্পৰাৰ পবিত্ৰ ভূমি। এই নীলাচলৰ বুকুতেই অৱস্থিত মহাপীঠ কামাখ্যা মন্দিৰ, যি শক্তি উপাসনাৰ অন্যতম প্ৰাচীন আৰু মহিমামণ্ডিত তীৰ্থক্ষেত্ৰ বুলি পৰিচিত।
2: নীলাচল পাহাৰত উঠিবলৈ আৰম্ভ কৰিলেই যেন মানুহে এখন বেলেগ জগতত প্ৰৱেশ কৰে। পাহাৰৰ একাবেকা পথ, গছ গছনিৰ ছাঁ আৰু দূৰৰ পৰা ভাহি অহা ঘণ্টাধ্বনিৰ সুৰে মনটোক এক অপূৰ্ব পবিত্ৰতা সিঁচি দিয়ে। এই পথৰ কাষে কাষে দেখা যায় বহুতো সৰু সৰু মন্দিৰ আৰু মঠ। কেতিয়াবা শিৱৰ পবিত্ৰ ৰূপৰ উপাসনা কৰা হয় তেওঁৰ নাম লৈ, কেতিয়াবা শক্তিৰ বিভিন্ন ৰূপত দেৱীক আৰাধনা কৰা হয়। এই পাহাৰত থকা মঠ মন্দিৰসমূহ কেৱল পূজাৰ স্থান নহয়, এইবোৰ যেন সাধনা আৰু ধ্যানৰ নীৰৱ আশ্ৰয়।
1: এই নীলাচল পাহাৰলৈ উঠি যাওঁতেই আমি পাইছিলোঁ মা বগলামুখী মন্দিৰ, যি মন্দিৰত প্ৰতিদিনেই দৰ্শনাৰ্থীৰ ভিৰ হয়, যি মন্দিৰৰ সেই পূজাভাগ কৰিবলৈ দৰ্শনাৰ্থী আহে দূৰ দূৰণিৰ পৰা। এই মা বগলামুখী মন্দিৰ সম্পৰ্কে আমাক তথ্য দাঙি ধৰে এই মন্দিৰৰে পূজাৰী বিকাশ ৰঞ্জন ভট্টাচাৰ্য।
3: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ আমাৰ এই অনুষ্ঠানলৈ আপোনাক আন্তৰিকতাৰে আদৰণি জনাইছোঁ। আপোনাৰ পৰা আমি আজি জানিবলৈ বিচাৰিম এই বগলামুখী যি মন্দিৰ, এই মন্দিৰ ভাগৰ সবিশেষ।
4: মা বগলামুখী হৈছে আপোনাৰ কামাখ্যা দেৱীৰ দশমহাবিদ্যা, দহটা ৰূপ আছে মা কামাখ্যাৰ, তাৰে অন্যতম হৈছে আপোনাৰ মা বগলামুখী। যেতিয়া মানে সতীয়ে যেতিয়া শিৱে যেতিয়া মানে সতীয়ে যেতিয়া মানে দেউতাই মানে আপোনাৰ হোমযজ্ঞ মানে পাতিছিলে, যাবলৈ মানে আপোনাৰ বাধা দিছিলে মানে শিৱে সতীক, তেতিয়া মানে সতীয়ে শিৱক দহটা ৰূপ মানে আপোনাৰ দেখাইছিলে। তাৰে মানে সেই দহটা ৰূপৰ কালী, তাৰা, সুৰসী, ভুৱনেশ্বৰী, ভৈৰৱী, চিন্নামাস্তা, ধূমাৱতী, মা বগলামুখী, মাতংগী কমলা, সেই দহটা ৰূপ প্ৰত্যেকটো মানে ৰূপে এটা এটা মানে মানে গ্ৰহক পাৰ্টিচিপেট কৰে, মানে গ্ৰহ হৈছে ত্ৰিদেৱী হয়। কালী হৈছে আমাৰ শনি গ্ৰহ অধিষ্ঠাত্ৰী মা কালী, তাৰা হৈছে মানে বৃহস্পতি, বুধ গ্ৰহ হৈছে সুৰসী ত্ৰিপুৰ সুন্দৰী, আৰু

0: ভুবনেশ্বরী হৈছে শুক্র গ্রহ আর ভৈরবী হয়েছে পৃথিবী ব্রহ্মাণ্ড, বুধর চিন্তামাস্ত হয়েছে রাহুর কারণে, ধমাপতি হয়েছে কেতুর কারণে, মা বগলামুখী হয়েছে মঙ্গল, আর কমলা হয়েছে চন্দ্র ঘর কারণে, আর সূর্য ঘর কারণে হয়েছে মাতঙ্গী, বগলামুখী হয়েছে মঙ্গল হয়েছে ত্রিবী। ইয়াত মানে কারোবার মাঙ্গলিকর দশা রাখিলে, মঙ্গল গ্রহর দশা রাখিলে কারোবার মানে কর্মত বাধা, শত্রু ব্যবসায়িক বাধা, বা যাক তোমার রাজনীতি করে সেইবিলাক বাধা বিঘিনি আছে, বা ঘর সুখ শান্তি অপায় অমঙ্গল সব মানে দূর হওয়ার কারণে ইয়াতে মায়ে মানে মানে ভক্ত ইয়াতে মানে আশীর্বাদ লয়, বিধিপূর্বক মানে মানে পূজা করে। ইয়াত আমার মানে বৈদিক পূজা হয়, মানে তোমার সাদা পূজা হয়, বলি পূজা হয়, জপ হয়, মহাবলি সব প্রকার মানে পূজা হয়। ভক্ত মানে যে মানে বিচারে সেই মতে মানে পূজা ভাগ দিয়ে। আর ইয়াতে মার বার হয়েছে মঙ্গলবার, কিন্তু আমার ইয়াতে বেলেগ বারও মানে পূজা পাঠ হয়ে থাকে, এই যে মঙ্গল অধিষ্ঠাত্রী মা বগলামুখী। এইটো বহুত মানে আগৰ পৰা, যেতিয়া পৰা মানে মা কামাখ্যা মন্দিৰ যেতিয়া পৰা মানে আৱৰ্ষণ মানে আবিৰ্ভাৱ হৈছে, এইটো আমাৰ কোনো মানে তোমাৰ মূৰ্তি নাই, মূৰ্তি হ'লে আমাৰ প্ৰতিষ্ঠা মানে জৰুৰী ভাগ, খুব স্বয়ং মায়ে নিজে উদ্ভৱ হৈছে। আমাৰ ইয়াতে ক'তো মূৰ্তি নাই, মানে মাৰ মানে পানী মানে যিটো মানে জৰুৰী পিঠো আমি মানে পূজা কৰোঁ, কিন্তু সেই মা কামাখ্যা মন্দিৰ যেতিয়াৰ পৰা এটা এই হৈছে তেতিয়াৰ পৰা আমি ইয়াতে এই সমগ্ৰ পাহাৰত দহখন মানে পীঠ আছে। মই যদি কৰোঁ কালি দানাখানে প্ৰত্যেক দেৱী দৰ্শনখন পীঠ আছে, ইয়াত আছে মা বগলামুখী।
1: আৰু আমি মানে দেখিবলৈ পাইছোঁ যেতিয়া আমি এই মন্দিৰ ভাগত সোমাই আহিছোঁ, তেতিয়া সোমাই আহোঁতে এটা বস্তু আমি লক্ষ্য কৰিছোঁ যে মা বগলামুখীৰ যি মন্দিৰ ভাগ, এই মন্দিৰ ভাগত হালধীয়া ৰংটো বেছি মানে দেখিব পাইছোঁ,
0: মানে পীতাম্বৰী মানে বিষ্ণুৰ ৱাইফ হিচাপেও আমি ইয়াত আমাৰ পূজা হয়। পীতাম্বৰী মানে তোমাৰ হালধীয়া, বিষ্ণুৱে তোমাৰ হালধীয়া ড্ৰেছ পিন্ধে, তেওঁ সহধৰ্মী হৈছে মা বগলামুখী, পীতাম্বৰী বগলামুখী বুলি কোৱা হয়। পীতাম্বৰী মানে পীতাম্বৰী হালধীয়া পীতাম্বৰী বুলি কওঁ, পীতাম্বৰী মা বগলামুখী। ইয়াত মানে হালধীয়া ফুলেৰে পূজা হয়, হালধীয়া বস্ত্ৰ, হালধীয়া শাড়ী চব কিবা হালধীয়াই হয়, মানে মা বগলা হালধীয়া হয়।
1: আৰু কেনেধৰণে ইয়াত পূজা পাতল কৰা হয়, ভোগ আগবঢ়োৱা হয়?
0: ইয়াতে ডেইলি নিত্য ভোগ হয়, ডেইলি ধৰক দুটামান বজাত সব পূজা শেষ হওয়ার পিছত ডেইলি মাক মানে ভোগ আগবঢ়া হয়, সন্ধ্যা আরতি হয়, রাতেপা নিত্য পূজা হয়, ইয়াত পূজা হয়। নিত্য পূজা তোমার ধরো মানে কি বলে কয় মানে পূজা পাক হয়, ভোগ তো তোমার মানে দুপুরিয়া হয়, ভোগ উচর্গা আকো সন্ধ্যা তোমার আরতি হব, সেই আর বাকি সন্ধ্যাও ইয়াতে মানে হয় পূজা দিনতো হয়।
1: আপুনি কিমান দিন ধৰি এই
0: কাৰ্য কৰিছে? আমাৰ 2018 পৰা আছো, মোতকৈ বহুত ছিনিয়ৰ পূজা দি আছে, যদি মিমুন 45-50 ইয়াৰ্ছো মানে পূজা কৰি যিজন আছে, মই ধৰ 2018 পৰা আহিব, মই আঠলি 8 বছৰ হৈছে।
1: আপোনাক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
2: এই বগলামুখী মন্দিৰটো হিন্দু ধৰ্মৰ দশ মহাবিদ্যাৰ অন্যতম দেৱী বগলামুখীক লৈ উৎসৰ্গিত মন্দিৰ। বগলা দেৱী বা বগলামুখী দেৱী শক্তিৰ এক বিশেষ ৰূপ। তান্ত্ৰিক সাধনাত এই দেৱীৰ বিশেষ স্থান আছে। বিশ্বাস কৰা হয় যে বগলা দেৱী শত্ৰু শক্তি নাশ কৰে আৰু অন্যায় শক্তিক স্তব্ধ কৰি ৰাখে, সেয়েহে বহু সাধক আৰু ভক্তে এই মন্দিৰত আহি দেৱীৰ আৰাধনা কৰে।
3: এই মন্দিৰটো নীলাচল পাহাৰত অৱস্থিত আৰু কামাখ্যা মন্দিৰৰ পৰিসৰৰ ভিতৰতে আছে। পাহাৰৰ আধ্যাত্মিক পৰিৱেশত বগলা মন্দিৰে এক গম্ভীৰ আৰু শান্ত ভাৱ প্ৰকাশ কৰে। বহু সাধু সন্ন্যাসী আৰু তান্ত্ৰিক সাধকে ইয়াত সাধনা কৰে বুলি লোকবিশ্বাস আছে। বগলা দেৱীৰ মূৰ্তি সাধাৰণতে সোণালী বা হালধীয়া ৰঙৰ সৈতে সম্পৰ্কিত। এই দেৱীক পূজা কৰোঁতে হালধীয়া বস্তু, বিশেষকৈ হালধীয়া ফুল, হালধীয়া বস্ত্ৰ ব্যৱহাৰ কৰাৰ পৰম্পৰা আছে, যি পৰম্পৰাৰ কথা পূজাৰী বিকাশ ৰঞ্জন ভট্টাচাৰ্যই আমাক ব্যক্ত কৰিছে। ভক্তসকলে বিশ্বাস কৰে যে বগলা দেৱীৰ কৃপা লাভ কৰিলে জীৱনৰ বাধা বিঘিনি দূৰ হয় আৰু সাহস আৰু শক্তি বৃদ্ধি পায়।
2: কামাখ্যা তীৰ্থক্ষেত্ৰত বগলা মন্দিৰৰ উপস্থিতি তান্ত্ৰিক সাধনা আৰু শক্তি উপাসনাৰ ঐতিহ্যক স্পষ্টকৈ প্ৰতিফলিত কৰে। বহু ভক্তে কামাখ্যা দেৱীৰ দৰ্শনৰ লগতে বগলা দেৱীৰো দৰ্শন কৰি আধ্যাত্মিক সন্তুষ্টি লাভ কৰে। বগলা মন্দিৰ

0: কেৱল ধৰ্মীয় স্থানেই নহয়, ই শক্তি, উপাসনা, তান্ত্ৰিক সাধনা আৰু অসমৰ আধ্যাত্মিক সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ। এই মন্দিৰে কামাখ্যা তীৰ্থক্ষেত্ৰৰ মাহাত্ম্যক আৰু অধিক সমৃদ্ধ কৰি ৰাখিছে। নীলাচল পাহাৰত থকা মঠ মন্দিৰসমূহ কেৱল পূজাৰ স্থান নহয়, এই স্থান হৈছে সাধনা আৰু নীৰৱ ধ্যানৰ। বহু সাধু সন্ন্যাসীয়ে ইয়াত বসবাস কৰি ভক্তি আৰু তপস্যাৰে জীৱন কটায়। সন্ধিয়া নামিলেই এই মন্দিৰসমূহৰ পৰা ওলোৱা সুগন্ধ, লগতে আৰতিৰ ঘণ্টা ধ্বনি পাহাৰৰ বতাহত মিলি এক অপূৰ্ব আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰে। নীলাচলৰ মঠ মন্দিৰসমূহ অসমৰ সংস্কৃতি আৰু ধৰ্মীয় ঐতিহ্যৰো এক উজ্জ্বল প্ৰতিচ্ছবি। ইয়ালৈ অহা প্ৰতিজন ভক্ত যেন নিজৰ মনৰ ভিতৰত এক শান্তি আৰু ভক্তিৰ অনুভূতিলৈ উভতি যায়। আমিও উপস্থিত হৈছিলোঁগৈ এই নীলাচল পাহাৰতে থকা কৌটিলিংগত। এই কৌটিলিংগৰ যি পৰিৱেশ, সেই পৰিৱেশ সঁচাকৈয়ে অতুলনীয়। এই মন্দিৰৰ পূজাৰী হিমাংশু বৰপূজাৰী আমাৰ মাজত উপস্থিত আছে, তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম এই মন্দিৰৰ সবিশেষ।
1: আমি দেখিবলৈ পাইছোঁ যে এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত এটি খুব সুন্দৰ মন্দিৰ ইয়াতে অৱস্থিত হৈ আছে। এই মন্দিৰভাগৰ বিষয়ে আপোনাৰ পৰা কিছু তথ্য আমি ল'ব বিচাৰিছোঁ।
2: এখন হ'ল কৌটিলিংগ বুলি কওঁ, এনে তেখেতৰ নাম হ'ল তৎপুৰুষ। তৎপুৰুষ ভগৱতীৰ যি কামেশ্বৰ ৰূপ আছে, ভোলেনাথৰ পাঁচটা ৰূপ, তেখেতক কয় পঞ্চুনন। পঞ্চুননৰ এটা ৰূপ হ'ল তৎপুৰুষ। তৎপুৰুষ মানে খুব সুন্দৰ, খুব ধুনীয়া। তেখেতৰ নাম কৌটিলিংগ বুলি আমি কওঁ। কৌটিত লিংগৰ ইয়াতে প্ৰভাৱ আছে। আৰু এই মন্দিৰ যেতিয়া ভগৱতীৰ পীঠ পৰিছে, আদি শক্তিৰ গৰ্ভস্থান পৰিছিল, তেতিয়াৰ পৰা ইয়াতে এই জ্যোতিৰ্লিংগ হিচাপে আমি ইয়াতে আমি মান্যতা কৰিছোঁ।
1: আপুনি জনাইছে যে ইয়াতে কৌটিতা শিৱৰ
2: এটা প্ৰভাৱ আছে
1: আৰু মন্দিৰটো নামকৰণ সেই হিচাপতে কৰা গৈছে।
2: হয়, সেইকাৰণে আপোনাৰ নাম দিছে তেখেতৰ নাম কৌটিত লিংগৰ অৰ্থ দিছে কৌটিলিংগ। এখেতৰ বাবাৰ পাঁচটা ৰূপ আছে, পাঁচটাৰ ভিতৰত এইটো হ'ল কৌটিলিংগ, আৰু এটা আছে সিদ্ধেশ্বৰ, সিদ্ধেশ্বৰ বুলি কয়। এটা হ'ল কামেশ্বৰ, এটা হ'ল হেৰুকেশ্বৰ, এটা হ'ল চৌদ্ধজাত। চৌদ্ধজাত মানে বাল্যকাল, কামেশ্বৰ মানে বুঢ়াকাল, সিদ্ধেশ্বৰ হ'ল ইয়ং নহয় বুঢ়াও নহয় মাজতে, আৰু হেৰুকেশ্বৰ হ'ল তেখেত অঘৰ, যিটো কম আপোনালোকে মহাকাল উজ্জয়িনীত যায়, এই অঘৰ ইয়াতে আছে। আমি কামাখ্যাৰ মানুহ ক'তো যাব নালাগে, আমাৰ অসমৰ মানুহ ক'তো যাব নালাগে, ইয়াতে কামাখ্যাতে সব কিছু আছে।
1: কৌটিলিংগ মন্দিৰটোৰ উপৰিও এই পবিত্ৰ তীৰ্থস্থানখনত আৰু কি কি মন্দিৰ আছে?
2: পবিত্ৰ তীৰ্থস্থানৰ আপোনাৰ ইয়াতে আছে গণেশৰ আছে, গণেশ মন্দিৰ আছে। গণেশৰ ইয়াতে পাঁচটা গণেশ আছে, পঞ্চুনন গণেশ, আৰু তলত এটা আছে আপোনাৰ গুপ্ত গণেশ আছে, তলত যাব লাগিব। ইয়াতে আমাৰ পাঁচটা গণেশ আছে। আৰু ইয়াতে যেতিয়া পৰশুৰাম আহে, পৰশুৰামে যেতিয়া ব্ৰহ্মপুত্ৰক লৈ আহে, তেতিয়া ব্ৰহ্মপুত্ৰক কয় কি তুমি ইয়াতে থাকা, মই কামাখ্যাৰ পৰা আহিছোঁ তৰ্পণ দি। তেতিয়া ব্ৰহ্মপুত্ৰ কথা নুশুনে, তেখেতে ইয়াতে তৰ্পণ দিছিল। এইটো হ'ল পৰশুৰাম কোন, এই মাতৃক যেতিয়া আপোনাৰ হ কাটি পেলাই আহিল, ইয়াতে তৰ্পণ দিয়াৰ পিছত ব্ৰহ্মপুত্ৰক ৰখিব দিছে। ব্ৰহ্মপুত্ৰ নৰকাত, তেতিয়া ব্ৰহ্মপুত্ৰক অভিশাপ দিলে, তোমাৰ বুকেৰে যিমান যাবাৰ আছে, জোঁটাৰ আছে, সদায় তোমাৰ বুকেৰে যাব। তেতিয়া ব্ৰহ্মপুত্ৰই কাকতি মিনতি কৰাৰ পিছত মহা অষ্টমী, এতিয়া বহাগত আমাৰ এটা অষ্টমী আহে, সেই অষ্টমীৰ দিনাই গংগা মা আহে তেখেতৰ তাতে।
1: আৰু আমি জানিব বিচাৰিছোঁ মন্দিৰভাগৰ পূজাৰ সময় বা ভোগ দিয়াৰ সময় এই সম্পৰ্কে।
2: মন্দিৰৰ ইয়াতে ৰাতিপুৱা ভগৱতীক বাবাক আৰু গাঁও চাও ধুৱাই আমাৰ মোৰ ইয়াতে মানুহ আছে, বাকী ভোগটো মই ইয়াতে আহি পেলাই উচুকা কৰোঁ, আৰু এটা ডেৰটামান বজাত ইয়াতে ভোগটো দি দিওঁ। যেখিনি আমাৰ ভগৱতী বাবাৰ ভক্তবৃন্দ আছে, যেখিনি শক্তি হিচাপে আমি মই ইয়াতে অৰ্পণ কৰোঁ। আৰু
1: ভোগত কি দিয়া হয় আৰু মানে পূজা ভাগ কিদৰে কৰা হয়, কি কি দ্ৰব্যৰে পূজা কৰা হয়?
2: পূজাৰতো অৰ্থ তেখেতৰ পূজা আমাৰ ইয়াতে গুপ্তহে পূজা হয়, মানুহক দেখা পূজা নহয় ইয়াতে। আমাৰ ভিতৰত যি ৰকম বাহিৰৰ পণ্ডিতবিলাকে আহে, ধাম ধুম আপোনাৰ মুখেদি আৱাজ দি দি পূজা কৰে, আমাৰ ইয়াত মনে মনে যিটো ৰহস্য আছে, আমি মৰাৰ টাইমতে যাব, বেলেগক আমি নিদিওঁ, তাৰমানে যেতিয়া মৰিম তেতিয়াই আমাৰ লগত গুচি যাব। মানুহ জানক, চব জানক, তেখেতে কামাখ্যা গোহাঁনীৰ পূজা জানক, কৌটিলিংগ বাবাৰ পূজা জানক, সেইবিলাক জানক, কিন্তু আমি নকওঁ এইটো পূজা যি, এই শব্দ।

0: আপোনাৰ কেনেকুৱা আসলে মনত কেনেকুৱা ভাল লগা এক অনুভূতি, কাৰণ আপুনি অহা যোৱা কৰোতে এই মন্দিৰভাগ আপুনি পাই যায়?
1: পাই যাওঁ, অনুভূতিটো মানে মাৰ মানে একদম এইটো ব্যাখ্যা কৰিব নোৱাৰি, মাৰ যিটো আশীৰ্বাদ আৰু মাৰ যিটো উপস্থিতিটো এইটো মানে ব্যাখ্যা কৰা নাযায়, এইটো মানে ব্যক্তিগতহে এইটো মানে অনুভূতিটো হয়, এইটো মানে মই তোমাক প্ৰকাশ কৰিব নোৱাৰিম মাৰ কেনেকুৱা ধৰণৰ হেৰিটো আছে, আশীৰ্বাদ মাৰ আশীৰ্বাদ। আমি জন্মৰ পৰা সৰু অলপ ডাঙৰ হোৱাৰ পৰাই এইটো অহা যোৱা হয়। আপোনাৰ নৰকাসুৰৰ সত্য যুগতে এইবিলাক স্থাপনা হোৱা, নৰকাসুৰে স্থাপনা কৰা আছিলে, পিছত মোগলৰ অত্যাচাৰত এইবিলাক ভাঙি দিয়া হৈছিলে, ভাঙি দিয়াৰ পিছত কোচবিহাৰ ৰজা নৰনাৰায়ণ চিলাৰায়ে আকৌ পুনৰ মানে পুনৰনিৰ্মাণ কৰা কৰাইছিলে, তাৰপিছত এতিয়ালৈকে সেই চলি আছে তেনেকুৱাকে। গণেশ মন্দিৰ দৰ্শন কৰিব লাগে, প্ৰথম গণেশ মন্দিৰ কৰিহে, আৰু চাৰিটা কামাখ্যা মন্দিৰৰ চাৰি মাথাত চাৰিটা দুৱাৰপাল আছে, এইটো পূব মাথাৰ দুৱাৰপাল হয়, পশ্চিম মাথাটো এটা দুৱাৰপাল আছে, উত্তৰ দক্ষিণ চাৰিটা চাৰিটা দুৱাৰপালৰ স্থান আছে, চাৰিটা গণেশ মন্দিৰ আছে, তাৰে এইটো পূব মাথাৰ পূব ফালৰ।
0: বৰ্তমান দেখা যায় যে যিহেতু যান বাহন লৈ কামাখ্যা গেটৰ পৰা আৰম্ভ কৰি কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ দৰ্শনাৰ্থীসকল গুচি যায়, এই দুৱাৰপাল যি মন্দিৰ ভাগ আছে এই মন্দিৰ ভাগ এৰি পেলাই গুচি যোৱা পৰিলক্ষিত হয় কিছু কিছু ক্ষেত্ৰত। আচলতে আপুনি কি ক'ব বিচাৰিব, যিহেতু আগৰ পৰাই কয় যেন আচলতে গণেশ মন্দিৰ ভাগক প্ৰণাম জনাইহে
1: কামাখ্যা মা, মানুহবিলাকে এইটো মিষ্টেক কৰে, মানুহবিলাকে একেবাৰে ডাইৰেক্ট মন্দিৰলৈ গুচি যায়, কিন্তু আচলতে নিয়ম হৈছো যে প্ৰথম গণেশ বাবাকে দৰ্শন কৰিহে কামাখ্যা মন্দিৰ যাব লাগে, এইটো পূৰ্ণ মানে দৰ্শনটো হ'ব, আৰু একেবাৰে মাৰ তাতে যোৱা মানে এইটো পূৰ্ণ বুলিয়ে ক'ব লাগিব, মাৰ লগতো গণেশ বাবা আছে ইয়াতে, আৰু মানে খোজকাঢ়ি গ'লেতো বেছি ভাল, আৰু খোজকাঢ়ি গ'লে এইটো গণেশ বাবাটো পোৱাই যায়, উত্তৰ মা পশ্চিম ভাগৰ পৰাও আহিলেও গণেশ মন্দিৰ খোজকাঢ়ি আহিলে সেই পোৱা যায়, আৰু মেখেলা সজা পথটো মানে বিশেষকৈ আৰু ঐতিহাসিক, তাৰমানে মেখেলা উজা পথেদি মানে অহা যোৱা নকৰিলে কামাখ্যা মন্দিৰ অহা যোৱাৰ মানে সেইটো নাপাব, আনন্দটো নাই, আমেজটো নাপায়, গাড়ীত গ'লে সেই আমেজটো নাই আৰু আধ্যাত্মিকতাও নাহে, এই খোজকাঢ়ি গ'লে যিটো মানে ইয়াৰে এইটো আছে মানে
0: আপোনাৰ
1: আধ্যাত্মিকতাটো মানে সেনেকে পোৱা নাযায় গাড়ীত গ'লে, খোজকাঢ়ি গ'লে মানুহবিলাকে অলপ নিজে এইটো জাগা আৰু মানে নজনাৰ দিনত মানুহে আৰু বাহিৰৰ পৰা মানুহে গম নাপায় বস্তুটো, আমি স্থানীয় মানুহবিলাকে এইটো জনাব লাগে যে আপোনালোকে গণেশ মন্দিৰ প্ৰথমে গৈ আহক, তাৰপিছত আহিব মন্দিৰলৈ, সেইটো কোৱা নাযায় কাৰণে তেওঁলোকে বুজি নাপায়, মন্দিৰ দৰ্শন কৰি গুচি যায়
0: মানে, যাৰ বাবে এতিয়া বাকী কেইভাগ যি মন্দিৰ আছে মন্দিৰত মানুহৰ দৰ্শনাৰ্থীৰ ভিৰৰ বিপৰীতে এই গণেশ মন্দিৰ ভাগত দৰ্শনাৰ্থীৰ ভিৰ আচলতে বহুত কম দেখা পোৱা
1: যায়, কাৰণ গাড়ীবিলাক আচলতে গাড়ীত যোৱাৰ কাৰণে হয়, গাড়ীত যোৱাৰ কাৰণে মানুহৰ টাইম ফেক্টৰ থাকে, আজিকালি মানুহৰ সময় নাই, আৰু ইমান মানে মাক দৰ্শন কৰিব আহিছো বুলি সেনেকে আহে, মাক দৰ্শন কৰি গুচি যায়, কিন্তু মাক যে দৰ্শন কৰাৰ আগতে গণেশ বাবাৰ দৰ্শন কৰিব লাগে সেইটো কথা উপলব্ধি কৰা নাই, আৰু সেইটো কথাৰ প্ৰচাৰো নাই, তাৰমানে প্ৰচাৰ হলে মানুহ উপলব্ধি কৰিব, মানুহে জানিব, নহয় জানো?
2: অসমৰ হৃদয়ত অৱস্থিত নীলাচল পাহাৰ আধ্যাত্মিকতা আৰু ধৰ্মীয় পৰম্পৰাৰ এক মহৎ কেন্দ্ৰ, এই পাহাৰৰ ওপৰতেই অৱস্থিত বিখ্যাত কামাখ্যা মন্দিৰ, যাক ভাৰতবৰ্ষৰ অন্যতম প্ৰাচীন শক্তিপীঠ বুলি গণ্য কৰা হয়। এই মূল মন্দিৰৰ উপৰিও নীলাচল পাহাৰত থকা এই সৰু সৰু মন্দিৰবোৰ, যিবোৰ মন্দিৰে তীৰ্থক্ষেত্ৰক অধিক সমৃদ্ধ কৰি তুলিছে, এই আটাইবোৰ মন্দিৰ সঁচাকৈ লেখত ল'বলগীয়া। প্ৰথমতেই নীলাচল পাহাৰৰ মন্দিৰৰ কথা ক'বলৈ গ'লে কামাখ্যা মন্দিৰটোৱে হৈছে মূল মন্দিৰ, ইয়াত পূজিত হয় শক্তিৰূপী দেৱী কামাখ্যাক, তান্ত্ৰিক সাধনা আৰু শক্তি উপাসনাৰ ক্ষেত্ৰত এই মন্দিৰৰ বিশেষ গুৰুত্ব আছে। নীলাচল পাহাৰত দশ মহাবিদ্যাৰ বিভিন্ন ৰূপৰ মন্দিৰো আছে, তাৰে ভিতৰত উল্লেখযোগ্য হৈছে তাৰা মন্দিৰ, ভুৱনেশ্বৰী মন্দিৰ, মা বগলামুখী মন্দিৰ আৰু ছিন্নমস্তা মন্দিৰ, এইবোৰ মন্দিৰ শক্তি উপাসনাৰ বিশেষ স্থান আৰু বহু সাধক ইয়াত সাধনা কৰে। আচলতে কামাখ্যা মন্দিৰৰ সমগ্ৰ মন্দিৰ ভাগ লগতে নীলাচল পাহাৰত অৱস্থিত বিভিন্ন মন্দিৰৰ বিৱৰণ দাঙি ধৰি কামাখ্যা দেৱালয়ৰ বৰদলৈ গোবিন্দ প্ৰসাদ শৰ্মাদেৱে আমাক এনেদৰে কয়।
3: বৈকুণ্ঠ।

0: যিসকল যাত্ৰীক সেইফালৰ পৰা আহে মটৰবোৰ ৰাস্তাৰে বা খোজকাঢ়ি আহে পদভৰ পদভ হৈ আহে মেঘালয় যে সেইটো মেঘৰ দুৱাৰ, সেই মেঘৰ দুৱাৰেদি সোমাই এইটো হ'ল মূল মন্দিৰৰ কেম্পাছ। প্ৰথমে যাত্ৰীসকল আহি এই সম্ভৱকুণ্ড, এইটো সম্ভৱকুণ্ড, এই সম্ভৱকুণ্ডলৈকে আহে, এই শ্ৰীৰে সম্ভৱকুণ্ডত নামি এই সম্ভৱকুণ্ডৰ ইয়াত ভৰি হাত ধুৱে, স্নান কৰে, কৰি আকৌ পুনৰ মন্দিৰলৈ গৈ আমাৰ আগৰ পুৰণি, মই যিটো আগতেও কৈছোঁ যে আমাৰ মানে উত্তৰ দুৱাৰ, এইখন হ'ল উত্তৰ দুৱাৰ, এইখন উত্তৰ দুৱাৰ দি ভিতৰলৈ সোমাই গৈ কামেশ্বৰ কামেশ্বৰী ভিতৰত পূজা কৰি এই যিটো ডাঙৰটো আছে স্তম্ভটো, এইটোৰ তলতে মা কামাখ্যাৰ গৰ্ভগৃহ, এই গৰ্ভগৃহ দৰ্শন কৰি আকৌ সেইফালে আকৌ উত্তৰ দিয়েদি ওলাই ওলাই এইফালে এনেকৈ ঘূৰিব পাৰে, ঘূৰি ঘূৰি ঘূৰি প্ৰদক্ষিণা কৰি আকৌ তেওঁলোক ওলাই যায়। এতিয়া কালক্ৰমত আমাৰ যেতিয়া যাত্ৰীৰ সংখ্যা বাঢ়িলে, যাত্ৰীৰ সংখ্যা বাঢ়াৰ লগে লগে আমি এই কেম্পাছটোৰ ভিতৰতে যাত্ৰীকৰ লাইনৰ ব্যৱস্থা, এইবোৰ হ'ল লাইন, এইবোৰ যাত্ৰীকৰ লাইন, যাত্ৰীকৰ লাইন এনেকৈ ওলাই যায়। এইটো হ'ল আমাৰ মূল কাৰ্যালয়, এইটো এতিয়া আমি বহি আছোঁ ইয়াতে, এইটো আমাৰ মূল কাৰ্যালয়, এই কাৰ্যালয়টোৰ ওচৰত এইটো কুবেৰ মন্দিৰ, কুবেৰ মন্দিৰ এটা আছে, এইটো কুবেৰ মন্দিৰ, আৰু সেই কাষৰ যিটো আছে নাই, এইটো শীতলা মন্দিৰ, শীতলা মন্দিৰ, সেই ঘৰটোত এতিয়া বৰ্তমান যিটো আমি টিকটবিলাক দিওঁ, টিকটবিলাক যাত্ৰীকৰ দৰ্শনৰ এই টিকটবিলাক এনেকৈ টিকট দিওঁ, আৰু সেই পশ্চিম গেট যিটো আছে, সেইটো আমাৰ পশ্চিম গেট, হনুমান গেট বুলি কয়, সেই সেইফালে গৈ হনুমানটো হৈ নদীৰ পাৰ, একদম ব্ৰহ্মপুত্ৰ যিটো নদীৰ পাৰ পাই গ'ল, সেইটো অৰিজিনেলি সেইটোৱে আছিল আগৰ পৌৰাণিক দৰ্শনৰ ৰাস্তা। যেতিয়া ইয়াত সেই নাছিলে, গাড়ী ঘোঁৰা ব্যৱস্থা নাছিলে, যান জঁটৰ ব্যৱস্থা নাছিলে, তেতিয়া সেই ব্ৰহ্মপুত্ৰ নদীৰে ঘটি আহি তেনেকৈ আহি সেইখন দুৱাৰে সোমাইছিলে, সেইখন দুৱাৰেদি আহিছিলে, এনেকৈ দৰ্শনৰ ব্যৱস্থা কৰিছিলে। এতিয়া কালক্ৰমত এইখন দুৱাৰৰ ব্যৱস্থাটো এতিয়া দৰ্শনাৰ্থী যিমানে বাঢ়িলে, গাড়ী ঘোঁৰা মটৰৰ অৱস্থা হ'ল, এইখন দুৱাৰেদি আহে, কিছু সংখ্যক এতিয়াও আহে, সেইখন আমাৰ যিখন আছে পশ্চিম দুৱাৰ, পশ্চিম দুৱাৰে সেই আমাৰ ব্ৰহ্মপুত্ৰত পৰা আহি সেনেকৈ পাণ্ডুনাথ যিটো আছিলে, সেই পাণ্ডুনাথ হৈ এনেকৈ আহিবলৈ সোমায়, এইবোৰ হ'ল। আৰু এইটো এটা মন্দিৰ কেম্পাছ ভিতৰতে আছে, এইটো ঋণমোচন কেন্দ্ৰ বুলি কয়, এইটো এটা শিৱ আছে, শিৱৰ ভিতৰত এইটো পানীত ডুবত থাকে, এইটো শিৱ এটা আছে। আমাৰ কামাখ্যাত তাৰমানে কি, এই দশম মহাবিদ্যাৰ দহটা দেৱী আছে নীলাচল পৰ্বতত, তাৰ উপৰি আমাৰ পঞ্চশিৱ, পাঁচটা শিৱ মন্দিৰ আছে, সেই শিৱ মন্দিৰৰ ভিতৰত এই এটা ঋণমোচন এটা শিৱ, আমাৰ পঞ্চ যিটো আমাৰ পূজা হয় শিৱৰাত্ৰিৰ দিনা ইয়াৰ পানীখিনি সিঁচি পেলাই এই শিৱলিংগটো পূজা, বাকীবোৰ মন্দিৰ বাহিৰে বাহিৰে আছে।
1: নীলাচল পাহাৰৰ নীৰৱ বুকুত পুৱাৰ ৰদে সোণালী সুৰ তোলে, ঘণ্টা ধ্বনিৰ মধুৰ ধ্বনিত ভক্তিৰ গাথা আকাশে আকাশে উৰে,
2: গছ গছনিৰ ছাঁত ধূপৰ গোন্ধ, মন্ত্ৰৰ সুৰে কঁপি উঠে চাৰিও দিশ, এই পবিত্ৰ ভূমিতেই জাগ্ৰত হৈ থাকে মহাশক্তি কামাখ্যাৰ পবিত্ৰ আশা।
1: পাহাৰৰ একাবেকা পথত অসংখ্য পদচিহ্নৰ ইতিহাস, ভক্তৰ প্ৰণামত পবিত্ৰ হৈ থাকে কামাখ্যা মন্দিৰৰ মহিমাময় আকাশ।
2: সন্ধিয়া নামিলে আৰতিৰ পোহৰে নীলাচল জ্বলি উঠে দীপ্তিৰ দৰে, ঘণ্টা শংখ আৰু মন্ত্ৰৰ সুৰ ভক্তিৰ নদী হৈ বয় ধীৰে ধীৰে,
1: নীলাচল যেন এক চিৰন্তন কাব্য, বিশ্বাসৰ পবিত্ৰ গান, য'ত মানুহে বিচাৰি পায় আত্মাৰ শান্তি আৰু ভক্তিৰ প্ৰাণ। যুগে যুগে এই পাহাৰৰ বতাহত শুনা যায় একেই সুৰ, বিশ্বাস ভক্তি আৰু প্ৰেমেৰে পবিত্ৰ হওক পথ চলা দূৰ।
3: ইমানপৰে শ্ৰোতাসকলে নীলাচল পাহাৰৰ প্ৰাচীন মন্দিৰ শীৰ্ষক এখনি প্ৰামাণ্য আলেখ্য শুনিলে। যুগুতাই আগবঢ়ালে পম্পী মালাকাৰ আৰু কস্তুৰীমা দাসে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জিত প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাস।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: বৃহজয় সাব্যস্ত কৰে। এখন বিকশিত নতুন অসম গঢ়াৰ লক্ষ্য পূৰণৰ দিশে কাম কৰি যাবলৈ সংকল্পবদ্ধ বুলি উল্লেখ কৰি ডঃ শৰ্মাই প্ৰতিগৰাকী বিজয়ী প্ৰাৰ্থীক অভিনন্দন জ্ঞাপন কৰে। ফলাফল ঘোষণাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ চৰকাৰৰ পৰৱৰ্তী কাৰ্যকালত ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ পৰিকল্পনাৰ বিষয়ে সদৰি কৰে। ডঃ শৰ্মাই কয় যে নতুন মন্ত্ৰীসভা আৰু বিধায়কসকলৰ শপত গ্ৰহণ অনুষ্ঠান সন্দৰ্ভত দলৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে দুই এদিনতে সিদ্ধান্ত ল'ব।
1: এই সিদ্ধান্ত আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াই ল'ব। তেওঁ অবজাৰ্ভাৰ পঠাব, ইয়াত দলৰ নেতা নিৰ্বাচন হ'ব, তেওঁ ৰাজ্যপালৰ ওচৰত যাব। ডেফিনেটলি যোৱাবাৰ ওঠৰ সময়ত কোভিড আছিল কাৰণে প্ৰধানমন্ত্ৰী আহিব পৰা নাছিল। এইবাৰ অসমৰ বিজেপিয়ে বিচাৰিব বা আমাৰ কাৰ্যকৰ্তাসকলে বিচাৰিব যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহক। যদি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব লাগে, তাৰিখটো আমি ঠিক কৰিব নোৱাৰিম। প্ৰধানমন্ত্ৰী ডাঙৰীয়াইতো আমি কোৱা ডেটত নাহিব, তেওঁৰ ডেটত আহিব। সেইকাৰণে মই ভাবোঁ যে শপত গ্ৰহণৰ বিষয়ে আলাপ আলোচনা কৰাৰ কাৰণে আমাক আৰু দুই তিনিদিন লাগিব।
0: ইপিনে অসমত এন ডি এৰ এই অভূতপূৰ্ব বিজয় প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই বিজয় বিকাশ আৰু জনকল্যাণৰ ৰাজনীতিৰ প্ৰতি জনতাৰ অটুট বিশ্বাসৰ প্ৰতীক। জনসাধাৰণলৈ ধন্যবাদ জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে অসমৰ সৰ্বাংগীন বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিৰন্তৰভাৱে কাম কৰি যাব বুলিও উল্লেখ কৰে।
2: আৰু আজ মই হৰ পল অনুভৱ কৰি ৰহা হুঁ কি মা গংগা কে আশীৰ্বাদ নিৰন্তৰ হম সব পৰ अपनी कृपा बरसा रहे हैं। साथियों, गंगा जी के साथ साथ ब्रह्मपुत्र का भी हम पर बहुत आशीर्वाद रहा है, मां कामाख्या का आशीर्वाद रहा है। असम की जनता ने लगातार तीसरी बार बीजेपी एनडीए पर भरोसा किया है, हैट्रिक तीसरी बार।
0: কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটে এইবেলি প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ তথা সাংসদ গৌৰৱ গগৈক সন্মুখত ৰাখি বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও সচেতন ভোটদাতাৰ দৃষ্টি নিবদ্ধ হৈ থকা যোৰহাট সমষ্টিত গৌৰৱ গগৈ 23,182 ভোটত পৰাজিত হয়। সমষ্টিটোত বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীয়ে 69,439 ভোট লাভ কৰে। শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ কুশল দুৱৰীক পৰাজিত কৰি বিধানসভালৈ পুনৰ নিৰ্বাচিত হয়। কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিয়া ভূপেন বৰা বিহপুৰীয়া সমষ্টিৰ পৰা নিৰ্বাচিত হয়। দিশপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নিকটতম প্ৰতিদ্বন্দ্বী মীৰা বৰঠাকুৰ গোস্বামীক পৰাজিত কৰে। অসমৰ উপৰি কালি পশ্চিমবংগ, তামিলনাডু, পুডুচেৰী আৰু কেৰালমৰো বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে। ফলাফল অনুসৰি বিজেপিয়ে পশ্চিমবংগত প্ৰথমবাৰৰ বাবে বিজয় সাব্যস্ত কৰে। ৰাজ্যখনত বিজেপিয়ে মুঠ 293খন আসনৰ ভিতৰত 206খন আসন হস্তগত কৰিবলৈ সমৰ্থ হয়। ৰাজ্যখনত 15 বছৰ ধৰি শাসনত থকা টি এম চিয়ে 81খন আসনত জয়লাভ কৰাৰ বাতৰি আহিছে। ৰাজ্যখনত ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু আম জনতা উন্নয়ন পাৰ্টীয়ে দুখনকৈ আসনত জয়লাভ কৰাৰ লগতে অন্যান্য দলে দুখন আসন লাভ কৰে। উল্লেখযোগ্য যে পশ্চিমবংগৰ ভৱানীপুৰ সমষ্টিত মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী মমতা বেনাৰ্জী বিজেপিৰ শুভেন্দু অধিকাৰীৰ হাতত 15,105 ভোটত পৰাজিত হয়। 1972 চনৰ পাছত ৰাজ্যখনত প্ৰথমবাৰৰ বাবে কেন্দ্ৰত থকা কোনো দলে চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হৈছে। ৰাজ্যখনত যোৱা 23 আৰু 29 এপ্ৰিলত দুটা পৰ্যায়ত ভোটগ্ৰহণ কৰা হৈছিল। স্বাধীনতাৰ পাছত পশ্চিমবংগত এইবেলি সৰ্বাধিক 92.4% ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছিল। পশ্চিমবংগৰ ফাল্টা সমষ্টিত নিৰ্বাচন আয়োগে পুনৰ নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে। সমষ্টিটোত অহা 21 মে'ত ভোটগ্ৰহণ আৰু 24 মে'ত ফলাফল ঘোষণা কৰা হ'ব। ইপিনে তামিলনাডুত অভিনেতাৰ পৰা গৈ ৰাজনীতিৰ পথাৰত খোজ দিয়া চি জোচেফ বিজয় নেতৃত্বাধীন টি ভি কে দলে প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈয়ে সৰ্বাধিক 108খন আসন দখল কৰিবলৈ সমৰ্থ হয়। ৰাজ্যখনত শাসনাধিষ্ঠিত ডি এম কে 234খন আসনৰ ভিতৰত 59খন প্ৰধান বিৰোধী দল হিচাপে চিহ্নিত এ আই এ ডি এম কে 47খন আসনে হস্তগত কৰিবলৈ সমৰ্থ হয়। কংগ্ৰেছে 5, পি এম কে 4 আৰু অন্যান্য দলসমূহে 11খন আসন লাভ কৰিবলৈ সমৰ্থ হৈছে। ৰাজ্যখনত মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে চেন্নাইৰ কোলাথুৰ সমষ্টিত টি ভি কেৰ ভি এছ বাবুৰ হাতত প্ৰায় 8,700 ভোটত পৰাজিত হয়। অৱশ্যে তেওঁৰ পুত্ৰ তথা উপ মুখ্যমন্ত্ৰী ইউ ষ্টেলিনে নিজৰ সমষ্টিত জয়লাভ কৰে। ৰাজ্যখনত বিজেপিৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী এল মুৰুগানো পৰাজিত হয়। কেৰালামত ভাৰতীয় জাতীয় কংগ্ৰেছে মুঠ 140খন আসনৰ ভিতৰত 63খনত জয়লাভ কৰে। চি পি আই এমে 26খন আৰু আই ইউ এম দলে 22খন আসনত জয়লাভ কৰে। ইপিনে পুডুচেৰীৰ মুঠ 30খন আসনৰ ভিতৰত এ আই এন আৰ এ কংগ্ৰেছে সৰ্বাধিক 12খন আসনত জয়লাভ কৰে। পুডুচেৰীত ডি এম কে 5খন আৰু বিজেপিয়ে 4খন আসনত জয়লাভ কৰি ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত থাকে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অসম বিধানসভা নিৰ্বাচন 2026ৰ ভোটগণনা কালি সুচাৰুৰূপে সম্পন্ন হোৱাৰ বাবে জিলা নিৰ্বাচনী বিষয়া তথা নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই জিলাবাসীলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা

0: কৃতজ্ঞতা জ্ঞাপন করে। তেওঁ জিলাখনৰ সমষ্টিসমূহত বিজয়ী হোৱা প্ৰাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে নিৰ্বাচনী প্ৰক্ৰিয়াত অংশ লোৱা প্ৰতিগৰাকী প্ৰাৰ্থীলৈ শুভকামনা জ্ঞাপন কৰে। এই বৃহৎ নিৰ্বাচনী প্ৰক্ৰিয়া সফল কৰি তোলাৰ বাবে তেওঁ নগাঁও জিলা প্ৰশাসনৰ বিষয়া, আৰক্ষী প্ৰশাসন আৰু কৰ্মচাৰীসকলকো ধন্যবাদ জ্ঞাপন কৰে। বাক্সা জিলাতো কালি অসম বিধানসভা নিৰ্বাচন 2026ৰ ভোটগণনা সুকলমে সম্পন্ন হয়। জিলাখনৰ মানাহ বিধানসভা সমষ্টি আৰু বাক্সা বিধানসভা সমষ্টিত বিপিএফৰ প্ৰাৰ্থী দুগৰাকীয়ে বৃহৎ সংখ্যক ভোট লাভ কৰি বিজয়ী হবলৈ সমৰ্থ হয়। মানকাছৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী মহিবুৰ ৰহমানে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী অগপৰ প্ৰাৰ্থী জাভেদ ইছলামক পৰাজিত কৰে। এই সমষ্টিটোত মুঠ ছগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। মণিপুৰত সুৰক্ষা বাহিনীয়ে যোৱা 24 ঘণ্টাত অভিযান চলাই বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰাৰ লগতে নিষিদ্ধ ঘোষিত সংগঠনৰ সৈতে জড়িত দুজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে। আৰক্ষী প্ৰশাসনে প্ৰকাশ কৰা তথ্য অনুসৰি থৌবাল জিলাৰ লৈচাংথেং ইকোপাত অঞ্চলত তালাচী অভিযান চলাই সুৰক্ষা বাহিনীয়ে বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰে। উদ্ধাৰ কৰা সামগ্ৰীসমূহৰ ভিতৰত এটা কাৰ্বাইন, গুলী, 4টা ৰাইফল, 1টা পিষ্টলকে ধৰি ভালেমান অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰা হৈছে। সুৰক্ষা বাহিনীয়ে কে ৱাই কে এলৰ এজন সদস্যক গ্ৰেপ্তাৰ কৰিছে। তেওঁৰ পৰা এটা মোবাইল ফোন আৰু নথিপত্ৰ জব্দ কৰা হৈছে। ইয়াৰ পূৰ্বে কাকচিং জিলাৰ ৱাইকং থানাৰ অধীনৰ চুগনু পথত চলোৱা এটা অভিযানত কে চি পিৰ এজন সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰা হয়। তেওঁৰ পৰা এখন বাহন আৰু মোবাইল ফোন জব্দ কৰা হৈছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন কালি নাকচ কৰে। আদালতে অভিযুক্তজনৰ বিৰুদ্ধে আৰোপ কৰা গোচৰৰ ধাৰা সম্পৰ্কেও শুনানি গ্ৰহণ কৰে। উল্লেখযোগ্য যে ফাষ্টট্ৰেক আদালতে 29 এপ্ৰিলত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ মহাবীৰ একুৱা নামৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠান আৰু 6টাকৈ বেংক একাউণ্ট জব্দ কৰাৰ নিৰ্দেশ দিছিল। ইয়াৰ পূৰ্বে আদালতে যোৱা 30 এপ্ৰিলত গোচৰটোৰ আন এজন অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন খাৰিজ কৰিছিল। গুৱাহাটীৰ খানাপাৰাত কালি ডাম্পাৰৰ খুন্দাত এজন যুৱক নিহত হয়। দুচকীয়া বাহনেৰে গৈ থকা অৱস্থাত এখন ডাম্পাৰে খুন্দা মৰাৰ ফলত যুৱকজনৰ মৃত্যু হয়। যুৱকজন তিনিচুকীয়াৰ হিজুগুৰিৰ ইন্দ্ৰনীল দাস বুলি জানিব পৰা গৈছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত দিল্লী কেপিটেলছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ইপিনে প্ৰতিযোগিতাত যোৱা নিশা মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 6 উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌৱে বান্ধি দিয়া 229 ৰানৰ লক্ষ্য মুম্বাইয়ে 18 অভাৰৰ 4টা বলত 4টা উইকেট হেৰুৱাই অতিক্ৰম কৰে। ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি লক্ষ্ণৌৱে নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেটৰ বিনিময়ত 228 ৰান কৰে। মুম্বাইৰ ৰিয়ান ৰিকাল্টনক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। অসমত বিজেপি মিত্ৰজোঁট নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ। 2 এদিনতে শপত গ্ৰহণ অনুষ্ঠানৰ সিদ্ধান্ত। অসমৰ উপৰি পশ্চিমবংগ, তামিলনাডু, পুডুচেৰী আৰু কেৰালম বিধানসভা নিৰ্বাচনৰো ফলাফল ঘোষণা। মণিপুৰত যোৱা 24 ঘণ্টাত বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ, 2জন উগ্ৰপন্থী গ্ৰেপ্তাৰ। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লী কেপিটেলছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি দিনৰ 1:40 বজাত শুনিবলৈ পাব।
1: মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী স্নেহলতা দাস। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। এয়া শুনক স্নেহলতা দাসৰ সংগীত যাত্ৰাৰ 3য় খণ্ড।
2: বাইদেউ নমস্কাৰ।
3: নমস্কাৰ।
2: আপোনাৰ সংগীত যাত্ৰাৰ আমি 3য় খণ্ডলৈ আহিছো। বাইদেউ, আপোনাক ফোন কৰোঁতে আপোনাৰ কলাৰ টিউন এটা বাজে, এটা ধুনীয়া লোকগীত আপোনাৰ কণ্ঠৰ, অকণমান গাই দিয়কচোন আৰম্ভণিতে।

0: বাইদেউ আপুনি ইমান ধুনীয়া গীত দিয়ে কিন্তু আকাশবাণীত গোৱা নাই, সেইটো আকাশবাণীত গোৱা নাই,
1: পিছত
0: এইচ এম ভি ৰেকৰ্ডিঙত আপুনি সেই গীতটি গাইছিলে নহয় জানো? আমি সেই গীতলৈ আহিম বাৰু। তাৰ গতে আমি যোৱা দ্বিতীয় খণ্ডত যেতিয়া কথা পাতিছিলোঁ তেতিয়া আপুনি কৈছিলে কেনেকৈ হেন্দিক সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত পঢ়ি থকা সময়তে আপোনাৰ, আপুনি তেতিয়া বি এ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰী নহয় জানো, আৰু তেতিয়া আপুনি আকাশবাণীত অডিশ্যন পৰীক্ষাত পাছ কৰিলে। আপোনাৰ মা দেউতাহঁতৰ, ককাহঁতৰ, মামাহঁতৰ, তেখেতসকলৰ প্ৰতিক্ৰিয়া?
1: ৰেডিঅ'ৰ ওচৰত বহি আছিল প্ৰথম দিনা, যোনদিনা
0: প্ৰথম দিনাখন হেৰি হৈছিলে নহয়, এই পাছ কৰাৰ কিমান দিন পিছত আপোনাক গান গাবলৈ মাতিছিলে?
1: এমাহমান পাছতে,
0: এমাহমান পাছতে মাতিছে। আপুনি প্ৰথম গীতটি গালে, আপোনাৰ লগত কোনে বজাইছিলে?
1: সুধীৰ দাস।
0: সুধীৰ দাসে দুটাৰ বজাইছিলে,
1: কমল দাসে গাইছিল,
0: ডগৰ বজাইছিলে,
1: ডগৰ বজাইছিলে,
0: হয় হয়। আপুনি নিজেও শুনিছিলে প্ৰথম বাণীবন্ধন কৰা গীত? প্ৰথম বাণীবন্ধনৰ সময়ত ভয় লগা নাছিলে?
1: ভয়টো লাগিছিলে আৰু নিজৰখিনি মানে বেলেগ বেলেগ লাগিছিলে, মই গাইছো নে
0: এই যে আপোনাক ইয়াৰ পিছত আৰু বহুত বাণীবন্ধনৰ কাৰণে আকাশবাণীলৈ মাতিছে, আকাশবাণীত আপুনি বহুত দিন, বহুত দীঘলীয়া সময় ধৰি আকাশবাণীত গীত গায়েই আছে, অকল গুৱাহাটী কেন্দ্ৰতে গাইছে, বেলেগ কেন্দ্ৰত গাইছে নেকি?
1: গাইছো, ডিব্ৰুগড়ত গাইছো, শ্বিলঙত গাইছো, পাটনা গাইছো, নাগপুৰ, আৰু আৰু এখনত হেৰি এবাৰ যাব নোৱাৰিলোঁ, ল'ৰা ছোৱালীৰ পৰীক্ষা আছিল, যাব নোৱাৰিলোঁ।
0: কিন্তু এই যে পাটনা, নাগপুৰ, শ্বিলং এইবিলাকত গাইছিলে আকাশবাণীত গৈ, সেইবিলাক কি ধৰণৰ সম্পৰ্কত, কি প্ৰসংগত গৈছিল?
1: নাগপুৰত গৈছোঁ আমি, তাৰমানে আপোনাৰ উৎসৱ উৎসৱত মুম্বাই গৈছিলোঁ।
0: হয়, এইটো কিমান চনৰ কথা বাৰু?
1: এইটো চনটো 89ত,
0: 1989 চন। হয়,
1: এইটো আমি এমাহ নে দুমাহে আছোঁ তাতে, গোটেই নৰ্থ ইষ্টৰ মানে গোটেই অৰুণাচল, নাগালেণ্ড চব মানে গৈছিলে, বিহু গৈছিলে, হেৰি জিকিৰ গৈছিলে, আমাৰ লোকগীত, গোৱালপাৰা লোকগীত, কামৰূপী লোকগীত, এনেকৈ বহুত তাতে শিল্পী গৈছে আৰু। ট্ৰেইনত নিছে আমাক, নি তাতে কেম্প কৰি পেলাই আমি আছিলোঁ, তাৰে মানুহে মানে গম পালে আৰু, গম পাই নাগপুৰৰ ৰেডিঅ'ই
0: আকাশবাণীৰ কেন্দ্ৰৰ পৰা আপোনাক লৈ গ'ল। লৈ গৈ আপুনি তেতিয়া তাত কি গীত গাইছিলে?
1: মই গাইছোঁ 5টামান গাইছোঁ,
0: মানে অসমীয়া লোকগীতে গাইছে, হয় হয়,
1: কামৰূপী লোকগীতে।
0: সেইটো হৈছে আপোনাৰ নাগপুৰত,
1: নাগপুৰত। আৰু পাটনাত যিটো গাইছোঁ, পাটনাত কিবা এটা অনুষ্ঠানৰ কাৰণে ৰেডিঅ'ৰ পৰা মাতিছিলে, তেতিয়া মথুৰা তথুৰা এইবিলাকৰ পৰাও আহিছিলে, এই মানে
0: সেইটো সংগীত সন্মিলনে আছিল,
1: কিবা তেনেকুৱা অনুষ্ঠান আছিলে,
0: আকাশবাণীৰ লোক সংগীত সন্মিলন,
1: লোক সংগীতৰ,
0: হয়,
1: সেইকাৰণে তাতে মাতিছিলে, তেতিয়া তাতে গ'লোঁ আৰু, গৈ প্ৰগ্ৰেম কৰিলোঁ,
0: প্ৰগ্ৰেম মঞ্চত কৰিছে প্ৰথমতে,
1: মঞ্চত, তাৰপিছত ৰেডিঅ'ত,
0: হয়,
1: ৰেডিঅ'টো মানে ৰেডিঅ'ই কৰিছেতো মঞ্চ,
0: ৰেডিঅ'ই মঞ্চত কৰিছে, কিন্তু আপোনাক আকৌ বেলেগকে ৰেডিঅ'ৰ ষ্টুডিঅ'লৈ লৈ গৈছে নহয় জানো? হয়, আৰু শ্বিলঙত কি কৰিছিলে?
1: শ্বিলঙত এই দুবাৰ গ'লোঁ নেকি শ্বিলঙত,
0: মানে আকাশবাণী ষ্টুডিঅ'লৈ গৈ বাণীবন্ধন কৰিছিল নহয় জানো? তাৰপিছত আপোনাৰ এই যিবিলাক প্ৰথম অৱস্থাত আপুনি গীত গাইছিলে, সেই গীতবিলাক আপোনাক যেতিয়া বাণীবন্ধনৰ কাৰণে মাতে প্ৰথমতে, অনবৰত আৰু সুধীৰ দাসে থকা নাই, পিছত বেলেগো নিশ্চয় আহিছে আপোনাৰ লগত নহয় জানো? আকাশবাণীয়ে নিজাকেও দিয়ে শিল্পী,
1: পিছত আহিছে সুধীৰ দাস, তাৰমানে বয়সো হ'ল, বেলেগত ট্ৰেঞ্চফাৰ হৈ থাকে, বৰপেটাতে থাকিব লগা হ'ল, গভৰ্ণমেণ্ট স্কুলত চাকৰি কৰিছিলে শিক্ষক, তাৰপিছত হেৰিক দিছে, এই ইয়াতে যিখিনি এপ্ৰুভ
0: আৰ্টিষ্ট আছে, হয়,
1: দীপক ভাগৱতী, কনক মেধি, আৰু বাহিৰতো প্ৰহাদাই আছিল বেছিকে, এতিয়া প্ৰসন্ন কেতিয়াবা থাকে, প্ৰসন্ন খুব কমে আৰু, আগতে প্ৰভাদা

0: আপুনি কামৰূপী লোকগীতৰ উপৰিও দেখিছোঁ আকাশবাণীত আপুনি কেইটামান গোৱালপৰীয়া লোকগীতো আপুনি মানিবন্ধন কৰিছে, মই সেইটো কথালৈ আহিম। কিন্তু তাৰ আগতে মই হেৰি কৰোঁ যে প্ৰতিমা পাণ্ডেৰ লগত আপোনাৰ যোগাযোগ হৈছিল নে নাই?
1: হৈছিলে যোগাযোগ, আৰু প্ৰায় অনুষ্ঠানত পাইছোঁ, ৰেডিঅ'তো পাইছোঁ কেতিয়াবা, কেতিয়াবা বিহু প্ৰগ্ৰেম যেতিয়া কৰিব যাওঁ তেতিয়া পাওঁ। এই মালিগাঁৱত ষ্টেডিয়ামত যিটো বিহু হয়, আৰু শ্বিলঙত গৈছিলোঁ এবাৰ, ভূপেন দা, প্ৰতিমা পাণ্ডে, মই, আমাৰ তিনিজনকে মানে মানে চিৰিয়েলি প্ৰগ্ৰামবিলাক দিছিল। শ্বিলঙত ঠাণ্ডা নহয়, চব মানুহ মানে গুচি আহিব পাৰে পাৰে, সেইকাৰণে মানে
0: একেলগে
1: একেলগে দিছে। ভূপেন দাৰ গোৱাৰ পিছতে মোক দিছে, মোৰ পাছত প্ৰতিমা পাণ্ডেক দিছে, তেনেকে একেলগে প্ৰগ্ৰাম কৰিছোঁ।
0: এতিয়া আপোনালোকৰ মাজত ধৰকচোন প্ৰতিমা পাণ্ডে আছিলে গোৱালপৰীয়া লোকগীতৰ এগৰাকী, মানে মূলতঃ তেখেতে গোৱালপৰীয়াই গাইছে আৰু আপুনিও মূলতঃ কামৰূপী লোকগীতেই গাইছে। এতিয়া আপোনালোকৰ মাজত কথা বতৰা কেনেকুৱা হয়, মানে গীতৰ সম্পৰ্কত কিবা কথাৰ আদান প্ৰদান হয়নে, হৈছিল নে বাৰু?
1: তেনেকে বাইদেউ কথা নকৰে, এইটো নকৰে, অলপমান হেৰি কৰি থাকে, মই আৰু এনেই সোধো আৰু।
0: এনেই আপোনাৰ ধৰকচোন কামৰূপী লোকগীতৰ ভিতৰত আপুনি যেতিয়া মঞ্চত গাইছে, ধৰক বিহুৰ কিবা এটা অনুষ্ঠান বা এই ধৰণৰ অনুষ্ঠানত, এনেই যিখিনি দৰ্শক থাকে তেওঁলোকে আপোনাক অনুৰোধ কৰে নাই যে আপুনি এইটো গীত গাওক, সেইটো গীত গাওক?
1: উঠি আহে কাগজ এখনত, মানে আগতে তেনেকুৱা আছিলটোৱে, এতিয়া চিঞৰি চিঞৰি কয় কিছুমান, আগতে কাগজ এখন দিব আহে নহয়, তাতে লিখি দিয়ে।
0: কোনটো গীতৰ কাৰণে অনুৰোধ বেছি আছিল কওকচোন?
1: ঘৰত ওপৰ বেলা,
0: ভৰ দুপৰ বেলা, ভৰ দুপৰ বেলাটো কি শুনিম আজি, বুজিছে? আৰু বাইদেউ এটা কথা, আপুনি আকাশবাণী যেতিয়া বাণীবন্ধন কৰিবলৈ আহে, আপুনি ৰিহাৰ্চেলৰ কাৰণে এদিন বেলেগকে সময় লয় নে একেদিনাই কৰে? আকাশবাণীটো এজন প্ৰডিউচাৰ আপোনাক প্ৰযোজক দিয়া থাকে ইয়াৰে, তেখেতৰ তত্ত্বাৱধানত কৰিব লাগে ধৰকচোন। আপোনালোকে প্ৰথমতে হয়তো পুৰুষোত্তম আছে,
1: আগতে আহি অলপমাণ
0: লোকগীত হলেও তাত যদি ইনষ্ট্ৰুমেণ্ট কম, তথাপি গীতটি এবাৰ কৰি তোলোতে কিমান খিনি সময় লাগিছিল আপোনাক?
1: এবাৰতে হৈ যায়, হৈ যায় কিবা গণ্ডগোল থাকিলে
0: হয়, কিন্তু এনেই গীতটো আৰম্ভ কৰিলে মানে এবাৰতে হৈ যায়, হৈ যায় ন? সেই গীতৰ মাজত প্ৰযোজকে কেতিয়াবা কৈছে নেকি যে এইখিনি অকণমান খোকোজা লাগিল বা এইখিনি শব্দৰ উচ্চাৰণত অকণমান খেলি মেলি হৈছে, এই ধৰণৰ কথা কেতিয়াবা হয় নেকি?
1: নহয়, তাৰ বিশেষ কৰি মানে যিবিলাকে খুব চিৰিয়াছ অলপমান
0: থাকে, কওকচোন তেনেকুৱা চিৰিয়াছ কোন?
1: জয় হৰি আছিলে, ৰমেন দা কেতিয়াবা থাকে, মানে কৈছে আৰু হেৰি কেঞ্চেল,
0: আৰু এবাৰ কৰিব লাগিব,
1: আৰু এবাৰ কৰিব লাগিব, ক'ৰবাত কিবা গণ্ডগোল লাগি যায় আৰু, হয়তো কোনোবা আগবাঢ়ি অহা নাই, সেইটো শুনা নাই, ইনষ্ট্ৰুমেণ্টটো অহা নাই, তেনেকে হৈ যায় আৰু।
0: আপুনি এনেই ষ্টুডিঅ'ৰ ভিতৰত বহি গাইছিল নে থিয় হৈ গাইছিল?
1: বহি গাইছিল,
0: বহি গাইছিলে, ঠিক আছে। কিন্তু এই গীত গাবলৈকে আহোঁতে আপোনাৰ গীতকেইটাৰ বাছনি আপুনি কেতিয়াবা নিজৰ মতামত দিছিল নে আকাশবাণীৰ পৰাই দিয়ে? এবাৰত কেইটা বাণীবন্ধন কৰিছিল আকাশবাণীত? ছটা, আজি এতিয়াও ছটাই কৰোঁ আমি। লোকগীতসমূহ আপুনি সংগ্ৰহ কৰিছিল কেনেকৈ? এইবিলাকতো মানে ধৰকচোন
1: কিছুমান গৈছিলোঁ মই হেৰি গাঁৱৰ ভৈৰৱ ভিতৰতে, এই বৰপাতা ৰোডৰ সিফালে কোনোবা কিবা গাঁৱৰ হেৰি মানুহবিলাকে গাইছিলে, এজনৰ তাতে বহুতেই আছিল, কিন্তু মই বেছিকৈ যাব নোৱাৰিলোঁ, কাৰণ গুৱাহাটীত আৰু বিয়া বাৰু হোৱাৰ পাছত ল'ৰা ছোৱালী হেৰি কৰি আগতে গৈ পেলাই আনিছিলোঁ কিছুমান গীত,
0: মানে আপুনি গৈ পেলাই লিখি লৈ
1: সুৰত আনো আৰু, কিছুমান বৰপাতা ৰোডৰ সেই হাউলি থাউলিৰ ভিতৰৰ গাঁও গাঁও অঞ্চলত সেইবিলাকৰ ঘৰত গৈ তেনেকৈ আনিছিলোঁ।
0: বাইদেউ আপুনি তেনেকে ঘূৰোতে লোকগীতৰ সন্ধান কৰোঁতে আপুনি কোনটো অঞ্চলক খুব বেছি চহকী পালে? আপুনি গীত বিচাৰি যাওঁতে দেই, লোকগীতৰটো আপুনি যেতিয়া 1969-70 চনত লোকগীতৰ পুথিও নাছিলে, নাছিলে, গতিকে আপুনি লোকগীত সংগ্ৰহ কৰি আনিব লগা হৈছিল তাকো গাঁৱৰ পৰা, আপুনি কোনটো অঞ্চলৰ পৰা বেছি গীত পাইছিলে?
1: বজালী অঞ্চল, পাঠশালা, তাৰপিছত হাউলিৰ ফালে আৰু বৰপাতাৰ ভিতৰুৱা কিছুমান গাঁৱত, কিছুমান আমাৰ বিয়াৰ গীত আছে, বিয়াৰ গীতখিনিয়ে লোকগীত পুৰি গাব পৰা হয়, এই কিছুমান গীত ৰেগুণ্ডিলতে ৰুক্মিণীয়ে সেইবিলাক গীত মানে আগতে দৰা যোৱাৰ সময়ত গাইছিলে,
0: বিয়া
1: গীত, কিন্তু

0: সেইবিলাক গীত আৰু এৰি দিব নোৱাৰি, সেইবিলাক গীতো লোকগীতত পৰে, বিয়া গীত গৈ পেলাই, পানী তোলা গীত, এই তেনেকে কিছুমান
1: আপুনি তেনেকে সংগ্ৰহ কৰিছে, মানে লিখি লিখি আনে নহয় জানো? আৰু সেই গীতবিলাক পিছত কাৰোবাৰ লগত আকৌ আপুনি পৰামৰ্শ কৰে নেকি?
0: এইটো হেৰি কৰিব লাগে, মানে কিবা এটা মানে শব্দ এটা যদি অলপমান হেৰি হয় তেতিয়া সেইটো অলপ বদলাই
1: মিলাব লাগে,
0: মিলাব লাগে।
1: হয়, এইবিলাকত আপুনি কাৰ পৰা পৰামৰ্শ লৈছিলে?
0: সুধীন্দাই আছিলে, সুধীন্দা আছিলে, আৰু এজন আছিলে হেৰি গদাধৰ দাস বুলি, তেওঁ মানে গানো নাগায় এইবিলাক নেলেখেও, কিন্তু তেওঁ কিবা ভিতৰত বস্তু আছে
1: লোকগীত,
0: পুৰণা মানুহ আৰু তেওঁ ঢুকালে এতিয়া। আৰু যোগেশ ভৰালী যিখিনি গীত দিছে মোৰ, তেওঁতো একদম পুৰা লোকগীতেই, তেওঁ একদম মোক কেনেকে শিকাইছিলে, লচুন পেণ্ডেল ল, কাগজ ল, এলাক কৈ কৈ থাকিব, বানানটো ক'ব আনকি, এইটোহে হ'ব, এখন বৰষুণ পিছত মাতি যিটো গীত মোক লিখি মানে শিকাইছিলে, কৈ আছে মই লিখি আছোঁ, লিখি লিখি গাব দিছে, ক'ৰবাত যদি কিবা ভুল হৈছে কবি, কিবা হেৰি তেনেকে মোক শিকাইছিলে। এতিয়া সেইকাৰণে মই ঘন বৰষুণটো কোনোবা গালে মোৰ খং উঠি যায়, কিছুমানে বেলেগ উচ্চাৰণ কৰে মানে শব্দৰ হেৰিবিলাক, সেইকাৰণে মই যিমানখিনি পাৰোঁ লোকগীত গোৱা মানুহ হেৰিবিলাকক কৈ দিওঁ যে এইটো গীত কিন্তু যেনে তেনেকে গোৱা গীত নহয়।
1: আচ্ছা বাইদেউ, আপুনি আকাশবাণীত কিমান চনলৈকে গীত গাইছে? সেই যে 69 চনত আৰম্ভ কৰিলে, একেবাৰে শেষৰ ৰেকৰ্ডিংটো কেতিয়া কৰিছিল মনত আছেনে?
0: এই পিছত আহিছোঁ মানে হেৰি, এই অক্ষয় মিশ্ৰৰ হেৰি এটা সংগীতালক্ষ্য এখন আছে নহয় গীতা, সেইখনৰ গান গোৱাৰ কাৰণে আহিছিলোঁ,
1: মানে একেবাৰে শেষত,
0: শেষত নকুল দাসত আহিছিলে,
1: নকুল দাস হয়,
0: আমাৰ গ্ৰুপ এটা বৰপেটাৰ পৰা আহিছিলে, সিহঁতে মোক মানে তাতে গাবৰ কাৰণে আনিছিলে, আৰু ঘন বৰষুণটো বিশেষ কৰি গ্ৰুপত গাইছোঁ। আৰু এটা বেলেগ
1: ঘন বৰষুণটো আপুনি আপোনাৰ এখন কম্পেক্ট ডিস্ক চিডি এখনত আছে, যিখন আপুনি এই কলাক্ষেত্ৰৰ তাৰ পৰা কৰিছিল, আমি সেই প্ৰসংগটোলৈ আহিম, ইয়াৰ পিছৰ খণ্ডত আহিম।
2: মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিত শ্ৰোতাসকলে ইমান পৰে বিশিষ্ট কণ্ঠশিল্পী স্নেহলতা দাসৰ সংগীত যাত্ৰাৰ তৃতীয় খণ্ড শুনিলে। তেখেতৰ সৈতে আলাপ তথা অনুষ্ঠানটিৰ প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ। এই অনুষ্ঠানলানিৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একে সময়তে।

0: আইদৰ বুলনিৰ সমুশ্ৰতালৈ প্ৰীতি সম্ভাষণ জনাই মই ৰুণামণিয়ে আজিৰ বুলনি মুকলি কৰিছো। শ্ৰোতাসকল, আজিৰ স্বাস্থ্য শিতানৰ বিষয় হৈছে এজমা ৰোগ আৰু ইয়াৰ চিকিৎসা। এই সম্পৰ্কে কথা পাতিবলৈ আমাৰ আমন্ত্ৰণ মৰ্মে ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছে এখন ব্যক্তিগত চিকিৎসালয়ৰ মেডিচিন বিভাগৰ ছিনিয়ৰ কনচালটেণ্ট ডাক্তৰ মহম্মদ কেশৰ জাভেদ।
1: ডক্টৰ জাভেদ, নমস্কাৰ।
2: নমস্কাৰ বাইদেউ,
1: আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো।
2: ধন্যবাদ।
1: ইতিমধ্যে শ্ৰোতাসকলে গম পাইছে আজি আমাৰ আলোচনাৰ বিষয় হৈছে এজমা ৰোগ আৰু ইয়াৰ চিকিৎসা। অনুষ্ঠানৰ আৰম্ভণিতেই আপোনাৰ পৰা জানিব বিচাৰিছো, এজমা ৰোগ কেনেধৰণৰ ৰোগ আৰু আমি কেনেদৰে গম পাম যে আমাৰ এজমা ৰোগ হৈছে, ইয়াৰ লক্ষণসমূহ কেনেকুৱা?
2: আপুনি বহুত ভাল প্ৰশ্ন কৰিছে। আৰু এজমা যিটো আছে সেইটো আমাৰ যিটো এটা সেইখন ৰেস্পিৰেটৰী ডিজিজ, শ্বাসৰ বেমাৰ
1: হয়, শ্বাসজনিত ৰোগ,
2: যিটো আমাৰ লাংছ আৰু তাৰ জৰিয়তে যিটো আমাৰ হাওঁফাওঁ নলী যিটো আছে সেইকেইটা এফেক্ট হয়। তাৰমানে কি আছে, জেনেৰেলি সেইটো ইনফেকশ্যন হৈ পেলাই তাত ইনফ্লেমেশ্যন হয়, সেই ইনফ্লেমেশ্যন চুৱেলিং হৈ পেলাই যিটো আমাৰ শ্বাস নলী যিটো সেই যিটো

ৰেছপিৰেটৰী টিউব, যিটো আমাৰ ট্ৰেকিয়া বুলি যিটো কোৱা হয় মেডিকেল টাৰ্মত, সেইটো আৰু লাংছকেইটা আৰু তাৰ সেইখন টাৰ্মিনেল ব্ৰংকিঅলছ সেইকেইটা এফেক্ট হয়। তাৰ মানে মূল কাৰণ যিটো আছে, দুটা মূল কাৰণ আছে। এটা মেডিকেল টাৰ্মত কোৱা হয় এলাৰ্জি আৰু এটা এট'পি। এট'পিটো হ'ল সাধাৰণতে যিটো কিছুমান মানুহক স্কিনৰ প্ৰব্লেম থাকে, স্কিন এলাৰ্জি, যেনেকুৱা একজিমা ৰোগটো। সেই একজিমা ৰোগ যদি কাৰোবাৰ আছে, সেই মানুহ এলাৰ্জি হৈ পেলাই সেই এলাৰ্জিটো আমাৰ ৰেছপিৰেটৰী ছিষ্টেমক এফেক্ট কৰে। সেই এফেক্ট কৰাৰ কাৰণে মানুহক এজমাটো হ'ব পাৰে। আৰু দুই নম্বৰ যিটো মূল কাৰণ হ'ল এলাৰ্জি। এলাৰ্জিটো কোনো ধৰণৰ এলাৰ্জি হ'ব পাৰে, ফুড এলাৰ্জি হ'ব পাৰে খাদ্যৰ জৰিয়তে, আমাৰ এয়াৰ পলিউশ্যনটো হ'ব পাৰে, প্লাছ আপোনাৰ কিছুমান ড্ৰাগছ যিটো আমি ইউজ কৰোঁ জানা নাজানাকৈ, তাৰ কাৰণে ছাইড এফেক্ট কাৰণে হ'ব পাৰে। সেইকেইটা হৈ পেলাই যিটো এলাৰ্জি আৰু এট'পি, এই দুটা কাৰণটো মিলি পেলাই কি কৰে, এটা মানে বেয়া ধৰণৰ ষ্টিমুলাছটো আৰম্ভ কৰে। সেই ষ্টিমুলাছটো গৈ পেলাই আমাৰ লাংছত এফেক্ট কৰে, এইটো হোৱা কাৰণে যিটো মানুহে উশাহ নিশাহ কষ্ট লৈ আহে। আৰু প্ৰায় সাধাৰণতে এইটো আমি দেখিছোঁ যে সৰুকালত, বাচ্চা বয়সত, ইনফেণ্টহুড, সেই চাইল্ডহুডত এইবিলাক বেমাৰটো বেছিকৈ হয়। যিটো আমাৰ প্ৰিভেলেঞ্চ ৰেট, এই আপোনাৰ তাৰ মতে মানে গ্ল'বেলি যদি আমি ডেটাটো হেৰিখন কৰোঁ, 1990 ডেটা আছিলে যে 183 মিলিয়ন, 183 মিলিয়ন মানুহে গ্ৰচিত আছিলে এজমা ৰোগৰ। তাৰপিছত 2025 যিটো ডেটা আছিল, সেই মতে 358 মিলিয়ন এপ্ৰক্স মানুহবিলাক এফেক্ট হৈ আছে গ্ল'বেলি, ৱৰ্ল্ড ৱাইড যিটো হেৰি হয়। তাৰ মাজত আপোনাৰ 10-12% এডাল্ট পপুলেশ্যন যিটো, আৰু আমাৰ 15% বাচ্চাবিলাকৰ এফেক্ট হয় এজমা ৰোগৰ পৰা। আৰু যদি আমি এজমা ৰিলেটেড মৃত্যু যদি আমি কনচিডাৰ কৰোঁ, তেনেহ'লে আগতে মানে 2015-16 বছৰ যিটো ডেটা হেৰি হৈছিলে পাব্লিছ জাৰ্নেলত, সেই হিচাপত অলমষ্ট 4 লাখ এপ্ৰক্স ডেথটো এইটো হৈছিলে। আৰু কিছুমান ট্ৰিগাৰিং ফেক্টৰ থাকে, সেই ট্ৰিগাৰিং ফেক্টৰবিলাক যিটো হয় এজমাক মানে হেৰিখন কৰে। আৰু কিছুমান ক্ষেত্ৰত দেখিছোঁ যে সৰুকালত যিটো এজমা হৈছে, এইটো 13-14 বছৰ বয়সলৈ এইটো ৰিপিটেড কাফ, কোল্ড, ফিভাৰ এইবিলাক হৈ থাকে বাচ্চাবিলাকক। 14 ইয়াৰ্ছৰ এজৰ পিছত সেইটো নিজে নিজে ভাল হৈ যায়। এনে ট্ৰিটমেণ্টটো দিয়া হয়, তথাপিও যেনেকুৱা বাচ্চাৰ বডিটো গ্ৰ'থ হ'ব, লাংছ ফাংচনটো ইম্প্ৰুভ হ'ব, সেইটো হৈ পেলাই এইটো ভাল হৈ যায়। কেতিয়াবা এনেকুৱা হয়, এইটো লাইফত ছেকেণ্ড টাইম নহয়, কিন্তু বহুত ক্ষেত্ৰত আমি দেখিছোঁ যে এইটো নন ৰিভাৰ্চেবল হৈ যায়, মানে আৰু আকৌ এডাল্টহুডত, ধৰক আপোনাৰ 40 বছৰ বয়সত সেইটো পাৰ হৈ তাৰপিছত আকৌ হেৰি আৰম্ভ হয়। আৰু আমি দেখিছোঁ যে যিটো এলাৰ্জিক ফেক্টৰ, সেইটো বহুত ধৰণৰ এলাৰ্জি হয়, যেনে আমাৰ গছৰ সেইটো পলেনবিলাক থাকে, ফুলৰ হেৰিটো থাকে পলেনছটো, ঘৰত যদি হাইজিন কণ্ডিশ্যনটো ভাল নহয়, তেতিয়া আপোনাৰ যিটো ধূলি ধোঁৱা, সেইটো প্ৰপাৰ ভেণ্টিলেটেড ঘৰ যদি নাই, কাৰোবাৰ ঘৰত বেছি আমাৰ নিগনি আছে, আমাৰ মেকুৰী আছে, কুকুৰ আছে, সেই তাৰ যিটো ফাৰ, সেই ফাৰত যিটো স্কিন ইনফেকশ্যন হৈ যায়, কেতিয়াবা আমি গম নাপাওঁ যে এই কুকুৰ মেকুৰীক ইনফেকশ্যন হৈছে, সেই ইনফেকশ্যনটো চাঁচ জৰিয়তে আমাৰ বডিত সোমাই যায়। সেইটো এলাৰ্জিক যিটো এলাৰ্জেন্স যিটো, সেইটো আমাৰ তাত গৈ আৰু আকৌ বেমাৰটো আৰম্ভ কৰে। কিছুমান ক্ষেত্ৰত আমি দেখিছোঁ যে এইটো আপোনাৰ জেনেটিকেলিও থাকে। বহুত ক্ষেত্ৰত আমি দেখিছোঁ যে এই বংশত থকা যদি হয়, সেইটো কিছুমান ক্ষেত্ৰত আপোনাৰ 4-5% কেচেছ আমি এনেকুৱা পাওঁ যিটো বংশত থকা, আগৰ হিষ্ট্ৰী আছে যে মাকৰ আছিলে নে বা দেউতাক আছিলে নে ককাক আছিল, তেনেকুৱা বংশৰ পৰা আহে। আৰু যেনেকুৱা আইডেণ্টিকেল টুইন বেবী যদি হয়, সেই বেবী টুইন বেবীবিলাক হ'ব পাৰে। আৰু তেওঁলোকৰ কি হয় যে মানে যিটো বডিত টাইপ, মেডিকেল টাৰ্মত আমি টাইপ 1 হাইপাৰ চেঞ্চিটিভিটি ৰিয়েকশ্যন বুলি কোৱা হয়, সেইটো ৰিয়েকশ্যন হৈ পেলাই সেইটো হয়। প্লাছ আমি দেখিছোঁ যে আপোনাৰ মাকে যদি স্মকিং কৰি

0: লাগিছে,
1: হয়
0: নাইবা
1: ধূমপান
0: আমাৰ কোনো
1: কৰিলে।
0: হেল্থ কণ্ডিশ্যনটো ভাল নহয় ধূমপান কৰাটো, নাইবা যদি মানে স্মোক এক্সপ'জাৰটো ৰেগুলাৰলি হৈ আছে মাক, তেনেকুৱা গাঁৱত আমি আগত পুৰণা টাইমত দেখিছিলোঁ যে
1: হয়
0: মাবিলাক তেতিয়াতো গেছ কানেকশ্যন নাছিল, এতিয়া এই আমাৰ
1: খৰিত
0: খৰিত খৰিত বনায়,
1: যিটো
0: নাইবা
1: ধোঁৱা ওলায়,
0: গছৰ পাত এইবিলাক যিটো আছে গাঁৱত, যাৰ গৰীব দুখীয়া মানুহ আছে
1: হয়
0: তেওঁলোক
1: হয়
0: নাপায় গছৰ পাতটো, এইটো
1: জ্বলাই পেলাই,
0: জ্বলাই পেলাই সেইটো খানাটো বনায়, সেই তাৰ পৰা মানে এই ধোঁৱাটো কিছুমান বেয়া বস্তু
1: হয়
0: তাৰ মাজত আহি যায়, সেই ধোঁৱাটো সেইখন নাইবা কেতিয়াবা ভুলত প্লাষ্টিকটো যদি আহি যায়
1: হয় হয়
0: সেইটো জ্বলি পেলাই সেইটো জুইটো আমাৰ কাৰণে মানে অপকাৰ কৰে,
1: ক্ষতিকাৰক আৰু
0: ক্ষতি কৰে।
1: হয়
0: আৰু কিছুমান ইনফেকশ্যন যিটো আছে আপোনাৰ ধৰক ফ্ৰিকুৱেণ্ট আমাৰ যিটো বাৰে বাৰে ৰেচপিৰেটৰী ইনফেকশ্যন হৈ আছে, শ্বাস নলীত ইনফেকশ্যন হৈ আছে, যিটো ভাইৰেল ইনফেকশ্যন নাইবা মাইক্ৰ'প্লাজমা ফাংগাল ইনফেকশ্যন, তেনেকুৱা ক্ষেত্ৰত এইবিলাক এজমা ৰোগটো হ'ব পাৰে। আৰু আজিকালি যিটো আমাৰ চবতকৈ ইম্পৰ্টেণ্ট কাৰণ যিটো হৈ আছে এলাৰ্জিৰ ক্ষেত্ৰত, সেইটো আছে আমাৰ ইনভাইৰমেণ্টেল ফেক্টৰটো, বাতাৱৰণ যিটো
1: হয়
0: আমাৰ বাতাৱৰণটো দেখিছে প্ৰত্যেক টাউনত, যিমান মেট্ৰ' চিটিত আমি যাওঁ, সৰু টাউনত যাওঁ, চব জেগাত আমাৰ পলিউশ্যনটো বাঢ়ি আছে,
1: বেছি প্ৰদূষণ হয়,
0: প্ৰদূষণ যিটো বাঢ়ি আছে,
1: চাৰিওপিনে ধোঁৱা ধূলি আৱৰা,
0: এতিয়া বহুত জেগাত আমাৰ ৰোড বনাই আছে,
1: হয়
0: ব্ৰিজ
1: ৰাস্তা
0: বনাই
1: বনাই আছে,
0: আছে, নতুন কনষ্ট্ৰাকশ্যন চলি আছে, চহৰীকৰণ যিটো কৰা হয়, সেই তাৰ কাৰণে এইবিলাক এক্সপ'জাৰটো
1: হয়
0: আমাক এফেক্ট কৰি আছে। 10% কেচেছ আমি এনেকুৱা দেখিছোঁ যিটো আমাৰ এডাল্ট পেচেণ্টবিলাক যিটো থাকে, আমাৰ ইয়াং পেচেণ্টকেইটা, তেওঁলোক যদি নিজৰ কাম জৰিয়তে মানে যিটো ইনভাইৰমেণ্ট, ৱৰ্কিং ইনভাইৰমেণ্টটো কেনেকুৱা সেই হিচাপত, ধৰক কোনোবা কেমিকেল কোম্পানীত যদি কাম কৰি আছে,
1: হয়
0: যেনেকুৱা পেইণ্ট কৰা, গাড়ী পেইণ্ট কৰা নাইবা পেইণ্ট বনোৱা কোম্পানীটো, আমাৰ তাত কিছুমান ক্ষেত্ৰত পেট্ৰলিয়াম ডিজেল সেইবিলাক যিটো ফেক্টৰী আছে তাত

0: কাঁহটোলৈ আহে।
1: হয়
0: কাঁহৰ লগত যিটো বুকটো আছে, বুকুৰ পৰা মাতটো ঘূৰুৱাই থাকে,
1: হয়
0: ওলাই থাকে,
1: শব্দ
0: বাজি
1: ওলায়,
0: থাকে,
1: কাহিলে
0: শব্দ
1: শব্দ
0: হয়,
1: ওলায়।
0: কাহিলে ওলায়। কেতিয়াবা বুকুত যিটো ডিছকমফৰ্ট ফিল কৰা হয়, টাইটনেছ ফিল কৰা হয়, কেতিয়াবা এনেকুৱা হয় কিছুমান ক্ষেত্ৰত যে একো হেৰি নাই কিন্তু এই ডিঙি তলত খুচখুচাই আছে। হা, আৰু আমাৰ যিটো পিঠি, দুটা পিঠিৰ ফালে যিটো স্কেপুলাৰ এৰিয়া, তাৰ লগত মানে ডিছকমফৰ্ট ফিল কৰা হয়, নাইবা ইচিং হয়। কিছুমান ক্ষেত্ৰত দেখিছোঁ যে কাঁহি কাঁহি মানুহ একদম ইমান টায়াৰ্ড হৈ গৈছে যে কনফিউজ হৈ গৈছে, মাথা ঘূৰাই আছে। আৰু মেইনলি কি হয়, এজমা যিটো কাফ, সেইটো আৰ্লি মৰ্ণিং বেছি ভাগ হয় ৰোগীবিলাকক। আৰু তাৰপিছত মানুহে ব্ৰিডিং ডিফিকাল্টি, যিটো শ্বৰ্টনেছ অফ ব্ৰিথ আমি মেডিকেল টাৰ্মত SOB বুলি কওঁ, সেইটো লৈ আহে। আৰু বেছিভাগ আপোনাৰ নাইট টাইমত বেছি হেৰি হয়, হয় বিচনালৈ যেতিয়া শুবলৈ যায়, নাইবা মধ্যৰাত্ৰি যেতিয়া হৈ থাকে, টোপনিত থাকিব, এবাৰ এনেকুৱা ফিল কৰিব যে বুকুত ডিছকমফৰ্ট ফিল কৰি আছোঁ, ডিঙি খুচখুচাই আছে, ইৰিটেশ্যন হৈ আছে। আৰু তাৰপিছত মানুহবিলাক একদম ধৰফৰাই উঠি বহি যায়। আৰু বহি যোৱাৰ পিছত আপোনাৰ কাঁহি থাকে, ফ্ৰিকুৱেণ্ট কাঁহ হোৱা কাৰণে টোপনি ক্ষতি হয়, আৰু মানুহ মেণ্টেলি ডিষ্টাৰ্ব হৈ যায়, মোক কি বেমাৰ হৈ গ'ল, কেনেকুৱা হৈ গ'ল, মই ভাল হ'ম নে নহ'ম, বহুত ধৰণৰ প্ৰশ্নটো আহে। কিছুমান আৰ্লি ৱাৰ্নিং ছাইন বুলি কোৱা হয় আমাৰ মেডিকেল টাৰ্মত, যিটো আমি ইনিচিয়েল ফেজত পেচেণ্টক অবজাৰ্ভ কৰোঁ। যেনেকুৱা খুব বেছি বেছি ৰাতি বাৰে বাৰে হোৱা কফটো, উশাহ নিশাহ ল'বলৈ কষ্ট হোৱা, সাধাৰণতে ইজিলি মানুহবিলাক টায়াৰ্ড হৈ যায়, ভাগৰটো লাগি যায়, বুকুৰ পৰা এইটো মাতটো ঘূৰঘূৰাই থকা, কফৰ মাতটো ওলাই থকা, মানুহ মেণ্টেলিও আপছেট হৈ যায়। প্লাছ ছাইন অফ ক'ল্ড, যিটো ঠাণ্ডা লগা হেৰিখন, যেতিয়া আমি মেডিকেল হেৰিত টেষ্ট যেতিয়া কৰোঁ, উশাহ নিশাহ এটা মেচিন থাকে, সেই মেচিন দি যে আমি টেষ্ট কৰোঁ, যিটো আমাৰ স্পাইৰোমেট্ৰি টেষ্টটো কোৱা হয়, সেইটো ক্ষেত্ৰত যিটো পৰিমাণত যিটো লেভেল হ'ব লাগে, লাংছৰ যিটো কেপাচিটি হ'ব লাগে, সেইটো নাথাকে, কমি যায়। আৰু বহুত ক্ষেত্ৰত দেখিছোঁ ঠাণ্ডা দিনত, নাইবা বতৰ যেতিয়া চেঞ্জ হয়, নাইবা কোনোবা বাচ্চাই, নাইবা মানুহে আপোনাৰ বাহিৰত গৈছে, বৰষুণত তিতি গৈছে, নাইবা ঠাণ্ডা জেগাত গৈছে, কিবা আইচক্ৰীম খাই লৈছে, সেই ক'ল্ড এক্সপ'জাৰ হৈ পেলাই, প্লাছ আপোনাৰ এক্সট্ৰিম আমাৰ যিটো বাতাৱৰণ যদি চেঞ্জ হয়, সেইটো টাইমত খুব ঠাণ্ডা খুব গৰম পৰিলে, তেতিয়া সেই বেমাৰটো আকৌ ৰিপিট হোৱা চান্সটো থাকে। আৰু কিছুমান ক্ষেত্ৰত আমি ছিভিয়াৰ এষ্টমা, ছিভিয়াৰ এষ্টমা পেচেণ্টটো আমি পাওঁ, যে মানুহটো ছাডেনলি আপোনাৰ উশাহ নিশাহ কষ্ট ল'বলৈ আহিছে, যে এতিয়া উশাহ ল'বলৈ বহুত কষ্ট পাইছোঁ, উশাহ ল'ব পৰা নাই, আৰু বহুত চেষ্টত হেভিনেছ ফিল কৰি আছোঁ, ডিছকমফৰ্ট ফিল কৰি আছোঁ, কাঁহটো একদম ফ্ৰিকুৱেণ্ট বাৰে বাৰে কাঁহ হৈ আছে, বুকুৰ পৰা মাতটো, উইজিং ছাউণ্ড যিটো কোৱা সেইটো ওলাই আছে, মানুহে ভালকৈ কথা পাতিব নোৱাৰে, খোজকাঢ়িব নোৱাৰে। দেন হিষ্ট্ৰী আমি যেতিয়া লওঁ, তেতিয়া গম পাওঁ যে কিবা এলাৰ্জি হিষ্ট্ৰী আছে, এক্সপ'জাৰ হিষ্ট্ৰী, যিটো আইডাৰ পলেন, ডাষ্ট, কিবা বডি স্প্ৰে ইউজ কৰিছে, নতুনকৈ কিবা স্মেল ইউজ কৰিছে, তেনেকুৱা হেৰি হৈ যায়। প্লাছ লগতে আমি যিটো দেখিছোঁ লক্ষণটো, যে ক্লিনিকেলি আপোনাৰ এইটো চাইনচিছ বুলি কোৱা হয়, যিটো আমাৰ নীলাটো পৰি যায়, গা বডিটো নীলা পৰি যায়, জেনেৰেলি পেৰিফেৰেল চাইনচিছ যিটো কোৱা হয়, যেনেকুৱা আমাৰ আঙুলবিলাক, এই ওঠবিলাক যিটো আছে, সেইবিলাক যিটো হয় নীলা পৰি যায়, সেইটো টেম্পৰেৰী এফেক্ট, কিন্তু নীলা পৰি সেইটো ৱাৰ্নিং ছাইন টাইপ এনেকুৱা থাকে। পেচেণ্টটো হয়তো অজ্ঞান হ'ব পাৰে, কনফিউজ হ'ব পাৰে, প্লাছ আপোনাৰ হাৰ্ট ৰেট যদি আমি চাওঁ, তেতিয়া খুব বেছি হাৰ্ট বিটিংটো, হাৰ্ট ৰেটটো বেছি পাওঁ, আৰু অক্সিজেন পাৱাৰটো, অক্সিজেন ছেচুৰেশ্যনটো কমি যায়, আৰু যিটো মেডিচিন ৰেছপঞ্চ, সেইটো আমি পুৱাৰ ৰেছপঞ্চটো মেডিচিনৰ পাওঁ ইনিচিয়েল ষ্টেজত, সেইকেইটা মানে বহুত ছিভিয়াৰ এষ্টমাত এনেকুৱা ৰোগীটো পোৱা হয়।
1: এজমা ৰোগটো শিশু অৱস্থাতে হ'ব পাৰে নে ভৱিষ্যতেও কেতিয়াবা বয়স হয় তেতিয়াও হ'ব পাৰে?
0: এইটো বহুত ভাল প্ৰশ্ন কৰিছে আপুনি। জেনেৰেলি এজমা ৰোগটো সৰুকালত বেছি হয়, আমাৰ 15% শিশুবিলাক, আমাৰ পপুলেশ্যন ফ্ৰক্স 15% পপুলেশ্যনবিলাক যিটো আছে, সেইটো এজমা বেমাৰৰ পৰা এতিয়ালৈ গ্ৰচিত আছে। আৰু সেই যিটো আছে আপোনাৰ 13-14 ইয়াৰ্চলৈকে এই বেমাৰটো থাকে, তাৰপিছত ট্ৰিটমেণ্ট প্লাছ নিজে নিজে বডি ইমিউনিটিটো, যেতিয়া আমাৰ বডি ফাইটিং কেপাচিটি যেতিয়াটো বাঢ়ি থাকে, এডাল্টহুডৰ ফালে বাচ্চাটো গৈ থাকে, তেতিয়া ভাল হৈ যায়। আৰু কিছুমান ক্ষেত্ৰতো দেখিছোঁ যে ৰিপিটেশ্যনটো নহয়, কিন্তু কিছুমান ক্ষেত্রত সেই

0: ৰিপিটেশ্যন এট দ্য এজ অফ আপোনাৰ 40 বছৰ তেনেকুৱা পাওঁতে সেইটো আকৌ ৰিপিটেশ্যন হৈ যায়, আৰু কেতিয়াবা অ'ল্ড এজতো ৰিপিটেশ্যন হয়। আৰু এটা কথা মই ক'ম, কিছুমান মেডিচিন আছে যেনেকুৱা এস্পিৰিন গ্ৰুপ অফ ড্ৰাগছ, দেন আমাৰ মেডিকেল টাৰ্মত কক্স ইনহিবিটাৰ্ছ বুলি বিষৰ বাতৰোগৰ মেডিচিন, সেইকেইটা কিছুমান হয়, কিছুমান এণ্টিবায়'টিক। এনেকুৱা দেখা গৈছে যে যদি সৰুকালত বাচ্চা জন্ম হৈছে, তাৰপিছত কিবা বেমাৰৰ কাৰণে নাইবা অলপ কিবা অসুবিধা হৈছে, মা দেউতাক নুসোধাকৈ ফাৰ্মাচীৰ পৰা লৈ বাচ্চাক এণ্টিবায়'টিক ড্ৰপটো খুৱাই দিছে, চিৰাপটো খুৱাই দিছে, সেইটো যদি বেছি বেছি এণ্টিবায়'টিক দিয়া হয় দৰকাৰ নোহোৱাকৈ, সেইটো ক্ষেত্ৰত দেখিছোঁ অলমষ্ট 50% তেনেকুৱা বাচ্চাবিলাক পিছত গৈ এট দ্য এজ অফ 6 ইয়াৰ্ছ 6 বছৰৰ বয়সলৈ গৈ এইটো এজমা বেমাৰ হৈ যায়। সেইটো আপোনাৰ ড্ৰাগৰ এফেক্ট কাৰণে হয়।
1: হয়, এইখিনিতে জানিব বিচাৰিছোঁ, এজমা ৰোগ হ'লে চিকিৎসকৰ পৰামৰ্শটো আমি ল'ব লাগিবই, তাৰোপৰি ঘৰুৱাভাৱে আমি কিদৰে এই ৰোগৰ চিকিৎসা কৰিব পাৰোঁ?
0: বহুত ভাল প্ৰশ্ন কৰিছে আপুনি। আমাৰ মানে ট্ৰিটমেণ্ট ক্ষেত্ৰত আমি দুটা কেটেগৰীত ডিভাইড কৰোঁ। এটা আপোনাৰ হ'ল চিম্পল ট্ৰিটমেণ্ট, যিটো আমি নন ফাৰ্মাকলজিকেল কওঁ, যিটো কেমিকেল নহয়, আৰু এটা ফাৰ্মাকলজিকেল, যিটো কেমিকেল পাৰ্ট, মেডিচিন পাৰ্ট যিটো ট্ৰিটমেণ্ট হয়। সেইটো ক্ষেত্ৰত মই ক'ব খুজিছোঁ যে মানুহৰ এটা ফিটনেছটো লাগে, ফিটনেছ মেণ্টেলি ফিজিকেলি ফিট থাকিলেহে মানুহ ভাল লাগে। তাৰ কাৰণে ৰেগুলাৰ এক্সাৰচাইজ আৰু আমাৰ মৰ্ণিং ৱাক সেইবিলাক কৰিব লাগে, প্লাছ বডি ৱেইট। কিছুমান দেখিছোঁ বাচ্চাবিলাক সৰুকালতে আপোনাৰ বহুত শকত হৈ যায়, ৱেইটটো মানে যিটো বাঢ়ি থাকে, যিটো তাৰ এজ পৰিমাণ হিচাপত যিটো ৱেইটটো হ'ব লাগে তাৰকৈ 2 গুণ 3 গুণ 4 গুণ ৱেইটটো বাঢ়ি যায়। হয়, সেইটো অবেচিটি যিটো কোৱা হয়, সেই অবেচিটিটো বহুত বেমাৰৰ কাৰণে ট্ৰিগাৰিং ফেক্টৰটো হয়। সেইটো বডি ৱেইটটো কণ্ট্ৰল কৰিব লাগিব, ডায়েট কণ্ট্ৰল কৰিব লাগিব, দেন ডায়েটটো বেলেঞ্চ ডায়েট হ'ব লাগে। আৰু ডায়েটৰ ক্ষেত্ৰত মই আপোনাক ক'ম যে ডায়েট বহুত ইম্পৰ্টেণ্ট ৰোল আছে ডায়েটৰ এজমা বেমাৰৰ কণ্ট্ৰল কৰাটো আৰু হোৱাটো। তাৰ ক্ষেত্ৰত খাদ্যত যদি ভিটামিন চি, ভিটামিন এ আৰু অমেগা 3 ফেটি এচিড সেইবিলাক যদি কম থাকে, সেইটো ক্ষেত্ৰত ডায়েটত যদি ডিফিচিয়েঞ্চি থাকে তেতিয়াহে এজমা বেমাৰ হোৱা চান্স থাকে। আৰু কিছুমান ডায়েটত যদি অমেগা 6 পলি আনচেচুৰেটেড ফেটি এচিড যিটো পৰিমাণটো, সেইটো যদি বেছি থাকে তেতিয়াও হেৰি হ'ব মানে এজমা হ'ব পাৰে। সেই ক্ষেত্ৰত ডায়েটটো আমাৰ ভাল ডায়েট হ'ব লাগে, যিটো আমাৰ ভিটামিন চি, এ, এণ্টি অক্সিডেণ্ট সেইবিলাক থকা ডায়েটটো লোৱা বেছি ভাল, তেতিয়া ইম্প্ৰুভমেণ্ট ভাল হ'ব, ইমিউনিটিটো বাঢ়িব। আৰু বেলেঞ্চ ডায়েট যিটো হেৰি হয়, শাক পাচলিকেইটা আছে, চাইট্ৰাছ চাইট্ৰাছ ফ্ৰুট যিটো টেঙা আমাৰ যিটো অসমত ইজিলি পায় সেইবিলাক হ'ব লাগে। প্লাছ যদি স্মকিং হেবিট আছে আইডাৰ মা দেউতাৰ ঘৰত ফেমিলিত কাৰোবাক, সেইবিলাক বন্ধ কৰিব লাগে। ওচৰত যদি কিবা আছে সেইটো স্মকিং এক্সপ'জাৰ টু স্মক, এনি কাইণ্ড অফ স্মক, কোনোবা ধৰণে স্মকটো এক্সপ'জাৰটো আইডাৰ পলিউশ্যন ফৰ্মত হয়, চিগাৰেট স্মকিং হয়, বিড়ি স্মকিং হয়, আমাৰ খানা বনোৱা যিটো ধোঁৱা আছে, হা ৰোড কনষ্ট্ৰাকশ্যন চাইট যিটো ধোঁৱা আছে, সেইকেইটাৰ পৰা আমি আঁতৰি থাকিব লাগে, বাচি থাকিব লাগে। তাৰ কাৰণে আমি মাস্ক যদি ইউজ কৰোঁ বেছি ভাল, হা সেইটো ক্ষেত্ৰত গ'লে আমি মাস্ক ইউজ কৰাটো উপযুক্ত হয়। দেন আমাৰ ৰিলেক্সেশ্যন এক্সাৰচাইজ, যিটো মাইণ্ড আৰু বডি ৰিলেক্সেশ্যনৰ কাৰণে যিটো য়োগা ব্যায়াম, অলপ এক্সাৰচাইজ, যিটো এৰবিক এনএৰবিক এক্সাৰচাইজ, যিটো আমাৰ সেইটো ব্ৰিডিং এক্সাৰচাইজ বুলি আমি কওঁ, সেইটো আমি এডভাইচ কৰোঁ ৰোগীবিলাকক যে তেওঁলোক কৰিলে সুস্থ থাকিব আৰু হেল্ডি থাকিব।
1: এইখিনিতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, হঠাৎ এগৰাকী ৰোগী উশাহ নিশাহ লোৱাত আমাৰ কষ্ট হৈছে এজমা ৰোগৰ বাবে, তাৎক্ষণিকভাৱে আমি কেনেদৰে ইয়াৰ, আমিতো ডক্টৰৰ ওচৰলৈ নিবই লাগিব বা চিকিৎসালয়লৈ আমি নিবই লাগিব, কিন্তু আমি সেইখিনি সময়ত এনেকুৱা হৈ যাওঁ, আমি কি কৰিম কি নকৰিম সেই মুহূৰ্তত আমি কি কৰিব লাগে?
0: সেইটো আপুনি বহুত ইম্পৰ্টেণ্ট পইণ্টটো আপুনি হাইলাইট কৰিছে যে চাওক, আমি কেতিয়াবা কনফিউজ হৈ যাওঁ, আমাৰ ঘৰত কোনোবা নাই বা ওচৰত কোনোবা বেমাৰ হ'লে আমি কনফিউজ হৈ যাওঁ যে কি কৰোঁ, এতিয়া কি হৈ গ'ল, হাৰ্ট এটেক হ'ল নেকি, নাইবা অকস্মাতে আপোনাৰ এই উশাহটো কিয় বন্ধ হৈ গ'ল। তাৰ কাৰণে প্ৰথমটো আমাক পেনিক হ'ব নালাগে, কোনোবা ক্ষেত্ৰত পেনিক হ'ব নালাগে, আৰু একদম কুল কাম হৈ পেলাই আমি চিচুৱেশ্যনটো হেণ্ডেল কৰিব লাগে। পেচেণ্টক যদি চাপ'জ কোনোবা টাইট কাপোৰ পিন্ধিছে, সেইটো কাপোৰটো অলপ লুজ কৰি দিব লাগে, শ্বুজটো অলপ লুজ কৰি দিব লাগে, যদি চুৱেটাৰ জেকেট পিন্ধিছে সেইটো অলপমান লুজ

0: কৰি দিব লাগে। যদি বতৰটো ঠাণ্ডা আছে, ছাপোজ ঠাণ্ডা দিনত কল্ড এক্সপ'জাৰ হৈ পেলাই হৈছে, তেতিয়া গাত কম্বল নাইবা সেই তেনেকুৱা ওচৰত হিটাৰ এইবিলাক জ্বলাই পেলাই বডিটো ৱাৰ্ম কৰিব লাগে। আৰু সাধাৰণতে পেচেণ্টক আমি বাওঁফালে কাটি শুব দিব লাগে, কাৰণ কি আমাৰ হাৰ্টটো বাওঁফালে থাকে। বাওঁফালে যদি কাটি শুওঁ তেনেহ'লে কি আছে যে আপোনাৰ মানে হাৰ্টৰ ফাংচনটো ভাল থাকে আৰু হাৰ্ট ৰেটটো মেইনটেইন হৈ থাকে। প্লাছ আমি দেখিছোঁ যে মুখৰ পৰা যদি কিবা ফেনা ওলাই আছে নাইবা যদি চকিং ছেনচেশ্যন ফিল কৰি আছে তেনেহ'লে এই আপোনাৰ এই মুখটো কিবা কাপোৰ দি হেৰিখন চাফা কৰি দিব লাগে, নহ'লে মুখত চামুচ দি নাইবা কিবা বেলেগ বস্তু সোমাই দিব নালাগে। আৰু কেতিয়া কেতিয়াবা আমাৰ চেষ্ট কম্প্ৰেশ্যনটো দিব লগা হয়, আৰু যদি ওচৰত যিকেইটা ফেচিলিটি আছে সেই ফেচিলিটিত আমি ডক্টৰ, আজিকালিতো বহুত জেগাত গভৰ্ণমেণ্টৰ ফালৰ পৰা সুবিধা হৈ গৈছে, পি এইচ চি হয়, চি এইচ চি হয়, গভৰ্ণমেণ্ট হস্পিটেল ওচৰত যোনটো ক্লিনিক আছে সেই তাৰ পৰা হেল্প লৈ পেলাই এম্বুলেঞ্চ আমাৰ আছে, নাম্বাৰ আছে, তাত কল কৰি পেলাই আমি মাতিব পাৰোঁ। আৰু লাগে লাগে যদি কিবা আমি ভাবিছোঁ যে এজমাৰ কাৰণে আছে, অক্সিজেন আমি চাওঁ যে অক্সিজেন লেভেলটো কিমান আছে, পালছ অক্সিমিটাৰ দি পেলাই চাওঁ। আৰু আজিকালিতো ক'ভিডৰ পিছততো বহুত গাঁৱতে মানে মানুহ চবে গম পাইছে পালছ অক্সিমিটাৰ কি বস্তু, কেনেকুৱা পালছটো চোৱা হয়, অক্সিজেন চিটুৱেশ্যন চোৱা হয়, সেইকেইটা আমি চাওঁ। আৰু একৰ্ডিংলি এইটো যিটো আমাৰ ইনিচিয়েল ডায়েগনোছিছ সেই হিচাপত চিকিৎসাটো দিয়া হয়।
1: এইখিনিতে ডক্টৰ মহম্মদ আপোনাৰ পৰা জানিব বিচাৰিছো, এজমা ৰোগটো সম্পূৰ্ণভাৱে চিকিৎসাৰ জৰিয়তে নিৰাময় হয়নে?
0: কিছুমান ক্ষেত্ৰত আমি দেখিছো যে সম্পূৰ্ণ নিৰাময় হৈ যায়। যদি আমি সৰুকালতে ইজিলি ডায়েগনোছিছ কৰিছোঁ, সেই বাচ্চাক যদি আমাৰ চাইল্ড স্পেচিয়েলিষ্টে নাইবা মেডিচিনৰ ডক্টৰ যিজন চাই আছে তেওঁ মানে তেওঁলোক যদি মানে ডায়েগনোছিছ কৰিব পাৰিছে যে অঁ এই ৰোগ যিটো আছে এজমা ৰোগহে আছে, আৰু সেই ক্ষেত্ৰত যদি আমি ট্ৰিটমেণ্টটো দি থাকোঁ তেনেহ'লে সেইটো লাহে লাহে গৈ যেতিয়া ইমিউনিটিটো বাঢ়ে, প্লাছ মেডিচিন ভাল মেডিচিন পাই আছে, টাইমত মেডিচিন পাই আছে, আৰু টাইমত ট্ৰিটমেণ্ট আৰু ডায়েগনোছিছ যদি হৈ যায় তেনেহ'লে নিৰাময় হোৱা চান্সটো থাকে। কিন্তু কিছুমান ক্ষেত্ৰত ফিউ পাৰ্চেণ্টেজ আমি ক'ব পাৰোঁ যিটো নহয়, সেইটো পিছত গৈ আপোনাৰ এডাল্ট এজত নাইবা আমাৰ আৰু বয়স বেছি হ'লে তেতিয়া এইটো ৰিপিটেশ্যন হোৱা চান্স থাকে। যদি আমাৰ এজমা বেমাৰটো বহুত দীঘলীয়া হয় আৰু আমি ভালকৈ ট্ৰিটমেণ্ট নকৰোঁ, কেতিয়াবা মানে ফাৰ্মাচীৰ পৰা লৈ পেলাই মেডিচিন খুৱাই দিছোঁ, কাৰণ বহুত থাকে, কাৰণ কি দুখীয়া মানুহ আছে কিছুমান যাৰ তাত পইচা নাই নাইবা হেৰি নাই, কিন্তু চিকিৎসা কৰিবলৈ অসুবিধা আছে, কেতিয়াবা বহুত মানে বস্তুটো বুজি নাপায় যে বেমাৰটো কি আছে। সেই ক্ষেত্ৰত যোনটো আমাৰ ওচৰত মেডিকেল ফেচিলিটি আছে ইমিডিয়েট তাৰ পৰা হেল্প ল'ব লাগে আৰু ট্ৰিটমেণ্টটো ডিলে কৰিব নালাগে। যিমান সোনকালে ডায়েগনছিছ হ'ব ইমান সোনকালে মানুহ সুস্থ হ'ব। যদি এজমা বেমাৰটো বহুত দীঘলীয়া থাকে নাইবা ট্ৰিটমেণ্ট ফেলিয়ৰ হৈ থাকে কোনোবা কাৰণত, তাৰ ফলত বহুত ধৰণৰ অন্য বেমাৰ হ'ব পাৰে মানুহক নিয়েৰ ফিউচাৰ যিটো আগৰ পিছত লাইফত যিটো হয়, যেনেকুৱা আমাৰ লাংছৰ ফাংচন যিটো সেইটো ফাংচন যিটো আছে সেইটো পুৱাৰ ফাংচনটো লাহে লাহে লাহে কমি যাব। লাং কেপাচিটি যিটো ভাইটেল কেপাচিটি বুলি কোৱা হয় সেই ভাইটেল কেপাচিটিটো কমি যায়। আৰু কিছুমান মেডিচিন যিটো ইউজ কৰা হয় তেনেকুৱা ষ্টেৰইড এইবিলাকটো দৰকাৰী মেডিচিন, লাইফ ছেভিং মেডিচিন, সেইটো দিয়া হয়, কিন্তু তাৰ ছাইড এফেক্ট কিছুমান মানুহক দেখা হয়। সেই তাৰ কাৰণে বেছিভাগ ফিমেলবিলাকক অষ্টিঅ'পৰচিছ বুলি বোন আমাৰ অস্থিবিলাক যিটো আছে সেইটো দুৰ্বল হৈ যায়, সেইটো মেডিচিনৰ কাৰণে। সেইটো এজ এ ফিজিচিয়ান, এজ এ ডক্টৰ কনচালটেণ্ট আমি এইবিলাক গোটেইখিনি বস্তুটো মাইণ্ডত কেলকুলেট কৰি থাকোঁ যে কাৰ মানে বডি ছিষ্টেমটো কেনেকুৱা, ফিজিঅলজিটো কেনেকুৱা, সেই হিচাপত তাক সেইখন আৰু এডিশ্যনেল মেডিচিনটো দিয়া হয়। প্লাছ বাৰে বাৰে আমাৰ উশাহ নিশাহ কষ্ট পোৱাৰ কাৰণে ৰিকাৰেণ্ট ইনফেকশ্যনবিলাক হৈ থাকে লাংছত, টোপনি ক্ষতি হোৱাৰ কাৰণে নাইবা বাৰে বাৰে আমাৰ ষ্ট্ৰেছফুল কণ্ডিশ্যন হৈ আছে, কাঁহ বাৰ বাৰ হৈ আছে, প্ৰলং বহুত দীঘলীয়া হৈছে, তাৰ কাৰণে মানুহবিলাক হাইপাৰটেনচিভটো হৈ যায়। কিছুমান মেডিচিন ইউজ কৰাৰ কাৰণে প্লাছ যিটো আমাৰ ষ্ট্ৰেছ ফেক্টৰ আছে এছ'চিয়েটেড লগত জড়িত ফেক্টৰ আছে তাৰ কাৰণে মানুহবিলাক যিটো ডায়েবেটিকো আমি দেখিছোঁ যে হৈ আছে, দেন আমাৰ স্লিপ ডিছঅৰ্ডাৰটো, দেন মেণ্টেল ডিছঅৰ্ডাৰ যিটো মুড ডিছঅৰ্ডাৰ বুলি কওঁ আমি মানসিক ৰোগটো, সেইটো ফলতে ডিপ্ৰেশ্যনত মানুহ গুচি যায়। কিছুমান ক্ষেত্ৰত দেখিছোঁ যে এই ইনফ্লেমেশ্যন ইনফেকশ্যন হৈ পেলাই ব্লাড চাৰ্কুলেশ্যনৰ পৰা গৈ হাৰ্টৰ যিটো দীঘল দীঘল নলীবিলাক আছে এৰটা নাইবা অন্য যিটো হাৰ্টৰ যিটো ব্লাড ভেচেলছ আছে তাত সোমাই পেলাই প্লেক ফৰ্মেশ্যন কৰি দিয়ে, মানে এই যিটো হাৰ্টৰ যিটো নলীবিলাক তাত এইটো মানে

0: জমা হৈ থাকে, হৈ হৈ এই ৰাস্তাটো ব্লক কৰি দিয়ে, বন্ধ কৰি দিয়ে, পাতল কৰি দিয়ে। তাৰ কাৰণে মানে কিছুমান ক্ষেত্ৰত হাৰ্ট এটেক হোৱা চান্সটো, এটা প্ৰবেবিলিটি থাকে। প্লাছ গ্ল'কমা ৰোগ বুলি কোৱা হয়, এটা চকু চকুৰ এফেক্ট হয়, যাত মানে কেতিয়াবা লাহে লাহে কেতিয়াবা ছাডেন আমাৰ চকুৰ পাৱাৰ যিটো কমি যায়। সেইটো মেইনলি কি হয়, আপোনাৰ আমাৰ ব্ৰেইনৰ যিটো নাৰ্ভ, অপ্টিক নাৰ্ভ যিটো কোৱা হয়, সেই নাৰ্ভ আৰু প্লাছ ব্ৰেইন ডেমেজ হোৱাৰ কাৰণে এই গ্ল'কমা ৰোগটো হৈ যায়। আৰু পিছত আপোনাৰ এনেকুৱা দেখিছোঁ, যদি বেমাৰটো কণ্ট্ৰল নহয় আৰু ট্ৰিটমেণ্টটো ভাল হোৱা নাই, তেতিয়া আপোনাৰ ৰেচপিৰেটৰি ফেইলিয়ৰ বুলি যিটো কয়, আইডাৰ টাইপ ওৱান আৰু টাইপ টু ৰেচপিৰেটৰি ফেইলিয়ৰ হৈ পেলাই ফেটেল হয় আৰু মানুহৰ মানে ডেথটোও হৈ যায়।
1: ধন্যবাদ মহম্মদ কাইছাৰ জাভেদ, আজি আমাৰ ষ্টুডিঅ'ৰ মাজলৈ আহিলে আৰু এজমা ৰোগ আৰু ইয়াৰ চিকিৎসাৰ বিষয়ে বহু কথাই আমাক জনালে। আশা কৰিছো শ্ৰোতাসকল নিশ্চয় উপকৃত হ'ব। আকৌ আপোনাক এনেদৰে আমি কেতিয়াবা লগ পাম আৰু এনেধৰণৰ ৰোগ সম্পৰ্কে আমি কথা পাতিম। আজিলৈ আমাৰ অনুষ্ঠান ইমানতে সামৰিছো,
2: ধন্যবাদ।
0: নমস্কাৰ, ধন্যবাদ।
2: ইমান পৰে শ্ৰোতাসকলে এজমা ৰোগ আৰু ইয়াৰ চিকিৎসা, এই সম্পৰ্কে মেডিচিন বিভাগৰ ছিনিয়ৰ কনচালটেণ্ট ডক্টৰ মহম্মদ কাইছাৰ জাভেদৰ সৈতে হোৱা কথোপকথনটি শুনিলে। ইয়াৰ লগে লগেই আজিৰ বুলনিৰ ইমানতে অন্ত পৰিল। নমস্কাৰ।

0: আধুনিক গীতৰ অনুষ্ঠানটি সজোৱা হ'ল দৰ্শনা কলিতাৰ কণ্ঠৰ গীতেৰে। গীতিকাৰ দীনেশ বৈশ্য আৰু দ্বিজেন্দ্ৰ মোহন শৰ্মা। আজি নিশা 7:45 পুনৰ প্ৰচাৰ কৰা হ'ব দৰ্শনা কলিতাৰ কণ্ঠৰ আধুনিক গীত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: প্ৰাসংগিক।
2: নমস্কাৰ শ্ৰোতাসকল, প্ৰাসংগিক অনুষ্ঠানলৈ আপোনালোকক স্বাগতম। আজিৰ প্ৰাসংগিক অনুষ্ঠানত আপোনালোকে শুনিবলৈ পাব পাঠশালাৰ বিশেষভাৱে সক্ষম শিক্ষাৰ্থীসকলৰ আৱাসিক শিক্ষানুষ্ঠান তপোবনৰ অধ্যক্ষ কুমুদ কলিতাৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ বজালীৰ সংবাদদাতা কল্যাণ কলিতাই।
3: নমস্কাৰ, আজি আমি প্ৰাসংগিক অনুষ্ঠানত আমি লগ পাইছোঁ বজালী জিলা সদৰ পাঠশালাৰ দিব্যাংগ বা বিশেষভাৱে সক্ষম শিশুসকলৰ পীঠস্থানস্বৰূপ পাঠশালা তপোবনৰ স্বত্বাধিকাৰী তথা অধ্যক্ষ শ্ৰীযুত কুমুদ কলিতা মহোদয়ক। যিহেতু এতিয়া ৰিজাল্টৰ ফলাফলৰ সময়, ফলাফলবিলাক ওলাই গ'ল পৰীক্ষাৰ, সেয়েহে আমি তপোবনৰ শিক্ষা আৰু তাৰ যিটো ছাত্ৰ ছাত্ৰীৰ ডেভেলপমেণ্ট, সেই বিষয়ে আমি তেখেতৰ পৰা সম্পূৰ্ণভাৱে জানিব চেষ্টা কৰিম। নমস্কাৰ ছাৰ।
4: নমস্কাৰ। তপোবন এই বিশেষ বিদ্যালয়খনত এই ফলাফল ঘোষণাৰ সময়তে এটা কথা আমি উপলব্ধি কৰিছোঁ যে আমাৰ নামনি অসমত দিব্যাংগ ল'ৰা ছোৱালীৰ কাৰণে কোনো ধৰণৰ বিশেষ বিদ্যালয় চৰকাৰী পৃষ্ঠপোষকতাত স্থাপিত হোৱা নাই, আৰু দিব্যাংগ ল'ৰা ছোৱালীসকলৰ শিক্ষা দীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আমি 2005 তপোবন বিশেষ বিদ্যালয়খন আৰম্ভ কৰিছিলোঁ। আৰু এই বিদ্যালয়খন আৰম্ভ কৰাৰ সময়ত আমি এটা কথা বাৰুকৈয়ে উপলব্ধি কৰিছিলোঁ আৰু কিছু সমস্যাৰ সন্মুখীন হৈছিলোঁ যে আমি যেতিয়া এই বিদ্যালয়খন আৰম্ভ কৰিলোঁ তেতিয়া আমি দিব্যাংগ ল'ৰা ছোৱালীসকলক শিকোৱাৰ কাৰণে আমি বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক বিচাৰি পোৱা নাছিলোঁ। যেনে আমাৰ এই বিদ্যালয়ত আৰম্ভণিৰ পৰাই দৃষ্টি বাধাগ্ৰস্ত ল'ৰা ছোৱালী, ডিফেণ্ডাম ল'ৰা ছোৱালী আৰু আমাৰ পি ডব্লিউ ডি এক্টত যিবিলাক দিব্যাংগৰ কথা উল্লেখ আছে প্ৰায় সকলোবিলাক দিব্যাংগ সমস্যা থকা ল'ৰা ছোৱালীয়ে ইয়াত আছে। আমি এইকাৰণে এই ব্যৱস্থাটো ৰাখিছোঁ যে সাধাৰণতে আমাৰ অসমত দিব্যাংগ ল'ৰা ছোৱালীসকলক শিক্ষা দিয়াৰ কাৰণে চৰকাৰী বা বেচৰকাৰীভাৱে যিকেইখন বিদ্যালয় আছে, বিশেষকৈ চৰকাৰীভাৱে গুৱাহাটীত বশিষ্ঠত অন্ধ বিদ্যালয় আছে, কাহিলিপাৰাত ডিফেণ্ডাম স্কুল আছে, যোৰহাটত অন্ধ বিদ্যালয় আছে, তেনেকৈ লখিমপুৰত আছে বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীৰ বিশেষ বিদ্যালয়, কিন্তু এই প্ৰতিখন বিদ্যালয়তে একোটা কেটেগৰী ল'ৰা ছোৱালীকহে পাঠদান কৰা হয়। যেনে বশিষ্ঠ অন্ধ বিদ্যালয়ত অকল অন্ধ ল'ৰা ছোৱালীসকলক পাঠদান কৰা হয়, কাহিলিপাৰাৰ ডিফেণ্ডাম স্কুলত অকল কাণেৰে নুশুনা আৰু কথা ক'ব নোৱাৰা ল'ৰা ছোৱালীসকলক পাঠদান কৰা হয়, যোৰহাটৰ অন্ধ বিদ্যালয়ত অকল অন্ধ ল'ৰা ছোৱালীক শিক্ষাদান কৰা হয়। কিন্তু অন্ধ আৰু কাণেৰে নুশুনা আৰু কথা ক'ব নোৱাৰা যিসকলক বধিৰ বুলি কোৱা হয় এই ল'ৰা ছোৱালীসকলৰ বাদেও অন্যান্য সমস্যাত ভুগি থকা ল'ৰা ছোৱালীসকলৰ শিক্ষা গ্ৰহণৰ যিখিনি দক্ষতা আছে, কিন্তু এনেকুৱা দক্ষতা সম্পন্ন ল'ৰা ছোৱালীক শিক্ষা দিয়াৰ কাৰণে কোনো ধৰণৰ চৰকাৰী বা বেচৰকাৰীভাৱে ব্যৱস্থা নথকাৰ বাবে আমি 2005 তপোবন বিশেষ বিদ্যালয় আৰম্ভ কৰি আমি যদিও আৰম্ভণিতে কিছু সমস্যাৰ সন্মুখীন হৈছিলোঁ, পৰৱৰ্তী সময়ত আমি এই বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীসকলক শিক্ষা দিয়াৰ কাৰণে ব্ৰেইলৰ শিক্ষক, ঠিক তেনেকৈ আমি স্পীচ থেৰাপি দিয়াৰ কাৰণে স্পীচ থেৰাপিৰ বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক, ফিজিঅ'থেৰাপি, অকুপেশ্যনেল থেৰাপি বা মেণ্টেলি ৰিটায়াৰ্ডেড ল'ৰা ছোৱালীসকলৰ কাৰণে আমি পৰ্যায়ক্ৰমে শিক্ষক শিক্ষয়িত্ৰীসকলক যোগাৰ কৰিবলৈ সক্ষম হ'লোঁ। আৰু আমি আমাৰ যিটো শৈক্ষিক যাত্ৰা, এই যাত্ৰাত আগুৱাই গৈ থাকিলোঁ। কিন্তু মই শিক্ষাগত দিশত বাদেও

অন্য এটা কথা ক'ব খুজিছোঁ যে এই ধৰণৰ ল'ৰা ছোৱালী যিসকল পৰিয়ালত আছে তেওঁলোকে কিছুমান সমস্যাত ভোগে বা প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয়। এই প্ৰত্যাহ্বানসমূহৰ ভিতৰত প্ৰথম প্ৰত্যাহ্বানটো হ'ল যে আমাৰ সমাজ ব্যৱস্থাত ৰক্ষণশীলতা, দ্বিতীয় প্ৰত্যাহ্বানটো হ'ল যে তেওঁলোকক শিক্ষা দীক্ষা দিয়াৰ কাৰণে বিশেষ অনুষ্ঠানৰ অভাৱ, তৃতীয় কথাটো হ'ল যে এনেকুৱা ল'ৰা ছোৱালীক লৈ মানুহৰ মাজত সজাগতাৰ অভাৱ। আৰু এই তিনিটা প্ৰধান প্ৰত্যাহ্বান যে দিব্যাংগ ল'ৰা ছোৱালীসকলক শিক্ষা দিয়াৰ কাৰণে উলিয়াই আনিবলৈ মানুহে সংকোচ বোধ কৰে সামাজিক ৰক্ষণশীলতাৰ বাবে, আৰু সমাজে বিভিন্ন সময়ত বিভিন্ন ধৰণে মানুহক এই ধৰণৰ ল'ৰা ছোৱালী যি পৰিয়ালত আছে তেওঁলোকক কথা শুনায় যে তেওঁলোকৰ পূৰ্বজন্মৰ কিবা ফলৰ বাবেহে যেন তেওঁলোকৰ সন্তানটি এনেকুৱা হৈছে, তেনেকুৱা ধৰণৰ কথাবিলাক শুনাব খোজে মানুহে। কিন্তু আমি যেতিয়া এই বিদ্যালয়খন আৰম্ভ কৰিলোঁ তেতিয়া আমি এটা কথা দেখিলোঁ যে পৰ্যায়ক্ৰমে যেতিয়া এনেকুৱা সমস্যা থকা ল'ৰা ছোৱালীসকল তপোবন বিশেষ বিদ্যালয়লৈকে মানুহ আনিবলৈ আৰম্ভ কৰিলে অভিভাৱক অভিভাৱিকাসকলে, আমি যেতিয়া সজাগতামূলক কিছুমান সভা অনুষ্ঠিত কৰিলোঁ, আমি তেওঁলোকক আগুৱাই নিয়াৰ কাৰণে অভিভাৱক অভিভাৱিকাসকলক কিছু কথাৰ প্ৰশিক্ষণ দিলোঁ, তেতিয়া সমান্তৰালভাৱে অভিভাৱক অভিভাৱিকাসকলে এটা প্লেটফৰ্ম পালে, আৰু এই প্লেটফৰ্মতে তেওঁলোকে প্ৰত্যেকেই নিজৰ নিজৰ ল'ৰা ছোৱালীৰ সমস্যাসমূহ আন অভিভাৱকৰ ওচৰত তেওঁলোকে মানে আলোচনা কৰাৰ এটা সুযোগ পালে, আৰু এই সুযোগ পোৱাৰ লগে লগে তেওঁলোকৰ মাজৰ এটা সাহস আহিল যে আমাৰ ল'ৰা ছোৱালীসকলকো দেখোন আমি এই ধৰণে আগবঢ়াই নিব পাৰোঁ। এটা কথাই তেওঁলোকক উৎসাহ প্ৰদান কৰিলে যে যেতিয়া এই তপোবন বিশেষ বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ ল'ৰা ছোৱালীয়ে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ল, তেতিয়া তেওঁলোকৰ মনৰ সাহস আহিল যে আমাৰ ল'ৰা ছোৱালীয়েও দেখোন পৰৱৰ্তী সময়ত সক্ষম ল'ৰা ছোৱালীৰ সমান্তৰালভাৱে দেখোন তেওঁলোকেও আগবাঢ়ি যাব পাৰিব আৰু সমাজত একো একোজন সুস্থ নাগৰিক হিচাপে প্ৰতিষ্ঠিত হ'ব পাৰিব। আৰু লগে লগে আমি এটা কাম কৰিলোঁ যে আমি বছৰত অভিভাৱক অভিভাৱিকাসকলৰ মাজত আৰু ল'ৰা ছোৱালীসকলৰ মাজত বিভিন্ন ধৰণৰ আমি প্ৰতিযোগিতা অনুষ্ঠান অনুষ্ঠিত কৰোঁ। বিশেষ বিশেষ কিছুমান আমি পাৰদৰ্শী ব্যক্তিক ইয়ালৈ আমন্ত্ৰণ কৰি আনোঁ আৰু তেওঁলোকে দিব্যাংগ ল'ৰা ছোৱালীসকলৰ যিখিনি আইনগত দিশ, সেই আইনগত দিশসমূহ যেতিয়া তেওঁলোকৰ সন্মুখত ব্যাখ্যা কৰে আৰু দিব্যাংগ ল'ৰা ছোৱালীসকল যে আমাৰ সমাজ ব্যৱস্থাৰ কাৰণে আৱৰ্জনা নহয় বৰং তেওঁলোকো আমাৰ সম্পদহে, এই কথাটো তেওঁলোকৰ মাজত যেতিয়া আমি বুজাবলৈ আৰম্ভ কৰিলোঁ তেওঁলোকেও বুজি পালে, সমাজেও আগবাঢ়ি আহিল। আমি আৰম্ভণিতে যিটো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ লাহে লাহে সকলো মানুহে ইয়াত আহি আমাৰ লগত হাত মিলাবলৈ আৰম্ভ কৰিলে, সহায় সহযোগিতা আগবঢ়াবলৈ আৰম্ভ কৰিলে, আৰু তাকে দেখি দিব্যাংগ ল'ৰা ছোৱালীসকলৰ মনতো হাঁহি বিৰিঙি উঠিল আৰু লগে লগে আমি সমান্তৰালভাৱে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগুৱাই গৈ থাকিলোঁ। আৰু আমাৰ অনুষ্ঠানে আজি প্ৰায় 20 বছৰ অতিক্ৰম কৰি 21 বছৰ চলি আছে 2005 চনৰ পৰা, আৰু 21 বছৰীয়া এই দীঘলীয়া আমাৰ কাৰ্যক্ৰমণিকাত আমি অকল শিক্ষাদান কৰাই নহয় ল'ৰা ছোৱালীসকলক যে অকল আনুষ্ঠানিক শিক্ষাৰ জৰিয়তেহে আগবঢ়াই নিব পাৰি এইটো কথা নহয়, তেওঁলোকৰ মাজত হাতে কামে কৰা কিছুমান কাম শিকাব পাৰি, ভকেচনেল ট্ৰেইনিং দিব পাৰি। তেওঁলোকৰ মাজত কিছুমান এনেকুৱা ল'ৰা ছোৱালী আছে যে যিসকলৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণতকৈও তেওঁলোকে জীৱন নিৰ্বাহৰ কাৰণে যিখিনি প্ৰয়োজনীয় দিশ, চেৰিব্ৰেল পালচি সমস্যাত ভুগি থকা ল'ৰা বা ছোৱালীয়ে খোজকাঢ়িব নোৱাৰে, ভালকৈ কথা ক'ব নোৱাৰে, তেওঁলোকৰ চিজাৰো থাকে, তেওঁলোকক এই পৰ্যায়লৈকে নিব পাৰি যাতে তেওঁলোকে খোজকাঢ়িব পাৰে, নিজৰ প্ৰয়োজনীয় কাম কাজখিনি নিজে কৰিব পৰা হয়, সেইটোও তেওঁলোকৰ এক ধৰণৰ পুনৰ সংস্থাপন বুলিয়ে আমি ভাবোঁ। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে যিসকলৰ দক্ষতা আছে, ভিতৰত প্ৰতিভা আছে, সেইসকলে আনুষ্ঠানিক শিক্ষাটো আগবাঢ়ি গৈ থাকিব। আমি এই প্ৰক্ৰিয়াৰে তপোবন এই বিশেষ বিদ্যালয়খন আমি চলাই আহিছোঁ আৰু ভৱিষ্যতেও চলি থাকিব। মাত্ৰ মই এটা কথা ক'ব খুজিছোঁ, চৰকাৰীভাৱে গুৱাহাটীত 2খন বিশেষ বিদ্যালয় বা যোৰহাটত অন্ধ বিদ্যালয় আছে, লখিমপুৰত আছে, গোলাঘাটত আছে, কিন্তু গুৱাহাটীৰ পাছত নামনি অসমৰ ফালে পশ্চিম প্ৰান্তত এনেকুৱা বিদ্যালয়ৰ কোনো ধৰণৰ ব্যৱস্থা নাই। আৰু এই ক্ষেত্ৰত যদি চৰকাৰে উদ্যোগ লয়, অন্তত 2খন বা 3খন জিলাৰ মাজত হ'লেও একোখনকৈ যদি এনেকুৱা দিব্যাংগৰ বিশেষ শিক্ষা প্ৰদান কৰা বিদ্যালয় যদি চৰকাৰী পৃষ্ঠপোষকতাত স্থাপন কৰে, তেতিয়াহ'লে এই ধৰণে আমাৰ বিশেষকৈ

0: গ্ৰাম্যাঞ্চলত যিসকল ল'ৰা ছোৱালী এই RPWD এক্টত উল্লেখ থকা সমস্যাসমূহত ভুগি আছে তেওঁলোকক উলিয়াই আনিব পৰা যাব আৰু আৱাসিক বিদ্যালয়ত ৰাখি তেওঁলোকক পাঠদানৰ যদি ব্যৱস্থা কৰা হয় তেতিয়াহ'লে নিশ্চয় তেওঁলোকে আগবাঢ়ি যোৱাত সুবিধা হ'ব আৰু এই ক্ষেত্ৰত মই চৰকাৰলৈ বিশেষ আহ্বান জনাইছোঁ।
1: হয়, ধন্যবাদ ছাৰ। আপোনাৰ পৰা তপোবনৰ বিষয়ে বা আমাৰ দিব্যাংগ ছাত্ৰ ছাত্ৰীসকলৰ বিষয়ে যিখিনি কথা জানিলোঁ তাৰ দ্বাৰা নিশ্চয় আমি উপকৃত হ'ম আৰু এই ক্ষেত্ৰত নিশ্চয় চৰকাৰেও কিবা পদক্ষেপ ল'ব। আপোনাক বহুত ধন্যবাদ ছাৰ।
2: প্ৰাসংগিক শুনিলে আজিৰ অনুষ্ঠানৰ অতিথি আছিলে পাঠশালাৰ বিশেষভাৱে সক্ষম শিক্ষাৰ্থীসকলৰ আৱাসিক শিক্ষানুষ্ঠান তপোবনৰ অধ্যক্ষ কুমুদ কলিতা। সাক্ষাৎ গ্ৰহণ কৰিলে আমাৰ বজালীৰ সংবাদদাতা কল্যাণ কলিতাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণীৰ আঞ্চলিক বাতৰি বিভাগৰ আৰু সহযোগিতা কৰিলে পাৰ্বিন হুছেইন।

শ্রোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। নিবেদন কৰা হৈছে সমবেত কণ্ঠত বন্দে মাতৰম, গীতিকাৰ বংকিম চন্দ্ৰ চট্টোপাধ্যায়, সংগীত পৰিচালনা ৰমেন চৌধুৰীৰ। সমবেত সংগীতত ভাগ লোৱা কণ্ঠশিল্পীসকল ক্ৰান্তিকা চান্দিল্য, প্ৰতীক্ষা ডেকা, মৃন্ময়ী চেতিয়া আৰু মৰমী শৰ্মা। বাদ্য সংগত কৰিছে গীটাৰত দীপ ৰাজবংশী, বাঁহীত নিবিড় দেৱ শৰ্মা, তবলাত ৰাজকুমাৰ ৰবি দাস, কীবৰ্ডত সুকুমাৰ শৰ্মা আৰু পেডত কমললোচন ঠাকুৰীয়া।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা ৯ বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান।

0: ধারাবাহিক উপন্যাস পাঠ বিবিধ ভারতী গুৱাহাটীত প্রতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।
1: প্রতিখন ঘরের বাণী আকাশবাণী, সকলোরে হৃদয়ের বাণী আকাশবাণী। আমি আগবাড়িছো আপোনালোকের সৈতে অন্তরঙ্গ সম্পর্ক গড়িবলৈ। মাত্র এটা ক্লিকতে আমার কেন্দ্রবোৰৰ অনুষ্ঠান লাইভ, মন কি বাত, সংগীত, নাটক, খেল আর প্রতিটো পলৰ নির্ভরযোগ্য বাতৰিৰ সৈতে আমার ওয়েবসাইট akashbani.gov.in। নতুন ভারত, ন রূপত আকাশবাণী।
2: মিডিয়াম ওয়েভৰ 411.5 মিটাৰত আৰু 729 কিলোহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী, বাতৰিৰ সৈতে মই জিন্দি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰত হোৱা আক্ৰমণত তিনিগৰাকী ভাৰতীয় নাগৰিক আহত হোৱা ঘটনাক তীব্ৰ গৰিহণা দিয়ে। পাৰস্পৰিক সহযোগিতা বৃদ্ধি ভাৰত আৰু জামাইকাৰ মাজৰ অংশীদাৰিত্বৰ শক্তিশালী স্তম্ভ বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে মন্তব্য কৰে। আমেৰিকা আৰু ইৰাণে উপসাগৰীয় অঞ্চলত নতুনকৈ পুনৰ আক্ৰমণ প্ৰত্যাক্ৰমণ কৰাৰ ফলত হৰমুজ প্ৰণালীৰ নিয়ন্ত্ৰণক লৈ উত্তেজনা বৃদ্ধি পাইছে। দিল্লী আৰক্ষীয়ে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান চলাই উত্তৰাখণ্ডৰ পৰা 5 জন অপৰাধীক গ্ৰেপ্তাৰ কৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত দিল্লী কেপিটেলছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰত হোৱা আক্ৰমণত তিনিগৰাকী ভাৰতীয় নাগৰিক আহত হোৱা ঘটনাক তীব্ৰ গৰিহণা দিয়ে। এটা বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সাধাৰণ মানুহক আৰু আন্তঃগাঁথনি ধবংস কৰাৰ লক্ষ্যৰে কৰা আক্ৰমণ কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। তেওঁ কয় যে ভাৰত সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ সমৰ্থনত থিয় দিছে আৰু ভাৰতে আলোচনাৰ মাধ্যমেৰে সকলো বিষয়ৰে শান্তিপূৰ্ণভাৱে সমাধানত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে আঞ্চলিক শান্তি, স্থিৰতা আৰু গোলকীয় শক্তি সুৰক্ষা সুনিশ্চিত কৰিবলৈ হৰমুজ প্ৰণালীৰ মাজেৰে নিৰাপদ পৰিবহণ নিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে। উল্লেখযোগ্য যে কালি সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ ফুজাইৰাহ পেট্ৰলিয়াম ঔদ্যোগিক ক্ষেত্ৰত ইৰাণৰ ড্ৰোন আক্ৰমণৰ ফলত হোৱা অগ্নিকাণ্ডত 3 গৰাকী ভাৰতীয় নাগৰিক আহত হয়। পাৰস্পৰিক সহযোগিতা বৃদ্ধি ভাৰত আৰু জামাইকাৰ মাজৰ অংশীদাৰিত্বৰ শক্তিশালী স্তম্ভ বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে মন্তব্য কৰে। জামাইকাৰ বিদেশ মন্ত্ৰী কামিনা জনছন স্মিথ আৰু অন্য কেবিনেট মন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকৰ পাছত সংবাদ মাধ্যমৰ আগত ডঃ জয়শংকৰে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে দুয়ো দেশৰ মাজত আলোচনা সৰ্বাত্মক আৰু বিষয়নিষ্ঠ হৈছে আৰু দ্বিপাক্ষিক সম্পৰ্ক বিভিন্ন বিষয়ে সামৰি লোৱাৰ লগতে পাৰস্পৰিক সহযোগিতা শক্তিশালী কৰাৰ বাবে ন ন ক্ষেত্ৰত সন্ধান লাভ কৰা হৈছে। দুয়ো দেশে কেইবাখনো গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ কৰাৰ লগতে ডিজিটেল ৰূপান্তৰ, সাংস্কৃতিক বিনিময়, ক্ৰীড়া আৰু ডিজিটেল লেনদেনৰ ক্ষেত্ৰত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিত ইতিমধ্যে সঠিকভাৱে ৰূপায়ণ হোৱা সন্দৰ্ভতো আলোচনা কৰে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ডঃ জয়শংকৰে চলিত বছৰৰ মাৰ্চত দেশখনৰ কিচ্চন নগৰত সফলতাৰে সম্পূৰ্ণ হোৱা গ্ৰাম্য জীৱিকা উন্নীতকৰণ প্ৰকল্পৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে ভাৰতৰ সাহায্যৰে আৰু ভাৰত ৰাষ্ট্ৰসংঘ উন্নয়ন অংশীদাৰিত্ব পুঁজিৰ $1 নিযুত বিনিয়োগেৰে এই প্ৰকল্প ৰূপায়ণ কৰা হয়। এই প্ৰকল্পই 200 গৰাকীতকৈও অধিক ব্যক্তিক প্ৰত্যক্ষভাৱে সহযোগিতা আগবঢ়োৱাৰ লগতে নগৰখনত ইতিবাচক প্ৰভাৱ বিস্তাৰ কৰে বুলি তেওঁ কয়। তদুপৰি মেলিছা ঘূৰ্ণীবতাহৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা জামাইকাক সহযোগিতা আগবঢ়াই ভাৰতে গৌৰৱ অনুভৱ কৰিছে বুলিও তেওঁ উল্লেখ কৰে। ডঃ জয়শংকৰে কয় যে শেহতীয়াকৈ ভাৰত আৰু জামাইকাই ভাৰত কেৰিকম উন্নয়ন অংশীদাৰিত্ব কাৰ্যসূচীৰ অধীনত কাৰু শিল্পীসকলৰ সবলীকৰণৰ বাবে কেন্দ্ৰ প্ৰতিষ্ঠা কৰা সন্দৰ্ভত আলোচনা কৰি আছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীজয়শংকৰে জামাইকাৰ ইউনিভাৰ্চিটি অব দ্য ৱেষ্ট ইণ্ডিজত ৰূপান্তৰমুখী বিশ্ব সন্দৰ্ভত প্ৰদান কৰা বক্তৃতাৰ বিষয়ে উল্লেখ কৰে। আমেৰিকা আৰু ইৰাণে উপ

উপসাগরীয় অঞ্চলত নতুনকৈ পুনৰ আক্ৰমণ প্ৰত্যাক্ৰমণ কৰাৰ ফলত হৰ্মুজ প্ৰণালীৰ নিয়ন্ত্ৰণক লৈ উত্তেজনা বৃদ্ধি পাইছে। ইয়াৰ লগতে এই কাৰ্যই ইতিমধ্যে ভংগুৰ ৰূপ লোৱা যুদ্ধবিৰতি চুক্তিকো অৱমাননা কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আবদ্ধ টেংকাৰ আৰু বাণিজ্যিক জাহাজসমূহক কৌশলগত জলপথেৰে পাৰ কৰি নিয়াত সহায় হোৱাকৈ প্ৰজেক্ট ফ্ৰীডম পদক্ষেপ লোৱাৰ পাছতে ড্ৰোন আৰু ক্ষেপণাস্ত্ৰৰে আক্ৰমণ প্ৰত্যাক্ৰমণৰ সূচনা হয়। যোৱা ফেব্ৰুৱাৰীত আৰম্ভ হোৱা এই সংঘাতৰ ফলত ইতিমধ্যে সহস্ৰাধিক লোকে প্ৰাণ হেৰুৱাইছে। সংগঠনটোৱে প্ৰকাশ পোৱা মতে আমেৰিকাই ইৰাণৰ 6খন ক্ষুদ্ৰ সামৰিক নাও ধবংস কৰা বুলি প্ৰকাশ পোৱাৰ পাছতে ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰৰ তৈলঘাটীত অগ্নিকাণ্ডৰ সূচনা হয়। বিগত কেইবা সপ্তাহ ধৰি আমেৰিকাৰ নৌসেনাই ইৰাণৰ ওপৰত সামুদ্ৰিক অৱৰোধ কৰি আহিছে আৰু ইৰাণে এই কাৰ্যক যুদ্ধ সদৃশ বুলি গৰিহণা দি আহিছে। ইৰাণৰ বিদেশ মন্ত্ৰী আব্বাছ আৰাকাছিয়ে কয় যে এই জটিল পৰিস্থিতিৰ কোনো সামৰিক সমাধান পৰিলক্ষিত হোৱা নাই। শান্তি আলোচনা প্ৰক্ৰিয়া চলি আছে বুলি উল্লেখ কৰি তেওঁ আমেৰিকা আৰু আৰৱ আমিৰী ৰাষ্ট্ৰক এনে সংঘাতত লিপ্ত হৈ নাথাকিবলৈ সতৰ্ক কৰি দিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসম বিধানসভা নিৰ্বাচন 2026ত কালি ঘোষণা কৰা ফলাফল অনুসৰি ভাৰতীয় জনতা পাৰ্টীয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰে। দলটোৱে ৰাজ্যখনৰ মুঠ 126টা সমষ্টিৰ ভিতৰত 82টাত জয়লাভ কৰে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ভাৰতীয় জাতীয় কংগ্ৰেছে 19, অসম গণ পৰিষদে 10, বড়োলেণ্ড পিপলছ ফ্ৰণ্টে 10, অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টে 2, ৰাইজৰ দলে 2 আৰু অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছে 1খন আসনত জয়লাভ কৰে। নিৰ্বাচনত বিজেপিয়ে লাভ কৰা এই অভূতপূৰ্ব সাফল্যৰ বাবে ৰাইজক ধন্যবাদ জ্ঞাপন কৰি ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে কয় যে ৰাজ্যবাসীৰ আশীৰ্বাদত এই নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ 102গৰাকী প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰি ইতিহাস ৰচনা কৰিলে। উল্লেখযোগ্য যে জালুকবাৰী সমষ্টিৰ পৰা ডঃ শৰ্মাই 89,434 ভোটত বৃহৎ জয় সাব্যস্ত কৰে। এখন বিকশিত নতুন অসম গঢ়াৰ লক্ষ্য পূৰণৰ দিশে কাম কৰি যাবলৈ সংকল্পবদ্ধ বুলি উল্লেখ কৰি ডঃ শৰ্মাই প্ৰতিগৰাকী বিজয়ী প্ৰাৰ্থীক অভিনন্দন জ্ঞাপন কৰে। ফলাফল ঘোষণাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ চৰকাৰৰ পৰৱৰ্তী কাৰ্যকালত ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ পৰিকল্পনাৰ বিষয়ে সদৰি কৰে। ইপিনে অসমত এন ডি এৰ এই অভূতপূৰ্ব বিজয় প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই বিজয় বিকাশ আৰু জনকল্যাণৰ ৰাজনীতিৰ প্ৰতি জনতা জনাৰ্দনৰ অটুট বিশ্বাসৰ প্ৰতীক। জনসাধাৰণলৈ ধন্যবাদ জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমৰ সৰ্বাংগীন বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিৰন্তৰভাৱে কাম কৰি যাব বুলিও সামাজিক মাধ্যমৰ জৰিয়তে উল্লেখ কৰে। কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটে এইবেলি প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ তথা সাংসদ গৌৰৱ গগৈক সন্মুখত ৰাখি বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও সচেতন ভোটদাতাৰ দৃষ্টি নিবদ্ধ হৈ থকা যোৰহাট সমষ্টিত গৌৰৱ গগৈ 23,182 ভোটত পৰাজিত হয়। সমষ্টিটোত বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰনাথ গোস্বামীয়ে 69,439 ভোট লাভ কৰে। দিল্লী আৰক্ষীয়ে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান চলাই উত্তৰাখণ্ডৰ পৰা 5জন অপৰাধীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ উপ আয়ুক্ত ৰাজীৱ কুমাৰে কয় যে এই অভিযুক্ত কেইজন অবৈধ অনলাইন বিনিয়োগ কাৰ্যত জড়িত আছিল। তেওঁ কয় যে অভিযুক্ত চাইবাৰ অপৰাধৰ লগত জড়িত আৰু বেংক গ্ৰাহকৰ একাউণ্টৰ পৰা ধন হৰলুকি কাৰ্যত জড়িত আছিল। আৰক্ষীৰ উপ আয়ুক্তগৰাকীয়ে কয় যে অনলাইন বিনিয়োগ মঞ্চৰ জৰিয়তে এই প্ৰবঞ্চক কেইজনে সমগ্ৰ দেশতে প্ৰবঞ্চনাৰ জাল পাতি ভালেসংখ্যক লোকক প্ৰবঞ্চনা কৰি আহিছিল। মণিপুৰত সুৰক্ষা বাহিনীয়ে যোৱা 24 ঘণ্টাত অভিযান চলাই বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ কৰাৰ লগতে নিষিদ্ধ সংগঠনৰ সৈতে জড়িত 2জন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে। আৰক্ষী প্ৰশাসনে প্ৰকাশ কৰা তথ্য অনুসৰি থৌবাল জিলাৰ লৈচাং ঠেং ইকোপাত অঞ্চলত তালাচী অভিযান চলাই সুৰক্ষা বাহিনীয়ে বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰে। উদ্ধাৰ কৰা সামগ্ৰীসমূহৰ ভিতৰত এটা কাৰ্বাইন, 4টা ৰাইফল, এটা পিষ্টলকে ধৰি ভালেমান অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰা হৈছে। সুৰক্ষা বাহিনীয়ে কে ৱাই কে এলৰ এজন সদস্যক গ্ৰেপ্তাৰ কৰিছে। তেওঁৰ পৰা এটা মোবাইল ফোন আৰু নথিপত্ৰ জব্দ কৰা হৈছে। ইয়াৰ পূৰ্বে কাছিং জিলাৰ ৱাইকং থানাৰ অধীনৰ চুগুনু পথত চলোৱা এটা অভিযানত কে চি পিৰ এজন সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰা হয়। তেওঁৰ পৰা এখন বাহন আৰু মোবাইল ফোন জব্দ কৰা হৈছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত দিল্লী কেপিটেলছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 6 উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌৱে বান্ধি দিয়া 229 ৰানৰ লক্ষ্য মুম্বাইয়ে 18 অভাৰ আৰু 4টা বলত 4টা

0: উইকেট হেৰুৱাই অতিক্ৰম কৰে। ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি লক্ষ্ণৌৱে নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত 228 ৰাণ কৰে। মুম্বাইৰ ৰায়ান লিকানটনক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। এই জয়ৰ সুবাদত মুম্বাই ইণ্ডিয়ানছ প্ৰতিযোগিতাৰ পইণ্টছ তালিকাৰ ষষ্ঠ স্থানলৈ উন্নীত হৈছে। দলটোৱে এতিয়াও প্লে অফ পৰ্যায়ত উপনীত হোৱাৰ আশা সজীৱ কৰি ৰাখিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰত হোৱা আক্ৰমণত 3গৰাকী ভাৰতীয় নাগৰিক আহত হোৱা ঘটনাৰ তীব্ৰ গৰিহণা দিয়ে। পাৰস্পৰিক সহযোগিতা বৃদ্ধি ভাৰত আৰু জামাইকাৰ মাজৰ অংশীদাৰিত্বৰ শক্তিশালী স্তম্ভ বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে মন্তব্য কৰে। আমেৰিকা আৰু ইৰাণে উপসাগৰীয় অঞ্চলত নতুনকৈ পুনৰ আক্ৰমণ প্ৰত্যাক্ৰমণ কৰাৰ ফলত হৰমুজ প্ৰণালীৰ নিয়ন্ত্ৰণক লৈ উত্তেজনা বৃদ্ধি পাইছে। দিল্লী আৰক্ষীয়ে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান চলাই উত্তৰাখণ্ডৰ পৰা 5 অপৰাধীক গ্ৰেপ্তাৰ কৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত দিল্লী কেপিটেলছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
3: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
2: কোন ঠাই অ?
3: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত হেৰু কি কি সুবিধা পোৱা যায়?
3: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
4: তেন্তে মই এবাৰ যাব লাগিব।
3: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
5: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: এতিয়া শুনক ধনদা পাঠকৰ কণ্ঠৰ লোকগীত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। অসম বিধানসভা নিৰ্বাচন 2026ৰ কালি ঘোষিত ফলাফল অনুসৰি বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰে। দলটোৱে ৰাজ্যখনৰ মুঠ 126টা সমষ্টিৰ ভিতৰত 82টাত জয়লাভ কৰে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ভাৰতীয় জাতীয় কংগ্ৰেছে 19, অসম গণ পৰিষদে 10, বড়োলেণ্ড পিপলছ ফ্ৰণ্টে 10, অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টে 2, ৰাইজৰ দলে 2 আৰু অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছে 1 আসনত জয়লাভ কৰে। নিৰ্বাচনত বিজেপিয়ে লাভ কৰা এই অভূতপূৰ্ব সফলতাৰ বাবে ৰাইজক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে কয় যে ৰাজ্যবাসীৰ আশীৰ্বাদত এই নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ 102গৰাকী প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰি ইতিহাস ৰচনা কৰিলে। উল্লেখযোগ্য যে জালুকবাৰী সমষ্টিৰ পৰা ড০ শৰ্মাই 89,434 ভোটত বৃহৎ জয় সাব্যস্ত কৰে। ফলাফল ঘোষণাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ চৰকাৰৰ পৰৱৰ্তী কাৰ্যকালত ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ পৰিকল্পনাৰ বিষয়ে সদৰি কৰে। ড০ শৰ্মাই কয় যে নতুন মন্ত্ৰীসভা আৰু বিধায়কসকলৰ শপতগ্ৰহণ অনুষ্ঠান সন্দৰ্ভত দলৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে সিদ্ধান্ত ল'ব।
2: তেওঁৰ ডেটত আহিব, সেইকাৰণে মই ভাবোঁ যে শপত গ্ৰহণৰ বিষয়ে আলাপ আলোচনা কৰাৰ কাৰণে আমাক আৰু 2-3 দিন লাগিব।
1: ইপিনে অসমত এন ডি এৰ এই অভূতপূৰ্ব বিজয় প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই বিজয় বিকাশ আৰু জনকল্যাণৰ ৰাজনীতিৰ প্ৰতি জনতাৰ অটুট বিশ্বাসৰ প্ৰতীক। জনসাধাৰণলৈ ধন্যবাদ জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমৰ সৰ্বাংগীন বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিৰন্তৰভাৱে কাম কৰি যাব বুলিও সামাজিক মাধ্যমৰ জৰিয়তে উল্লেখ কৰে। কংগ্ৰেছ নেতৃতাধীন মিত্ৰজোঁটে এইবেলি প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ তথা সাংসদ গৌৰৱ গগৈ সন্মুখত ৰাখি বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও সচেতন ভোটদাতাৰ দৃষ্টি নিবদ্ধ হৈ থকা যোৰহাট সমষ্টিত গৌৰৱ গগৈ 23,182 ভোটত পৰাজিত হয়। সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীয়ে 69,439 ভোট লাভ কৰে। বিজেপিৰ সংসদীয় সমিতিয়ে অসমৰ বিজেপি বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে দলৰ জ্যেষ্ঠ নেতা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা ৰসায়ন আৰু সাৰ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাক কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে। হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং সৈনিক কেন্দ্ৰীয় সহ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। দলে এটা বিবৃতিযোগে এই কথা প্ৰকাশ কৰিছে। মিজোৰামক মুগা ৰেচম উৎপাদনৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ ভিতৰতে আগশাৰীৰ ৰাজ্য হিচাপে গঢ়ি তোলা হ'ব বুলি কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিঙে প্ৰকাশ কৰিছে। কালি দুদিনীয়া মিজোৰাম ভ্ৰমণৰ সময়ত মন্ত্ৰীগৰাকীয়ে মিজোৰামৰ ৰেচম শিল্প প্ৰশিক্ষণ প্ৰতিষ্ঠান পৰিদৰ্শন কৰি এই বিষয়ে প্ৰকাশ কৰে। মুগা উৎপাদক আৰু শিপিনীসকলৰ সৈতে মত বিনিময় কৰি তেওঁ কয় যে এই ক্ষেত্ৰত অধিক মনোনিৱেশ কৰাৰ বাবে তেওঁ ৰাজ্যখন ভ্ৰমণ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে মিজোৰামত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে 4 বিধ ৰেচম সূতা মুগা, এৰী, টছৰ আৰু নুনি সূতা উৎপাদন কৰা হয়। ৰাজ্যখনৰ মুগা শিল্পৰ ক্ষেত্ৰত শীৰ্ষস্থানীয় হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা অব্যাহত আছে বুলি তেওঁ কয়। ৰেচম সমগ্ৰ আঁচনি দ্বিতীয় পৰ্যায়ৰ অধীনত ৰাজ্যখনলৈ বিত্তীয় সাহায্য আগবঢ়োৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। চৰকাৰী সূত্ৰ অনুসৰি এই অভিযানৰ অধীনত 2021-22 বৰ্ষৰ পৰা চলিত বৰ্ষ পৰ্যন্ত মিজোৰামলৈ 59,74,00,000 টকা আবণ্টন দিয়া হৈছে। মিজোৰামৰ জলবায়ু ৰেচম উৎপাদনৰ বাবে অনুকূল বুলি উল্লেখ কৰি ৰাজ্যখনত ৰেচম খণ্ডৰ বিকাশ 5.5%

শতাংশৰ পৰা 6 শতাংশলৈ বৃদ্ধি পোৱাক লৈ মন্ত্ৰীগৰাকীয়ে সন্তোষ প্ৰকাশ কৰে। তেওঁ কয় যে 6000ৰো অধিক মুগা উৎপাদক আৰু 11খন জিলাৰ 19000ৰো অধিক লোক ৰেচম শিল্পৰ সৈতে জড়িত হৈ জীৱিকা অৰ্জন কৰি আহিছে। মণিপুৰত সুৰক্ষা বাহিনীয়ে যোৱা 24 ঘণ্টাত অভিযান চলাই বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰাৰ লগতে নিষিদ্ধ ঘোষিত সংগঠনৰ সৈতে জড়িত 2জন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে। আৰক্ষী প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি থৌবাল জিলাৰ লৈচাংথেং ইকোপ্তাত অঞ্চলত তালাচী অভিযান চলাই সুৰক্ষা বাহিনীয়ে বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰে। উদ্ধাৰ কৰা সামগ্ৰীসমূহৰ ভিতৰত এটা কাৰ্বাইন, গুলী, 4টা ৰাইফল, 1টা পিষ্টলকে ধৰি ভালেমান অস্ত্ৰ শস্ত্ৰ জব্দ কৰা হৈছে। সুৰক্ষা বাহিনীয়ে KYKLৰ 1জন সদস্যক গ্ৰেপ্তাৰ কৰিছে। তেওঁৰ পৰা 1টা মোবাইল ফোন আৰু নথিপত্ৰ জব্দ কৰা হৈছে। ইয়াৰ পূৰ্বে কাকচিং জিলাৰ ৱাইকং থানাৰ অধীনৰ চুগনু পথত চলোৱা এটা অভিযানত KCPৰ 1জন সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰা হয়। তেওঁৰ পৰা 1খন বাহন আৰু মোবাইল ফোন জব্দ কৰা হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত দিল্লী কেপিটেল চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 6 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।

0: শ্রোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফএম বেণ্ডৰ 101.6 মেগাহাৰ্টজত।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠান। আজির শিল্পী।

চিন্তিতা স্বকণ্ঠৰ গীত দুটি শুনিলে। আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এতিয়া শুনক নেপালী অনুষ্ঠান।

比你阿鲁阿吉鲁尼派破 Dormir ni

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ মুখ্য বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। অসম বিধানসভা নিৰ্বাচন 2026ৰ কালি ঘোষিত ফলাফল অনুসৰি ভাৰতীয় জনতা পাৰ্টীয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। দলটোৱে ৰাজ্যখনৰ মুঠ 126টা সমষ্টিৰ ভিতৰত 82টাত জয়লাভ কৰে। বিজেপিৰ সংসদীয় সমিতিয়ে অসমৰ বিজেপি বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা ৰসায়ন আৰু সাৰ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাক কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে। অসমৰ উপৰি কালি পশ্চিমবংগ, তামিলনাডু, পুডুচেৰী আৰু কেৰালামৰো বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়। ফলাফল অনুসৰি বিজেপিয়ে পশ্চিমবংগত প্ৰথমবাৰৰ বাবে বিজয় সাব্যস্ত কৰে। মিজোৰামক মুগাৰ ৰেচম উৎপাদনৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ ভিতৰতে আগশাৰীৰ ৰাজ্য হিচাপে গঢ়ি তোলা হ'ব বুলি কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিঙে প্ৰকাশ কৰিছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন কালি নাকচ কৰে। মণিপুৰত সুৰক্ষা বাহিনীয়ে যোৱা 24 ঘণ্টাত অভিযান চলাই বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰাৰ লগতে নিষিদ্ধ সংগঠনৰ সৈতে জড়িত দুজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত প্ৰাক্তন ৰাষ্ট্ৰপতি জ্ঞানী জেইল সিঙৰ জন্মদিনত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত দিল্লী কেপিটেল চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। এই ঘণ্টাৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 বজাত শুনিবলৈ পাব।

0: বড় অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী, বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, বিধানসভা নিৰ্বাচনত বিজেপিৰ অভূতপূৰ্ব সাফল্যৰ বাবে ৰাজ্যবাসীক ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ধন্যবাদ জ্ঞাপন, বিৰোধী মিত্ৰজোঁটৰ পৰাজয়ৰ বাবে গৌৰৱ গগৈৰ নৈতিক দায়িত্ব স্বীকাৰ, ৰাজ্যৰ বিজেপি বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী জগত প্ৰকাশ নাড্ডাক কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে নিযুক্তি, 29 মে'ৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষা হ'ব বুলি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ঘোষণা, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি দিল্লীত হ'বলগীয়া খেলত দিল্লী কেপিটেলছ আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি। অসম বিধানসভা নিৰ্বাচন 2026ৰ কালি ঘোষণা কৰা ফলাফল অনুসৰি ভাৰতীয় জনতা পাৰ্টীয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰে। দলটোৱে ৰাজ্যখনৰ মুঠ 126টা সমষ্টিৰ ভিতৰত 82টাত জয়লাভ কৰে। নিৰ্বাচনত বিজেপিয়ে লাভ কৰা এই অভূতপূৰ্ব সাফল্যৰ বাবে ৰাইজক ধন্যবাদ জ্ঞাপন কৰি ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কয় যে ৰাজ্যবাসীৰ আশীৰ্বাদত এই নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ 102গৰাকী প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰি ইতিহাস ৰচনা কৰিছে। বিজেপিৰ গণসংযোগ শক্তিশালী বাবে এই ঐতিহাসিক জয় লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি ডঃ শৰ্মাই লগতে প্ৰকাশ কৰে। অনাগত 5 বছৰত অসমবাসীৰ উন্নয়নৰ বাবে পূৰ্বৰ দৰে কাম কৰি যাব বুলিও তেওঁ মন্তব্য কৰে। অসমবাসীৰ ওচৰত দলটো ঋণী হৈ থাকিব বুলিও ডঃ শৰ্মাই প্ৰকাশ কৰে। এখন বিকশিত নতুন অসম গঢ়াৰ লক্ষ্য পূৰণৰ দিশে কাম কৰি যাবলৈ সংকল্পবদ্ধ বুলি উল্লেখ কৰি ডঃ শৰ্মাই প্ৰতিগৰাকী বিজয়ী প্ৰাৰ্থীক অভিনন্দন জ্ঞাপন কৰে। ফলাফল ঘোষণাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ চৰকাৰৰ পৰৱৰ্তী কাৰ্যকালত ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ পৰিকল্পনাৰ বিষয়ে সদৰি কৰে। ডঃ শৰ্মাই কয় যে নতুন মন্ত্ৰীসভা আৰু বিধায়কসকলৰ শপতগ্ৰহণ অনুষ্ঠান সন্দৰ্ভত দলৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে সিদ্ধান্ত ল'ব। কংগ্ৰেছ নেতৃতাধীন মিত্ৰজোঁটৰ পৰাজয় সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ তথা সাংসদ গৌৰৱ গগৈয়ে আজি গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰে। পৰাজয়ৰ বাবে নৈতিক দায়িত্ব স্বীকাৰ কৰি শ্ৰীগগৈয়ে অসমবাসীক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে পৰাজিত হলেও দলৰ কৰ্মীসকল হাৰি যোৱা নাই। ফুলৰ পৰা শিক্ষা লৈ দলটোৰ নেতা কৰ্মীসকল তৃণমূল পৰ্যায়লৈ গৈ কাম কৰিব বুলিও সাংসদগৰাকীয়ে জানিবলৈ দিয়ে।
2: নিৰ্বাচনৰ ফলাফল স্বীকাৰ কৰি আমি আমাৰ ফালৰ পৰা বিজেপি দল আৰু তেওঁলোকৰ নেতৃত্বক শুভেচ্ছা জ্ঞাপন কৰিছো। আমি আশা কৰো যে অসমৰ জ্বলন্ত সমস্যা যি আমি যোৱা 5 বছৰৰ ভিতৰত সমাধান হৈ থকা দেখা নাই, সেইখিনি সমস্যা বৰ্তমান চৰকাৰে নতুন চিন্তাৰে নতুন শক্তিৰে সমাধান কৰিবলৈ চেষ্টা কৰিম। লগতে আমি অসমৰ জনসাধাৰণক যিসকলে আমাক ভোট দিলে, যিসকলে আমাক সমৰ্থন জ্ঞাপন কৰিলে, আমি সেইসকলক আমি আমাৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। পৰৱৰ্তী দিনত আমি যদিও যিমান আসন আমাক লাভ কৰিব লাগিছিল আমি লাভ কৰিব নোৱাৰিলো, কিন্তু বিৰোধী দলৰ কৰ্তব্য আমি সদায় জনসাধাৰণৰ লগত থিয় দিম।
1: বিজেপিৰ সংসদীয় সমিতিয়ে অসমৰ বিজেপি বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা ৰসায়ন আৰু সাৰ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাক কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে। হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং সৈনিক কেন্দ্ৰীয় সহ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। দলে লগতে জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহক পশ্চিমবংগৰ বিধায়িনী গোটৰ নেতা বাছনিৰ বাবে কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে নিয়োগ কৰিছে। ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝীক ৰাজ্যখনত দলৰ কেন্দ্ৰীয় সহ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। অসম বিধানসভা নিৰ্বাচনত NDA মিত্ৰজোঁটৰ ঐতিহাসিক জয়ৰ বাবে অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই ৰাজ্যবাসীক ধন্যবাদ জ্ঞাপন কৰে। গুৱাহাটীৰ বাজপেয়ী ভৱনত আজি বিজেপিৰ সৈতে অনুষ্ঠিত যৌথ সংবাদমেলত সভাপতিগৰাকীয়ে কয় যে এই জয়ে মিত্ৰজোঁটক নতুন সাহস আৰু শক্তি প্ৰদান কৰিলে। ৰাজ্যৰ উন্নয়নৰ স্বাৰ্থত বিজেপিৰ সৈতে একেলগে কাম কৰি যাব বুলিও তেওঁ প্ৰকাশ কৰে। সভাপতি বৰাই লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেখুওৱা মাৰ্গদৰ্শনক কৃতজ্ঞতা জ্ঞাপন কৰে। দলৰ কৰ্মকৰ্তাসকলকো তেওঁ ধন্যবাদ জ্ঞাপন কৰে। অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা সুচাৰুৰূপে সম্পন্ন হোৱাৰ বাবে জিলা নিৰ্বাচনী বিষয়া তথা নগাঁৱৰ জিলা আয়ুক্ত দেৱাশী শৰ্মাই জিলাবাসীলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। তেওঁ জিলাখনৰ সমষ্টিসমূহত বিজয়ী প্ৰাৰ্থীসকলক অভিনন্দন জনোৱাৰ লগতে এই নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী প্ৰাৰ্থীক শুভকামনা জ্ঞাপন কৰে। এই বৃহৎ নিৰ্বাচনী প্ৰক্ৰিয়া সফল কৰি তোলাৰ বাবে তেওঁ

জিলা প্ৰশাসনৰ বিষয়া, আৰক্ষী প্ৰশাসন আৰু কৰ্মচাৰীসকললৈ ধন্যবাদ জ্ঞাপন কৰে। বাক্সা জিলাতো ভোটগণনা সুকলমে সম্পন্ন হয়। জিলাখনৰ মানা বিধানসভা সমষ্টি আৰু বাক্সা বিধানসভা সমষ্টিত বিপিএফৰ প্ৰাৰ্থী দুগৰাকীয়ে বৃহৎ সংখ্যক ভোট লাভ কৰি বিজয়ী হবলৈ সমৰ্থ হৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আজি কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ সময়সূচী প্ৰকাশ কৰিছে। পৰিষদে প্ৰকাশ কৰা সময়সূচী অনুসৰি অহা 29 মেৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত হ'ব। অহা 5 জুনত এই পৰীক্ষাৰ সামৰণি পৰিব। আপোনালোকে বিয়লিৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মিজোৰামক মুগা ৰেচম উৎপাদনৰ ক্ষেত্ৰত দেশৰ ভিতৰতে আগশাৰীৰ ৰাজ্য হিচাপে গঢ়ি তোলা হ'ব বুলি কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিঙে

ডিপাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত হ'ব অহা 5 জুনত এই পৰীক্ষাৰ সামৰণি পৰিব। আপোনালোকে বিয়লিৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মিজোৰামক মুগা ৰেচম উৎপাদনৰ ক্ষেত্ৰত দেশৰ ভিতৰতে আগশাৰীৰ ৰাজ্য হিচাপে গঢ়ি তোলা হ'ব বুলি কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিঙে প্ৰকাশ কৰিছে। কালি দুদিনীয়া মিজোৰাম ভ্ৰমণৰ সময়ত মন্ত্ৰীগৰাকীয়ে মিজোৰামৰ ৰেচম শিল্পৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান পৰিদৰ্শন কৰি এই বিষয়ে প্ৰকাশ কৰে। মুগা উৎপাদন আৰু শিপিনীসকলৰ সৈতে মত বিনিময় কৰি তেওঁ কয় যে এই ক্ষেত্ৰত অধিক মনোনিৱেশ কৰাৰ বাবে তেওঁ ৰাজ্যখন ভ্ৰমণ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে মিজোৰামত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে 4 বিধ ৰেচম সূতা, মুগা, এৰী, টছৰ আৰু নুনি উৎপাদন হয়। ৰাজ্যখনৰ মুগা শিল্পৰ ক্ষেত্ৰত শীৰ্ষস্থানীয় হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা অব্যাহত আছে বুলি তেওঁ কয়। ৰেচম সমগ্ৰ আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত ৰাজ্যখনলৈ বিত্তীয় সাহায্য আগবঢ়োৱা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। চৰকাৰী সূত্ৰত প্ৰকাশ পোৱা অনুসৰি এই অভিযানৰ অধীনত 2021-22 বৰ্ষৰ পৰা চলিত বৰ্ষ পৰ্যন্ত মিজোৰামলৈ 59.74 কোটি টকা আবণ্টন দিয়া হৈছে। মিজোৰামৰ জলবায়ু ৰেচম উৎপাদনৰ বাবে অনুকূল বুলি উল্লেখ কৰি ৰাজ্যখনত ৰেচম খণ্ডৰ বিকাশ 5.5% পৰা 6% বৃদ্ধি পোৱাক লৈ মন্ত্ৰীগৰাকীয়ে সন্তোষ ব্যক্ত কৰে। তেওঁ কয় যে 6,000ৰো অধিক মুগা উৎপাদক আৰু 11খন জিলাৰ 19,000ৰো অধিক লোক ৰেচম শিল্পৰ সৈতে জড়িত হৈ জীৱিকা অৰ্জন কৰি আছে। মণিপুৰত সুৰক্ষা বাহিনীয়ে যোৱা 24 ঘণ্টাত অভিযান চলাই বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ কৰাৰ লগতে নিষিদ্ধ সংগঠনৰ সৈতে জড়িত 2 উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে। আৰক্ষী প্ৰশাসনে প্ৰকাশ কৰা তথ্য অনুসৰি থৌবাল জিলাৰ লৈচাংথেং ইকোপাত অঞ্চলত তালাচী অভিযান চলাই সুৰক্ষা বাহিনীয়ে বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰে। উদ্ধাৰ কৰা সামগ্ৰীসমূহৰ ভিতৰত এটা কাৰ্বাইন, গুলী, 4টা ৰাইফল, এটা পিষ্টলকে ধৰি ভালেমান অস্ত্ৰ শস্ত্ৰ জব্দ কৰা হৈছে। সুৰক্ষা বাহিনীয়ে KYKLৰ এজন সদস্যক গ্ৰেপ্তাৰ কৰিছে। তেওঁৰ পৰা এটা মোবাইল ফোন আৰু নথি পত্ৰ জব্দ কৰা হৈছে। ইয়াৰ পূৰ্বে কাকচিং জিলাৰ ৱাইকং থানাৰ অধীনৰ চুগনু পথত চলোৱা এটা অভিযানত KCPৰ এজন সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰা হয়। তেওঁৰ পৰা এখন বাহন আৰু মোবাইল ফোন জব্দ কৰা হৈছে। আমেৰিকা আৰু ইৰাণে উপসাগৰীয় অঞ্চলত নতুনকৈ পুনৰ আক্ৰমণ প্ৰত্যাক্ৰমণ কৰাৰ ফলত হৰ্মুজ প্ৰণালী নিয়ন্ত্ৰণক লৈ উত্তেজনা বৃদ্ধি পাইছে। ইয়াৰ লগতে এই কাৰ্যই ইতিমধ্যে ভংগুৰ ৰূপ লোৱা যুদ্ধবিৰতি চুক্তিকো অৱমাননা কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আবদ্ধ টেংকাৰ আৰু বাণিজ্যিক জাহাজসমূহক কৌশলগত জলপথেৰে পাৰ কৰি নিয়াত সহায় হোৱাকৈ প্ৰজেক্ট ফ্ৰীডম পদক্ষেপ লোৱাৰ পাছতে ড্ৰোন আৰু ক্ষেপণাস্ত্ৰৰে আক্ৰমণ প্ৰত্যাক্ৰমণৰ সূচনা হয়। যোৱা ফেব্ৰুৱাৰীত আৰম্ভ হোৱা এই সংঘাতৰ ফলত ইতিমধ্যে সহস্ৰাধিক লোকে প্ৰাণ হেৰুৱাইছে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে আমেৰিকাই ইৰাণৰ 6খন ক্ষুদ্ৰ সামৰিক নাও ধবংস কৰা বুলি প্ৰকাশ পোৱাৰ পাছতে ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ তৈলঘাটীত অগ্নিকাণ্ডৰ সূচনা হয়। বিগত কেইবা সপ্তাহ ধৰি আমেৰিকাৰ নৌসেনাই ইৰাণৰ ওপৰত সামুদ্ৰিক অৱৰোধ কৰি আহিছে আৰু ইৰাণে এই কাৰ্যক যুদ্ধ সদৃশ বুলি গৰিহণা দি আহিছে। ইৰাণৰ বিদেশ মন্ত্ৰী আব্বাছ আৰাকছিয়ে কয় যে এই জটিল পৰিস্থিতিৰ কোনো সামৰিক সমাধান পৰিলক্ষিত হোৱা নাই। শান্তি আলোচনা প্ৰক্ৰিয়া চলি আছে বুলি উল্লেখ কৰি তেওঁ আমেৰিকা আৰু আৰৱ আমিৰি ৰাষ্ট্ৰক এনে সংঘাতত লিপ্ত হৈ নাথাকিবলৈ সতৰ্ক কৰি দিয়ে। ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ নিৰ্দেশ মৰ্মে দৰং জিলাত অহা 9 মে'ত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। এই লোক আদালতৰ জৰিয়তে বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা সম্পৰ্কীয় গোচৰ, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিৰ ব্যয়হীন খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বেংকৰ লেনদেন সম্পৰ্কীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদসমূহো নিষ্পত্তি কৰা হ'ব। জনসাধাৰণৰ সুবিধাৰ্থে এনে গোচৰসমূহৰ আগতীয়া শুনানিৰো ব্যৱস্থা কৰা হৈছে। জিলাখনৰ আগতীয়াকৈ জাননী লাভ কৰা লোকসকলে জিলা আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰি অথবা ইমেইল যোগে এই সুবিধা ল'ব পাৰিব। জাননী লাভ নকৰা লোকসকলে দৰং জিলা কোষাগাৰৰ সমীপত থকা জিলা আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্যালয়ত যোগাযোগ কৰি বিবাদ নিষ্পত্তিৰো সুবিধা ল'ব পাৰিব। নলবাৰী জিলাতো অহা 9 মে'ত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব বুলি নলবাৰী জিলা আইন সেৱা প্ৰাধিকৰণে জনাইছে। লোক আদালতৰ জাননী পোৱা সকলো লোককে এই প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে প্ৰাধিকৰণে আহান জনাইছে। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ খিলামৰাত জুবিন গাৰ্গৰ আৱক্ষ প্ৰতিমূৰ্তি এটা আজি উন্মোচন কৰা হয়। চিন্তাবিদ ময়ূৰ বৰাই এই প্ৰতিমূৰ্তিটো উন্মোচন কৰে। সপ্তশিখা, ঢকুৱাখনাৰ উদ্যোগত আৰু খিলামৰা ৰঙালী বিহু সন্মিলন তথা খিলামৰাবাসীৰ সহযোগত এই প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰা হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত দিল্লী কেপিটেলছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাৰ পৰা অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। বিধানসভা নিৰ্বাচনত বিজেপিৰ অভূতপূৰ্ব সাফল্যৰ বাবে ৰাজ্যবাসীক ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ধন্যবাদ জ্ঞাপন। বিৰোধী মিত্ৰজোঁটৰ পৰাজয়ৰ বাবে গৌৰৱ গগৈৰ নৈতিক দায়িত্ব স্বীকাৰ। ৰাজ্যৰ বিজেপি বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী জগত প্ৰকাশ নাড্ডাক কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে নিযুক্তি। 29 মে'ৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষা হ'ব বুলি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ঘোষণা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি দিল্লীত হ'বলগীয়া খেলত দিল্লী কেপিটেলছ আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, মিডিয়া ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহাৰ্টজত। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত পুলকিতা বৰুৱা, নিয়ন্ত্ৰণ কক্ষত পপি চন্দা, শ্বেখ আব্দুল্লা আহমেদ, আনোৱাৰ আলী আৰু আয়ুষ্মান জেছি, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু বিজিত শৰ্মা, এফ এম ট্ৰান্সমিটাৰত কৌস্তভ দাস, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত এয়া মই কাৰ্বি চলিহা।
1: আকাশবাণী গুৱাহাটী অনুষ্ঠান প্ৰচাৰিত হৈছে মহাবাহু শাখাৰ পৰা। আৰম্ভ কৰিবলৈ লোৱা হৈছে চাহ জনগোষ্ঠীয় ৰাইজৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান চাহগছৰ মাজে মাজে।

0: সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলৰ বাবে আগবঢ়াইছোঁ ভলীবল খেলুৱৈ হীৰামণি কেৰকেটাৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে অঞ্জু দাসে। শ্ৰোতাসকল, আজি আমাৰ অনুষ্ঠানৰ মজিয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ ভলীবল খেলুৱৈ শ্ৰীমতী হীৰামণি কেৰকেটা বাইদেউক। বাইদেউ নমস্কাৰ।
1: নমস্কাৰ।
0: আপোনাক আমাৰ চাহগছৰ মাজে মাজে অনুষ্ঠানলৈ আন্তৰিক স্বাগতম জনাইছোঁ।
1: ধন্যবাদ জনাইছোঁ।
0: যিহেতু আজি আমি আপোনাৰ সৈতে কথা পাতিম আপোনাৰ খেলৰ যাত্ৰাটোৰ বিষয়ে, আৰু এইখিনি কথা পতাৰ আগতে আমি আপোনাৰ পৰা পোনপ্ৰথমে আপোনাৰ পৰিচয়টো জানিবলৈ বিচাৰিম।
1: নমস্কাৰ, মোৰ নাম শ্ৰীমতী হীৰামণি কেৰকেটা। মই হৈছোঁ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ দুলিয়াজান সমষ্টিৰ টেঙাহাট অঞ্চলৰ উইলটন নন্দনবন চাহ বাগিচাৰ এগৰাকী মই আস্থানীয় বাসিন্দা।
0: এতিয়া আপুনি পঢ়া শুনা ক'ত কৰিলে, এই বিষয়ে অলপ ক'ব নেকি?
1: নিশ্চয়। প্ৰথমতে মোৰ পঢ়াৰ জীৱনটো ঘোঁৰামৰা মদাৰখাট গাৰ্লছ হাই স্কুলৰ পৰাই মোৰ পঢ়াৰ জীৱন আৰম্ভ কৰিছোঁ, আৰু সেই পঢ়া জীৱনটো মোৰ লগতে মই এই খেলাৰ যিটো ইচ্ছা আছিলে, সেই ইচ্ছাটো মোৰ আগলৈ যোৱাৰ এটা চিন্তা আছিলে। আশা কৰিছোঁ আগলৈ যাতে মই খেলৰ সেইটো থাকিব।
0: কিন্তু অন্য বিভিন্ন ধৰণৰ খেল আছে নহয় জানো?
1: হয়।
0: আপুনি ভলীবলেই কিয় বাছনি কৰি ল'লে?
1: 93ৰ কথা, যেতিয়া মই মন্দাখাট গাৰ্লছত ক্লাছ 8ৰ পৰাই মোৰ আৰম্ভ কৰিলোঁ ভলীবলৰ হেৰিটো, আৰু তাত চাই আছোঁ মই প্ৰতিটো ষ্টুডেণ্টে ভলীৰ ওপৰত বহুত আকৰ্ষিত। তো মই তেতিয়া মনত এটা ধাৰণা কৰিলোঁ, মই ভাবিছোঁ ভলীবলটো আজি আমাৰ হয়তো ডিষ্ট্ৰিক্ট ৱাইজৰ পৰা নেশ্যনেল গেমলৈ এইটো বস্তু যাব পাৰি বুলি মই বিশেষ জানিব পাৰিলোঁ। আৰু তেতিয়া স্কুলৰ শিক্ষাগুৰুৰ লগত খেলৰ লগতে মই লগৰ সম্বন্ধীয়বিলাক অলপ ভলী খেলৰ পাৰ্টিচিপেট কৰিব ল'লোঁ, জড়িত হ'লোঁ, আৰু সেইটো সময়ত মই নিজেই ভলীবলৰ এটা কেপ্টেইন হৈ সেই খেলখন মই আৰম্ভ কৰিলোঁ মই মদাখাট গাৰ্লছ স্কুলৰ পৰাই।
0: যিহেতু আপুনি প্ৰধান হিচাপে নিৰ্বাচিত হ'ল নহয় জানো, আপুনি কাৰ ওচৰত শিকিছিলে, আপোনাৰ গুৰু কোন আছিল বাৰু?
1: তেনেকৈ মোৰ শিক্ষাগুৰু বুলি ক'ব নোৱাৰি, কেলে মই প্ৰথম ষ্টাৰ্টিঙে মই স্কুলৰ টিচাৰবিলাকে যেতিয়া আমাৰ গাৰ্লছতেই আমাৰ খেলৰ ওপৰতেই সেই খেলা হৈছিলে, সেইটো মই চাই চাই মই নিজেই আয়ত্ত কৰি বলৰ ওপৰত অলপ মোৰ এটা চিন্তা আহিলে যে মই ভলীবলটো মোৰ কাৰণে বেষ্ট। আৰু ভলীবল বুলিয়েই মোৰ হেৰি নহয়, মই প্ৰতিটো খেলৰ লগতে মোৰ
0: আপুনি
1: জড়িত আছোঁ। যেনে মই ৰানিঙৰ কথা ক'ব গ'লে আমাৰ মদাখাট গাৰ্লছৰ পৰা মই প্ৰথম মাৰাথন ৰেচ আৰম্ভ কৰিছিলোঁ, আৰু স্কুলৰ প্ৰতিটো খেলৰ লগতে মই ৰানিঙেই হওক, কাবাডীয়ে হওক, জেভলিঙেই হওক, শ্বট ফুটেই হওক, ডিস্কাছেই হওক, লং জাপেই হওক, প্ৰতিটো খেলৰ লগতে মোৰ জীৱনটো আগ্ৰহ আছিলে। আৰু সেইকাৰণে মই ভাবিছোঁ মোৰ এই জীৱনটো মানে যাতে খেলৰ লগতে অকণ আগবাঢ়ি যাওক, সেইটো চিন্তা লৈ মই এইবিলাক খেলৰ লগতে ভলীবলৰ লগতো মোৰ জড়িত।
0: সঁচাকৈ বৰ ভাল লাগিছে শুনি। আৰু খেলা ধূলা কৰি থাকিলে মানুহৰ স্বাস্থ্যও ভালে থাকে নহয় জানো?
1: ভাল থাকে।
0: যিহেতু আপুনি এগৰাকী মহিলা, আপোনাৰ সংসাৰ আছে, ল'ৰা ছোৱালী আছে নহয় জানো, আপোনাৰ পৰিয়ালেও সহযোগ কৰিছে নহয় জানো?
1: হয়, মোৰ ঘৰত হাজবেণ্ড, মোৰ ছোৱালী দুজনী, ল'ৰা এটা। হাজবেণ্ড প্ৰতিটো ক্ষেত্ৰতে যোৱাৰ কাৰণে বাধা নকৰে, তাৰ কাৰণে মোৰ হাজবেণ্ডকো মই এইটো ধন্যবাদ জনাইছোঁ।
0: আৰু আপুনি যিহেতু ভলীবলৰ লগত আপুনি জড়িত হ'ল, প্ৰথমখন খেল আপুনি ক'ত খেলিছিলে?
1: প্ৰথমতে মই মদাখাট গাৰ্লছৰ পৰা লাহোৱাল গাৰ্লছত আমাৰ প্ৰথম ভলীবল এটা খেল আৰম্ভ হৈছিলে, তেতিয়া মই পাৰ্টিচিপেট প্ৰথম কৰিছিলোঁ।
0: প্ৰথমখন খেলত যেতিয়া আপুনি বিজয়ী হৈছিলে কেনেকুৱা অনুভৱ?
1: তেতিয়া এনেকুৱা অনুভৱ লাগিছিলে আজি এই খেলটো মোৰ অকল ব্যক্তিগত কাৰণে নহয়, মোৰ টীমৰ ছাপৰ্ট।

0: যে টিমৰ সহযোগত সেই খেলটোত আমি তাৰ পৰা বিজয় এটা হ'বলৈ সক্ষম হৈছোঁ।
1: আপুনি যিহেতু বোৱাৰী হৈও ৰাজ্যিক পৰ্যায়ত বিভিন্ন খেল খেলিছিলে নহয় জানো?
0: হয়, বোৱাৰী অৱস্থাত হৈ মোৰ সংসাৰ এখন আছে, সেইটো জড়িত থাকিও মই প্ৰথম খেল খেলিলোঁ আমাৰ তিনিচুকীয়া। হয়তো মোৰ বাইদেউগৰাকী আছিলে টেঙ্গাখাটৰ, বাইদেউগৰাকীৰ লগত অলপ যোগাযোগ কৰিলোঁ। বাইদেউ হৈছে তাই ফুটবলৰ, তো মোক কৈছে তুমি ফুটবলত খেলিবা নেকি? নহয় বাইদেউ, মই ভলীবল যেতিয়া টীম এটা ওলাইছে মই নিশ্চয় ভলীবল টেঙ্গাখাট হৈও হেৰি কৰিব পাৰোঁ। সেই তেনেকৈ তিনিচুকীয়াত এটা গেম হ'ল মাষ্টাৰ গেমছ, মানে ভেটানৰ, আপোনাৰ জানুৱাৰী ফেব্ৰুৱাৰীত হৈছিলে, তাত আমাৰ টেঙ্গাখাট টীম হৈ মই অংশগ্ৰহণ কৰিলোঁ। তাত ক'ব গ'লে মই হেমা ফুকন বাইদেউক ধন্যবাদ জনাওঁ, সেই প্লেটফৰ্মটো প্ৰথম আগবঢ়াবৰ কাৰণে ৰাস্তা দেখালে, এই ষ্টেডিয়ামৰ পৰা ধন্যবাদ জনাব বিচাৰিছোঁ। আৰু প্ৰথম তাৰ পৰাই মই আৰম্ভণি নেশ্যনেল গেমলৈ মই তাতেই মই ছিলেকশ্যন সুবিধা পালোঁ।
1: এতিয়া আপুনি ভলীবলৰ সেই দলটোৰ প্ৰধান হয়, গতিকে আপোনাৰ দক্ষতাটো ক'ত, কোনটোত আপুনি বেছি ভাল?
0: হয়, ভলীবলৰ যেতিয়া আমি গ্ৰাউণ্ডত সোমাই যাওঁ তেতিয়া মোৰ লিফ্টাৰটো আছে, বহুত ভাল হয় মোৰ লিফ্টাৰ, আৰু অলৰাউণ্ডতে মোৰ খেলাৰ হেৰি আছে, ভলীবলৰ দক্ষতা আছে, ছাৰ্ভিচটো আছে, আৰু প্ৰতিটোৰ লগত মানে ভলীবলৰ লগত মোৰ হেৰি আছে। সেইকাৰণে মই নকওঁ যে মই এইটো বস্তু নোৱাৰো বা কেতিয়াও পিছ পৰিব নোৱাৰো, মই যে কষ্ট কৰিলে নিশ্চয় মই ছাকচেছ হ'ম সেইটো হেৰিটো থাকে সেইটো সময়ত। সেইকাৰণে মোৰ মেইন হৈছে লিফ্টাৰটো বেছি আৰু অলৰাউণ্ডটো কৰাৰ।
1: এতিয়া যিহেতু এঘাৰজনীয়া এটা দল থাকে নহয় জানো, সেই দলটো সুন্দৰভাৱে পৰিচালনা কৰাৰ বাবে বহুখিনি বিষয় আহি পৰে, কি ক'ব এইখিনিতে?
0: হয়, যেতিয়া ভলীৰ এতিয়া আমি প্লে গ্ৰাউণ্ডত যেতিয়া সোমাওঁ খেলটোত আমি ছয়জনী পাৰ্টিচিপেট কৰোঁ ফাৰ্ষ্টতে, তাৰপিছত কাৰোবাৰ এনি প্ৰব্লেম থাকিলে এক্সচেঞ্জ কৰা হয়, কাৰোবাৰ বিষৰ প্ৰব্লেম হ'ব পাৰে, কিবা হাতৰ যিকোনো যিকোনো হ'ব পাৰে, সেই তেনেকুৱাত আমি, কিন্তু যেতিয়া আমি ফিল্ডত সোমাই যাওঁ এটা প্ৰতিজ্ঞাবদ্ধ কৰোঁ, যেতিয়া আমি খেলখনৰ কাৰণে আহিছোঁ আৰু খেলটো আমি
1: জিকিবই
0: লাগিব, গোটেই টীমটোৰ আমি ছয়জনী এটা মানে সংকল্প কৰি লওঁ,
1: ভাল লাগে, কাৰণ গধুৰ দায়িত্ব থাকে,
0: তেনেকুৱা লাগে মানে আজি জিকিছোঁ ঊনৈছ খেল আকৌ ক'বা যেন আমাৰ পাতিব আমি খেলি আহিম, সেই তেনেকুৱা অনুভৱ এটা লাগে যেতিয়া ফিল্ডত সোমাই যাওঁ।
1: তেতিয়া মানুহৰ আত্মবিশ্বাসৰ সেই মানদণ্ডটো ক্ৰমান্বয়ে বাঢ়ি বাঢ়ি গৈ থাকে নহয় জানো?
0: হয়,
1: আৰু আপুনি এক সুকীয়া অভিজ্ঞতা লাভ কৰিছে আপোনাৰ এই যাত্ৰাটোত নহয় জানো?
0: মোৰ খেলৰ জীৱনটো বুলি ক'লে আজি মোৰ ঘৰৰ সমস্যাৰ লগতো জড়িত, এনেকুৱা এটা চিন্তা কৰোঁ, ঘৰটো থাকিবই, ল'ৰা ছোৱালী থাকিবই আমাৰ, কিন্তু এইটো জীৱনটো পোৱাটো মানে দুনাই নাপায়। আজি যদি আমি বাহিৰত ওলাই যাওঁ, যিটো খেলৰ লগত মই জড়িত, ফাৰ্ষ্ট টাইম মই মানে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰা অসম হৈ খেলিছোঁ হিমাচল ধৰমশালাত, একদম মানে এনেকুৱা আন্তৰিকতা লাগিছে 2025ত, তাৰপিছত ভাল লাগিছে মোক সেইটোৰ লগত যেতিয়া পাৰ্টিচিপেট কৰিব পাইছোঁ, তাত যেতিয়া প্লে গ্ৰাউণ্ডত সোমাইছোঁ একদম চবতকৈ সৰু বুলি কৈছে হিমাচলৰ টীমে আহি কিনে, ইমানেই ভাল লাগিছে, বাইদেউ কিমান বয়সত আপুনি খেলিব তেনেকুৱা কুৱেশ্যন কৰিছে, একদম সৰু দেখি পাইছে যেতিয়া ড্ৰেছত আছোঁ, আগুচি ধৰিছে আৰু মোক, তাৰপিছত মানে মই কৈছোঁ মই 35 বছৰ বয়সত খেলিম, কৈছে আপোনাৰ হৈছে যে বয়স, আৰু চবেই মোক আকোলাই লৈছে যে ভাল লাগিছে আপুনি ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰা আহি অসম হৈ খেলিব আহিছে, সেই তেনেকুৱা। আৰু মই ভাবিছোঁ যেতিয়া আমি চাহ জনগোষ্ঠীৰ মহিলা মই এগৰাকী, মই ভাবোঁ তেনেকুৱা মহিলা আকৌ ওলাই আহিব লাগে,
1: মন কৰিলে চন নহয় জানো? এতিয়া বহুতে কয় যে আমাৰ পইচা নাই, আৰ্থিকভাৱে আমি টনকিয়াল নহয়, কিন্তু এতিয়া অধিকাংশ মানুহৰেই পইচা পাতিৰ অভাৱ, তেখেতসকলোতো ওলাই আহিছে নহয় জানো, কেনেকেনো আমি আগবাঢ়ি যাব পাৰোঁ, হয় নাই? তেওঁলোকো পাৰিব নিশ্চয় নহয় জানো?
0: নিশ্চয় পাৰিব, ওলাই আহিলে চেষ্টা কৰিলে চবেই পৰা যায়, আৰু মই ভাবো আমাৰ টি গাৰ্ডেন মহিলাবিলাক অকমান আগ্ৰহ হৈ ওলাব লাগে, অকল ঘৰৰ ভিতৰত থাকিলে যে নহব, আজি বাহিৰৰ হেৰিখিনি চাওক,
1: যিমান বাহিৰলৈ যাব তেওঁলোকে শিকিব পাৰিব নহয় জানো?
0: হয়,
1: এতিয়ালৈকেতো আপুনি কেইবাখনো খেলতো যোগদান কৰিছে নহয় জানো?
0: প্ৰথম তিনিচুকীয়া, ছেকেণ্ড হৈছে হিমাচল, থাৰ্ড হৈছে আকৌ আমাৰ তিতাবৰ যোৰহাট, তিনিটা খেলত মই জড়িত হৈছো মাষ্টাৰ গেমছৰ লগতে ইণ্টাৰনেশ্যনেল, নেক্সট এবাৰ পুনে মহাৰাষ্ট্ৰ।
1: বৰ সুন্দৰ। এতিয়া আগন্তুক দিনত খেলৰ সৈতে কেনেধৰণৰ পৰিকল্পনা কৰিছে বাৰু?
0: মই আগন্তুক খেলৰ কাৰণে যিটো আমাৰ টি ট্ৰাইবেল আমি চাহ জনগোষ্ঠীৰ মহিলাবোৰৰ কাৰণে খেলৰ কাৰণে এটা প্লেটফৰ্ম মানে চিন্তা এটা কৰি আছো, যাতে ল'ৰা ছোৱালীবিলাকৰ কাৰণে মই নিজেই কোচ হৈ কিনে খেল দিয়াৰ এটা প্ৰশিক্ষণ দিয়াৰ কাৰণে ব্যৱস্থা কৰিম।
1: বৰ সুন্দৰ। আৰু এতিয়া নিশ্চয় আপুনি আকৌ আহিবলগীয়া খেলসমূহত জড়িত হ'ব,
0: নিশ্চয়
1: কি পৰিকল্পনা আছে এইখিনিতে?
0: সেইখিনিৰ পৰা 2027ৰ কাৰণে মই পৰিকল্পনা কৰি আছো যে নেক্সট মই নেশ্যনেল গেমৰ কাৰণে পাৰ্টিচিপেট কৰিম,
1: সেইটো ক'ত হ'ব?
0: গুৱাহাটীত, নেক্সট
1: 2027
0: তাত মই পাৰ্টিচিপেট কৰিম, আৰু যদি তাত এথলেটিক কৰো তাত হ'ব,
1: এথলেটিকতো
0: মই জড়িত। হয়
1: হয়। আৰু এতিয়া যিহেতু আপুনি এগৰাকী চাহ জনগোষ্ঠীয় উৎসাহ থকা এগৰাকী মহিলা হয়, গতিকে জনগোষ্ঠীটোৰ যিটো পৰিৱেশ, তেওঁলোক স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ নহয়, তেখেতসকলৰ আত্মবিশ্বাসৰ যিটো মানদণ্ড সেইটো যথেষ্টখিনি কম থাকে, আৰু শিক্ষা দীক্ষার ক্ষেত্রে পিছপরা হয়, সৌতে বিয়া হয়ে যায়, আজিকালি পিছিয়ে অল্প কমিছে।

0: কিন্তু তথাপিতো আমাৰ জাতিটো আজিও ক'ৰবাত নহয় ক'ৰবাত পিছপৰা হৈছে। এই গোটেই বিষয়টোত আপুনি যদি পৰ্যবেক্ষণ কৰিবলৈ যায়, আপোনালোকৰ নিচিনা মহিলাৰ এক গধুৰ দায়িত্ব আছে নহয় জানো? কি ক'ব এইখিনিতে?
1: এইখিনিতে ক'ব বিচাৰো, যেতিয়া মই এগৰাকী চাহ জনগোষ্ঠীৰ মহিলাই, সেইখন বাগানৰে মই বোৱাৰী বুলিও ক'ব পাৰি, আৰু চাহ জনগোষ্ঠীৰ মহিলা কৰিব নোৱাৰা কাম মই ভাবো একো নাই, চেষ্টা কৰিলে চব কৰিব পৰা যায়।
0: স্বেচ্ছাসেৱী সংগঠনৰ সৈতেও আপুনি জড়িত
1: হয়, মই ভাবো প্ৰথম ঘৰখন হৈছে মহিলাৰ। মহিলাই যদি ঘৰখন আমাৰ ধৰি নাৰাখো, তেতিয়াহ'লেতো আমাৰ ল'ৰা ছোৱালী নিশ্চয় বিপদত যাব। শিক্ষাটো এনেকুৱা হৈছে, আমি হয়তো ল'ৰা ছোৱালীক স্কুললৈ পঠাই দিওঁ, কিন্তু গধূলি মত আহি চাওঁ
0: আমি পঢ়িছে কি নাই
1: পঢ়া, সোধপোচ কৰাৰ সময় নাথাকে। সেইটোৱে ভাবে আমি আঠটা ঘণ্টা কাম কৰি আহিছো, কিন্তু ল'ৰা ছোৱালীক গুৰুত্ব দিম, সি নিজেই পঢ়ক, নিজেই তেনেকা ভাত পানী খাই সুযোগ, সেইটো চিন্তা আমাৰ মা দেউতাৰ হ'ব লাগিব। হয়, কাম চবেই কৰে আঠ ঘণ্টা, আজি কাম কৰিছো আমি ল'ৰা ছোৱালীৰ কাৰণে। ল'ৰা ছোৱালীক যদি শিক্ষা দিয়াৰ লগতে আমি যদি সময় এটা 10 মিনিটো দিব নোৱাৰো, আমাৰ ছোৱালী নিশ্চয় পিছ পৰিব। মই ভাবো ল'ৰা ছোৱালীক শিক্ষাৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়ক,
0: আগবাঢ়ক।
1: আৰু যিটো কম বয়সতে যিবিলাক ল'ৰা ছোৱালী বিয়া সোমাইছে, হয়তো আগতকৈ অলপ অকণমান আমাৰ কমিছে, আৰু কমিছে মানে আমাৰ যিবিলাক এতিয়া নাৰী সংগঠন ওলাইছে, শিক্ষাৰ ক্ষেত্ৰত যিবিলাক NGOবিলাক ওলাইছে, সেইটোদি কিছুমান বহুত আমাৰ অলপ মানে
0: সজাগতা
1: হৈছে, আগবাঢ়িছে।
0: সঁচাকৈ বৰ সুন্দৰ কথা। আৰু যিহেতু এখন বাগানত আপোনাৰ ঘৰ নহয় জানো, আপুনি যেতিয়া ওলাই আহিছে খেল খেলিবলৈ, নিজৰ জাতিটোক প্ৰতিনিধিত্ব কৰি ইমান সুন্দৰভাৱে আপুনি খেল প্ৰদৰ্শন কৰি আহিছে, এই ক্ষেত্ৰত আপুনি নিশ্চয় প্ৰত্যাহ্বানৰো সন্মুখীন হৈছিল নহয় জানো?
1: হয়, সঁচাকে আজি বাগানৰ পৰা যেতিয়া মই ওলাই যাওঁ, হয়তো মোক বহুত ধৰণে বহুত নিচিনা ক'লে, আমাৰ স্পৰ্টৰ এটা ছিষ্টেম থাকে যে স্পৰ্টত কি পিন্ধিব লাগে, কেনেকা কি পিন্ধি ওলাই যাব লাগে, সময়মতে আমাৰ প্ৰেক্টিছ থাকে, সেই তেনেকাত আমাৰ ড্ৰেছখিনি চেঞ্জ হয়। হয়তো সেইটো মই বোৱাৰী ড্ৰেছত নাথাকো, সেইটো তেনেকাও মই ফাৰ্ষ্ট টাইম অলপ যেতিয়া ওলাই গৈছো বা মোৰ ফটো ভাইৰেল কৰিছো, তেতিয়া কিছুমান আমাৰ গাঁৱৰে মহিলা, সেইটো ক'ব নাযাওঁ, যেতিয়া মই ঘূৰি আহিছো তেতিয়া মই সেই মহিলা কেইজনীক কৈছো, ঠিক আছে আপোনালোকে আজি বাগানত কাম কৰি আছে, সেই লেভেলত আপোনালোকে মোৰ লগত গৈ চাওক, তাত চাব আপোনাৰ বাহিৰৰ পৰিৱেশ কেনেকা আছে আৰু ইয়াৰ পৰিৱেশ কেনেকা আছে, তেতিয়া সিহঁতক কুৱেশ্যন কিছুমান মই বুজাইছো, আজি আপোনালোকে মোৰ লগত আহক,
0: চিন্তাধাৰা
1: সলনি কৰিব বিচাৰিছো, আৰু নিশ্চয় হ'ব, আগতকে বহুত পৰিৱৰ্তন হৈছে, নোহোৱা নহয়, শিক্ষাৰ ক্ষেত্ৰতো আহিছে, আজি হয়তো সেইটো সময়ত মহিলা আমাৰ বাহিৰত ওলাই যাব নোৱাৰিছিলে, সেই মহিলা আজি বেংকৰ লগত জড়িত, আজি SHG গোটবিলাকৰ লগত জড়িত, বহুতখিনি অশিক্ষিত হ'ব পাৰে, সেইটো কাৰণে ভাবিছো আমাৰ মহিলা কেতিয়াও পিছ পৰিব নোৱাৰে, আজি হ'ব পাৰে বাগানৰ কিন্তু কেতিয়াও পিছ পৰা মই নিজকেও নাভাবো, আৰু অইনো যাতে পিছ পৰি নাহে মানে আগলৈ আগবাঢ়ি আহক, সেইটোৱে চিন্তা কৰো।
0: আৰু এইটো হয় যেহেতু আমাৰ চাহ জনগোষ্ঠীৰ মহিলাসকল যথেষ্ট কিন্তু কৰ্মী হয় নহয় জানো, গতিকে তেখেতসকলে অকণমান যদি ধ্যান দিয়ে বিষয়টোত যে আমি আমাৰ ল'ৰা ছোৱালীখিনিক আগবঢ়াই আমি লৈ যামেই, আৰু যিহেতু খেলৰ ক্ষেত্ৰত যদি কোনোবা ল'ৰা ছোৱালী জড়িত হয়, চাকৰি পোৱাৰ ক্ষেত্ৰতো কিছু সুবিধা অলপ থাকে নহয় জানো, স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি কি ক'ব, যিহেতু আপুনি এগৰাকী খেলুৱৈ হয় আৰু খেল ধেমালিবিলাকৰ লগত জড়িত হৈ থাকিলে মানুহৰ স্বাস্থ্যও ভালে থাকে
1: ভালে থাকে
0: নহয় জানো, কি ক'ব?
1: আমাৰ প্ৰথম হৈছে স্বাস্থ্য, যদি আমাৰ দেহাটো ভাল নাথাকে তেতিয়াহ'লে আমি যিকোনো কাম কৰি যোৱাত অলপ দিগদাৰ হয়, স্বাস্থ্য যদি আমি ভাল কৰিব নোৱাৰো, আমাৰ স্বাস্থ্যটো খোৱা বোৱাৰ ওপৰতো ডিপেণ্ড কৰে, এতিয়া আমি খেলাৰ সময়ত আমি খোৱাৰ এটা হেৰি থাকে, এইটো সময়ত ফল মূল খাব লাগে, সেই আমি সেইদিনা স্বাস্থ্যৰ বিষয়ে ক'ব গ'লে আমাৰ দেহাটো আমাৰ যদি নিজে ঠিক কৰি ল'ব নোৱাৰো তেতিয়াহ'লে আমাৰ খেলাৰ প্ৰতি হওক বা যিকোনো কামৰ প্ৰতি আমাৰ স্বাস্থ্যৰ হেৰিখিনি বাঢ়ি গৈ থাকে,
0: আৰু আমাৰ যিখিনি খাদ্য আছে সেইখিনি আমি ঘৰতে সৰুকে বাৰী এখন বনাই লৈ তাৰ পৰা আমি ঠিক কৰিব পাৰো,
1: আজিকালি হয় আমি খোৱা বস্তুৰ ওপৰত আজি হয়তো যিবিলাক খাদ্য আমি বজাৰৰ পৰা লৈ যাওঁ সেইখিনি বহুত ভেজাল, যিটো আমাৰ আগৰ দিনত গোবৰৰ যিটো সাৰ প্ৰয়োগ কৰি আমি কৰিছিলো সেইখিনি বস্তু আমি আজিকালি দেখিয়ে নাপাওঁ, এনেকা হৈছে বাৰীখন এটা কোৰ মাৰিবলৈ সিহঁতৰ সময় নাথাকে, আজি বাৰীখন থাকে তাত যদি সৰু মৰু বাৰীতে আমি শাক পাচলি ৰুওঁ, সেই শাকৰ পৰা আমি ভিটামিনযুক্ত বস্তু পাওঁ,
0: সেইখিনি আমি ঘৰতে
1: ঘৰতো অলপ হ'লেও কৰি ল'ব পাৰোঁ, সেইটোৰ ওপৰত আমাৰ সজাগতাটো আহিব লাগে।
0: এতিয়া যিহেতু আমি ভলীবলৰ ওপৰত কথা পাতি আছো, ভলীবলটো কেনেদৰে খেলে বাৰু?
1: হয়, আমাৰ ভলীবলটো অলৰেডি ওপৰতে পাৰ কৰিব লাগে, এটা গ্ৰুপত 6 জন, 11 জন টীমটোহে থাকে আমাৰ, কিন্তু খেলা হয় 6 জনৰ, ইটো পাৰ নেক্সট পাৰ্টিচিপেট 6 জন, ইটো পাৰ 6 জন, টোটেল 12 জন থাকে, 6 জনৰ ভিতৰতে আমি সেই বস্তুটো 3 টাইমত পাৰ কৰিব লাগে, বলটো পৰিব নালাগে মাটিত, মানে ওপৰে ওপৰে বলটো হাতত লৈ বলটো পাছ কৰিব লাগে, আমাৰ বলটো যদি সিহঁতৰ টীমত পৰি যায় মাটিৰ তলত

0: তেতিয়াহ'লে আমি পইণ্টত আহোঁ। তিনিবাৰকে তিনি টাইমত পাৰ কৰিব লাগে,
1: ভাল লাগে ন,
0: খুব ভাল লাগে। আৰু সেইটো মই তেনেকুৱা লাগে, বলটো কোনফালে গৈছে, কেনেকুৱা কি বলটো ক'ত আহিছে, মানে মেইন আমাৰ বলৰ ওপৰতে ফকাচ কৰিব লাগে, বলটো ক'ত পেলাব সেইটো সময়ত, সেইটো বস্তু মেইন বলৰ ওপৰতে আমি ফকাচটো ৰাখো, মানে চকুটো ক'ত বলটো আহিব, পিছলে আহে না আগলে আহে, সেই তেনেকুৱা থাকে আমাৰ।
1: আৰু কিমান সময়ৰ ভিতৰত খেলিব লাগে?
0: টাইম থাকে আমাৰ আধা ঘণ্টাও নাথাকে, তাতকে কমি থাকে, মানে তাত আমাৰ টিম বহুত থাকে, দহটা টিম পাৰ্টিচিপেট কৰিব,
1: সময়
0: থাকে।
1: আপুনি নেভাবেনে যে আপুনি এজন ভাল প্ৰশিক্ষকো হ'ব পাৰিব যদি আপুনি বিচাৰে?
0: নিশ্চয় মই চিন্তা কৰোঁ, মই এজন ভাল শিক্ষাগুৰু হ'ব বিচাৰোঁ, বা মনত এটা ধাৰণা আছে যাতে মই নিশ্চয় এদিন হ'ম, সেইটো চেষ্টা কৰি আছোঁ। আৰু মোৰ এটা চিন্তাধাৰা বা মনত এটা চিন্তা আছে, এদিনৰ দিনত মই এজন কোচাৰ হ'ব পাৰোঁ।
1: আপোনালোকে যেতিয়া গোটেই দলটো লৈ খেলিবলৈ যায়, অলপমান প্ৰত্যাহ্বান থকা দলৰ সন্মুখীন হ'বলগীয়া হয়, তেনেস্থলত আপোনালোকে কেনেদৰে সেই প্ৰত্যাহ্বানটো নেওচি বিজয়ী হ'ব পাৰে?
0: হয়, সেইটো সময়ত অলপ আমাৰ কঠিন হৈ পৰে, যেতিয়া আমি টীমৰ লগত আৰম্ভ হৈ যায় খেলটো, তেতিয়া চাওঁ কোনগৰাকীনো বেছি তাত সেইটো ছাইডৰ পাৰ্টিচিপেট কৰি আছে বা খেল বেছি ভাল কৰি আছে, তো সেইটো সময়তে আমি চিন্তা কৰোঁ। গোটেই ছয়জনীৰ লগত আমাৰ এটা হেৰি থাকে, তেতিয়া আমি কওঁ খেলটো আমি এনেকুৱা ধৰণে খেলিলে আমি নিশ্চয় খেলটো জিকিম, আৰু আমি খেলটো উদ্দেশ্য এটাই থাকে, আমি যেতিয়া প্লে গ্ৰাউণ্ডত সোমাই যাওঁ আমি খেলটো জিকিমেই, মনত এটা ধাৰণা কৰি সোমাই যাওঁ গোটেই ছয়জনী প্লেয়াৰে। তাৰপিছত যেতিয়া সেই টীমৰটোৰ লগত যেতিয়া ষ্ট্ৰং টীম এটা থাকে, তো আমি ভাবোঁ এই ষ্ট্ৰং টীমটো আমি কেনেকানো সিহঁতৰ লগত আমি খেলটো মানে আমি সিহঁতৰ লগত যুঁজিব পাৰিম, সেইটো চিন্তা এটা সোমাই যায় সেইটো সময়ত। কিন্তু খেলত হৰা জিকা থাকি, কিন্তু তথাপি তাৰ মাজত আমি আগবাঢ়ি যাওঁ।
1: আৰু ভলীবলত সফলতা অৰ্জন কৰাৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ দক্ষতাটো কি বুলি ভাবে আপুনি?
0: ভলীবলত আমাৰ যিটো অৰ্জন কৰা দক্ষতা হৈছে আমাৰ টীমৰ ছাপোৰ্ট। টীমে যদি চেষ্টা নকৰে তেতিয়াহ'লে আমি কেতিয়াও সেই টীমটোৰ লগত আমি কেতিয়াও কোৱালিফাই হ'ব নোৱাৰোঁ। আৰু সেই টীমৰ ছাপোৰ্টৰ থ্ৰদিয়ে আমি খেলখন বিজয়ী হোৱাৰ এটা লক্ষ্য বান্ধি লওঁ।
1: এতিয়া ধৰক কোনোবা এগৰাকীৰ গা বেয়া হ'ল, তেতিয়াই হঠাৎ কেনেদৰে বিষয়টো আগবঢ়াই নিয়ে?
0: আমাৰ টীমটো টোটেল এঘাৰজনীয়া থাকে, কিন্তু তাৰ ভিতৰত যে ছয়জনেহে পাৰ্টিচিপেট কৰিব পাৰে, ছয়জনৰ ভিতৰত অকস্মিক কাৰোবাৰ যদি গা বেয়া হয়, তেতিয়া আমি সেই বাকী কেইজনে থকা তেওঁলোকক আমি আকৌ তাত ভৰাব পৰা যায়। মানে এটা ছিষ্টেম আছে তাতো, যে ফটককে সোমাই যাব নোৱাৰে, তাত ৰেফাৰী হুইচেল দিব, তাৰ পাছতে সেই এক্সচেঞ্জ কৰা হয়।
1: এতিয়া ভলীবল খেলাৰ ক্ষেত্ৰত কিবা শিক্ষাগত অৰ্হতাৰ প্ৰয়োজনীয়তা আছে নেকি?
0: এনেইতো আজিকালি শিক্ষাৰ এটা মাধ্যম থাকে, ছিষ্টেম আছে। আজি যদি মই সেই খেলটো যদি জড়িত কৰোঁ, নিশ্চয় মই মেট্ৰিক পাছটোতো থাকিবই লাগিব, বা টেন পাছ এইট পাছ হ'বই লাগিব। চাৰ্টিফিকেট যদি দিয়া হয় তাতো লিখা থাকিব ন, যে আমাক কিমান ধৰণৰ, সেইটো কাৰণে এইটো আমাৰ অলপ নিৰ্ধাৰিত থাকে, বাধ্যতামূলক থাকে। আৰু আজিলৈকে খেলিছোঁ চাৰিটা টীমত, কিন্তু শিক্ষাৰ সেইটো বিচাৰে, আমাৰ আইডেণ্টি প্ৰুফ প্ৰয়োজন হয়, আধাৰ কাৰ্ড পঠোৱা হয়, বয়সৰ সীমালৈহে কৰা হয়। ইয়াত আমাৰ অমেন টীমটো বয়সৰ সীমাতে নিৰ্ধাৰিত কৰা হয়, আপোনাৰ থাকিব 30-35ৰ ভিতৰত।
1: আৰু আপোনাৰ দলটো আৰু অধিক শক্তিশালী কৰি তুলিবৰ বাবে কেনেধৰণৰ পৰিকল্পনাসমূহ লয় আপোনালোকে?
0: আমাৰ দলটো শক্তিশালী কৰিবৰ কাৰণে আমাৰ গোটেই টীমে অলৰেডি প্লে গ্ৰাউণ্ডত যেতিয়া নামো, আমি সেইটো সময়ত আলোচনা কৰা হয় যে আমি টীমটো কেনেকুৱা, সেইকাৰণে প্ৰেক্টিচৰ প্ৰয়োজন হয় আমাৰ। আৰু গোটেই টীমটো আমি ছয়জনীয়া বা এঘাৰজনীয়া যিকেইটা থাকোঁ, তাত আমি প্ৰেক্টিচৰ আৰম্ভ কৰোঁ। লাগিলে খেলটো আমাৰ নেক্সট মাহত আছে, এইটো মাহৰ পৰা আমি প্ৰেক্টিচটো আৰম্ভ কৰোঁ।
1: প্ৰায়খিনিয়ে বেলেগ বেলেগ জিলাৰ পৰা আহে নহয় জানো?
0: হয়, বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ থাকে, হয়তো যোৰহাট, ডিব্ৰুগড়, নলবাৰী, সেই তেনেকৈ বেলেগ বেলেগ ঠাইত থাকে।
1: আৰু এতিয়া যিহেতু আপুনি এগৰাকী বোৱাৰী, এগৰাকী মাতৃ, আপোনাৰ সংসাৰো আছে, তেনেস্থলত আপুনি প্ৰশিক্ষণৰ সময়টো কেনেদৰে নিৰ্ধাৰণ কৰে বাৰু?
0: হয়, এইটো সময়ত আমাৰ বোৱাৰীৰ কাৰণে অলপ কঠিন হৈ পৰে প্ৰেক্টিচটো, আৰু ঘৰৰ কাম কাজৰ মাজেদি এইখিনি গৈ আকৌ প্ৰেক্টিচ এটা কৰিব লগা হয়। পাৰ্ট টাইমটো অলপ আমি চিন্তা এটা কৰি কিনে এটা টাইম লোৱা হয়, লাগিলে 3টা বজা হওক, 2টা বজা, 4টা বজা, তেনেকৈ এটা টাইম এটা নিৰ্ধাৰিত কৰি লওঁ আমি টীমে। আৰু সেইটো সময়তে আমি এসপ্তাহ বা 2-3 দিন 4 দিন এনেকৈ প্ৰেক্টিচৰ এটা আমাৰ আলোচনা কৰা হয়, সেই টাইমটো আমি ছেকেণ্ড টাইম হিচাপে লৈ কিনে আমি আগবাঢ়ি যাওঁ। মানে আমাৰ নেটৰ ব্যৱস্থা থাকে, তাত নিজে কৰোঁ আমি নেটৰ ব্যৱস্থাটো, বলৰ ব্যৱস্থা কৰোঁ, সেই তেনেকৈ সেই টীমটো আমি লগতে যোগাযোগ এদিন বহি কিনে নেক্সট আমি সেই তাৰিখটোতে নিৰ্ধাৰণ কৰি আমাৰ প্ৰেক্টিচটো আৰম্ভ কৰোঁ। হয়তো আমাৰ ইয়াৰ পৰা তিনিচুকাও যাব লগা হয়
1: প্ৰেক্টিচৰ
0: কাৰণে, হয় নিশ্চয় আমি প্ৰেক্টিচ তিনিচুকাটো কৰোঁ ষ্টেডিয়ামত গৈ।
1: এতিয়া চৰকাৰী কিবা অনুদান পাইছে নেকি?
0: এতিয়ালৈকেতো আমি তেনেকৈ পোৱা নাই। ফাৰ্ষ্ট টাইম মই 4টা গেম খেলিছোঁ, মাষ্টাৰ নেশ্যনেল গেম হয় অসম হৈ খেলিলোঁ হিমাচলত, নেক্সট আহিছোঁ আকৌ ইয়াৰ পুনে, তেনেকৈ তেতিয়ালৈকে আমি চৰকাৰৰ পৰা তেনেকুৱা সুবিধা পোৱা নাই। কিন্তু সেইটো নকওঁ, যিবিলাক আমাৰ সমষ্টি ৱাইজৰ বিধায়ক কিছুমান থাকে, এপ্লিকেশ্যন থ্ৰুদি গেমৰ যিটো লেটাৰ থাকে সেইটো থ্ৰুদি আমি
1: খৰচখিনি
0: অলপ

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান পৰিচিতি। আজি বিয়লি 5:55 আৰু 7:05 বৃন্দগান, 6:10 কৃষিজগত অনুষ্ঠানত কৃষি আৰু বন্যপ্ৰাণীৰ সংঘাতৰ পৰা সহৱস্থানলৈ, এই শীৰ্ষক এক আলোচনাত ভাগ ল'ব প্ৰিয়ংকা হাতীমঠা আৰু সুৰুচি পাটোৱাৰীয়ে, আঁত ধৰিব মানসজ্যোতি বৰাই, প্ৰযোজনা উৎপল বৰাৰ। 6:40 যতীন্দ্ৰনাথ শৰ্মাৰ কণ্ঠৰ ভজন, 7:00 নিয়োগ বাতৰি, 7:20 আকৌ শুনো আহক। 7:35 পূবালীৰ সুৰ অনুষ্ঠানত পবিত্ৰ কুমাৰ ৰাভা আৰু লগৰীয়াসকলে গোৱা ৰাভা গীত, 7:45 দৰ্শনা কলিতাৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব, 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত ফেন্সিং খেলৰ নিয়ম আৰু অসমত এই খেলৰ প্ৰচাৰ, এই সম্পৰ্কে বিপুল কুমাৰ শৰ্মাৰ সৈতে হোৱা এক সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। লগতে আছে খেলৰ বাতৰি, 8:20 সুৰৰ শৰাই, শিল্পী মিতালী দে, সুৰ সংৰচনা মলয় সূত্ৰধৰৰ, 8:30 আধুনিক গীতৰ অনুষ্ঠান, চিত্ৰগীতৰ সময় 9:00, 9:30 সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট গীতিকাৰ কণ্ঠশিল্পী তথা অভিনেত্ৰী ৰেণু দত্ত বৰফুকনৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয়টি খণ্ড, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, নিশা 10:00 ৰামধেনু। এতিয়া শুনক কাইলৈৰ অনুষ্ঠানসূচী। কাইলৈ নিশা 9:30 সাহিত্য চৰা অনুষ্ঠানত নিজৰা ৰাজকুমাৰীৰ গল্প আৰু কৌশিক বাশ্যাসৰ কবিতা, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। দিনৰ 12:30 আইদৰ বুলনি অনুষ্ঠানত সৌন্দৰ্য চৰ্চাত বিভিন্ন ফেচিয়েল, এই বিষয়ে পাপৰি দাসৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ ভাস্বতী কলিতাৰ। দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা, এই অনুষ্ঠানত বাৰে ৰহণীয়া গীতমাতৰ অনুষ্ঠানত হিপ হিপ হুৰেইত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠান, যুগুতাই আগবঢ়াব শ্ৰুতি ডেকা আৰু সৰস্বতী তালুকদাৰে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 9:20 প্ৰভাতী তৰংগ, আগবঢ়াব সীমান্ত বাৰ্মাই। পুৱা 8:30 গীতিমালিকা অনুষ্ঠানত শুনিবলৈ পাব দিলীপ চৌধুৰী, মালবিকা বৰা, চাৰু গোহাঁই, ৰুণুমী ঠাকুৰ আৰু লোকনাথ গোস্বামীৰ কণ্ঠৰ গীত। 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি। পুৱা 7:30 স্মৃতি দিলনিপি অনুষ্ঠানত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত কেন্দ্ৰ সঞ্চালক তথা আকাশবাণীৰ উত্তৰ পূবৰ অৱসৰপ্ৰাপ্ত উপসঞ্চালক প্ৰধান দীনেশ চন্দ্ৰ দাসৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয়টি খণ্ড, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। 9:15 জিলাৰ ৰেহৰূপ, 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমাংগ। দিনৰ 11:05 পাৰাগ মালা লাইভ, 12:15 কল্পতৰু, দিনৰ 1:10 আৰু নিশা 7:45 বীণাপাণী বৰঠাকুৰৰ কণ্ঠৰ আধুনিক গীত, 1:20 নৰপতি ডেকা আৰু সংগীসকলে গোৱা ওজাপালি, 1:35 বাদ্য সংগীতৰ অনুষ্ঠানত হৰে কৃষ্ণ তালুকদাৰৰ বাঁহীবাদন, 1:50 ললিত চন্দ্ৰ মেধিৰ কণ্ঠৰ লোকগীত, 8:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, বিয়লি 3:05 আধুনিক গীত, শিল্পী খগেন মহন্ত আৰু অৰ্চনা মহন্ত।

0: বহুত ক্ষন্তেক পাছতেই আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়াৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, বিধানসভা নিৰ্বাচনত বিজেপিৰ অভূতপূৰ্ব সাফল্যৰ বাবে ৰাজ্যবাসীক ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ধন্যবাদ জ্ঞাপন, বিৰোধী মিত্ৰজোঁটৰ পৰাজয়ৰ বাবে গৌৰৱ গগৈৰ নৈতিক দায়িত্ব স্বীকাৰ, ৰাজ্যৰ বিজেপি বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী জগত প্ৰকাশ নাড্ডাক কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে নিযুক্তি, 29 মে'ৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষা হ'ব বুলি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ঘোষণা, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি দিল্লীত হ'বলগীয়া খেলত দিল্লী কেপিটেলছ আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি। অসম বিধানসভা নিৰ্বাচন 2026ত কালি ঘোষণা কৰা ফলাফল অনুসৰি ভাৰতীয় জনতা পাৰ্টীয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰে। দলটোৱে ৰাজ্যখনৰ মুঠ 126টা সমষ্টিৰ ভিতৰত 82টাত জয়লাভ কৰে। নিৰ্বাচনত বিজেপিয়ে লাভ কৰা এই অভূতপূৰ্ব সাফল্যৰ বাবে ৰাইজক ধন্যবাদ জ্ঞাপন কৰি ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কয় যে ৰাজ্যবাসীৰ আশীৰ্বাদত এই নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ 102গৰাকী প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰি ইতিহাস ৰচনা কৰিলে। বিজেপিৰ গণসংযোগ শক্তিশালী বাবেই এই ঐতিহাসিক জয় লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি ডঃ শৰ্মাই লগতে প্ৰকাশ কৰে। অনাগত 5 বছৰত অসমবাসীৰ উন্নয়নৰ বাবে পূৰ্বৰ দৰে কাম কৰি যাব বুলিও তেওঁ মন্তব্য কৰে। অসমবাসীৰ ওচৰত দলটো ঋণী হৈ থাকিব বুলিও ডঃ শৰ্মাই প্ৰকাশ কৰে। এখন বিকশিত নতুন অসম গঢ়াৰ লক্ষ্য পূৰণৰ দিশে কাম কৰি যাবলৈ সংকল্পবদ্ধ বুলি উল্লেখ কৰি ডঃ শৰ্মাই প্ৰতিগৰাকী বিজয়ী প্ৰাৰ্থীক অভিনন্দন জ্ঞাপন কৰে। পৰৱৰ্তী 5 বছৰত বহু প্ৰকল্প উদ্বোধন কৰা হ'ব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে।
2: এইবাৰটো বহুত কাম হ'ব ন, এইবাৰটো কামবিলাক মানুহে দেখা পাব। যোৱাবাৰটো আমি আধাৰশিলাহে কৰিছো বা দুই এটা দেখা পাইছো, ধৰক ভাস্কৰ বৰ্মা সেতুখনে ততাতৈয়াকৈ খুলি দিছে, বোলে মহাৰাজ পিঠু সেতুখনে ততাতৈয়াকৈ খুলি দিছে, কিন্তু এতিয়াতো 5 বছৰ কিমান কাম দেখা পাব। ধুবুৰী ফুলবাৰী ব্ৰিজ কমপ্লিট হ'ব, পলাশবাৰী শুৱালকুছি ব্ৰিজ কমপ্লিট হ'ব, মাজুলী যোৰহাট ব্ৰিজ কমপ্লিট হ'ব, শিলচৰৰ পৰা গুৱাহাটীলৈ 5 ঘণ্টাত অহা ৰাস্তা মুকলি হ'ব, কাজিৰঙাৰ ওপৰত সেতু হ'ব, আপোনাৰ গহপুৰ নুমলীগড়ৰ মাজত টানেল হ'ব, ছেমি কণ্ডাক্টৰ ফেক্টৰী ইনগ্ৰেশ্যন হ'ব, ফাৰ্টিলাইজাৰ ফেক্টৰী ইনগ্ৰেশ্যন হ'ব, পাৱাৰ প্লেণ্ট ইনগ্ৰেশ্যন হ'ব। গতিকে এইবাৰতো গোটেই কামবিলাক মানুহে দেখা পাব। এই 5 বছৰ হ'ল উদ্বোধনৰ বছৰ, যোৱা 5 বছৰ আছিল আধাৰশিলাৰ 5 বছৰ। গতিকে ইমানটো আহোঁতে যাওঁতে মানুহে ছেমি কণ্ডাক্টৰটো দেখিছে, এতিয়া মানুহে দেখা পাব তাৰ পৰা চিপছ ওলাইছে। এতিয়া নাৰেঙ্গী কৰোৱা দলঙৰ আধাৰশিলাহে হৈছে, অহা 5 বছৰত মানুহৰ গাড়ী চলিব।
1: ফলাফল ঘোষণাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ চৰকাৰৰ পৰৱৰ্তী কাৰ্যকালত ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ পৰিকল্পনাৰ বিষয়ে সদৰি কৰে। ডঃ শৰ্মাই কয় যে নতুন মন্ত্ৰীসভাৰ আৰু বিধায়কসকলৰ শপত গ্ৰহণ অনুষ্ঠান সন্দৰ্ভত দলৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে সিদ্ধান্ত ল'ব। কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটৰ পৰাজয় সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ তথা সাংসদ গৌৰৱ গগৈয়ে আজি গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰে। পৰাজয়ৰ বাবে নৈতিক দায়িত্ব স্বীকাৰ কৰি শ্ৰীগগৈয়ে অসমবাসীক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে পৰাজিত হলেও দলৰ কৰ্মীসকল হাৰি যোৱা নাই, ভুলৰ পৰা শিক্ষা লৈ দলটোৰ নেতা কৰ্মীসকল তৃণমূল পৰ্যায়লৈ গৈ কাম কৰিব বুলিও সাংসদগৰাকীয়ে লগতে প্ৰকাশ কৰে। অসম বিধানসভা নিৰ্বাচনত NDA মিত্ৰজোঁটৰ ঐতিহাসিক জয়ৰ বাবে অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই ৰাজ্যবাসীক ধন্যবাদ জ্ঞাপন কৰে। গুৱাহাটীত আজি বিজেপিৰ সৈতে অনুষ্ঠিত যৌথ সংবাদমেলত সভাপতি বৰাই কয় যে এই জয়ে মিত্ৰজোঁটক নতুন সাহস আৰু শক্তি প্ৰদান কৰিলে। ৰাজ্যৰ উন্নয়নৰ স্বাৰ্থত বিজেপিৰ সৈতে একেলগে কাম কৰি যাব বুলিও তেওঁ প্ৰকাশ কৰে। সভাপতি বৰাই লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেখুওৱা মাৰ্গদৰ্শনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। দলৰ কৰ্মকৰ্তাসকলকো তেওঁ ধন্যবাদ জ্ঞাপন কৰে।
3: যোৱাকালি যি ৰিজাল্ট ওলাল, এইটোৱে আমাক সকলোকে সাহস দিছে, শক্তি দিছে, আৰু মই ভাবোঁ যে আমাৰ সকলোকে বেছি দায়বদ্ধ কৰি তুলিছে যে অহা দিনবিলাকত, অহা 5টা বছৰ ৰাজ্যখনৰ দ্ৰুত উন্নয়ন, দ্ৰুত বিকাশৰ বাবে কাম কৰি যাবলৈ। ভাৰতীয় জনতা পাৰ্টী আমাৰ পুৰণা এলাই, অসম গণ পৰিষদ দল চৰকাৰ থাকোঁতে শেষৰ ফালে 2001ত এক বুজাবুজি হৈছিল। 2016ৰ পৰা ধাৰাবাহিকভাৱে আমি একেলগে কাম কৰি আছো, চৰকাৰত আছো, পঞ্চায়ত নিৰ্বাচনতো আমি ঐক্যবদ্ধভাৱে অৱতীৰ্ণ হৈছো।
1: বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই বিধানসভা নিৰ্বাচনত লাভ কৰা এই জয়ক ঐতিহাসিক বুলি অভিহিত কৰে। NDAই লাভ কৰা এই সফলতাৰ বাবে সভাপতি শইকীয়াই অগপৰ দুগৰাকী জ্যেষ্ঠ নেতা অতুল বৰা আৰু কেশৱ মহন্তৰ বলিষ্ঠ ভূমিকাৰ বিষয়ে উল্লেখ কৰে। শ্ৰীশইকীয়াই কয় যে এই মিত্ৰতাই ৰাজ্যৰ উন্নয়নক

প্ৰতিফলিত কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বিজেপিৰ সংসদীয় কমিটীয়ে অসমৰ বিজেপি বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা ৰসায়ন আৰু সাৰ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাক কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে। হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং সৈনিক কেন্দ্ৰীয় সহ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। দলে লগতে জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহক পশ্চিমবংগৰ বিধায়িনী গোটৰ নেতা বাছনিৰ বাবে কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে নিয়োগ কৰিছে। ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝীক ৰাজ্যখনত দলৰ কেন্দ্ৰীয় সহ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ ঘিলামৰাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আবক্ষ প্ৰতিমূৰ্তি এটা আজি উন্মোচন কৰা হয়। চিন্তাবিদ ময়ূৰ বৰাই এই প্ৰতিমূৰ্তিটো উন্মোচন কৰে। সপ্তশিখা, ঢকুৱাখানাৰ উদ্যোগত আৰু ঘিলামৰা ৰঙালী বিহু সন্মিলন তথা ঘিলামৰাবাসীৰ সহযোগত এই প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকৰ সংখ্যা 2025-26 বৰ্ষত যথেষ্ট বৃদ্ধি পাইছে। কৰ্তৃপক্ষৰ তথ্য অনুসৰি যোৱা 31 মাৰ্চ পৰ্যন্ত উদ্যানখনলৈ 4,68,147 গৰাকী পৰ্যটকৰ আগমন ঘটিছে। ইয়াৰে ভিতৰত 4,37,673 গৰাকী ভাৰতীয় পৰ্যবেক্ষক আৰু 30,474 গৰাকী বিদেশী পৰ্যটক আছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আজি কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ সময়সূচী প্ৰকাশ কৰিছে। পৰিষদে প্ৰকাশ কৰা সময়সূচী অনুসৰি অহা 29 মে'ৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত হ'ব। অহা 5 জুনত এই পৰীক্ষাৰ সামৰণি পৰিব। মিজোৰামক মুগা ৰেচম উৎপাদনৰ ক্ষেত্ৰত দেশৰ ভিতৰতে আগশাৰীৰ ৰাজ্য হিচাপে গঢ়ি তোলা হ'ব বুলি কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিঙে প্ৰকাশ কৰিছে। কালি দুদিনীয়া মিজোৰাম ভ্ৰমণৰ সময়ত মন্ত্ৰীগৰাকীয়ে মিজোৰামৰ ৰেচম শিল্প প্ৰশিক্ষণ প্ৰতিষ্ঠান পৰিদৰ্শন কৰি এই বিষয়ে প্ৰকাশ কৰে। মুগা উৎপাদক আৰু শিপিনীসকলৰ সৈতে মত বিনিময় কৰি তেওঁ কয় যে এই ক্ষেত্ৰত অধিক মনোনিৱেশ কৰাৰ বাবে তেওঁ ৰাজ্যখন ভ্ৰমণ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে মিজোৰামত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে 4 বিধ ৰেচম সূতা মুগা এৰি টছৰ আৰু নুনি সূতা উৎপাদন হয়। ৰাজ্যখনক মুগা শিল্পৰ ক্ষেত্ৰত শীৰ্ষস্থানীয় হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা অব্যাহত আছে বুলি তেওঁ কয়। ৰেচম সমগ্ৰ আঁচনি দ্বিতীয় পৰ্যায়ৰ অধীনত ৰাজ্যখনলৈ বিত্তীয় সাহায্য আগবঢ়োৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। চৰকাৰী সূত্ৰ অনুসৰি এই অভিযানৰ অধীনত 2021-22 বৰ্ষৰ পৰা চলিত বৰ্ষ পৰ্যন্ত মিজোৰামলৈ 59,74,00,000 টকা আবণ্টন দিয়া হৈছে। মিজোৰামৰ জলবায়ু ৰেচম উৎপাদনৰ বাবে অনুকূল বুলি উল্লেখ কৰি ৰাজ্যখনত ৰেচম খণ্ডৰ বিকাশ 5.5% পৰা 6.6% বৃদ্ধি পোৱা বুলি মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে। তেওঁ কয় যে 6,000ৰো অধিক মুগা উৎপাদক আৰু 11খন জিলাৰ 19,000ৰো অধিক লোক ৰেচম শিল্পৰ সৈতে জড়িত হৈ জীৱিকা অৰ্জন কৰি আহিছে। মণিপুৰত সুৰক্ষা বাহিনীয়ে যোৱা 24 ঘণ্টাত অভিযান চলাই বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ কৰাৰ লগতে নিষিদ্ধ সংগঠনৰ সৈতে জড়িত 2জন উগ্ৰপন্থী গ্ৰেপ্তাৰ কৰে। আৰক্ষী প্ৰশাসনে প্ৰকাশ কৰা তথ্য অনুসৰি থৌবাল জিলাৰ লৈচাংথেং ইকোপত পাত অঞ্চলত তালাচী অভিযান চলাই সুৰক্ষা বাহিনীয়ে বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰে। উদ্ধাৰ কৰা সামগ্ৰীসমূহৰ ভিতৰত এটা কাৰ্বাইন, গুলী, 4টা ৰাইফল, 1টা পিষ্টলকে ধৰি ভালেমান অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰা হৈছে। লক্ষীবাই শাৰীৰিক শিক্ষা প্ৰতিষ্ঠানৰ উত্তৰ পূব আঞ্চলিক কেন্দ্ৰই 1 জুনৰ পৰা 30 জুনলৈ গ্ৰীষ্মকালীন ক্ৰীড়া প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰিছে। সোণাপুৰৰ লক্ষ্মীবাই শাৰীৰিক ক্ৰীড়া প্ৰতিষ্ঠানৰ উত্তৰ পূব আঞ্চলিক কেন্দ্ৰ টেপেচিয়া স্পৰ্টছ চৌহদত হ'বলগীয়া এই শিবিৰত এৰবিক্ছ আৰু জুম্বা, বেডমিণ্টন, বাস্কেটবল, ফুটবল, হকী, হেণ্ডবল, সাঁতোৰ, টেবুল টেনিছ, ভলীবল আৰু যোগকে ধৰি বিভিন্ন শাখাত পেছাদাৰী প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। অসমৰ অনল কাশ্যপে কালি পুণেত অনুষ্ঠিত 32 সংখ্যক মাষ্টাৰ্ছ টেবুল টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ 40-45 বছৰ শিতানৰ ছিংগলছত ৰূপৰ পদক অৰ্জন কৰে। অনলে 2022 আৰু 2023 চনত একেই শিতানত সোণৰ পদক অৰ্জন কৰিছিল। অসম টেবুল টেনিছ সংস্থাৰ সভাপতি পীযুষ হাজৰিকাই এই সাফল্যৰ বাবে খেলুৱৈগৰাকীক অভিনন্দন জনাইছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত দিল্লী কেপিটেলছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। বিধানসভা নিৰ্বাচনত বিজেপিৰ অভূতপূৰ্ব সাফল্যৰ বাবে ৰাজ্যবাসীক ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ধন্যবাদ জ্ঞাপন। বিৰোধী মিত্ৰজোঁটৰ পৰাজয়ৰ বাবে গৌৰৱ গগৈৰ নৈতিক দায়িত্ব স্বীকাৰ। ৰাজ্যৰ বিজেপি বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী জগত প্ৰকাশ নাড্ডাক কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে নিযুক্তি। 29 মে'ৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষা হ'ব বুলি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ঘোষণা। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ আজি দিল্লীত হ'বলগীয়া খেলত দিল্লী কেপিটেলছ আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:45 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু কৃষি জগত। সমূহ কৃষক ৰাজ্যলৈ নমস্কাৰ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ কৃষি আৰু বন্যপ্ৰাণীৰ সংঘাতৰ পৰা সহৱস্থানলৈ এই বিষয়ে এটি আলোচনা।
1: কৃষি জগতৰ প্ৰতিজন শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ অনুষ্ঠানটি। শ্ৰোতাবন্ধু কুশলে আছে নিশ্চয়। আজি আমি আপোনালোকৰ মাজলৈ এটি অন্যতম গুৰুত্বপূৰ্ণ আৰু সময় উপযোগী বিষয়বস্তু লৈ আহিবলৈ যত্ন কৰিছোঁ। আজি আমাৰ বিষয়টি হৈছে কৃষি আৰু বন্যপ্ৰাণী সংঘাতৰ পৰা সহৱস্থানলৈ। আজি এই বিষয়ে আলোচনা কৰিবৰ বাবে আমাৰ মাজত উপস্থিত আছে ৰাণীস্থিত পশ্চিম অসম জেনেটিক ৰেঞ্জৰ আঞ্চলিক বন বিষয়া প্ৰিয়ংকা হাতীমতা বাইদেউ। বাইদেউ আপোনাক স্বাগতম জনাইছোঁ।
2: ধন্যবাদ।
1: আজি আমাৰ মাজত উপস্থিত আছে গুৱাহাটীস্থিত বশিষ্ঠ বন্যপ্ৰাণী সংমণ্ডলৰ আঞ্চলিক বন বিষয়া সুৰশ্ৰী পাটোৱাৰী বাইদেউ। আপোনাক স্বাগতম জনাইছোঁ।
3: ধন্যবাদ।
1: হয়, যিহেতু আমি আজি কৃষি আৰু বন্যপ্ৰাণীৰ বিষয়ে আমি আলোচনা কৰিম, প্ৰথমতে আমি প্ৰিয়ংকা হাতীমতা বাইদেউৰ পৰা জানিব বিচাৰিম যে মানুহ আৰু বন্যপ্ৰাণী সংঘাত বুলি ক'লেনো আমি আচলতে কি বুজি পাওঁ আৰু ইয়াৰ কাৰণসমূহ কি কি, আপুনি অলপমান বুজাই কওকচোন।
2: হয়, মানুহ আৰু বন্যপ্ৰাণী দুয়োটাই প্ৰাকৃতিৰ অংশ হয়, কিন্তু মানুহৰ জনসংখ্যা বৃদ্ধি আৰু বন্যপ্ৰাণী সুৰক্ষা আইনৰ জৰিয়তে বন্যপ্ৰাণীৰো জনসংখ্যা বৃদ্ধি হৈ গৈ আছে, যাৰ ফলত সঘনাই বন্যপ্ৰাণী আৰু মানুহৰ মাজত সংঘাত হোৱা পৰিলক্ষিত হৈছে। যিহেতু জনসংখ্যা বাঢ়িলেও বাসস্থান বৃদ্ধি কৰাটো সম্ভৱ নহয়, গতিকে এই ক্ষেত্ৰত যেতিয়া বন্যপ্ৰাণীয়ে নিজৰ এলেকাৰ পৰা বাহিৰলৈ ওলাই গৈ জনবসতি অঞ্চলত প্ৰৱেশ কৰে তেতিয়াই সংঘাতৰ সৃষ্টি হয়। ইয়াৰ কাৰণসমূহ বিভিন্ন হ'ব পাৰে, যেনে ধৰক নগৰীকৰণৰ ফলত বনাঞ্চল ধ্বংস কৰা হৈছে, যাৰ ফলত বন্যপ্ৰাণীৰ বাসস্থান ধ্বংস হৈছে আৰু বন্যপ্ৰাণীয়ে মানুহ থকা বসতি অঞ্চলত প্ৰৱেশ কৰিছে। দুই নম্বৰতে আহিলে বন্যপ্ৰাণীৰ খাদ্যৰ অভাৱ, যাৰ ফলত খেতিপথাৰলৈ গৈ খাদ্য নষ্ট কৰে বন্যপ্ৰাণীয়ে। তাৰ পাছত আহিছে কৰিডৰ অঞ্চলসমূহ। কৰিডৰ মানে হৈছে বন্যপ্ৰাণী সঘনাই যিবিলাক ৰাস্তাত অহা যোৱা কৰে সেইবিলাকক কৰিডৰ বুলি কোৱা হয়, আৰু সেই কৰিডৰ অঞ্চলসমূহত মানুহে বসতি কৰিবলৈ লৈছে। লগতে যিবিলাক ৰেলৱে লাইনবিলাকতো মানুহে ঘৰ সাজিবলৈ লৈছে, তাৰ ফলত সঘনাই মানুহৰ লগত সংঘাত পৰিলক্ষিত হয়। তদুপৰি অসম হৈছে বানপানী অধ্যুষিত ৰাজ্য, গতিকে বানপানীৰ সময়ত জীৱ জন্তুৱে যেতিয়া বাট পথ হেৰুৱাই পেলাই জনবসতি অঞ্চলত প্ৰৱেশ কৰে তেতিয়া সংঘাতৰ সৃষ্টি হয়। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণটো হৈছে আজিকালি মানুহৰ সহনশীলতাৰ অভাৱ। যেতিয়া বন্যপ্ৰাণী মানুহৰ বসতি কৰা অঞ্চলত প্ৰৱেশ কৰে তেতিয়াই মানুহে ধৰক শিলগুটি দলিওৱা বা বিভিন্ন ধৰণে ভয় ভাবুকিৰ সৃষ্টি কৰা, এইবিলাক কৰাৰ কাৰণে বন্যপ্ৰাণীবিলাকে কি কৰে, ঘৰ ধ্বংস কৰাৰ লগতে খেতি বাতি অনিষ্ট কৰে। এইখিনি
1: হয়, খুব সুন্দৰকৈ আপুনি গোটেই কথাখিনি অৱতাৰণা কৰিলে। এতিয়া মই সুৰশ্ৰী বাইদেউৰ ওচৰলৈ আহিব বিচাৰিছোঁ। মানুহ আৰু বন্যপ্ৰাণী সংঘাতৰ ক্ষেত্ৰত আমাৰ কৃষকসকলে বা সাধাৰণ জনসাধাৰণে আচলতে কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব পাৰে বা তেওঁলোক কেনেধৰণে সাৱধান হ'ব পাৰে?
3: হয়, এতিয়া যিহেতু আমি অলৰেডি প্ৰিয়ংকা বাইদেউ ক'লে যে আমি যিটো হিউমেন এনিমেল কনফ্লিক্ট হয় বা বন্যপ্ৰাণী আৰু মানুহৰ মাজত যিটো সংঘাত হয়, তাত যিহেতু এইটো এটা গুৰুত্বপূৰ্ণ সমস্যা, ইয়াত অকল আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰে বন বিভাগৰেই দায়িত্ব নাথাকে। তাত আমি যিখিনি ক্ষতিগ্ৰস্ত হোৱা মানুহ, কমন পিপল, যিখিনি জেনেৰেল পিপল, তাহাঁতৰ অকণমান দায়িত্ব থাকে। তেওঁলোকৰ দায়িত্ব পোনপ্ৰথমতে আমি যেতিয়া এনেকুৱা ধৰণৰ সংঘাতৰ কথা পাতোঁ তেতিয়া আমি সচৰাচৰ আচলতে আমি যিটো এটা সচেতনতাৰ অভাৱ, যিটো বা ধৰক প্ৰশিক্ষণৰ অভাৱ, তেনেকুৱা ধৰণৰ আমি কথা কিছুমান গুৰুত্ব দিয়া উচিত। সচেতনতা বুলি ক'লে এতিয়া বিভিন্ন মাধ্যমেৰে সচেতনতা প্ৰচাৰ কৰা হয়, মানুহে কি কৰিব লাগিব, তেওঁলোকে কেনেদৰে সহায় কৰিব পাৰে আমাৰ বিভাগক। ধৰক এতিয়া মানুহে বনাঞ্চল সংৰক্ষণৰ কাৰণে সহায় কৰিব লাগিব, যেনে আমি ধৰক অবৈধ গছ কটা বা বন ধ্বংস কৰা, তেনেকুৱা ধৰণৰ কামবোৰ বন্ধ হ'ব লাগিব। মানুহে সেইখিনি কথাত গুৰুত্ব দিব লাগিব আৰু নিজেই নকৰিও আনকো আমি সজাগ কৰিব লাগিব মানুহখিনিয়ে, বা ধৰক বন্যপ্ৰাণীক উত্তেজিত নকৰিব লাগিব। যিধৰণে প্ৰিয়ংকা বাইদেউ অলৰেডি ক'লে যে বন্যপ্ৰাণী যিহেতু জনবসতি অঞ্চললৈ সোমাই আহিছে, সেইখিনি সময়ত মানে বহু ক্ষেত্ৰত মানে পৰিলক্ষিত হয় যে মানুহে খুব হাই উৰুমিৰ সৃষ্টি কৰে। বিভাগক জনোৱাৰ লগতে তেওঁলোকে কি কৰে, আপোনালোকৰ ধৰক শিলগুটি দলিয়াইছে বুলি কৈছে, বা আজিকালি খুব এটা হেৰি হৈছে যে মানুহ মানে প্ৰশাসন অহাৰ

0: আগতে তেওঁলোকে বস্তুবোৰ নিজে মেনেজ কৰিবলৈ চেষ্টা কৰে, ধৰক ফোনটো উলিয়াই ভিডিঅ' উলিয়াই পিনি ভিডিঅ' কৰিবলৈ ষ্টাৰ্ট কৰিলে, বা ধৰক এটা ঘেৰাও কৰে। চ' সেই যিখিনি বন্যপ্ৰাণী আছে তেওঁলোকে মুভ কৰিবলৈ দিগদাৰি পায়। চ' তেওঁলোকে আমাক এইধৰণে সহায় কৰিব পাৰে বিভাগক, কাৰণ বিভাগৰ যিহেতু আমাৰ প্ৰধান প্ৰব্লেম এটা হৈছে কি আমাৰ মানুহ কম, সেইটো কাৰণে আমাক ধৰক এতিয়া যিখিনি পাব্লিক আছে পাব্লিকৰ খুব প্ৰয়োজন আমাক, তেওঁলোকে এনেকুৱা ধৰণৰ প্ৰব্লেম যেতিয়া সৃষ্টি হয় মানে বন্যপ্ৰাণী হাতী হওক বা বেলেগ ধৰণৰ ধৰক বনৰীয়া জীৱ জন্তু যদি খেতিপথাৰলৈ সোমাই আহিছে বা জনবসতি অঞ্চললৈ সোমাই আহিছে, তেতিয়া মানুহখিনিয়ে সজাগতাৰ লগতে তেওঁলোকে এটা যিমান পাৰে এটা ছেফ ডিষ্টেন্স মেইনটেইন কৰিব লাগে, যিমান পাৰে আঁতৰলৈ গৈ দূৰৰ পৰা আমাক সহায় সহযোগিতা কৰিব লাগে। লগতে তেওঁলোকে আৰু যিহেতু আমাৰ মই যিহেতু ক'লোঁ যে মানুহ কম আমাৰ ডিপাৰ্টমেণ্টৰ,
1: তেতিয়া
0: যোগাযোগটো কৰিবই লাগে। লগতে আপোনাৰ তথ্য দিয়া, এতিয়া আমাৰ এটা ইনফৰ্মাৰ নেটৱৰ্ক এটা বনিব লাগে, মানে কেনেকুৱা হয় আমাৰ বিভাগক যিখিনি লোকেল মানুহ আছে তেওঁলোকে আমাক ইনফৰ্ম কৰে, এনেকুৱা ধৰণৰ হ'লে তাৎক্ষণিকভাৱে যে তেওঁলোকে আমাক ইনফৰ্ম কৰে। লগতে বিভিন্ন ধৰক এতিয়া কৃষকসকলে তেওঁলোকে কি কৰিব পাৰে, তেওঁলোকৰ যিটো কৃষিৰ পদ্ধতি অকণমান সলনি কৰিব পাৰে, তেওঁলোকে ধৰক বিভিন্ন ধৰণৰ কৃষি অল্টাৰনেটিভ চ'ৰ্চ, যেনে ধৰক যিবোৰে জীৱ জন্তুক মানে আকৰ্ষিত নকৰে তেনেকুৱা ধৰণৰ, যেনে ধৰক এতিয়া জলকীয়াৰ খেতি হওক বা যিবোৰ আমি চিট্ৰাছি ফ্ৰুটছ যিবোৰ আছে ধৰক নেমুৰ নেমুজাতীয় বা যিবোৰ কাঁইটীয়া তেনেকুৱা ধৰণৰ কিছুমান ক্ৰপছ তেওঁলোকে লগাব পাৰে, যিটোৰ থ্ৰু মানে এলিফেণ্টছ হওক বা তেনেকুৱা ধৰণৰ হাতী হওক বা তেনেকুৱা জীৱ জন্তু যাতে এট্ৰেক্ট নহয় আৰু আঁতৰি থাকে। লগতে আমাৰ বিভাগৰ সৌৰ ফেঞ্চিঙৰ সুবিধাটোও আছে।
1: খুব সুন্দৰকৈ আপুনি কথাখিনি অৱতাৰণা কৰিছে। এতিয়া আমি সততে শুনি থকা এটা ঘটনা হৈছে বান্দৰৰ উপদ্ৰৱ। আমাৰ অসমৰ বিভিন্ন গাঁওসমূহৰ চুকে কোণে এতিয়া আমি বান্দৰৰ উপদ্ৰৱৰ কথা শুনিবলৈ পাওঁ। বান্দৰৰ উপদ্ৰৱৰ কাৰণে বহু কৃষকে ৰবি শস্যৰ পৰা লাহে লাহে তেওঁলোকে মন আঁতৰাই পেলাই খাৰিফ বা অন্যান্য শস্যৰ ওপৰতে নিৰ্ভৰশীল হৈ থাকিব লগা হৈছে। এই ক্ষেত্ৰত বান্দৰৰ উপদ্ৰৱৰ পৰা বাচিবৰ কাৰণে কৃষকসকলে কেনেধৰণে আগবাঢ়িব পাৰে বা কি কি কাৰ্যপন্থা আছে অলপমান জনাওকচোন।
2: আপুনি এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে। গাঁও অঞ্চলতেই নহয় নগৰ বা আজিকালি প্ৰায়বোৰ অঞ্চলতে বান্দৰৰ উপদ্ৰৱ দেখা পোৱা গৈছে। ই এক ভয়াৱহ পৰ্যায়লৈ গতি কৰিছে, কিন্তু বান্দৰৰ উপদ্ৰৱ ৰোধ কৰিবলৈ যিকোনো এটা উপায়েৰে কেতিয়াও ইয়াক ৰোধ কৰিব নোৱাৰি। ইয়াৰ কাৰণে বিভিন্ন উপায় ল'ব লগা হয়। যেনে ধৰক আমি কিছুমান বান্দৰে নোখোৱা খেতি কৰিব পাৰোঁ, জলকীয়া হওক আদা হালধি এইবিলাকৰ খেতি। দুই নম্বৰতে আহিলে আমি কম বিদ্যুৎ চালিত যিবিলাক ফেঞ্চিং, সেই ফেঞ্চিঙৰ ব্যৱস্থা কৰিব পাৰি। বান্দৰক ভয় দেখাবৰ কাৰণে কিছুমান মানুহৰ আকৃতিৰ পুতলা, টিন, ড্ৰাম বা ৰিফ্লেক্টিভ টেপ ব্যৱহাৰ কৰিব পাৰি। কিছুমান জৈৱিক উপায় যেনে ধৰক নিম তেল বা জলকীয়াৰ গুড়ি, এইবিলাক যদি বান্দৰ অহা যোৱা কৰা ৰাস্তাত ব্যৱহাৰ কৰা হয় তেতিয়া অহা যোৱাটো কিছু পৰিমাণে কম হয়। আৰু তদুপৰি যিখিনি গাঁৱৰ মানুহ থাকে তেওঁলোকৰ যিটো কমিউনিটি এফৰ্ট, তেওঁলোক একেলগ হৈ পেলাই পহৰা দিয়া কামটো কৰিব পাৰে। লগতে বিকল্প খাদ্য হিচাপে মানে বান্দৰৰ কাৰণে হাবি জংঘলত কিছুমান আমি ফল মূলৰ খেতি কৰিব পাৰোঁ। তদুপৰি ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972ৰ আধাৰত বান্দৰৰ ৰিচাৰ্চ মেকাক, যিটো আমাৰ অসমীয়া বান্দৰ, তাক ছেডিউল 2 অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াক হত্যা কৰাটো অফেন্স এগেইনষ্ট ৱাইল্ড লাইফ বুলি গণ্য কৰা হয় আৰু ইয়াৰ বাবে জৰিমনাৰ লগতে কাৰাদণ্ড হিচাপত 3-7 বছৰ পৰ্যন্ত জেইল হ'ব পাৰে। বেছি বান্দৰে যদি বেছি অনিষ্ট কৰে তেতিয়াহ'লে তেওঁ মানুহে বন বিভাগৰ অনুমতি লৈ বান্দৰৰ ৰিলোকেশ্যন, যেনে ধৰক বাসস্থান স্থানান্তৰকৰণ বা ষ্টেৰিলাইজেশ্যনৰ ব্যৱস্থা কৰিব পাৰে, কিন্তু স্বেচ্ছাই বান্দৰক হত্যা কৰাটো একেবাৰে অবৈধ।
1: হয়, খুব সুন্দৰকৈ কৈছে। আচলতে আমাৰ কৃষক ৰাইজো এই ক্ষেত্ৰত যথেষ্ট সচেতন হ'ব লগা আছে। আপুনি খুব সুন্দৰকৈ উল্লেখ কৰিলে যে আমি যিখিনি বিকল্প খেতি, যেনেকৈ ভোট জলকীয়া বা আমি বিভিন্ন ধৰণৰ কাঁইটীয়া গছসমূহৰ বিষয়ে ক'লে, সেইসমূহৰ খেতিলৈ আমি যাব পাৰোঁ, যিসমূহ আচলতে বান্দৰে নিজৰ খাদ্য হিচাপে গ্ৰহণ নকৰে। এতিয়া অন্য এটা সচৰাচৰ শুনি থকা কথা হৈছে হাতীৰ উপদ্ৰৱ। অসম যিহেতু এখন অসমৰ বনাঞ্চলৰ সংখ্যা যথেষ্ট বেছি, তেনে এটা প্ৰেক্ষাপটত অসমত হাতীৰ উপদ্ৰৱৰ কথাও বিভিন্ন সময়ত শুনিবলৈ পোৱা যায়। এই ক্ষেত্ৰত হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবৰ বাবে আপোনালোকে কেনেকুৱা ধৰণৰ কাৰ্যপন্থা হাতত ল'ব বা আমাৰ কৃষক ৰাইজক কেনেধৰণে আপোনালোকে আগবাঢ়ি যাবলৈ উপদেশ প্ৰদান কৰিব?
2: হাতী আৰু মানুহৰ সংঘাটো এক এৰাব নোৱাৰা সমস্যা। যেনেদৰে আমি মাহৰ মূৰত বা সপ্তাহত হোটেল

ৰেলত গৈ এসাঁজ খাই আহোঁ। ঠিক তেনেদৰে বন্য জীৱ জন্তুবিলাকেও নিজৰ জেগাৰ পৰা, নিজৰ এলেকাৰ পৰা বাহিৰত মানুহ থকা বসতি অঞ্চলত প্ৰৱেশ কৰে। তাৰ ফলত সঘনাই মানুহৰ লগত সংঘাত পৰিলক্ষিত হয়। গতিকে এই হাতী আৰু মানুহৰ যি সংঘাত, এইটো দিনক দিনে বৃদ্ধি পাবলৈ গৈছে, যিহেতু হাতীৰ সংখ্যাও যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। এই হাতী মানুহৰ সংঘাত কিছু পৰিমাণে একেবাৰে নিৰ্মূল কৰিব নোৱাৰি আচলতে, কিন্তু কিছু পৰিমাণে ৰোধ কৰিব পাৰি। তাৰ কাৰণে আমি কিছুমান ব্যৱস্থা হাতত ল'ব পাৰোঁ। যেনে ধৰক, আমি জনসাধাৰণক, আমাৰ বন বিভাগে জনসাধাৰণক সচেতন আৰু সজাগ কৰিব লাগে, যাতে তেওঁলোকে হাতীৰ লগত সহাৱস্থান কৰিব পাৰে। দুই নম্বৰতে আহিলে ইলেক্ট্ৰিক

0: কিন্তু কিছু পৰিমাণে ৰোধ কৰিব পাৰি। তাৰ কাৰণে আমি কিছুমান ব্যৱস্থা হাতত ল'ব পাৰোঁ। যেনে ধৰক, আমি জনসাধাৰণক, আমাৰ বন বিভাগে জনসাধাৰণক সচেতন আৰু সজাগ কৰিব লাগে যাতে তেওঁলোকে হাতীৰ লগত সহাৱস্থান কৰিব পাৰে। দুই নম্বৰতে আহিলে ইলেক্ট্ৰিক বা ছ'লাৰ ফেন্সিং। ই এক বিজ্ঞানসন্মত কাৰ্যকৰী ব্যৱস্থা যাৰ দ্বাৰা ইতিমধ্যে বহু পৰিমাণে সংঘাত কম কৰিব পৰা গৈছে। তাৰপাছতে আহিলে ক্ষেত্ৰৰ চাৰিওফালে মৌচাক বা বী হাইভ ফেন্সিং। মৌ পালন কৰিলে কি হয়, হাতীয়ে সাধাৰণতে মৌৰ যিটো কুণকুণনি, সেই কুণকুণনিক বহুত বিৰক্তি পায়। লগতে
1: মৌমাখিয়ে আচলতে হাতীৰ আগমনৰ পৰা তেওঁলোকক আঁতৰাই ৰাখে।
0: হয় হয়। তাৰপিছতে আহিছে কাঁইটীয়া কিছুমান গছ, যেনেকৈ ধৰক নেমু টেঙাৰ খেতি বা জলকীয়াৰ খেতি, এইবিলাক কৰিলে সেই জেগালৈ হাতী প্ৰৱেশ নকৰে। হাতী খেদিবৰ কাৰণে টিং, ড্ৰাম বা চিলি পাউডাৰ, মানে জলকীয়াৰ যিটো গুড়ি, সেইটো ব্যৱহাৰ কৰিব পাৰি। আৰু বিকল্প হিচাপে বন বিভাগে হাতীৰ কাৰণে কিছুমান খাদ্য, যেনে ধৰক কুঁহিয়াৰ, কলগছৰ খেতি ইত্যাদি কৰিব পাৰে।
1: হয়, সেই যিখিনি বিকল্প খাদ্যৰ কথা ক'লে, সেইখিনি চৰকাৰীভাৱে বন বিভাগে আচলতে তেনেকুৱা ধৰণৰ খেতি কৰি যাতে হাতী বা অন্যান্য জীৱ জন্তুসমূহে খাদ্য লাভ কৰিব পাৰে, যাতে কৃষক ৰাইজৰ খাদ্য শস্যসমূহ অনিষ্ট নকৰি আচলতে তেওঁলোকে তেওঁলোকৰ বাবে প্ৰস্তুত কৰা খাদ্য শস্যসমূহৰ ওপৰতে নিৰ্ভৰ হ'ব পাৰে। গতিকে খুব সুন্দৰ পদক্ষেপৰ বিষয়ে আপুনি উল্লেখ কৰিলে। এতিয়া আমি সচৰাচৰ দেখা পাওঁ যে যিসমূহ বনাঞ্চলৰ প্ৰান্তীয় কৃষক, য'ত বনাঞ্চলৰ কাষত তেওঁলোকে খেতি কৰি জীৱিকা নিৰ্বাহ কৰি আছে, তেওঁলোকৰ ক্ষেত্ৰত বিভিন্ন সময়ত তেওঁলোকৰ পশুধন অথবা বিভিন্ন ধৰণৰ খেতি বাতি অনিষ্ট কৰা দেখা পোৱা যায়। গতিকে তেনে পশুধন বা খেতি বাতি অনিষ্ট কৰা এটা পৰ্যায়ত কৃষকজনে বিভাগৰ পৰা বা প্ৰশাসনৰ পৰা কিবা তেনেকুৱা ধৰণৰ ক্ষতিপূৰণ পোৱাৰ ব্যৱস্থা আছে নেকি, সেই বিষয়ে অলপ জনাওক।
2: হয়, অসমত বন্যপ্ৰাণীৰ ফলত হোৱা যিবোৰ ক্ষতি আছে, তাৰ বাবে আমাৰ বিভাগৰ ফালৰ পৰা কিছু ব্যৱস্থা আছে, ক্ষতিপূৰণৰ ব্যৱস্থা কিছু কৰা হৈছে, যিটো বহু সময়ত কি হয়, কৃষক সমাজ অৱগতও নহয় বা হয়তো বহুত সময়ত তেওঁলোকে নোপোৱা এচিষ্টেঞ্চৰ বাবে তেওঁলোকে এইবোৰৰ পৰা অকণমান তেওঁলোক
1: আঁতৰি
2: থাকে। হয়, বন বিভাগে এনেকুৱা ধৰণৰ কিছুমান ক্ষতিপূৰণ পৰিচালনা কৰি আহিছে যাতে মানুহে ক্ষতিৰ পিছতো কিছু হ'লেও অন্তত আৰ্থিক সহায় পায়। যেনে ধৰক, এতিয়া কেতিয়াবা কি হয়, মানে মানুহ কৃষি লগতে আপোনাৰ ক্ৰপ ডেমেজটো হৈছে, লগতে কি হয়, মানুহৰ মৃত্যুও হৈছে, তেনেকুৱাও হৈছে। এতিয়া বহু ক্ষেত্ৰত কি হয়, আমাৰ যিখিনি ফৰেষ্ট এৰিয়া আছে, যিখিনি বনাঞ্চল আছে, তাত বহু সময়ত ৰেষ্ট্ৰিকশ্যন থাকে, যোৱাটো নিষেধ থাকে। বহু সময়ত কি হয়, তেনেকৈ যিখিনি পশুধন থাকে তেওঁলোক ধৰক ঘাঁহ খাবলেই হওক বা চৰিবলেই হওক তেনেকৈ ৰেষ্ট্ৰিক্টেড এৰিয়াত গুচি যায়। আৰু তেনেকুৱা ক্ষেত্ৰতো কেতিয়াবা তেনেকুৱা ধৰণৰ পশুধন মৃত্যুমুখত পৰে। তেনেকুৱা ক্ষেত্ৰত মৃত্যুৰ ক্ষেত্ৰতো কিছু পৰিয়ালক আৰ্থিক সহায় দিয়া হয়। এনেকুৱা ক্ষেত্ৰত যেতিয়া তেনেকুৱা ক্ৰপ ডেমেজেই হওক বা পশুধনেই ধৰক আপোনাৰ বিনষ্ট হৈছে, তেতিয়া লগে লগে তাৎক্ষণিকভাৱে 24 hours ভিতৰত, এদিনৰ ভিতৰতে দেৰি নকৰি তেওঁলোকে যিটো নিয়াৰেষ্ট যোনটো ডিপাৰ্ট, মানে
1: স্থানীয়
2: বন বিষয়া লগতে মানে যিকোনো ধৰণৰ হয়, হয়তো ৰেঞ্জ অফিচ হ'ব পাৰে বা বিট অফিচ হ'ব পাৰে, যিকোনো তেনেকুৱা এজন অফিচাৰক তেওঁলোকে কণ্টেক্ট কৰিব লাগে। আৰু ইয়াতো এটা আপোনাৰ ক্ৰাইটেৰিয়া আছে যে তেওঁলোকে সেই যিমান সোনকালে জনাইছে তাৰপিছত এটা ভেৰিফিকেশ্যন কৰা হয়। ইয়াত বিভিন্ন ধৰণৰ বিভাগ মানে জড়িত হৈ থাকে, তেওঁলোক কোঅৰ্ডিনেট কৰে। যেনে ধৰক, এতিয়া আমাৰ বন বিভাগ থাকিবই, লগতে কৃষি বিভাগো থাকিলে, আৰু লগতে আপোনাৰ ভেটেনেৰি ডিপাৰ্টমেণ্টো থাকিব। ধৰক এতিয়া যদি পশুধন মৃত্যুমুখত পৰে তেনে ক্ষেত্ৰত, চ' সেনেকুৱা আছে। এতিয়া ফচলৰ কাৰণেও তেওঁলোকে কিছু ক্ষতিপূৰণ পায়, লগতে ঘৰ বাৰী যদি আপোনাৰ, যেনে আমি দেখিবলৈ পাওঁ ধৰক এই গড়ভঙা অঞ্চলতেই হওক বা এনেকুৱা ধৰণৰ যিখিনি আমাৰ গুৱাহাটীতে যিখিনি আছে, হাতীৰ উপদ্ৰৱ খুব বেছি এইটো কাৰণেই, কাৰণ আমি আগতে আলোচনা কৰি আহিছোঁ যে হাতী হওক বন্যপ্ৰাণীখিনিয়ে এতিয়া বৰ্তমান বাসস্থানলৈ গতি কৰিছে, কাৰণ পপুলেশ্যন বাঢ়িছে বা তেওঁলোকৰ হেবিটেটটো ফ্ৰেগমেণ্ট হৈছে, খাদ্য বিচাৰি তললৈ আহে। তেতিয়া আমি মানুহখিনিয়ে কি কৰিব লাগিব, এতিয়া ধৰক এনেকুৱা ধৰণৰ ঘৰ বাৰীও বিনষ্ট হৈছে, এনেকুৱা ক্ষেত্ৰতো তেওঁলোকৰ ধৰক ডিপেণ্ডছ আপন কিমানখিনি ক্ষতি হৈছে, তাৰ ওপৰত ভেৰিফিকেশ্যন কৰাৰ পিছত আপোনাৰ খেতি নষ্টই হওক বা পশুধনেই হওক, তাৰ ওপৰত ভিত্তি কৰি ডিপেণ্ড কৰে। 10,000 পৰা আদি কৰি আপোনাৰ 4-5 lakh পৰ্যন্ত এককালীন সাহাৰ্য দিয়াৰ কম্পেনচেশ্যন হয়, যিটো ক্ষতিপূৰণ দিয়াৰ এটা ব্যৱস্থা আছে। কিন্তু তেওঁলোকে তাৎক্ষণিকভাৱে বিভাগক

0: অৱগত
1: কৰাব লাগিব, জনাব লাগিব।
0: খুব সুন্দৰকৈ আপুনি আচলতে কথাখিনি ক'লে। এতিয়া আমাৰ আজিৰ আলোচনাৰ মাজতে এটা খুব সুন্দৰ কথা অৱতাৰণা হৈছিলে যে আমাৰ বন্যপ্ৰাণীসকলৰ বাবে আমি পৃথককৈ বিকল্প খেতি কৰা, সেই বিকল্প খেতিৰ জৰিয়তে বন্যপ্ৰাণীসকলৰ যাতে আমাৰ কৃষক ৰাইজৰ খেতি নষ্ট নকৰাকৈয়ে তেওঁলোকে জীয়াই থাকিব পাৰে, গতিকে সেই দিশত আগবঢ়া। আৰু তাৰ লগত সামঞ্জস্য থকা এটা বিষয় হৈছে যে কৃষি বনানীকৰণ, যে যিসমূহ বনাঞ্চলৰ প্ৰান্তীয় ঠাই আছে সেই ঠাইসমূহত তাৰ কৃষিজাত সামগ্ৰীসমূহৰ লগতে অন্যান্য বজাৰত মূল্য থকা বৃক্ষসমূহ, যিসমূহৰ ধৰি লওক শাল, চেগুন, বনচুম, তিতাচপা এনেকুৱা ধৰণৰ গছসমূহৰ যথেষ্ট বজাৰ মূল্য আছে, গতিকে কৃষি আৰু বন দুয়োটা বিষয়ক একত্ৰিত কৰি কৃষক ৰাইজে আগবাঢ়ি গ'লে তেওঁলোকে কেনেধৰণে আগবাঢ়ি যাব পাৰিব তাৰ বিষয়ে অলপমান জনাওকচোন।
1: কৃষি বনানীকৰণ হৈছে এক লাভজনক আৰু স্থায়ী ব্যৱস্থা। যেতিয়া এজন কৃষকে একেডৰা মাটিতে কৃষি শস্য, বহুমূলীয়া গছ ৰোপণ আৰু পশুপালন কৰে, তেতিয়া তেওঁ কি হয়, ধীৰে ধীৰে স্বাৱলম্বী হ'বলৈ ধৰে। ই এক কম খৰচী আৰু বহুমুখী আয় ল'ব পৰা এক ব্যৱস্থা, আৰু লগতে ই পৰিৱেশ সুৰক্ষিত কৰে। ধৰি লওক, এডৰা মাটিত এজন কৃষকে আম গছ, শাক পাচলি আৰু পশুধন একেলগে পালন কৰিছে, তো তেওঁ তাৰ ফলত কি হ'ব, যদি তেওঁৰ এটা খেতি লোকচানো হয় তেতিয়াহ'লে আনটো কিন্তু লাভ হ'ব। এই পদ্ধতিৰ জৰিয়তে বছৰৰ সকলো সময়তে আয় পাব পাৰে। যেনে ধৰক, শস্য মৌচুমী হ'লেও গছ গছনি বা পশুধনৰ পৰা বছৰি আয় লাভ কৰিব পাৰে এজন কৃষকে। লগতে ই এক কম খৰচী আৰু মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰিব পৰা পদ্ধতি। দীৰ্ঘম্যাদী বিনিয়োগ কৰিব পাৰে, যেনে ধৰক কিছুমান মূল্যৱান গছ, শাল, চেগুন, গমাৰি ইত্যাদি ৰোপণৰ ফলত তেওঁলোকে দীৰ্ঘম্যাদী বিনিয়োগ কৰিব পাৰে। তদুপৰি এই পদ্ধতিৰ জৰিয়তে গছৰ সংখ্যা বাঢ়ে, বন্যপ্ৰাণীৰ কাৰণে বাসস্থানৰ সৃষ্টি হয় আৰু ই জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়।
0: হয়, খুব সুন্দৰকৈ আপুনি কথাখিনি অৱতাৰণা কৰিছে। এতিয়া আমাৰ ধৰি লওক এজন সচৰাচৰ কৃষকে তেওঁ ভাবিছে যে তেওঁ বনাঞ্চলৰ ওচৰত তেওঁ যিহেতু খেতি বাতি কৰি জীৱিকা নিৰ্বাহ কৰি আছে, তেওঁ বিভিন্ন উন্নত জাতৰ বৃক্ষসমূহ তেওঁ ৰোপণ কৰিব বিচাৰিছে, তেওঁ কেনেধৰণে আগবাঢ়িব, তেওঁ প্ৰথমতে কাৰ লগত যোগাযোগ কৰিব, আৰু উচ্চ মানদণ্ডৰ উচ্চ ক্ষমতা সম্পন্ন এই গছসমূহৰ যিসমূহ পুলি, সেই পুলিসমূহ তেওঁলোকে ক'ত পাব তাৰ বিষয়ে অলপমান জনাওকচোন।
1: বন বিভাগৰ ওচৰত আচলতে যিবিলাক নাৰ্চাৰী থাকে, সেই নাৰ্চাৰীবিলাকত আমাৰ উন্নত মানদণ্ডৰ গছপুলি থাকেই। গতিকে যেতিয়া এজন কৃষকে সেই গছপুলিখিনি পাবলৈ বিচাৰে, তেওঁলোকে আবেদন কৰিলে হয় স্থানীয় বন বিভাগক, বন বিষয়াক তেওঁলোকে যদি আবেদন কৰে তেওঁলোকে বিনামূলীয়াকৈ এই গছপুলিসমূহ লাভ কৰিব পাৰে।
0: হয়, ইয়াৰ ক্ষেত্ৰত কিবা প্ৰশিক্ষণৰ ব্যৱস্থা আছে নেকি, কৃষকসকলে কেনেধৰণে সেই কৃষিৰ লগতে উন্নত পদ্ধতিৰে তেওঁলোকে উন্নত মানসম্পন্ন বৃক্ষসমূহ ৰোপণ কৰিবৰ কাৰণে কিবা প্ৰশিক্ষণৰ ব্যৱস্থা আছে নেকি, আপোনালোকে আপোনালোকৰ বিভাগৰ পৰা তেনেকুৱা ধৰণৰ কিবা প্ৰশিক্ষণৰ ব্যৱস্থা আছে নেকি, ধৰি লওক কিবা সংস্থা আছে, বিভিন্ন ধৰণৰ আপোনালোকৰ ট্ৰেইনিং ইনষ্টিটিউটসমূহ আছে, প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহ আছে, তিনিচুকীয়াতো প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে, হয়তো আমাৰ গুৱাহাটীতো বিভিন্ন ধৰণৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে, সেইসমূহৰ জৰিয়তে কৃষকে প্ৰশিক্ষণ লাভ কৰিব পাৰে নেকি যদি কোনোবা কৃষক ইচ্ছুক হয়।
1: আচলতে আমাৰ যিবিলাক ইক' ডেভেলপমেণ্ট কমিটি বনোৱা যায় আমাৰ বন বিভাগৰ জৰিয়তে, তেওঁলোকে গাঁৱৰ মানুহখিনিক এই ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰে গছপুলি ৰোপণ বা বনানীকৰণৰ কাৰণে। এই ক্ষেত্ৰত সেই স্থানীয় মানুহখিনি সেই পদ্ধতিৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ পৰে আৰু তেওঁলোকে সেই প্ৰশিক্ষণ নহয় আচলতে, তেওঁলোকে সেই পদ্ধতিৰ জৰিয়তে তেওঁলোকে নিজৰ বাবেও কিছুমান আৰম্ভ কৰিব পাৰে।
0: হয়, খুব সুন্দৰকৈ ক'লে। এতিয়া যিহেতু আমি ইতিমধ্যে প্ৰান্তীয় কৃষকসকলৰ, বনাঞ্চলৰ প্ৰান্তীয় কৃষকসকলে কৃষি আৰু বনানীকৰণৰ জৰিয়তে তেওঁলোকৰ স্বাৱলম্বিতাৰ দিশটোৰ কথা আমি আলোচনা কৰি আছোঁ, এই ক্ষেত্ৰত এজন কৃষকে সেই বনানীকৰণৰ জৰিয়তে কেনেধৰণে লাভান্বিত হ'ব পাৰে তাৰ বিষয়ে অলপমান জনাওকচোন।
1: হয়, কৃষকজনে তেওঁলোকৰ মূল্যৱান যিবিলাক গছপুলি লাগে তেওঁলোকে বন বিভাগৰ অনুমতি লৈ পেলাই তেওঁ ঘৰত ৰোপণ কৰিব পাৰে। ঘৰত হওক বা তেওঁ নিজৰ যিখিনি মাটি আছে, দূৰত হ'লেও সেই মাটিত তেওঁলোকে ৰোপণ কৰিব পাৰে। মূল্যৱান গছ হ'লে যেতিয়া কাটিবৰ সময় হয়, যদি নিজৰ ঘৰৰ মাটিত আছে, সেই গছজোপা কাটি পেলাই বেলেগ জেগাত নিব লগা নহয়, নিজৰ ঘৰতে ব্যৱহাৰ কৰিছে, তেতিয়াহ'লে তেওঁ কোনো অনুমতি ল'ব নালাগে বন বিভাগৰ পৰা।
0: হয়, লগতে তেওঁলোকৰ নিজৰ দৈনন্দিন জীৱন জীৱিকাৰ বাবেও আচলতে তেওঁলোকে এই সমলসমূহক ব্যৱহাৰ কৰিব পাৰে, নিশ্চয় নহয়নে? হয়, গতিকে এই ক্ষেত্ৰত আমি দেখা পালোঁ যে কৃষি আৰু বনানীকৰণ দুয়োটা বিষয় যেতিয়া একত্ৰিত হৈ পেলাই আগবাঢ়ি যায় তেনেহ'লে কৃষকসকলৰ স্বাৱলম্বিতা আৰু অৰ্থনৈতিক উৎকৰ্ষ সাধনৰ দিশটোত

0: লোকে যথেষ্টখিনি ধনাত্মক প্ৰভাৱ ইয়াৰ পৰা পৰিব পাৰে। ইতিমধ্যে আপুনি উল্লেখ কৰিলে বনাঞ্চলৰ বিভিন্ন ধৰণৰ সম্পদসমূহ লোৱাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ আইনী ব্যৱস্থা আছে, গতিকে এই আইনী ব্যৱস্থাসমূহৰ বিষয়ে আমাৰ বহু কৃষক হয়তো অৱগত নহয়। এই ক্ষেত্ৰত আজিৰ অনুষ্ঠানটোৰ পৰা আপোনালোকে অলপমান কৃষকসকলৰ উদ্দেশ্যে এই আইনী ব্যৱস্থাসমূহৰ বিষয়ে কওকচোন।
1: হয়, কৃষি আৰু বন্যপ্ৰাণীৰ মাজত যিটো এটা সম্পৰ্ক, সেইটো বিশেষকৈ আমি আজি যিটো আমাৰ মুখ্য যিটো বিষয়, আমাৰ মানুহ বন্যপ্ৰাণী সংঘাতৰ বিষয়ে আমি আচলতে পাতিছোঁ। এই সংক্ৰান্তত বিভিন্ন ধৰণৰ নিয়ন্ত্ৰণ হওক বা সংৰক্ষণৰ বাবে আমাৰ ভাৰত চৰকাৰ ভাৰতত আমাৰ কিছুমান গুৰুত্বপূৰ্ণ আইন আছে। যেনে আমি প্ৰমুখ্যে প্ৰথমতে আমি পাতিছিলোঁ যে ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট, যিটোৰ কথা আমি জানো 1972, এইটো ভাৰতৰ এটা মুখ্য বন্যপ্ৰাণী সংৰক্ষণৰ আইন। আৰু ইয়াত আমি ইয়াৰ অধীনত আমি বন্যপ্ৰাণী হত্যা হওক বা কোনো ধৰণৰ ক্ষতি বা আমাৰ বনাঞ্চল তাত যিকোনো ধৰণৰ ক্ষতিৰ ক্ষেত্ৰত আমি কিছু আমি নিয়ন্ত্ৰণমূলক ব্যৱস্থা আমি প্ৰদান কৰা হয় এই এক্ট, ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 অধীনত। তাৰ লগতে আমাৰ আৰু এটা এক্ট আছে, যেনে ফৰেষ্ট কনজাৰ্ভেশ্যন এক্ট 1980। এইটোত আমি কি কৰোঁ, ফৰেষ্ট কনজাৰ্ভেশ্যন এক্ট যিহেতু নামতে আমি গম পাইছোঁ, আমাৰ যিখিনি আমাৰ ফৰেষ্ট লেণ্ড আছে সেই ফৰেষ্ট লেণ্ডখিনি যাতে কোনো ধৰণৰ নন ফৰেষ্ট কামৰ কাৰণে ব্যৱহাৰ নহওক। ধৰক এতিয়া আমি বহু ক্ষেত্ৰত দেখোঁ আমাৰ ফৰেষ্ট লেণ্ড ডাইভাৰ্ট কৰা হয় ৰাস্তা বনোৱাৰ কাৰণে হওক বা বিভিন্ন ধৰণৰ তেনেকুৱা কাৰ্যৰ কাৰণে। ছ' এই ফৰেষ্ট কনজাৰ্ভেশ্যন এক্টৰ থ্ৰুইদি বনাঞ্চলসমূহ সংৰক্ষণ কৰা হয় আৰু বনভূমি যিখিনি আছে আমাৰ অন্য কামত যাতে ব্যৱহাৰ হ'লেও তাক আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ, সেইটোৰ বাবে এই এক্টখন আছে। আৰু লগতে আমাৰ আৰু এটা এক্ট আছে, বায়'লজিকেল ডাইভাৰ্চিটি এক্ট 2002, যিটোৰ থ্ৰুইদি আমি আমাৰ যিখিনি বায়'ডাইভাৰ্চিটি জৈৱ বৈচিত্ৰ তাৰ সংৰক্ষণৰ প্ৰতি আমি গুৰুত্ব দিব পাৰোঁ, আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। আৰু লগতে এনেকুৱাও আছে যে আমাৰ যিটো আমাৰ কিছুমান যিখিনি আমাৰ ফৰেষ্ট ডুৱেলাৰ্ছ থাকে তেওঁলোকৰ কাৰণে আমাৰ ফৰেষ্ট ৰাইটছ এক্টটো আছে, সেইখন আচলতে আমাৰ হেৰি হৈ অহা নাই, তাত কিছু মানে তাত কাম কৰিবলগীয়া আছে ফৰেষ্ট ৰাইট এক্টৰ অধীনত। মানুহখিনিয়ে ৰাইটছখিনি এতিয়ালৈকে সম্পূৰ্ণভাৱে নাই পোৱা। তাৰ বাহিৰেও আমাৰ যিখন মষ্ট ইম্পৰ্টেণ্ট এক্ট, আমাৰ ইণ্ডিয়ান ফৰেষ্ট এক্ট 1927, সেইখনো আছে। সেইখনৰ থ্ৰুইদিও আমি বন আৰু বন সম্পদ ব্যৱস্থাপনাৰ প্ৰতি মানে আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ, আমি মানুহক সজাগ কৰিব পাৰোঁ আৰু এই বন্যপ্ৰাণী হওক বা আমাৰ যিখিনি আমাৰ বন সম্পদ আমি সংৰক্ষণ কৰিব পাৰোঁ। লগতে আমাৰ সময়ে সময়ে কি হয়, আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে বন বিভাগেই হওক আমাৰ কিছুমান SOP মানে উলিয়াই থকা হয়, তেওঁলোকে উলিয়ায়। এতিয়া ধৰক যিখিনি আমি আজি পাতিছোঁ যে বন্যপ্ৰাণী মানুহ যিখিনি হিউমেন এনিমেল কনফ্লিক্ট আছে তাৰ কাৰণেও আচলতে যদিও ই এটা দুৰ্যোগ নহয়, প্ৰাকৃতিক দুৰ্যোগ নহয়, যদিও ইয়াক মানে সময়ে সময়ে আচলতে ইয়াক দুৰ্যোগৰ নিচিনা মানে আচলতে ট্ৰিট কৰা হয়। সেইটো কাৰণে যিটো মই অলপ আগতে কোৱা আমাৰ যিটো ক্ষতিপূৰণৰ ব্যৱস্থা, সেইটো কাৰণে যিমান পাৰে মানে ফাষ্ট ট্ৰেক কৰা হৈছে যাতে মানুহখিনিৰ, যিটো আমি অলৰেডি প্ৰিয়ংকা বাইদেউ কৈছে যে মানুহখিনিৰ সহনশীলতা কমিছে, সেই হেতুকে যাতে কম্পেনচেশ্যনটো, ক্ষতিপূৰণটো যিমান পাৰোঁ সোনকালে দিয়া হয়, সেইটোৰ কাৰণে আচলতে সময়ে সময়ে বিভাগে কামবোৰ কৰি যায়। আৰু ইয়াত মানুহখিনিৰ যিখিনি পাব্লিক আছে, যিখিনি কৃষি ৰাইজ আছে, কৃষি সমাজ আছে, লগতে যিখিনি বনৰ ওচৰে পাজৰে থকা ফৰেষ্টৰ ওচৰে পাজৰে থকা যিখিনি মানুহ আছে, তেওঁলোকে যাতে সময়ে সময়ে বিভাগৰ লগত মানে একেলগ হৈ যাতে কামখিনি কৰে, তেওঁলোকে বিভিন্ন ধৰণৰ ইনফৰ্মেশ্যন দিয়াই হওক, লগে লগে অৱগত কৰোৱাই হওক বা বিভিন্ন ধৰণৰ মানে সহযোগ কৰাই হওক, সেই কামখিনি যাতে তেওঁলোকে কৰে, সেইটোৱে মই ক'ব বিচাৰোঁ। আৰু তেওঁলোকে আচলতে এই যিখিনি আমাৰ এক্ট আছে, বিভিন্ন এক্টৰ প্ৰতি তেওঁলোকে লক্ষ্য ৰাখি তেওঁলোকে এইখিনিৰ প্ৰতি আচলতে অৱগত হ'ব লাগে, সজাগ হ'ব লাগে আৰু আনকো কৰাব লাগে সজাগ।
2: ইয়াৰ লগতে মই আৰু এটা কথা যোগ কৰিব বিচাৰোঁ, বায়'ডাইভাৰ্চিটি এক্ট 2002ৰ অধীনত আচলতে কৃষকসকল বহুত লাভান্বিত হয়। ইয়াত বনজ যিবিলাক উদ্ভিদ আছে সেই উদ্ভিদবিলাকৰ ৰক্ষণাবেক্ষণত গুৰুত্ব দিয়া হয়।
0: হয়, খুব সুন্দৰকৈ আচলতে কথাখিনি কৈছে। ইয়াৰ লগতে আৰু এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে আধুনিক প্ৰযুক্তি। এতিয়া বন্যপ্ৰাণী আৰু মানুহ বিশেষকৈ খেতিপথাৰৰ ক্ষেত্ৰত অনিষ্ট কৰাৰ দিশটোলৈ যদি আমি লক্ষ্য কৰোঁ, বন্যপ্ৰাণীৰ সংঘাত ৰোধ কৰিবৰ কাৰণে আধুনিক প্ৰযুক্তি কেনেকুৱা ধৰণৰ এতিয়া আমাৰ সমাজলৈ আহিছে তাৰ বিষয়ে জনাওকচোন।
1: হয়, সময়ে সময়ে আমি মানুহ আৰু বন্যপ্ৰাণীৰ যিখিনি কোএক্সিষ্টেন্স সেইখিনি আমি নিশ্চিত কৰিবলৈ আমি সচৰাচৰতে আমি আচলতে বন বিভাগেও আমি ইউজ কৰি আহিছোঁ, আমি ব্যৱহাৰ কৰি আহিছোঁ বিভিন্ন ধৰণৰ প্ৰযুক্তি, যেনে আমি পেট্রোলিং আমি যেটা করো আমি ডেইলি পেট্রোলিং করা হয়। পেট্রোলিংয়ের ক্ষেত্রে আমি বিভিন্ন ধরনের আমার অ্যাপ আছে, এম

0: ষ্ট্ৰাইপছ নামৰ এপ এটা আছে, আমি সেই এপটো ইউজ কৰোঁ পেট্ৰলিঙৰ কাৰণে, যিটোৱে বিভাগক সহায় কৰে। লগতে তেওঁলোকে তাত আচলতে সেই এপটোত আমি পেট্ৰলিং কৰাৰ সময়ত আমি কি দেখিছোঁ, আমি পেট্ৰলিং কৰা ৰাস্তাটোত আমি কি দেখিছোঁ আৰু কিমানখিনি আমি আচলতে ভালকৈ পেট্ৰলিং কৰিছোঁ, সেই গোটেইখিনি আচলতে সেই এপটোত আমি গম পাওঁ। সেইটোত আচলতে আমি ইনপুট দিব লাগে, তেনেকুৱা এটা এপ আছে। লগতে আমি এনেকুৱা ধৰণৰ যিটো কো এক্সিষ্টেঞ্চৰ কাৰণে আমাৰ আৰ্লি ৱাৰ্নিং ছিষ্টেমৰ সুবিধা আছে, যাতে যিহেতু আমি গম পাওঁ, আমি শুনিবলৈ পাওঁ, আমাৰ গুৱাহাটীতে আমি শুনিবলৈ পাওঁ, আমি আমাৰ যিহেতু ৰেলৱে ট্ৰেকছ আছে আমাৰ পামহি অঞ্চলত, আমাৰ যিটো ৰেল লাইন আছে, তো সেইফালেদি আমি তাত আমাৰ আচলতে আমাৰ 5টা এলিফেণ্ট কৰিডৰ্ছ আছে, চ' সেইফালেদি হাতী প্ৰায় অহা যোৱা কৰে। চ' সেইকাৰণে কি হয়, সচৰাচৰ কি হয়, আপোনাৰ হাতী প্ৰায় আপোনাৰ দুৰ্ঘটনা পতিত হয়, লগতে আপোনাৰ মৃত্যুমুখতো পৰে। সেয়েহে আমাৰ আৰ্লি ৱাৰ্নিং ছিষ্টেমৰ সুবিধা আছে। লগতে আমি ৰেলৱে ডিপাৰ্টমেণ্টৰ লগত আমি অনবৰতে আমি সংযোগ বনাই ৰাখোঁ। আমাৰ এছ এম এছ এলাৰ্টৰ থ্ৰুইদিয়ে হওক বা বিভিন্ন ধৰণৰ গ্ৰুপৰ থ্ৰুইদি হওক, আমি এইবোৰ ৱাৰ্নিং ছিষ্টেম আমি হেৰি কৰোঁ। আৰু ছ'লাৰ ফেঞ্চিঙৰ সুবিধা আমি আগতে পাতিছিলোঁ, ছ'লাৰ ফেঞ্চিঙৰ সুবিধাও আছে। আমি ছ'লাৰ ফেঞ্চিং যিটোৰ থ্ৰুইদি, ছ'লাৰ ফেঞ্চিং মানে কি, আমাৰ এতিয়া এনেকুৱা নহয় যে ইলেক্ট্ৰিক খুব এটা হাই ভল্টৰ ইলেক্ট্ৰিচিটি আমি ইউজ কৰি আছোঁ, তাত আমি খুব এটা কম যাতে পালছৰ নিচিনাকৈ মানে এটা সৰু হেৰি মানে আপোনাৰ পালছিফাই হোৱা, যাতে মানে হাতীটো আপোনাৰ ক্ষতিও নহওক অথচ তেওঁলোক সেই মানে ৱাৰ্ণো হওক, তেনেকুৱা ধৰণৰ সুবিধা এটা আছে। বা বাইদেউ কোৱাৰ নিচিনা যিটো বি হাইভৰ কথা কৈছিলে, মৌমাখি ব্যৱহাৰ কৰি, তেনেকুৱা ধৰণৰো আছে। আমি মুঠৰ ওপৰত আমি কমিউনিটি পাৰ্টিচিপেশ্যন খুব এটা ইম্পৰ্টেণ্ট বিষয় এই ক্ষেত্ৰত। আমি টেকন'লজি ইউজ কৰোঁ, আমি আৰু আমাৰ যি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আছে, তাত আমি দুটা ধৰণৰ টেকন'লজিৰ কথা আমি জানিবলৈ পাইছিলোঁ। এটা হৈছিলে আমি ই আই নামৰ এটা টেকন'লজি তেওঁলোকে ইউজ কৰে, যিটো থ্ৰুইদি তেওঁলোকে বহুত এটা ডাঙৰ এৰিয়া তেওঁলোকে কাভাৰ কৰে আৰু যিটো থ্ৰুই তেওঁলোকে নজৰ দিব পাৰে যাতে বহু বন্যপ্ৰাণী ক'ৰবাত ক্ষতি হৈছে নেকি বা কোনো ধৰণৰ মানে ইনট্ৰুডাৰ সোমাইছে নেকি। লগতে আমি যিটো দেখি পাওঁ, আমি কাজিৰঙাৰ যেতিয়া আমি এলিফেণ্ট কৰি সেইটোতো কৰিডৰ হয়, এনিমেল কৰিডৰ হয়, নেশ্যনেল হাইৱেৰে আমি যাওঁ, যাওঁতে আমি দেখোঁ যে তাত কিছুমান জেগাই জেগাই স্পীড লিমিট লগোৱা আছে। অকল স্পীড লিমিট লগোৱাই নহয়, তাত আচলতে আমাৰ থাৰ্মেল কেমেৰাৰো সুবিধা আছে, যিটো থ্ৰুইদি মানে যাতে এক্সিডেণ্ট নহওক, মানে হাতী হওক বা জীৱ জন্তুৰ হওক, সেইটো এটা
1: গুৰুত্ব প্ৰদান কৰা হৈছে। হয়, আচলতে খুব সুন্দৰকৈ আজি এই আলোচনাটোত আপোনালোকে বিভিন্ন ধৰণৰ কাৰিকৰী দিশসমূহ, বিশেষকৈ বন্যপ্ৰাণী সংৰক্ষণ আৰু কৃষিখণ্ডত আমি আগবাঢ়ি যাবৰ কাৰণে কেনেধৰণে বন্যপ্ৰাণীয়ে কৃষিখণ্ডত আচলতে বিভিন্ন ধৰণৰ সংঘাত বা অপকাৰ বা অনিষ্ট আদি নকৰিবৰ কাৰণে কি কি কাৰ্যপন্থা ল'ব লাগে, কি কি আইন আছে আৰু কেনেকৈ ধৰণে আমাৰ কৃষকসকল আগবাঢ়ি যাব, এই বিষয়ে খুব সুন্দৰকৈ আৰু সাৱলীলভাৱে আপোনালোকে আমাৰ কৃষক ৰাইজৰ উদ্দেশ্যে জনালে। দুয়োগৰাকী সমল ব্যক্তিলৈকে আজিৰ এই অনুষ্ঠানটোৰ পৰা আমি আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৃষক ৰাইজক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠানটো আমি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।
2: ইমান পৰে শ্ৰোতাসকলে, কৃষি আৰু বন্যপ্ৰাণী সংঘাতৰ পৰা সহ অৱস্থানলৈ এই বিষয়ে আলোচনাটি শুনিলে। আলোচনাটিত ভাগ ল'লে ৰাণীস্থিত পশ্চিম অসম জেনেটিক ৰেঞ্জৰ আঞ্চলিক বন বিষয়া প্ৰিয়ংকা হাতীমাতা আৰু গুৱাহাটীস্থিত বশিষ্ঠ বন্যপ্ৰাণী সংমণ্ডলৰ সঞ্চালক বন বিষয়া সুৰুশ্ৰী পাটোৱাৰীয়ে। অনুষ্ঠানটিৰ আঁত ধৰিলে খানাপাৰাস্থিত কৃষি সঞ্চালকালয়ৰ কৃষি উন্নয়ন বিষয়া মানসজ্যোতি বৰাই। আমাৰ আজিৰ কৃষিজগত অনুষ্ঠানটি ইমানতেই সামৰা হ'ল। কংকিতা ভৰদ্বাজৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে উৎপল বৰাই।
3: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেঞ্চন যোজনা মোদীজীৰ সংকল্প।
4: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
3: এতিয়ালৈ এই যোজনাত 8,85,00,000তকৈ অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।

0: যতীন্দ্ৰনাথ শৰ্মাৰ কণ্ঠৰ ভজন শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহুত খন্তেক পাছতেই সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ খাই খাই বাতৰিৰ ভিতৰত আছে, বিধানসভা নিৰ্বাচনত বিজেপিৰ অভূতপূৰ্ব সাফল্যৰ বাবে ৰাজ্যবাসীক ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ধন্যবাদ জ্ঞাপন,

0: বিরোধী মিত্রজোঁটৰ পৰাজয়ৰ বাবে গৌৰৱ গগৈৰ নৈতিক দায়িত্ব স্বীকাৰ। ৰাজ্যৰ বিজেপি বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী জগত প্ৰকাশ নাড্ডাক কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে নিযুক্তি। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপৰ ওপৰত অনুষ্ঠানে শুনানি প্ৰক্ৰিয়া আদালতত সম্পন্ন। 29 মে'ৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষা হ'ব বুলি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ঘোষণা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি দিল্লীত হ'বলগীয়া খেলত দিল্লী কেপিটেলছ আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। অসম বিধানসভা নিৰ্বাচন 2026ৰ কালি ঘোষিত ফলাফল অনুসৰি ভাৰতীয় জনতা পাৰ্টীয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হৈছে। দলটোৱে ৰাজ্যখনৰ মুঠ 126টা সমষ্টিৰ ভিতৰত 82টাত জয়লাভ কৰিছে। নিৰ্বাচনত বিজেপিয়ে লাভ কৰা এই অভূতপূৰ্ব সাফল্যৰ বাবে ৰাইজক ধন্যবাদ জ্ঞাপন কৰি ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কয় যে ৰাজ্যবাসীৰ আশীৰ্বাদত এই নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ 102গৰাকী প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰি ইতিহাস ৰচনা কৰিলে। বিজেপিৰ গণসংযোগ শক্তিশালীভাৱেই এই ঐতিহাসিক জয়লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। অনাগত 5 বছৰত অসমবাসীৰ উন্নয়নৰ বাবে পূৰ্বৰ দৰে কাম কৰি যাব বুলি তেওঁ মন্তব্য কৰে। অসমবাসীৰ ওচৰত দলটো ঋণী হৈ থাকিব বুলিও ডঃ শৰ্মাই জানিবলৈ দিয়ে। এখন বিকশিত নতুন অসম গঢ়াৰ লক্ষ্য পূৰণৰ দিশে কাম কৰি যাবলৈ সংকল্পবদ্ধ বুলি উল্লেখ কৰি ডঃ শৰ্মাই প্ৰতিগৰাকী বিজয়ী প্ৰাৰ্থীক অভিনন্দন জ্ঞাপন কৰে। পৰৱৰ্তী 5 বছৰত বহু প্ৰকল্প উদ্বোধন কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে।
1: এইবাৰটো বহুত কাম হ'ব। এইবাৰটো কামবিলাক মানুহে দেখা পাব। যোৱাবাৰটো আমি আধাৰশিলাহে কৰিছো বা 2 এটা দেখা পাইছো। ধৰক ভাস্কৰ বৰ্মা সেতুখনে ততাতৈয়াকৈ খুলি দিছো, বোলে মহাৰাজ পিঠু সেতুখনে ততাতৈয়াকৈ খুলি দিছো। কিন্তু এতিয়াতো 5 বছৰ কিমান কাম দেখা পাব। ধুবুৰী ফুলবাৰী ব্ৰিজ কমপ্লিট হ'ব, পলাশবাৰী শুৱালকুছি ব্ৰিজ কমপ্লিট হ'ব, মাজুলী যোৰহাট ব্ৰিজ কমপ্লিট হ'ব, শিলচৰৰ পৰা গুৱাহাটীলৈ 5 ঘণ্টাত অহা ৰাস্তা মুকলি হ'ব, কাজিৰঙাৰ ওপৰত সেতু হ'ব, আপোনাৰ গহপুৰ নুমলীগড়ৰ মাজত টানেল হ'ব, ছেমি কণ্ডাক্টৰ ফেক্টৰী ইনগ্ৰেশ্যন হ'ব, ফাৰ্টিলাইজাৰ ফেক্টৰী ইনগ্ৰেশ্যন হ'ব, পাৱাৰ প্লেণ্ট ইনগ্ৰেশ্যন হ'ব। গতিকে এইবাৰটো গোটেই কামবিলাক মানুহে দেখা পাব। এই 5 বছৰ হ'ল উদ্বোধনৰ বছৰ, যোৱা 5 বছৰ আছিল আধাৰশিলাৰ 5 বছৰ। গতিকে ইমানটো আহোঁতে যাওঁতে মানুহে ছেমি কণ্ডাক্টৰটো দেখিছে, এতিয়া মানুহে দেখা পাব তাৰ পৰা চিপছ ওলাইছে। এতিয়া নাৰেঙ্গী কৰোৱা দলঙৰ আধাৰশিলাহে হৈছে। অহা 5 বছৰত মানুহৰ গাড়ী চলিব।
0: ফলাফল ঘোষণাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ শৰ্মাই চৰকাৰৰ পৰৱৰ্তী কাৰ্যকালত ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ পৰিকল্পনাৰ বিষয়ে সদৰি কৰে। তেওঁ কয় যে নতুন মন্ত্ৰীসভাৰ আৰু বিধায়কসকলৰ শপত গ্ৰহণ অনুষ্ঠান সন্দৰ্ভত দলৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে সিদ্ধান্ত ল'ব। কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটৰ পৰাজয় সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে আজি গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰে। পৰাজয়ৰ বাবে নৈতিক দায়িত্ব স্বীকাৰ কৰি শ্ৰীগগৈয়ে বিজেপিক শুভেচ্ছা জ্ঞাপন কৰে। সভাপতি শ্ৰীগগৈয়ে পৰাজিত হলেও অসমবাসীক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে পৰাজিত হলেও দলৰ কৰ্মীসকল হাৰি যোৱা নাই, ভুলৰ পৰা শিক্ষা লৈ দলটোৰ নেতা কৰ্মীসকল তৃণমূল পৰ্যায়লৈ গৈ কাম কৰিব বুলিও সাংসদগৰাকীয়ে প্ৰকাশ কৰে।
2: নিৰ্বাচনৰ ফলাফল স্বীকাৰ কৰি আমি আমাৰ ফলৰ পৰা বিজেপি দল আৰু তেওঁলোকৰ নেতৃত্ব শুভেচ্ছা জ্ঞাপন কৰিছো। আমি আশা কৰো যে অসমৰ জ্বলন্ত সমস্যা যি আমি যোৱা 5 বছৰৰ ভিতৰত সমাধান হৈ থকা দেখা নাই, সেইখিনি সমস্যা বৰ্তমান চৰকাৰে নতুন চিন্তাৰে নতুন শক্তিৰে সমাধান কৰিবলৈ চেষ্টা কৰিম। লগতে আমি অসমৰ জনসাধাৰণক যিসকলে আমাক ভোট দিলে, যিসকলে আমাক সমৰ্থন জ্ঞাপন কৰিলে, আমি সেইসকলক আমাৰ ফলৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। পৰৱৰ্তী দিনত আমি যদিও যিমান আসন আমাক লাভ কৰিব লাগিছিল আমি লাভ কৰিব নোৱাৰিলো, কিন্তু বিৰোধী দলৰ কৰ্তব্য আমি সদায় জনসাধাৰণৰ লগত থিয় দিম।
0: বিজেপিৰ সংসদীয় সমিতিয়ে অসমৰ বিজেপি বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা ৰসায়ন আৰু সাৰ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাক কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে। হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং সেনীক কেন্দ্ৰীয় সহ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। দলে লগতে জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহক পশ্চিমবংগৰ বিধায়িনী গোটৰ নেতা বাছনিৰ বাবে কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে নিয়োগ কৰিছে। ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝীক ৰাজ্যখনত দলৰ কেন্দ্ৰীয় সহ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। অসম বিধানসভা নিৰ্বাচনত NDA মিত্ৰজোঁটৰ ঐতিহাসিক জয়ৰ বাবে অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই ৰাজ্যবাসীক ধন্যবাদ জ্ঞাপন কৰে। গুৱাহাটীত আজি বিজেপিৰ সৈতে অনুষ্ঠিত যৌথ সংবাদমেলত সভাপতি বৰাই কয় যে এই জয়ে মিত্ৰজোঁটক নতুন সাহস আৰু শক্তি প্ৰদান কৰিলে। ৰাজ্যৰ উন্নয়নৰ স্বাৰ্থত বিজেপিৰ সৈতে একেলগে কাম কৰি যাব বুলিও তেওঁ প্ৰকাশ কৰে। সভাপতি শ্ৰীবৰাই লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেখুওৱা মাৰ্গদৰ্শনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। দলৰ কৰ্মকৰ্তাসকলকো তেওঁ ধন্যবাদ জ্ঞাপন কৰে।

0: যোৱাকালি যি ৰিজাল্ট ওলাল এইটোৱে আমাক সকলোকে সাহস দিছে, শক্তি দিছে, আৰু মই ভাবোঁ যে আমাৰ সকলোকে বেছি দায়বদ্ধ কৰি তুলিছে যে অহা দিনবিলাকত, অহা পাঁচটা বছৰ ৰাজ্যখনৰ দ্ৰুত উন্নয়ন, দ্ৰুত বিকাশৰ বাবে কাম কৰি যাবলৈ। ভাৰতীয় জনতা পাৰ্টি আমাৰ পুৰণা এলাই, অসম গণ পৰিষদ দল চৰকাৰ থাকোঁতে শেষৰ ফালে 2001ত বুজাবুজি হৈছিল। 2016ৰ পৰা ধাৰাবাহিকভাৱে আমি একেলগে কাম কৰি আছোঁ, চৰকাৰত আছোঁ, পঞ্চায়ত নিৰ্বাচনতো আমি ঐক্যবদ্ধভাৱে অৱতীৰ্ণ হৈছোঁ।
1: বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই বিধানসভা নিৰ্বাচনত লাভ কৰা এই জয়ক ঐতিহাসিক বুলি অভিহিত কৰে। এন ডি এ লাভ কৰা এই সফলতাৰ বাবে সভাপতি শ্ৰীশইকীয়াই অগপৰ দুগৰাকী জ্যেষ্ঠ নেতা অতুল বৰা আৰু কেশৱ মহন্তৰ বলিষ্ঠ ভূমিকাৰ বিষয়ে উল্লেখ কৰে। শ্ৰীশইকীয়াই কয় যে এই মিত্ৰতাই ৰাজ্যৰ উন্নয়নক প্ৰতিফলিত কৰিছে।
2: অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত এই নিৰ্বাচনত 10গৰাকীকৈ বিধায়কক বিপুল ভোটত ৰাইজৰ আশীৰ্বাদৰ বিনিময়ত অসম বিধানসভালৈ নিৰ্বাচিত কৰি অনাৰ উপক্ষণত মই সমগ্ৰ অগপ দলৰ প্ৰতিগৰাকী জ্যেষ্ঠ নেতা আৰু অগপ দলৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ।
1: উল্লেখযোগ্য যে সংবাদমেল সম্বোধনৰ পূৰ্বে অগপৰ সভাপতি শ্ৰীবৰা আৰু শ্ৰীমহন্তই ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। সাক্ষাৎকালত ভৱিষ্যতৰ সময়তো ৰাইজৰ আকাংক্ষাক মৰ্যাদা প্ৰদান কৰি নতুন উৎসাহেৰে বিকশিত অসমৰ বাবে কাম কৰি যাবলৈ অগপৰ দুয়োগৰাকী নেতাই দৃঢ় সংকল্প গ্ৰহণ কৰে। বিজেপি মিত্ৰজোঁটৰ এই ঐতিহাসিক জয়ৰ অগপৰ দুয়োগৰাকী জ্যেষ্ঠ নেতা ডঃ শৰ্মাক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
3: পশ্চিমবংগত অহা 9 মে'ত ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মবাৰ্ষিকীৰ দিনা মন্ত্ৰীসভাৰ সদস্যসকলে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত থকাৰ কথা। বিজেপিয়ে এইবাৰ পশ্চিমবংগত প্ৰথমবাৰৰ বাবে বিজয় সাব্যস্ত কৰিছে। কালি ঘোষণা কৰা ফলাফল অনুসৰি দলটোৱে ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত 293খন আসনৰ ভিতৰত 206খন হস্তগত কৰিবলৈ সমৰ্থ হয়। 15 বছৰ ধৰি শাসনত থকা টি এম চি 81খন আসনত জয়লাভ কৰে। কংগ্ৰেছ আৰু আম জনতা উন্নয়ন পাৰ্টীয়ে 2খনকৈ আসন লাভ কৰাৰ লগতে অন্যান্য দলে 2খন আসনত জয়লাভ কৰে। শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত অভিযুক্তসকলৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপৰ ওপৰত চলি থকা শুনানি প্ৰক্ৰিয়া আজি আদালতত সম্পূৰ্ণ হয়। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ বিশেষ ফাষ্ট ট্ৰেক আদালতে অহা 26 মে'ত গোচৰৰ ধাৰা আৰোপৰ সন্দৰ্ভত নিৰ্দেশনা প্ৰদান কৰিব। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰ সংক্ৰান্তত বিশেষ তদন্তকাৰী গোটে ভাৰতীয় ন্যায় সংহিতাৰ বহুকেইটা ধাৰাত গোচৰ ৰুজু কৰিছিল। এনে গোচৰতে বিশেষ তদন্তকাৰী গোটে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেষৰ জ্যোতি গোস্বামী, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য, নন্দেশ্বৰ বৰা আৰু অমৃতপ্ৰভা মহন্তক গ্ৰেপ্তাৰ কৰিছিল। বৰ্তমান কাৰাৰুদ্ধ হৈ থকা এই 7গৰাকী অভিযুক্তৰ বিৰুদ্ধে কি কি ধাৰাত গোচৰ চলিব বা কি কি ধাৰাত গোচৰ নচলে সেই সন্দৰ্ভতে ফাষ্ট ট্ৰেক আদালতে অহা 26 মে'ত ৰায় প্ৰদান কৰিব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আজি কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ সময়সূচী প্ৰকাশ কৰিছে। পৰিষদে প্ৰকাশ কৰা সময়সূচী অনুসৰি অহা 29 মে'ৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত হ'ব। 5 জুনত এই পৰীক্ষাৰ সামৰি পৰিব। মিজোৰামক মুগা ৰেচম উৎপাদনৰ ক্ষেত্ৰত দেশৰ ভিতৰতে আগশাৰীৰ ৰাজ্য হিচাপে গঢ়ি তোলা হ'ব বুলি কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিং প্ৰকাশ কৰিছে। কালি দুদিনীয়া মিজোৰাম ভ্ৰমণৰ সময়ত মন্ত্ৰীগৰাকীয়ে মিজোৰামৰ ৰেচম শিল্প প্ৰশিক্ষণ প্ৰতিষ্ঠান পৰিদৰ্শন কৰি এই বিষয়ে প্ৰকাশ কৰে। মুগা উৎপাদক আৰু শিপিনীসকলৰ সৈতে মত বিনিময় কৰি তেওঁ কয় যে এই ক্ষেত্ৰত অধিক মনোনিৱেশ কৰাৰ বাবে তেওঁ ৰাজ্যখন ভ্ৰমণ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে মিজোৰামত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে 4বিধ ৰেচম সূতা, মুগা, এৰী, তছৰ আৰু নুনি সূতা উৎপাদন হয়। ৰাজ্যখনক মুগা শিল্পৰ ক্ষেত্ৰত অগ্ৰণী হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা অব্যাহত আছে বুলি তেওঁ মন্তব্য কৰে। ৰেচম সমগ্ৰ আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত ৰাজ্যখনলৈ বিত্তীয় সাহায্য আগবঢ়োৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। চৰকাৰী সূত্ৰ অনুসৰি এই অভিযানৰ অধীনত 2021-22 বৰ্ষৰ পৰা চলিত বৰ্ষ পৰ্যন্ত মিজোৰামলৈ 79.74 কোটি টকা আবণ্টন দিয়া হৈছে। মিজোৰামৰ জলবায়ু ৰেচম উৎপাদনৰ বাবে অনুকূল বুলি উল্লেখ কৰি ৰাজ্যখনত ৰেচম খণ্ডৰ বিকাশ 5.5% পৰা 6% বৃদ্ধি পোৱাক লৈ মন্ত্ৰীগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে 6,000ৰো অধিক মুগা উৎপাদক আৰু 11খন জিলাৰ 19,000ৰো অধিক লোক ৰেচম শিল্পৰ সৈতে জড়িত হৈ জীৱিকা অৰ্জন কৰি আহিছে। মণিপুৰত সুৰক্ষা বাহিনীয়ে যোৱা 24 ঘণ্টাত অভিযান চলাই বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ কৰাৰ লগতে নিষিদ্ধ সংগঠনৰ সৈতে জড়িত 2জন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে। আৰক্ষী প্ৰশাসনে প্ৰকাশ কৰা তথ্য অনুসৰি থৌবাল জিলাৰ লৈচাংথেং ইকোপাত অঞ্চলত অভিযান চলাই

0: সুৰক্ষা বাহিনীয়ে বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰে। উদ্ধাৰ কৰা সামগ্ৰীসমূহৰ ভিতৰত এটা কাৰ্বাইন, গুলী, চাৰিটা ৰাইফল, এটা পিষ্টলকে ধৰি ভালেমান অস্ত্ৰ শস্ত্ৰ আছে। সুৰক্ষা বাহিনীয়ে কে ৱাই কে এলৰ এজন সদস্যক গ্ৰেপ্তাৰ কৰিছে। তেওঁৰ পৰা এটা মোবাইল ফোন আৰু নথি পত্ৰ জব্দ কৰা হৈছে। ইয়াৰ পূৰ্বে কাছিং জিলাৰ ৱাইকং থানাৰ অধীনৰ চুগুনুপথত চলোৱা এটা অভিযানত কে চি পিৰ এজন সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰা হয়। তেওঁৰ পৰা এখন বাহন আৰু মোবাইল ফোন জব্দ কৰা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকৰ সংখ্যা 2025-26 বৰ্ষত যথেষ্ট বৃদ্ধি পাইছে। কৰ্তৃপক্ষৰ তথ্য অনুসৰি যোৱা 31 মাৰ্চ পৰ্যন্ত উদ্যানখনলৈ 468,147 গৰাকী পৰ্যটকৰ আগমন ঘটিছে। ইয়াৰ ভিতৰত 437,673 গৰাকী ভাৰতীয় আৰু 30,474 গৰাকী বিদেশী পৰ্যটক আছে। ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ নিৰ্দেশমৰ্মে দৰং জিলাত অহা 9 মে'ত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। এই লোক আদালতৰ জৰিয়তে বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিৰ ব্যয়বিহীন খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বেংকৰ লেনদেন সম্পৰ্কীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদসমূহো নিষ্পত্তি কৰা হ'ব। জনসাধাৰণৰ সুবিধাৰ্থে এনে গোচৰসমূহৰ আগতীয়া শুনানিৰো ব্যৱস্থা কৰা হৈছে। জিলাখনৰ আগতীয়াকৈ জাননী লাভ কৰা লোকসকলে জিলা আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰি অথবা ইমেইল যোগে এই সুবিধা ল'ব পাৰিব। জাননী লাভ নকৰা লোকসকলে দৰং জিলা কোষাগাৰৰ সমীপত থকা জিলা আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্যালয়ত যোগাযোগ কৰি বিবাদ নিষ্পত্তিৰ সুবিধা ল'ব পাৰিব। নলবাৰী জিলাতো অহা 9 মে'ত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব বুলি নলবাৰী জিলা আইন সেৱা প্ৰাধিকৰণে জনাইছে। লোক আদালতৰ জাননী পোৱা সকলো লোককে এই প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে প্ৰাধিকৰণে আহ্বান জনাইছে।
1: আৰক্ষী আৰু বিশেষ অভিযানকাৰী গোটৰ এটা যৌথ দলে আজি জালুকবাৰী সমজিলা আয়ুক্তালয়ৰ সমীপত অভিযান চলাই বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰে। জব্দ কৰা মাদক দ্ৰব্যখিনিৰ মূল্য প্ৰায় 25 লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত বৰপেটাৰ মজিদুল আলী আৰু গুমান খান নামৰ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। অসমৰ অনল কাশ্যপে কালি পুণেত অনুষ্ঠিত 32 সংখ্যক মাষ্টাৰ্ছ টেবুল টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ 40-45 বছৰ শিতানৰ ছিংগলছত ৰূপৰ পদক অৰ্জন কৰে। অনলে 2022 আৰু 2023 চনত একে শিতানত সোণৰ পদক অৰ্জন কৰিছিল। অসম টেবুল টেনিছ সংস্থাৰ সভাপতি পীযুষ হাজৰিকাই এই সাফল্যৰ বাবে খেলুৱৈগৰাকীক অভিনন্দন জ্ঞাপন কৰিছে। লক্ষ্মীবাই শাৰীৰিক শিক্ষা প্ৰতিষ্ঠানৰ উত্তৰ পূব আঞ্চলিক কেন্দ্ৰই 1 জুনৰ পৰা 30 জুনলৈ গ্ৰীষ্মকালীন ক্ৰীড়া প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰিছে। সোণাপুৰৰ লক্ষ্মীবাই শাৰীৰিক ক্ৰীড়া প্ৰতিষ্ঠানৰ উত্তৰ পূব আঞ্চলিক কেন্দ্ৰৰ টেপেচিয়া স্পৰ্টছ চৌহদত হ'বলগীয়া এই শিবিৰত এৰবিক্স আৰু জুম্বা, বেডমিণ্টন, বাস্কেটবল, ফুটবল, হকী, হেণ্ডবল, জুডো, সাঁতোৰ, ট্ৰেক এণ্ড ফিল্ড, টেবুল টেনিছ, ভলীবল আৰু যোগকে ধৰি বিভিন্ন শাখাত পেছাদাৰী প্ৰশিক্ষণ দিয়া হ'ব। এই কাৰ্যসূচীৰ অধীনত উপযুক্ত প্ৰশিক্ষকৰ জৰিয়তে বিশেষজ্ঞৰ নিৰ্দেশনা অনুযায়ী দক্ষতা বিকাশ, শাৰীৰিক সুস্থতা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হ'ব। প্ৰতিদিনে পুৱা 6 বজাৰ পৰা 8 বজালৈ আৰু সন্ধিয়া 4 বজাৰ পৰা 6 বজালৈ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। ফুটবল, যোগ আৰু বাস্কেটবল আদিৰ প্ৰশিক্ষণৰ বাবদ 1,000 টকা আৰু সাঁতোৰ, বেডমিণ্টনৰ দৰে ক্ৰীড়াসমূহৰ ক্ষেত্ৰত বয়সৰ শ্ৰেণী অনুযায়ী 3,000 টকা পৰ্যন্ত মাচুল আদায় দিব লাগিব। অংশগ্ৰহণৰ বাবে আগ্ৰহীসকলে 29 মে'ৰ ভিতৰত সম্পূৰ্ণ আবেদন পত্ৰ দাখিল কৰিব লাগিব। প্ৰতিষ্ঠানৰ আনুষ্ঠানিক ৱেবছাইট www.inipeassam.edu.in যোগে আবেদন পত্ৰ ডাউনলোড কৰিব পৰা যাব বা টেপেচিয়াৰ ক্ৰীড়া চৌহদৰ প্ৰশাসনিক কাৰ্যালয়ৰ পৰা ব্যক্তিগতভাৱে সংগ্ৰহ কৰিব পৰা যাব। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত দিল্লী কেপিটেল চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাৰ পৰা অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। বিধানসভা নিৰ্বাচনত বিজেপিৰ অভূতপূৰ্ব সাফল্যৰ বাবে ৰাজ্যবাসীক ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ধন্যবাদ জ্ঞাপন। বিৰোধী মিত্ৰজোঁটৰ পৰাজয়ৰ বাবে গৌৰৱ গগৈৰ নৈতিক দায়িত্ব স্বীকাৰ। ৰাজ্যৰ বিজেপি বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী জগত প্ৰকাশ নাড্ডাক কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে নিযুক্তি। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ধাৰা আৰোপৰ ওপৰত শুনানি প্ৰক্ৰিয়া আদালতত সম্পন্ন। 29 মে'ৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষা হ'ব বুলি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ঘোষণা। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ আজি দিল্লীত হ'বলগীয়া খেলত দিল্লী কেপিটেলছ আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালী হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, জেনেৰেল

0: চল্লিশটা পদ, প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব, অফিচাৰ ইন গ্ৰেড বি ডি আৰ ডি ই পি আৰ, দহটা পদ, প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত এম এ বা এম এছ চি হ'ব লাগিব, অফিচাৰ ইন গ্ৰেড বি ডি আৰ ডি এছ আই এম, দহটা পদ, প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথেমেটিক্স, মেথেমেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স, কোৱাণ্টিটেটিভ ইকনমিক্স, ইকনমেট্ৰিক্স বা ইনফৰ্মেটিক্স বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,865টা এপ্ৰেণ্টিচ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29, প্ৰাৰ্থী স্নাতক হ'ব লাগিব, প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালছোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানী দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালী হোৱা 11টা পদৰ বাবে আবেদন বিচৰা হৈছে। জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল 7টা পদ, জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল 4টা পদ। দৰমহাৰ নিৰিখ মাহে 29,000 টকাৰ পৰা 78,640 টকালৈ, লগত অন্যান্য বানচ থাকিব। আৰম্ভণিতে মুঠ দৰমহাৰ পৰিমাণ মাহে প্ৰায় 91,000 টকা। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট rbi.org.in। আবেদনৰ শেষ তাৰিখ 6 মে'। নিয়োগ বাতৰি ইমানেই।
1: উপন্যাস পাঠ অনুষ্ঠানত শুনক উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ ৰচিত উপন্যাস মিৰি জীয়ৰী। প্ৰতি শুকুৰবাৰে নিশা 8:02 আৰু শনিবাৰে পুৱা 7:30।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: তফজুল আলী রচিত বৃন্দগান্তি শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহুত এতিয়া শুনক বাতৰি।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰ্মালী শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, বিজেপিৰ সংসদীয় কমিটীয়ে অসমৰ বিজেপি বিধায়িনী দলৰ নেতা

নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী জগত প্ৰকাশ নাড্ডাক কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে। মিজোৰামক মুগা ৰেচম উৎপাদনৰ ক্ষেত্ৰত দেশৰ ভিতৰতে আগশাৰীৰ ৰাজ্য হিচাপে গঢ়ি তোলা হ'ব বুলি কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিঙে প্ৰকাশ কৰিছে। ভিয়েটনামৰ ৰাষ্ট্ৰপতি টো লাম ভাৰতলৈ প্ৰথম আনুষ্ঠানিক ভ্ৰমণৰ বাবে আজি নতুন দিল্লীত উপস্থিত হৈছে। নতুন দিল্লীত আজি ভাৰত আৰু জাপানৰ মাজত স্বাস্থ্যসেৱা সম্পৰ্কীয় তৃতীয়খন যুটীয়া সমিতিৰ বৈঠক অনুষ্ঠিত হয় আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত দিল্লী কেপিটেলছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। বিজেপিৰ সংসদীয় কমিটীয়ে অসমৰ বিজেপি বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা ৰসায়ন আৰু সাৰ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাক কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে। হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং সেনীক কেন্দ্ৰীয় সহ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। দলে লগতে জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহক পশ্চিমবংগৰ বিধায়িনী গোটৰ নেতা বাছনিৰ বাবে কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে নিয়োগ কৰিছে। ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝীক ৰাজ্যখনৰ দলৰ কেন্দ্ৰীয় সহ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। মিজোৰামক মুগাৰ ৰেচম উৎপাদনৰ ক্ষেত্ৰত দেশৰ ভিতৰতে আগশাৰীৰ ৰাজ্য হিচাপে গঢ়ি তোলা হ'ব বুলি কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিঙে প্ৰকাশ কৰিছে। কালি দুদিনীয়া মিজোৰাম ভ্ৰমণৰ সময়ত মন্ত্ৰীগৰাকীয়ে মিজোৰামৰ ৰেচম শিল্প প্ৰশিক্ষণ প্ৰতিষ্ঠান পৰিদৰ্শন কৰি এই বিষয়ে প্ৰকাশ কৰে। মুগা উৎপাদক আৰু শিপিনীসকলৰ সৈতে মত বিনিময় কৰি তেওঁ কয় যে এই ক্ষেত্ৰত অধিক মনোনিৱেশ কৰাৰ বাবে তেওঁ ৰাজ্যখন ভ্ৰমণ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে মিজোৰামত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে চাৰিওবিধ ৰেচম সূতা মুগা এৰী টছৰ আৰু নুনি সূতা উৎপাদন হয়। ৰাজ্যখনক মুগা শিল্পৰ ক্ষেত্ৰত শীৰ্ষস্থানীয় হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা অব্যাহত আছে বুলি তেওঁ কয়। ৰেচম সমগ্ৰ আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত ৰাজ্যখনলৈ বিত্তীয় সাহায্য আগবঢ়োৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। চৰকাৰী সূত্ৰ অনুসৰি এই অভিযানৰ অধীনত 2021-22 বৰ্ষৰ পৰা চলিত বৰ্ষ পৰ্যন্ত মিজোৰামলৈ 79.74 কোটি আবণ্টন দিয়া হৈছে। মিজোৰামৰ জলবায়ু ৰেচম উৎপাদনৰ বাবে অনুকূল বুলি উল্লেখ কৰি ৰাজ্যখনত ৰেচম খণ্ডৰ বিকাশ 5.5% পৰা 6% বৃদ্ধি পোৱালৈ মন্ত্ৰীগৰাকীয়ে সন্তোষ প্ৰকাশ কৰে। তেওঁ কয় যে 6,000ৰো অধিক মুগা উৎপাদক আৰু 11খন জিলাৰ 19,000ৰো অধিক লোক ৰেচম শিল্পৰ সৈতে জড়িত হৈ জীৱিকা অৰ্জন কৰি আহিছে। ভিয়েটনামৰ ৰাষ্ট্ৰপতি টো লাম ভাৰতলৈ প্ৰথম আনুষ্ঠানিক ভ্ৰমণৰ বাবে আজি নতুন দিল্লীত উপস্থিত হৈছে। গৃহ পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে এই ভ্ৰমণে ভাৰত আৰু ভিয়েটনামৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰিব। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতিগৰাকীয়ে বিহাৰৰ বৌদ্ধগয়া ভ্ৰমণ কৰি বাহ বোধি মন্দিৰত প্ৰাৰ্থনা কৰিছিল। ভিয়েটনামী মঠতো তেওঁ বিভিন্ন ধৰ্ম আৰু সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কাইলৈ ৰাষ্ট্ৰপতি ভৱনত টো লামক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হ'ব। পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে আলোচনাত মিলিত হ'ব। সন্ধিয়া ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ভিয়েটনামৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে বৈঠকত মিলিত হ'ব। ৰাষ্ট্ৰীয় মহিলা আয়োগে নতুন দিল্লীত আজি প্ৰসূতি আৰু শিশুৰ যত্ন সম্পৰ্কীয় আইন সন্দৰ্ভত এখন আলোচনাচক্ৰৰ আয়োজন কৰে। ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ বিজয়া ৰাহটকাৰে এই আলোচনাচক্ৰত সভাপতিত্ব কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত আয়োগে জনায় যে এই আলোচনাই প্ৰসূতিৰ অধিকাৰক সমৰ্থন কৰিবলৈ তথা নিৰাপদ আৰু শিশুৰ যত্ন সুনিশ্চিত কৰিবলৈ আইনী আৰু নীতিগত পৰিকাঠামো শক্তিশালী কৰাৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়াব। উল্লেখযোগ্য যে এই আলোচনাৰ মূল লক্ষ্য হৈছে বৰ্তমানৰ প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাৰ লগতে মহিলা আৰু শিশুৰ কল্যাণ সুৰক্ষিত কৰা। নতুন দিল্লীত আজি ভাৰত আৰু জাপানৰ মাজত স্বাস্থ্যসেৱা সম্পৰ্কীয় তৃতীয়খন যুটীয়া সমিতিৰ বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডা আৰু জাপানৰ স্বাস্থ্যসেৱা মন্ত্ৰী কিমি আনোডাই যুটীয়াভাৱে এই বৈঠকত সভাপতিত্ব কৰে। বৈঠকত ভাষণ দি শ্ৰীনাড্ডাই কয় যে এই বৈঠকে স্বাস্থ্যখণ্ডত সহযোগিতা আৰু নতুন অংশীদাৰিত্ব গঢ়ি তোলাৰ ক্ষেত্ৰত দেশ দুখনৰ মাজৰ দায়বদ্ধতা প্ৰতিফলিত কৰে। তেওঁ ভাৰত আৰু জাপানৰ মাজৰ দীৰ্ঘদিনীয়া আৰু বহুমুখী সম্পৰ্ক সন্দৰ্ভত আলোকপাত কৰে। মন্ত্ৰীগৰাকীয়ে সবকা সাথ সবকা বিকাশৰ পথ প্ৰদৰ্শক নীতিৰ অধীনত সৰ্বাংগীন উন্নয়নৰ প্ৰতি থকা ভাৰতৰ দায়বদ্ধতাৰ বিষয়ে পুনৰবাৰ দৃঢ়তাৰে প্ৰদৰ্শন কৰে। এই যুটীয়া বৈঠকখনে স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত দেশ দুখনৰ মাজত থকা দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত এখন গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে কাম কৰিব বুলি মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
পশ্চিমবঙ্গৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে

0: মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিবলৈ অস্বীকাৰ কৰিছে। শেহতীয়া নিৰ্বাচনত ভোটাৰক বলপূৰ্বকভাৱে লুণ্ঠন কৰা হৈছে আৰু সমগ্ৰ ভোটদান প্ৰক্ৰিয়াত ঠগ প্ৰবঞ্চনা কৰা হৈছে বুলি অভিযোগ কৰি মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ নকৰে বুলি তেওঁ ঘোষণা কৰে। আজি কলকাতাৰ সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ দৃঢ়তাৰে কয় যে তেওঁৰ দল পৰাস্ত হোৱা নাই। নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ উত্থাপন কৰি শ্ৰীমতী বেনাৰ্জীয়ে কয় যে ভাৰতৰ গণতান্ত্ৰিক ইতিহাসত অন্ধকাৰ অধ্যায়ৰ সৃষ্টি হৈছে। আনহাতে মমতা বেনাৰ্জীৰ বক্তব্যক বিজেপিয়ে তীব্ৰ ভাষাৰে সমালোচনা কৰিছে। বিজেপিয়ে কয় যে মমতা বেনাৰ্জী পদত্যাগ কৰক বা নকৰক, চলিত মাহৰ 7 তাৰিখে বৰ্তমানৰ বিধানসভাৰ কাৰ্যকাল শেষ হ'ব যিহেতু তাৰ পাছত কোনো সদনৰ সদস্য হৈ নাথাকিব। আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত বিজেপিৰ নেতা বিমল শংকৰ নন্দীয়ে কয় যে মমতা বেনাৰ্জীয়ে অচলাৱস্থাৰ সৃষ্টি কৰি গণতন্ত্ৰক উপহাস কৰাত সফল নহ'ব। এনে অবাঞ্চিত পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সংবিধানত নীতিৰ উল্লেখ আছে বুলি শ্ৰীনন্দীয়ে দৃঢ়তাৰে প্ৰকাশ কৰে। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ সভাপতিত্বত নতুন দিল্লীত টেলিকম অনুসন্ধানৰ মান নিৰ্ধাৰণ আৰু উদ্ভাৱন কমিটীৰ অংশীদাৰসকলৰ উপদেশ কমিটীৰ এখন বৈঠক অনুষ্ঠিত হয়। সামাজিক মাধ্যমত এটা বাৰ্তাত শ্ৰীসিন্ধিয়াই কয় যে এই বৈঠকত কেপটিভ নন পাব্লিক নেটৱৰ্ক আৰু ইয়াৰ মূল ব্যৱহাৰৰ ক্ষেত্ৰসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। তেওঁ উল্লেখ কৰে যে এই নেটৱৰ্কসমূহে দ্ৰুত আৰু অধিক নিৰ্ভৰযোগ্য সংযোগ স্থাপন কৰিবলৈ, উদ্ভাৱনক প্ৰসাৰিত কৰিবলৈ আৰু নাগৰিক আৰু উদ্যোগ উভয়ৰে বাবে ডিজিটেল আন্তঃগাঁথনি শক্তিশালী কৰিবলৈ সক্ষম। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে উদ্যোগটোৰ নেতৃত্বত সক্ৰিয় বুদ্ধিসম্পন্ন গাঁও প্ৰকল্পৰ লগতে দূৰসংযোগ বিভাগৰ সমৃদ্ধ গাঁও পদক্ষেপৰ সৈতে ইয়াৰ সম্ভাৱ্য সহযোগিতা সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে এই প্ৰচেষ্টাসমূহ সৰ্বাংগীন আৰু স্থানীয়ভাৱে পৰিচালিত গ্ৰাম্য ৰূপান্তৰকক প্ৰসাৰিত কৰি আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীৰ সৈতে মিল থকা বুলি আলোকপাত কৰে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ সভাপতিত্বত আজি নতুন দিল্লীৰ তামিলনাডু, পুডুচেৰী আৰু গুজৰাটৰ সমগ্ৰ ঘাইপথ ৰক্ষণাবেক্ষণৰ পদক্ষেপ সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই পৰ্যালোচনা বৈঠকত ৰাষ্ট্ৰীয় ঘাইপথৰ মূল কৰিডৰসমূহৰ মাজেৰে পথৰ স্থায়িত্ব, সুৰক্ষাৰ মানদণ্ড আৰু সামগ্ৰিক যাতায়াতৰ অভিজ্ঞতা বৃদ্ধি সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত পথ পৰিবহণ আৰু ঘাইপথৰ ৰাজ্যিক মন্ত্ৰী হৰ্ষ মালহোত্ৰাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ আন্তঃগাঁথনি উন্নয়নৰ কেৱল সম্প্ৰসাৰণেই নহয় দীৰ্ঘম্যাদী বহন ক্ষমতা, উন্নত প্ৰযুক্তি আৰু শক্তিশালী নিৰীক্ষণ ব্যৱস্থাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। নীতি আয়োগে নতুন দিল্লীত বিকশিত ভাৰতৰ বাবে অৰ্থনৈতিক বিকাশ প্ৰতিষ্ঠানৰ দ্বাৰা স্থিতিস্থাপক ৰাজ্যিক বিত্তীয় সাহায্য গঢ়ি তোলাৰ বাবে আয়োজিত আলোচনাত অংশগ্ৰহণ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত আয়োগে কয় যে চৰকাৰৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা ভি আনন্দ নাগেশ্বৰণে মূল ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ সদস্য ডঃ শ্যামিকা ৰবি, নিয়ন্ত্ৰক আৰু মহানিৰীক্ষক উপদেষ্টা তথা কেগৰ প্ৰাক্তন উপ পদাধিকাৰী জয়ন্ত সিন্হাকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আলোচনাত প্ৰতিষ্ঠানিক শক্তিশালীকৰণ, তথ্যচালিত নীতিৰ পৰিকাঠামো গ্ৰহণ কৰা আৰু উদীয়মান বিত্তীয় প্ৰত্যাহ্বানসমূহৰ গতিপথ নিৰ্ধাৰণ কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত সমন্বয় বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত নীতি আয়োগে গুৰুত্ব আৰোপ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত দিল্লী কেপিটেলছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাৰ পৰা অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ পঢ়ি দিছো। বিজেপিৰ সংসদীয় কমিটীয়ে অসমৰ বিজেপি বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী জগত প্ৰকাশ নাড্ডাক কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে। মিজোৰামক মুগাৰ ৰেচম উৎপাদনৰ ক্ষেত্ৰত দেশৰ ভিতৰতে আগশাৰীৰ ৰাজ্য হিচাপে গঢ়ি তোলা হ'ব বুলি কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিঙে প্ৰকাশ কৰিছে। ভিয়েটনামৰ ৰাষ্ট্ৰপতি টো লাম ভাৰতলৈ প্ৰথম আনুষ্ঠানিক ভ্ৰমণৰ বাবে আজি নতুন দিল্লীত উপস্থিত হৈছে। নতুন দিল্লীত আজি ভাৰত আৰু জাপানৰ মাজত স্বাস্থ্যসেৱা সম্পৰ্কীয় তৃতীয়খন যুটীয়া সমিতিৰ বৈঠক অনুষ্ঠিত হয় আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত দিল্লী কেপিটেল চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। আমাৰ এতিয়া বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰিছো আকৌ শুনোৱা হওক। অনুষ্ঠানত প্ৰথমেই শুনক ঋতুপৰ্ণ শৰ্মাৰ কণ্ঠৰীতি গীত, গীতৰ কথা হেমন্ত দত্তৰ।

অনুষ্ঠানত এবাৰ শুনক নমিতা দাসৰ কণ্ঠৰ এটি গীত। গীতৰ কথা কীৰ্তিকমল ভূঞাৰ আৰু প্ৰযোজনা অনুপম চৌধুৰীৰ।

আকৌ শুনোৱা হওক অনুষ্ঠানটি আজিলৈ ইমানতেই অন্ত পৰিল। আকাশবাণী গুৱাহাটীৰ মহাবাহুত এতিয়া পূবালীৰ সুৰ অনুষ্ঠানত শুনক পবিত্ৰ কুমাৰ ৰাভা আৰু লগৰীয়াসকলে গোৱা ৰাভা গীত।

0: পূবালীৰ সুৰ অনুষ্ঠানত পবিত্ৰ কুমাৰ ৰাভা আৰু লগৰীয়াসকলে গোৱা ৰাভা গীত শুনিলে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে ময়ো এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী। সকলোৰে বাবে সামাজিক সুৰক্ষা, অটল পেঞ্চন যোজনা, মোদীজীৰ সংকল্প।
5: যোজনা উন নৌজৱানৰ কে লিয়ে হে, তাকি আপ জব 60 সাল কে হোগে, আপকো কভি কিসি কে সহারে কি জৰুৰত না পৰে, আপ আপনা বুঢ়াপা ভি গৰো কে সাথ বিতা সকো।
4: এতিয়ালৈ এই যোজনাত 8 কোটি 85 লাখতকৈ অধিক।

0: লাভার্থী জড়িত হৈছে। যদি আপুনিও ওঠৰৰ পৰা চল্লিশ বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ তিনিটা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
0: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক দৰ্শনা কলিতাৰ কণ্ঠৰ আধুনিক গীত। প্ৰথমটি গীতৰ কথা দিনেশ বৈশ্যৰ।

দৰ্শনা কলিতাৰ কণ্ঠৰ আধুনিক গীতকেইটি শুনিলে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মুখ্য বাতৰি।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। অসম বিধানসভা নিৰ্বাচন 2026ত কালি ঘোষণা কৰা ফলাফল অনুসৰি ভাৰতীয় জনতা পাৰ্টীয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰে। দলটোৱে ৰাজ্যখনৰ মুঠ 126টা সমষ্টিৰ ভিতৰত 82টাত জয়লাভ কৰে। বিজেপিৰ সংসদীয় কমিটীয়ে অসমৰ বিজেপি বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা ৰসায়ন আৰু সাৰ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাক কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে। পশ্চিমবংগত অহা 9 মেত ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মবাৰ্ষিকীৰ দিনা নতুন মন্ত্ৰীসভাৰ সদস্যসকলে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

0: অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আজি কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ সময়সূচী প্ৰকাশ কৰিছে। মিজোৰামক মুগা ৰেচম উৎপাদনৰ ক্ষেত্ৰত দেশৰ ভিতৰতে আগশাৰীৰ ৰাজ্য হিচাপে গঢ়ি তোলা হ'ব বুলি কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিঙে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ নিৰ্দেশ মৰ্মে দৰং জিলাত অহা 9 মে'ত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। লক্ষ্মীবাই শাৰীৰিক শিক্ষা প্ৰতিষ্ঠানৰ উত্তৰ পূব আঞ্চলিক কেন্দ্ৰই 1 জুনৰ পৰা 30 জুনলৈ গ্ৰীষ্মকালীন ক্ৰীড়া প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ 2025-26 বৰ্ষত 4,68,147 গৰাকী পৰ্যটকৰ আগমন ঘটিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেল চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হৈছে। এতিয়া মুখ্য বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটী, খেল আৰু খেলুৱৈ। সমশ্ৰোতাক নমস্কাৰ জনাই আৰম্ভ কৰিছো আজিৰ খেল আৰু খেলুৱৈ অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত আগবঢ়াইছো ফেন্সিং খেলৰ নিয়ম আৰু এই খেলৰ প্ৰচাৰ সম্পৰ্কত অসম ফেন্সিং সন্থাৰ সচিব বিপুল কুমাৰ শৰ্মাৰ এটি সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ প্ৰবাল কুমাৰ শৰ্মাৰ।
2: নমস্কাৰ শ্ৰী শৰ্মা।
3: নমস্কাৰ।
2: হয়, প্ৰথমতে আমাৰ শ্ৰোতাসকলে নিশ্চয় জানিব বিচাৰিব এই ফেন্সিং খেলটো কি ধৰণে খেলা হয় আৰু ইয়াত কি আহি মানে কি যন্ত্ৰপাতি ব্যৱহাৰ কৰা হয়। আজিকালি যিহেতু অত্যাধুনিক যন্ত্ৰপাতি ব্যৱহাৰ কৰে, ইলেক্ট্ৰনিক যন্ত্ৰপাতিও ব্যৱহাৰ কৰে, এই বিষয়ে আমাক আৰম্ভণিতে কওকচোন বাৰু।
3: পোনপ্ৰথমে এই ফেন্সিং গেমটো এটা ইলেক্ট্ৰনিক্স গেম, এটা বডি কণ্টেক্ট গেম।
2: হয়,
3: ইয়াত আমাৰ টীম আৰু ইণ্ডিভিজুৱেল
2: হয়
3: দুটা ইভেণ্টত খেল অনুষ্ঠিত হয়।
2: হয়,
3: ইয়াতে আমাৰ ৱেপন 3খন থাকে, এপি, ফইল আৰু ছেবাৰ।
2: হয়,
3: এই 3টা ইভেণ্টৰ খেল হয় ল'ৰা আৰু ছোৱালীৰ দুয়োটাতে।
2: 3টা ইভেণ্টৰ আকৌ এবাৰ নামটো কওকচোন বাৰু।
3: এপি,
2: এপি মানে কি বুজাইছে বাৰু?
3: EPW, ইয়াৰে ব্লেডখন বটম ছিষ্টেম থাকে, ইলেক্ট্ৰনিক্স হয়। ফইল আৰু ছেবাৰ,
2: ছেবাৰ হয়।
3: EPটো আপোনাৰ ফুল বডি
2: হয়,
3: যেতিয়া খেলখন অনুষ্ঠিত হয় আপোনাৰ পইণ্টটো ফুল বডিত থাকে, একদম মূৰৰ পৰা ভৰিলৈ।
2: হয়,
3: আৰু আপোনাৰ ফইল ইভেণ্টটো থাকে হাফ, চেষ্টৰ পৰা তললৈ। ছেবাৰ ইভেণ্টটো থাকে হাফ বডি, কিন্তু হাতখনো থাকে ছেবাৰটো। এই দুইটাত দুইখন ব্লেডতে আপোনাৰ ফইল আৰু ছেবাৰ দুইটাতে বটম থাকে আগফালে, আৰু কমপ্লিট ইলেক্ট্ৰনিক্স গেম। আপোনাৰ মেচিন লাগি থাকে, যেতিয়া বডি টাচ হয়, জেকেটটো ইলেক্ট্ৰনিক্স জেকেট, তেতিয়া টাচ হয়, লাইট জ্বলে এক ছাইডে, এটা অপজিট ছাইডে গ্ৰীণ লাইট, এটা ছাইডত ৰেড লাইট। তো আপুনি পইণ্টটো আমি সেনেকৈ গম পাওঁ, সেই হিচাপত আমাৰ ৰেফাৰীসকলে পইণ্ট কাউণ্ট কৰে।
2: ইয়াৰ আৰম্ভণি ক'ত কেনেকৈ হৈছিল এই বিষয়ে যদি আমি অলপ আপুনি আমাক কয়।
3: এইটো বহুত পুৰণা গেম হয় আৰু মেজৰ গেম অলিম্পিকৰ, 10টা অলিম্পিক ইভেণ্টত ফেন্সিংটো এটা পৰে। এইটো ফ্ৰান্সত হৈছিলে আৰম্ভণি, বহু বছৰ আগতে হৈছিলে। তাৰপিছত আগৰ দিনত ৰজা মহাৰজাসকলেও এই ফেন্সিং খেলবোৰ খেলিছিলে, ফেন্সিং খেলটো। তেতিয়া হয়তো ফেন্সিং খেলটোৰ নামটো নাছিলে, বেলেগ আছিলে। তো এইটো একদম খুব ধনী মানুহসকলেও এই গেমটো খেলিছিলে আগতে। লাহে লাহে এইবোৰ আমাৰ কম্পিটিশ্যনলৈ হেৰি হ'ল, তাৰপিছত অলিম্পিক ইভেণ্টত সোমালে। তাৰপিছত ইণ্ডিয়াততো আমাৰ বেছি বছৰ হোৱা নাই অহা এই ইভেণ্টটো, তাৰ ইণ্ডিয়াতো এইটো ফেন্সিং খেলটো এনেকৈ প্ৰচাৰ হ'বলৈ ধৰিলে আৰু এতিয়া চলি আছে।
2: হয়, যিহেতু আপুনি ক'লে যে ভাৰতত অলপ পলমকৈ আমাৰ ভাৰতলৈকে আহিছে, কেতিয়াৰ পৰা এই আমাৰ যিটো সৰ্বভাৰতীয় যিটো সন্থা আছে ফেন্সিং, সেইটো ক'ত কেনেকৈ স্থাপন হৈছিলে আৰু আমাৰ অসমৰটো কেতিয়া স্থাপন কৰিলে আপোনালোকে, এই বিষয়ে ক'ব কওকচোন।
3: পোনপ্ৰথমে আমাৰ 1998 চনত আমাৰ অসমত এই খেলটো আনিলোঁ, তাৰ 15 বছৰমান আগতে
2: ভাৰতবৰ্ষৰ।
3: তাৰ আগতে এই খেলবিধ ইমান প্ৰচাৰ নাছিলে আৰু এতিয়াও আমাৰ অসমত এই খেলবিধৰ প্ৰচাৰৰ কাৰণে বহুত চেষ্টাও কৰিছোঁ। আগৰ এতিয়া ফুটবল ক্ৰিকেটৰ নিচিনা এই গেমটো নহয়, ইমান ৰাইজে এতিয়াও কিছুমান মানুহে আপুনি ফেন্সিং খেল বুলি ক'লে সোধে কেনেকুৱা গেম এইটো, কি ফেন্সিং খেলা, কিন্তু মাস্ক টাক্স খেলে, হোৱাইট ড্ৰেছ কৰি শ্বৰ্ট খেলে, তেতিয়া গম পায়, মানে TV-চিভি ৰাইজে দেখা পায়। হয় হয়, তো তেতিয়া গম পায়। আমি 1998 চনত এইটো অসমলৈ আনিছিলোঁ আৰু এতিয়া চলি আছে আৰু আমাৰ খুব ভালেই ৰিজাল্ট। আমাৰ অসমত আপুনি চাই যদি আমাৰ ৰিজাল্ট প্ৰত্যেক
2: বছৰে
3: আছে।
2: এইখিনিতে আপুনি আমি কথা পাতিলোঁ যে এপি, ফইল আৰু ছেবাৰ এই 3টা ভাগত খেলোৱা হয়। এই তাৰ পইণ্টছবিলাক কি ধৰণে দিয়ে এই বিষয়ে অকণমান আমাক কওকচোন। তাৰ
3: পইণ্টছবোৰ মানে আপোনাক যিটো
2: এপিত, এপিত আপোনাৰ ফুল বডিৰ কথা
3: ক'লে, হল এইটো হল বডি আমাৰ, এইটো একচুৱেলি প্ৰথম আমাৰ লীগ 6

0: কিমান নম্বৰ থাকে এখন গেমত, কিমান ডিউৰেশ্যনৰ?
1: প্ৰথম আমাৰ ডিউৰেশ্যনটো মানে আমাৰ 3 মিনিটছ থাকে প্ৰথম, যেতিয়া আমাৰ পুলটো হয়। প্ৰথম আমি পুল চিষ্টেমত খেলোঁ।
0: এজন খেলুৱৈ তিনিটাই খেলিবই লাগিব নেকি?
1: নহয়, এজন খেলুৱৈ এটাই খেলে,
0: যিকোনো এটা
1: নেশ্যনেল লেভেলত খেলে। এতিয়া মই খেলিব যাম, ধৰক মই এটা ইভেণ্ট খেলিম,
0: এটা ইভেণ্টে খেলিম,
1: প্ৰত্যেক ইভেণ্টত ল'ৰা ছোৱালী বেলেগ, আমাৰ 24টা প্লেয়াৰ যায়। নেশ্যনেল এখন যদি খেলিব যায় 12টা ল'ৰা 12টা ছোৱালী, এটা ইভেণ্টত 4টাকৈ প্লেয়াৰ খেলে। ধৰক এপিত 4টা, ফয়েলত 4টা, ছেভাৰত 4টা,
0: তাৰমানে দলীয় ইভেণ্টৰ নিচিনা হয় নেকি?
1: হয়, এটা ইণ্ডিভিজুৱেল দলীয় 4জনে আকৌ টিম ইভেণ্টো খেলে,
0: টিম ইভেণ্টো খেলে।
1: হয় হয়, ইয়াতে আমাৰ 3 মিনিট জৰিয়াত হয় আৰু ৰেংকিং, পুলৰ পিছত আমাৰ ৰেংকিং হয়, তাৰপিছত নকআউট হয়, তাৰপিছত ছেমিফাইনেল, তাৰপিছত ফাইনেল। বাকী আমাৰ 15 পইণ্টছৰ খেল হয়। আপোনাৰ ৰেংকিঙৰ পৰা ফাৰ্ষ্ট ৰাউণ্ডটো যেতিয়া লীগটো গুচি গ'ল, লীগটো হোৱাৰ পিছত আমাৰ ৰেংকিং, নকআউট, ছেমিফাইনেল, ফাইনেল 15 পইণ্টছৰ, তেতিয়া আমাৰ 9 মিনিটছ দিয়ে, টোটেল 11 মিনিটছ, 1 মিনিট 1 মিনিট ৰেষ্ট দিয়ে, আৰু বাকী আমাৰ 15 পইণ্টছৰ খেল হয়।
0: তেতিয়াহ'লে আপোনাৰ প্ৰতিটোতে আপুনি 15-15 পইণ্টছ পায়, পইণ্টছবিলাক কি ধৰণে জাজে দিয়ে? এইটোতো আপুনি ক'লে যে ইলেক্ট্ৰনিকছ লাগিলে গম পাব,
1: আপোনাৰ যেতিয়া বডিত লাগে তেতিয়া পইণ্টটো
0: কম্পিউটাৰ নিজে নিজে পইণ্টটো আহি যায়।
1: হয় হয়, যিটো স্কোৰ মেচিন আছে আমাৰ সেইটোত আহি যায়, সেইটো মেচিনত আহি যায়। যদি ৰেড লাইট যায়, এইটো চাইডৰ প্লেয়াৰটোক এটা পইণ্ট পাব, নহ'লে এইটো চাইডত। তাৰ মাজতো কিছুমান কথা আছে, কনভেনশ্যন, কোনে আগত মাৰিছে, কিছুমানে কনভেনশ্যনবিলাক চাই কিনেও দি দিয়ে, ৰেফাৰীয়ে কিছুমান পইণ্ট কেনচেল কৰে, আকৌ কিছুমান পইণ্ট পায়ো।
0: ৰেফাৰী সেইখিনিতে ৰেফাৰীৰ কাম,
1: ৰেফাৰী সেইখিনি বস্তুটো চোৱাটো খুবেই প্ৰয়োজন। এটা টাইমিংটো চাই, এতিয়া কনভেনশ্যনবিলাক ৰেপিড হয়, পেৰি ৰিপৰ্ট, আমাৰ যেনেকৈ বেলেগ খেলত, ধৰক মই নিজে কাৰাটে খেলুৱৈ, মই কৈছোঁ, আমাৰ যেনেকৈ ব্লক কৰোঁ, কোনোবাই পাঞ্চ কৰিলে ব্লক কৰোঁ, এনেকুৱা ফেঞ্চিঙৰো যেতিয়া এটেক কৰিব, এটেকটো ব্লক কৰি আমাৰ এইটো পেৰি বুলি কয় এণ্ড ৰিপৰ্ট, ৰিপৰ্ট মিনচ এটেক। এই ব্লক, এই কনভেনশ্যনটো, এই কনভেনশ্যনটো এতিয়া আমাৰ এতিয়া অকণমান চেঞ্জ হৈছে, অকল ছেভাৰ ইভেণ্টত, বাকীখিনি মতে পুৰণা ৰুলছ মতে হৈ আছে এই খেলটো।
0: সেই ৰুলছখিনি যিখিনি সেই কথাটো জানিব বিচাৰিছিলোঁ, সেইখিনি নিয়ম কানুন কোনে ঠিক কৰে আচলতে?
1: এইবিলাক ইণ্টাৰনেশ্যনেল লেভেলত হয়, যিবিলাক ইণ্টাৰনেশ্যনেল লেভেলৰ পৰা,
0: যিহেতু অলিম্পিক গেম এটা,
1: হয় হয় হয়, তাতে হয় এইটো, তাৰ পৰা ইণ্টাৰনেশ্যনেল যিটো ফেডাৰেশ্যন, FIA আমাৰ ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন, তাতে এইবোৰ হয়। আমিতো আমাৰ ইণ্ডিয়া বা আমাৰ অসমত এইটো কৰিব নোৱাৰোঁ,
0: আৰু যিহেতু আমাৰ খেলুৱৈ ইয়াতে খেলি পেলাই যেতিয়া আন্তঃৰাষ্ট্ৰীয় খেল ঘূৰি খেলিব, তেতিয়া সেই নিয়ম কানুনখিনি যদি ভালদৰে নাজানে তেতিয়া দিগদাৰ হ'ব। আৰম্ভণিৰ পৰা সেই নিয়ম কানুন মানি খেলখন খেলোৱা হয়।
1: হয় হয়, এইটো বহুত ইম্পৰ্টেণ্ট কথা সুধিছে আপুনি। আমাৰ খেলুৱৈসকলে নিয়মটো জনাৰ খুব প্ৰয়োজন, আৰু আমি সেইটো শিকাওঁ, কাৰণ ক'ত মাৰিলে কি পইণ্ট পায় সেইটো প্ৰয়োজন, নহ'লে য'তে ত'তে এটেক কৰিব পইণ্ট নাপাব। তো আমি যিখিনি কোচক আমি অলৰেডি আমি কওঁৱেই ইয়াতে, যে আপোনালোকে এই নিয়ম কানুনখিনি খেলুৱৈসকলক শিকক, তেতিয়াই এজন ভাল খেলুৱৈ হ'ব পাৰিব, নিয়ম কানুনখিনি জনাটো খুবেই প্ৰয়োজন।
0: হয়, এতিয়া আমি অসমৰ কথালৈকে আহোঁ, যিহেতু আপুনি কৈছে যে 1998 চনত ফেঞ্চিং খেলটো আমাৰ অসমলৈকে আপোনালোকে আনিছিলে, পৰিৱৰ্তন কি আহিছে বা আৰম্ভণিতে কিমান খেল হৈছিলে, এতিয়া কিমান ল'ৰা ছোৱালী এই খেলত আহিছে, এই বিষয়ে অকণমান কওকচোন বাৰু।
1: প্ৰথম যেতিয়া আমি ফেঞ্চিং খেলটো ইয়াতে চলাইছোঁ, প্ৰথমটো আৰম্ভণি গুৱাহাটীতে কৰিছিলোঁ,
0: হয়,
1: লাহে লাহে জিলাবোৰ আমি এখন দুখনকৈ এনেকৈ বঢ়াই গৈছিলোঁ। তেতিয়া ফেঞ্চিং খেলটো একচুৱেলি কি হয়, আমাৰ ইকুইপমেণ্টছবোৰ বহুত কষ্টলি।
0: হয়,
1: যেতিয়া এখন ডিষ্ট্ৰিক্টত নতুনকৈ ফেঞ্চিংটো লয়, তো ইকুইপমেণ্টছৰ কাৰণে বহুত প্ৰব্লেম হৈ যায়। সেই সময়ত আমি বাঁহৰ লাঠিৰে খেলাইছোঁ ডিষ্ট্ৰিক্টৰ প্লেয়াৰবিলাকক, তেতিয়া আমাৰ ডিষ্ট্ৰিক্ট খুব কম আছিলে, দুখন তিখন ডিষ্ট্ৰিক্ট লৈ আৰু গুৱাহাটীখন মেইনকৈ বেছ কৰি আমি খেল খেলিছিলোঁ। আৰু তেতিয়া মই এটা কথা কওঁ, যেতিয়া আমি আৰম্ভণি প্ৰথমবাৰ পাৰ্টিচিপেট কৰিছিলোঁ, মণিপুৰৰ কিছুমান প্লেয়াৰ আহিও আমাৰ ইয়াতে খেলিছিলে প্ৰথম আৰম্ভণি, যেতিয়া আমি প্ৰথম নেশ্যনেল খেলিব যাওঁ, তো তাৰ পৰা কিছুমান খেলুৱৈ আমাৰ ইয়াতে আহিছে, ইয়াতে থাকি কিনে পঢ়া শুনা কৰি সিহঁতে আমাৰ অসমৰ হৈ খেলিছে।
0: অসমৰ ফেঞ্চিং দলে নেশ্যনেল খেলিছে ইতিমধ্যে,
1: আমাৰ প্ৰথম আৰম্ভণিৰ পৰা খেলি আছে,
0: আঠানব্বৈ,
1: আমাৰ 2008 আৰু 1998 আমাৰ প্ৰথমবাৰ খেলিব গৈছিলে, আমাৰ তেতিয়া মেডেল পোৱা নাছিলে, তো আমাৰ দুবছৰ 2001ৰ পৰা মেডেল পাইছোঁ আমি, ভাল খেলুৱৈ, আৰু ডিষ্ট্ৰিক্টবোৰ বাঢ়ি আছে, খেলুৱৈৰ সংখ্যাও বাঢ়ি আছে, খেলুৱৈয়ে ভাল পাৰফৰ্মেঞ্চ দিছে। বিশ্বজিৎ মেটেন আমাৰ প্ৰথম প্ৰশিক্ষক গৰাকীয়ে আমাক, খেলুৱৈসকলক বহুত, তেখেত মণিপুৰৰ হয় কিন্তু আমাৰ অসমৰে মেইন কোচ, তেখেত এতিয়াও আছে, তেখেত আমাৰ কোচ হয়, মেইন টেকনিকেল ডিৰেক্টৰ, তো তেখেতে প্ৰশিক্ষণৰ দ্বাৰা আমি বহুত আগবাঢ়ি গৈছিলোঁ এই খেলটো, আৰু এতিয়া আমাৰ মোটামুটি 14খন জিলাত
0: খেলটো খেলি আছে।
1: হয় হয়,
0: আপুনি ক'লে যে প্ৰথমতে আপোনাৰ লাঠি, বাঁহৰ লাঠিৰে ফেঞ্চিং আৰম্ভ কৰিছিলে, লাহে লাহে আধুনিক যন্ত্ৰ পাতিবিলাক অহা আৰম্ভ কৰিলে, সেইটোৰ পৰ্যায় কেতিয়া আৰম্ভ হ'ল?
1: সেইটো আমি 2002 মানৰ পৰা আমি লাহে লাহে অকণমান ইকুইপমেণ্টছ আনিছিলোঁ, কিন্তু আমাৰ মেচিন, পিষ্টি এইবোৰ নাছিলে, অকল খেলুৱৈসকল খেলৰ যিখিনি সামগ্ৰী, যেনে ড্ৰেছটো, ইলেক্ট্ৰনিক জেকেটটো, এই দুই এটাকে কিনিছিলোঁ এনেকৈ, কিনি কিনে যেতিয়া নেশ্যনেল খেলিব যায় সেই একেটা ড্ৰেছকে আকৌ সেই খেলুৱৈখিনি পিন্ধিছিলে, এইটো খুলি দিছিলোঁ, আকৌ এইজনে খেলহে গ'ল, আকৌ সেইটো পিন্ধাইছিলোঁ, তো আমি এনেকৈ ষ্টাৰ্ট কৰিছিলোঁ। তাৰপিছত এতিয়া বিভিন্ন জিলাত এতিয়া বহুত ডেভেলপ হ'ল, ডিষ্ট্ৰিক্টবিলাকেও নিজা নিজাকৈ
0: ড্ৰেছ, আপুনি যে কষ্টলি বহুত দাম বুলি কৈছে, কিমান দাম পৰে এজোৰ সম্পূৰ্ণ ড্ৰেছ ল'বলৈ?
1: আপুনি যদি ভালকৈ

0: এটা ভাল ড্ৰেছ
1: মানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ড্ৰেছ
0: পৰ্যায়ৰ কিনিব যায় আপোনাক মিনিমাম 50,000 লাগিব।
1: যথেষ্ট
0: শ্বৰ্টখন আপোনাৰ 3,500 পৰা আপোনাৰ 18,000-22,000 আছে। আৰু আপোনাৰ ব্লেড যেতিয়া আপুনি ইণ্টাৰনেশ্যনেল খেলিব যাব সেইবিলাক ব্লেড আপোনাক এইবিলাক ব্লেড লৈ যিবোৰ কম দামী ব্লেড আমাৰ আছে 3,500 প্ৰেক্টিছৰ কাৰণে সেইবোৰ ব্লেড লৈ খেলিব নিদিব ইণ্টাৰনেশ্যনেল খেলত। যিবিলাক এছিয়ান গেমছ খেলে, এছিয়ান চেম্পিয়নশ্বিপ খেলে, ৱৰ্ল্ড চেম্পিয়নশ্বিপ খেলে, সেইবিলাক খেলিব নিদিব। এইবিলাক সেইখন সেই ইণ্টাৰনেশ্যনেল FIA এপ্ৰুভ হ'ব লাগিব। FIA এপ্ৰুভ হ'লে সেই ব্লেডকেইখন আপুনি তাতে ইণ্টাৰনেশ্যনেলত আপুনি খেলত ইউজ কৰিব পাৰিব।
1: কিন্তু এটা কথা ঠিক, যিহেতু এইটো এটা অলিম্পিক গেমছ, গতিকে অৰ্থটো যোগাৰ কৰি হ'লেও যদি এজন ল'ৰাৰ পাৰদৰ্শিতা আছে তেওঁ এইখিনি ধন যোগাৰ কৰি বিভিন্ন সন্থাই হয়তো সহায় কৰিব, আৰু অলিম্পিকত যদি এবাৰ ভাল ফল দেখুৱাব পাৰে তেতিয়াহ'লে তেওঁৰ এই ধনৰ কোনো হি নাথাকিব
0: নাথাকিব।
1: যিহেতু আজিকালি সকলোৱে দেখিছে আমাৰ যিটো ক্ৰীড়া আমাৰ যিটো স্পৰ্টছ পলিচি, সেইমতে যদি আপুনি আন্তঃৰাষ্ট্ৰীয় বা ৰাষ্ট্ৰীয় পৰ্যায়তো যদি আপুনি ভাল ফল স্বৰ্ণ পদক, ৰূপৰ পদক বা ব্ৰঞ্জৰ পদক পালেও যথেষ্ট
0: সাহায্য
1: দিয়ে। সেইটো ক্ষেত্ৰত ভয় কৰিব লগা একো নাই। আপুনি যিহেতু কৈছে যে 50,000 যথেষ্ট দাম, কিন্তু ভয় কৰিব নালাগে, যিহেতু গেমটো ইতিমধ্যে এটা অলিম্পিক গেমছ, বহুত পুৰণি অলিম্পিক গেম, গতিকে আগবাঢ়ি আহিব পাৰে, অৰ্থৰ কাৰণে ৰৈ থাকিব নালাগে। এতিয়া আপুনি ক'লে যে যথেষ্ট ল'ৰা ছোৱালী খেলি আছে, নহয় জানো, কেনেধৰণৰ ল'ৰা ছোৱালী আচলতে এই ফেন্সিং খেলৰ প্ৰতি আগবাঢ়ি অহাটো উচিত? তাৰ কিবা শাৰীৰিক কথা বা মানসিক, যিহেতু এটা মানসিক গেমো হয় এইটো,
0: হয় আপোনাক কৈছোঁ, এইটো বডি কণ্টেক্ট গেম, আৰু খেলুৱৈজন বহুত ফাষ্ট খেলিব লাগে। এইটো আপুনি যেতিয়া আপুনি নেশ্যনেল লেভেলতে যায় আমাৰ বহুত ফাষ্ট গেম, এইটো আপুনি আগত যায় পইণ্ট কেনেকৈ ল'ব পাৰে সেইটো বহুত ইম্পৰ্টেণ্ট। সেইকাৰণে আমি খেলুৱৈসকলৰ ফিটনেছটো, আমি যেতিয়া খেলুৱৈ এজন আহে, খেলুৱৈজনৰ ফিটনেছটো চাই কিনে আমি সেই প্ৰশিক্ষকে প্ৰশিক্ষণটো দিয়ে যে কোনটো ইভেণ্টত যে AP খেলা হ'ব নে ফইল খেলা হ'ব নে সেবাৰত এই খেলুৱৈজনক আমি খেলাম, সেই হিচাপে প্ৰশিক্ষকে প্ৰশিক্ষণ দিয়ে। এই ফিটনেছটো চাই সেই হিচাপে তেখেতক
1: তিনিটা গেমৰ AP ফইল বা সেবাৰ, যিটো
0: হয় যে এজনে APৰ কাৰণে ভাল হ'ব, এজনে ফইল কাৰণে ভাল হ'ব।
1: APটো ফুল বডি
0: হয়
1: আৰু আপোনাৰ ফইলটো হৈছে আধ উপৰখণ্ডৰ কঁকালৰ পৰা
0: সেবাৰটো ওপৰ,
1: আৰু লগতে হাত ব্যৱহাৰ কৰিব পাৰিব। হয় গতিকে সেইধৰণে ল'ৰাটোৰ ফিটনেছটো চাই পেলাই,
0: ফিটনেছটো চাই কিনে এনেকুৱা
1: তেওঁক সেই যিকোনো এটা ইয়াৰে ভাগত ভগাই পেলাই তেওঁক দিব পাৰিব।
0: হয় হয়, আৰু কিছুমানে চেঞ্জো কৰে তাৰপিছত, যে আপুনি দিয়াৰ পিছতো নিজে যে মোৰ এইটো গেমটো ভাল নালাগিলে, মই এইটো গেমত বেছি আগুৱাই যাব পাৰিম,
1: এটা সময়ৰ পিছত তেওঁ নিজে ঠিক কৰি ল'ব পাৰিব
0: যেতিয়া অলপ চিনিয়ৰ হয়।
1: যিখিনি ল'ৰা ছোৱালী আপোনালোকৰ তাত আহে, প্ৰশিক্ষণৰ কি ব্যৱস্থা কৰা হৈছে অসমত?
0: আমি অসমত মানে আমাৰ চেণ্ট্ৰেলি এটা ইয়াতে নেহৰু ষ্টেডিয়ামত, আপোনাৰ চুইমিং পুলটোৰ ওচৰতে, আমি নিজাকে এটা প্ৰশিক্ষণ কেন্দ্ৰ তাতে বনাই লৈছোঁ চেণ্ট্ৰেলি। এইটো অসমত, অসমৰ সকলো খেলুৱৈ আহি ইয়াতে প্ৰশিক্ষণ ল'ব পাৰে, প্ৰশিক্ষক থাকে, আমাৰ পাৰ্মানেণ্ট প্ৰশিক্ষক আছে।
1: কিমান ল'ৰা ছোৱালী তাতে প্ৰশিক্ষণ ল'ব পাৰে এটা সময়ত?
0: 50 মানে ল'ব পাৰে, আৰু আমি প্ৰশিক্ষণো দিওঁ নেক্সট। প্ৰত্যেক বছৰে আমি কেম্প পাতোঁ, বাহিৰৰ পৰা প্ৰশিক্ষক আনো আৰু ব্ৰঞ্জ মেডেল পায়।
1: আপোনালোকে প্ৰশিক্ষণটো কেনেকৈ ঠিক কৰে, মানে নিজে গ'লে হয়নে ল'ৰা ছোৱালী? আমাৰ যদি শ্ৰোতাসকলে শুনি আছে, যদি কোনোবা যাব বিচাৰে, মানে প্ৰক্ৰিয়াটো কি ধৰণৰ হ'ব?
0: আমাৰ তাত প্ৰথম যাব অফিচত, যায় আমাৰ এডমিশ্যন ফৰ্ম আছে, ৰেজিষ্ট্ৰেশ্যন ফৰ্ম, ৰেজিষ্ট্ৰেশ্যন ফিল আপ কৰাৰ পিছত খেলুৱৈজনক আমি খেলিব দিওঁ তাতে। আমাৰ প্ৰশিক্ষক থাকে, প্ৰশিক্ষকসকলে যোনটো ইভেণ্টৰ কাৰণে চুজ কৰে, প্ৰথমটো আৰু ইভেণ্টটো নাচাই, খেলুৱৈজনক প্ৰথম বেছিক
1: চিনাকি কৰি দিব,
0: প্ৰথম বেছিকটো শিকায় আমাৰ দুমাহ তিনিমাহ, তাৰপিছতে ৱেপনটো যিসকল খেলুৱৈ নিজা নাই সেইখিনি আমাৰ খিনিৰে প্ৰেক্টিচ কৰে। মেক্সিমাম ল'ৰা ছোৱালী নিজে কিনে, বিশেষকে ড্ৰেছটো খুবেই, নিজে কিনাটো খুবেই প্ৰয়োজন, কিয়নো ড্ৰেছটো খেলাৰ পিছত ঘাম লাগি যায়, ইনফেকশ্যন হোৱাৰ চান্স থাকে। তো খেলুৱৈসকলে মেক্সিমাম ড্ৰেছটো বা মাস্কটো নিজে কিনি লয়। যোনে আৰ্থিকভাৱে স্বচ্ছল নহয় তেখেতসকলে আমাৰ এছ'চিয়েশ্যনৰ মাস্ক বা ব্লেড ড্ৰেছ এনেকুৱা ব্যৱহাৰ কৰে, ব্যৱহাৰ কৰিব দিওঁ। বা খেলতো বিভিন্ন জিলাৰো এনেকুৱা হয়, যেতিয়া খেলিব আহে তাতে দুখন তিনিখন ব্লেড কিনি লৈ কিনে প্ৰেক্টিচ কৰি আছে, যেতিয়া আমাৰ ৰাজ্যিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে তেতিয়া আমাৰ এছ'চিয়েশ্যনৰে সন্থাৰ ব্লেড বা মাস্ক এখিনি দি কিনে আমি সহায় কৰোঁ তেখেতসকলক, সেনেকৈ খেলে।
1: ভৱিষ্যত পৰিকল্পনা আপোনালোকৰ কেনেকুৱা?
0: ভৱিষ্যত পৰিকল্পনা মানে আমাৰ এতিয়া আমি ট্ৰেইনিঙৰ ওপৰত এতিয়া বেছিকৈ গুৰুত্ব দিছোঁ। প্ৰপাৰ যদি ট্ৰেইনিং খেলুৱৈসকলে লাভ নকৰে, প্ৰপাৰ যদি ট্ৰেইনিংটো আৰু প্ৰপাৰ কোচজন প্ৰশিক্ষকজন ভাল হ'ব লাগিব।
1: কিমান বয়সত আচলতে এই খেলটো আৰম্ভ কৰাটো উচিত বুলি আপুনি ভাবে?
0: মিনিমাম 7-8 বছৰ হ'লে ভাল হয়।
1: আৰু 14-15 বছৰত যদি আহে খেলিব পাৰে?
0: খেলিব পাৰে, 14-15 বছৰতো খেলুৱৈসকল আহে
1: আহে
0: আপোনাৰতো আমাৰ খেলবোৰ অনুষ্ঠিত আণ্ডাৰ 10 10 বছৰৰ ভিতৰত, এটা আণ্ডাৰ 12, এটা আণ্ডাৰ 14, এইটো আমি চাব জুনিয়ৰ বুলি কওঁ, আৰু এটা আণ্ডাৰ 17 যিটোক আমি কেডেট বুলি কওঁ, আৰু এটা আণ্ডাৰ 20 সেইটো জুনিয়ৰ।

0: আৰু তাৰ ওপৰত খেলি আমাৰ ছিনিয়ৰ খেল অনুষ্ঠিত হয়। সেইটো আমাৰ ৰাজ্যিক পৰ্যায়তো হয়, ৰাষ্ট্ৰীয় পৰ্যায়তো এইটো খেল হয়।
1: গতিকে যিমান সোনকালে পাৰে অহাটো উচিত আৰু, যিকোনো এটা খেলৰ বাবে অলপ সোনকালে যদি আৰম্ভ কৰে, আজিকালি যিহেতু এটা কেৰিয়াৰ হৈছে,
0: জীৱিকাৰ উপায়, ইয়াতে অভিভাৱকসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে, তেখেতসকলে আগবঢ়াই দিব লাগিব,
1: দিব লাগিব
0: খেলুৱৈ ল'ৰা ছোৱালীবোৰক।
1: ধন্যবাদ শৰ্মা, আপুনি আজি আমাৰ অনুষ্ঠানলৈ আহি ফেন্সিং খেলৰ বিষয়ে যথেষ্টখিনি কথা ক'লে। আমি আকৌ পিছলৈ কথা পাতিম। ধন্যবাদ আজিৰ
0: বাবে। ধন্যবাদ।
2: ইমানপৰে শ্ৰোতাসকলে ফেন্সিং খেলৰ নিয়ম আৰু অসমত ইয়াৰ প্ৰসাৰ সম্পৰ্কত অসম ফেন্সিং সন্থাৰ সচিব বিপুল কুমাৰ শৰ্মাৰ সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে প্ৰবাল কুমাৰ শৰ্মাই। খেলৰ বাতৰি। মহিলা টি টুৱেণ্টি বিশ্বকাপলৈ ভাৰতীয় দল ঘোষণা। আসন্ন মহিলা টি টুৱেণ্টি বিশ্বকাপলৈ ভাৰতীয় দলটো ঘোষণা কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে। ইংলেণ্ড আৰু ৱেলছত অহা 12 জুনৰ পৰা আৰম্ভ হ'বলগীয়া ICC সন্মানীয় প্ৰতিযোগিতাখনলৈ ঘোষণা কৰা 15-জনীয়া ভাৰতীয় দলটোত অন্তৰ্ভুক্ত কৰা হৈছে নৱাগত নন্দিনী শৰ্মাক। উইকেট কিপাৰ বেটাৰ য়ষ্টিকা ভাটিয়া আৰু অলৰাউণ্ডাৰ ৰাধা যাদৱকো দলটোত অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰতিযোগিতাখনত ভাৰতীয় দলটোক নেতৃত্ব দিব হৰমনপ্ৰীত কৌৰে। ইফালে সহ অধিনায়কৰ দায়িত্বত থাকিব স্মৃতি মন্ধানা। এই দলটোৱে বিশ্বকাপৰ পূৰ্বে ইংলেণ্ডৰ বিৰুদ্ধে এখন 3খনীয়া টি টুৱেণ্টি শৃংখলাত ভাগ ল'ব। মন কৰিবলগীয়া যে বিগত মহিলা প্ৰিমিয়াৰ লীগত 17টা উইকেট দখল কৰাৰ সুবাদত নন্দিনী শৰ্মাক বিশ্বকাপৰ বাবে ঘোষিত ভাৰতীয় দলটোত অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতীয় এই দলত স্থান লাভ অসমৰ উমা ছেত্ৰী, জিন্তিমণি কলিতাৰ। ইংলেণ্ড ভ্ৰমণ কৰিবলগীয়া ভাৰতীয় মহিলা এই দলটোত স্থান লাভ কৰিলে অসমৰ উমা ছেত্ৰী আৰু জিন্তিমণি কলিতাই। ইংলেণ্ড এই দলৰ বিপক্ষে খেলিবলগীয়া 3খনীয়া টি টুৱেণ্টি আৰু 3খনীয়া এদিনীয়া মেচৰ শৃংখলা দুখনৰ বাবে ঘোষণা কৰা ভাৰতীয় এই দলটোত স্থান লাভ কৰিছে অসমৰ তাৰকা ক্ৰিকেটাৰ দুগৰাকীয়ে। টি টুৱেণ্টি শৃংখলাটো 20, 23, আৰু 25 জুনত অনুষ্ঠিত হোৱাৰ বিপৰীতে এদিনীয়া শৃংখলাটো 28 জুন, 1 জুলাই আৰু 4 জুলাইত অনুষ্ঠিত হ'ব। দুয়োটা শৃংখলাত ভাৰতীয় এই দলটোত স্থান লাভ কৰা উমা ছেত্ৰী আৰু জিন্তিমণি কলিতাক অভিনন্দন জনাইছে অসম ক্ৰিকেট সন্থাই। 17 বছৰ অনূৰ্ধ ভাৰতীয় দলত স্থান লাভ অসমৰ মানসজ্যোতি ৰেহানৰ। AFC এছিয়ান কাপ ফুটবল প্ৰতিযোগিতাৰ বাবে ঘোষিত ভাৰতৰ 17 বছৰ অনূৰ্ধ দলটোত স্থান লাভ কৰিছে অসমৰ দুগৰাকীকৈ খেলুৱৈয়ে। অহা 5 মে'ৰ পৰা ছৌদি আৰবৰ জেড্ডাহত অনুষ্ঠিত হ'বলগীয়া AFC 17 বছৰ অনূৰ্ধ এছিয়ান কাপ ফুটবলৰ বাবে মুখ্য প্ৰশিক্ষক বিবিয়ানো ফাৰ্ণাণ্ডেজে ঘোষণা কৰা ভাৰতৰ 23জনীয়া দলটোত স্থান লাভ কৰা অসমৰ প্ৰতিভাৱান খেলুৱৈ দুগৰাকী হ'ল মানসজ্যোতি বৰুৱা আৰু ৰেহান আহমেদ। ৰাষ্ট্ৰীয় ৰেংকিং টেনিছৰ প্ৰথমটো ছুপাৰ ছিৰিজ খিতাপ ফাগুনজ্যোতিৰ। অসমৰ প্ৰতিভাৱান টেনিছ খেলুৱৈ ফাগুনজ্যোতিয়ে কেৰিয়াৰৰ প্ৰথমটো ৰাষ্ট্ৰীয় ৰেংকিং ছুপাৰ ছিৰিজ টেনিছ প্ৰতিযোগিতাত খিতাপ জয় কৰিবলৈ সক্ষম হৈছে। ৰাজস্থানৰ ৰাজধানী জয়পুৰত অনুষ্ঠিত আইটাৰ সৰ্বভাৰতীয় প্ৰতিযোগিতাখনত আজি অসম কন্যাই অনবদ্য প্ৰদৰ্শন কৰি 12 অনূৰ্ধ ছোৱালীৰ একক শাখাৰ খিতাপ অৰ্জন কৰে। ফাগুনে ফাইনেলত 6-4, 6-2 পোনপটীয়া ছেটত পৰাস্ত কৰে উত্তৰ প্ৰদেশৰ সুভি ৰঞ্জনক। প্ৰিয় শ্ৰোতা, আজিলৈ আমাৰ সময় হৈ আহিল। খেল আৰু খেলুৱৈ অনুষ্ঠানৰ পৰা ইমানতে বিদায় লৈছোঁ। সহস্ৰাব্দী দত্তৰ সহযোগত আজিৰ অনুষ্ঠানৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।
3: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
4: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
3: কোন ঠাই অ?
4: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
4: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
5: তেন্তে ময়ো এবাৰ যাব লাগিব।
4: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
6: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
7: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক সুৰৰ শৰাই অনুষ্ঠানত। আজিৰ শিল্পী মিতালী দে, সুৰ সংৰচনা মলয় সূত্ৰধৰৰ, প্ৰথমটি গীতৰ গীতিকাৰ হীৰেণ ভট্টাচাৰ্য্য়।

0: সুৰৰ শৰাই অনুষ্ঠানত মিতালী দেৰ কণ্ঠৰ গীত শুনিলে। সুৰ সংৰচনা আছিল মলয় সূত্ৰধৰৰ।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক কেইটিমান আধুনিক গীত। অনুষ্ঠানত প্ৰথমগৰাকী শিল্পী সংগীতা কাকতি।

মণিৰাম দেৱানছবিৰ আন এটি গীত শুনক। শ্যামল, ভূপেন হাজৰিকা, ইলা, জয়ন্ত হাজৰিকা, সুদক্ষিণা শৰ্মা, দিলীপ আৰু শ্ৰুতিৰ কণ্ঠত।

0: Tu toku buat kami sedina. Iga tegora tu.
1: Sitrogit, onusanti raziloi imanote ontoporil. আকাশ বাণী গুৱাহাটীৰ মহাবাহুত এতিয়া শুনক নিশাৰ আঞ্চলিক বাতৰি।
2: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। বিজেপিয়ে বিধানসভা নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পাছত ৰাজ্যত নতুন চৰকাৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। দলৰ সংসদীয় কমিটীয়ে অসমৰ বিজেপি বিধায়িনী দলৰ নেতা বাছনিৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা ৰসায়ন আৰু সাৰ মন্ত্ৰী জে পি নাড্ডাক কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে। হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং সৈনিক কেন্দ্ৰীয় সহ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এখন সংবাদমেলত দলে নিৰ্বাচনত লাভ কৰা অভূতপূৰ্ব সাফল্যৰ বাবে ৰাইজক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে ৰাজ্যবাসীৰ আশীৰ্বাদত এই নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ 102গৰাকী প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰি ইতিহাস ৰচনা কৰিলে। বিজেপিৰ গণসংযোগ শক্তিশালীৰ বাবে এই ঐতিহাসিক জয় লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি ড০ শৰ্মাই লগতে প্ৰকাশ কৰে। অনাগত 5 বছৰত অসমবাসীৰ উন্নয়নৰ বাবে পূৰ্বৰ দৰে কাম কৰি যাব বুলিও তেওঁ মন্তব্য কৰে। অসমবাসীৰ ওচৰত দলটো ঋণী হৈ থাকিব বুলি ড০ শৰ্মাই প্ৰকাশ কৰে। ইপিনে কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটৰ পৰাজয় সন্দৰ্ভত কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ আজি গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰে। পৰাজয়ৰ বাবে নৈতিক দায়িত্ব স্বীকাৰ কৰি শ্ৰীগগৈয়ে বিজেপি দলক শুভেচ্ছা জ্ঞাপন কৰে। সভাপতি শ্ৰীগগৈয়ে পৰাজিত হলেও অসমবাসীক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে পৰাজিত হলেও দলৰ কৰ্মীসকল হাৰি যোৱা নাই। ফুলৰ পৰা শিক্ষালৈ দলটোৰ নেতা কৰ্মীসকল তৃণমূল পৰ্যায়লৈ গৈ কাম কৰিব বুলিও সাংসদগৰাকীয়ে প্ৰকাশ কৰে। অসম বিধানসভা নিৰ্বাচনত এন ডি এ মিত্ৰজোঁটৰ ঐতিহাসিক জয়ৰ বাবে অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই ৰাজ্যবাসীক ধন্যবাদ জ্ঞাপন কৰিছে। গুৱাহাটীত আজি বিজেপিৰ সৈতে অনুষ্ঠিত যৌথ সংবাদমেলত সভাপতি বৰাই কয় যে এই

0: এই মিত্ৰজোঁটক নতুন সাহস আৰু শক্তি প্ৰদান কৰিলে ৰাজ্যৰ উন্নয়নৰ স্বাৰ্থত বিজেপিৰ সৈতে একেলগে কাম কৰি যাব বুলিও তেওঁ প্ৰকাশ কৰে। সভাপতি বৰাই লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেখুওৱা মাৰ্গদৰ্শনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। দলৰ কৰ্মকৰ্তাসকলকো তেওঁ ধন্যবাদ জ্ঞাপন কৰে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই বিধানসভা নিৰ্বাচনত লাভ কৰা এই জয়ক ঐতিহাসিক বুলি অভিহিত কৰে। এন ডি এয়ে লাভ কৰা এই সফলতাৰ বাবে সভাপতি শইকীয়াই অগপৰ দুগৰাকী জ্যেষ্ঠ নেতা অতুল বৰা আৰু কেশৱ মহন্তৰ বলিষ্ঠ ভূমিকাৰ বিষয়ে উল্লেখ কৰে। শ্ৰীশইকীয়াই কয় যে এই মিত্ৰতাই ৰাজ্যৰ উন্নয়নক প্ৰতিফলিত কৰিছে।
1: অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত এই নিৰ্বাচনত দহগৰাকীকৈ বিধায়কক বিপুল ভোটত ৰাইজৰ আশীৰ্বাদৰ বিনিময়ত অসম বিধানসভালৈ নিৰ্বাচিত কৰি অনাৰ সুবক্ষণত মই সমগ্ৰ অগপ দলৰ প্ৰতিগৰাকী জ্যেষ্ঠ নেতা আৰু অগপ দলৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছো।
0: উল্লেখযোগ্য যে সংবাদমেল সম্বোধন কৰাৰ পূৰ্বে অগপ সভাপতি শ্ৰী বৰা আৰু শ্ৰীমহন্তই ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। সাক্ষাৎকালত ভৱিষ্যতেও ৰাজ্যৰ আকাংক্ষাক মৰ্যাদা প্ৰদান কৰি নতুন উৎসাহেৰে বিকশিত অসমৰ বাবে কাম কৰি যাবলৈ অগপৰ দুয়োগৰাকী নেতাই দৃঢ় সংকল্প গ্ৰহণ কৰে। বিজেপি মিত্ৰজোঁটৰ এই ঐতিহাসিক জয়ৰ বাবে অগপৰ দুয়োগৰাকী জ্যেষ্ঠ নেতাই ডঃ শৰ্মাক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, ছিকিম, মেঘালয় আৰু অৰুণাচল প্ৰদেশত কাইলৈ ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগে লগতে বিহাৰ আৰু পশ্চিমবংগৰ গংগা নৈৰ পাৰৰ অঞ্চলসমূহত এই সময়ছোৱাত বিজুলী ঢেৰেকুৰিৰে ধুমুহা বৰষুণ আহিব পাৰে বুলি আশংকা প্ৰকাশ কৰি অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। নাগালেণ্ড চৰকাৰে ৰাজ্যিক পৰিবহণ বিভাগৰ অধীনৰ ৰাজহুৱা পৰিবহণ সেৱা সুদৃঢ় কৰাৰ উদ্দেশ্যে 13 কোটি টকা ব্যয়েৰে 43খন বাছ ক্ৰয় কৰাৰ বাবে টাটা মটৰ্ছ লিমিটেডৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। নাগালেণ্ড ৰাজ্যিক পৰিবহণ বিভাগৰ অতিৰিক্ত মুখ্য অভিযন্তা, বিত্ত বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া আৰু টাটা মটৰ্ছ শাখাৰ বিক্ৰী আৰু বিপণন বিভাগৰ উপ মহাপ্ৰবন্ধকৰ উপস্থিতিত আজি কোহিমাত এই ত্ৰিপাক্ষিক চুক্তি সম্পাদন হয়। নাগালেণ্ড ৰাজ্যিক পৰিবহণ বিভাগে অহা 3 মাহৰ ভিতৰত নতুন বাছসমূহ লাভ কৰাৰ সম্ভাৱনা আছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে চেন্নাই ছুপাৰ কিংছক জয়ৰ বাবে 156 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। খেলখনত দিল্লী কেপিটেলছে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 155 ৰাণ সংগ্ৰহ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী। আপোনালোকে অনুষ্ঠান শুনি আছে মহাবাহু শাখাৰ পৰা। এতিয়া আগবঢ়াইছো সাধক সুন্দৰৰ।

0: নমস্কাৰ শ্ৰোতাসকল, সাধক সুন্দৰ অনুষ্ঠানটিলৈ আপোনালোকক আকৌ এবাৰ আদৰণি জনাইছো। মোৰ সৈতে আজি আছে অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰথমগৰাকী মহিলা কণ্ঠশিল্পী, তেখেত অসম আৰক্ষীৰ প্ৰথমগৰাকী সহকাৰী উপ পৰিদৰ্শক, তেখেত এগৰাকী অভিনেত্ৰী, গীতিকাৰ, সুৰকাৰ। আৰু তেখেতৰ সৈতে আমি প্ৰথম খণ্ডটিত তেখেতৰ বৰ্ণিল জীৱন পৰিক্ৰমাৰ কিছু কথা আপোনালোকক জনাইছিলোঁ। আজি আকৌ এবাৰ তেখেতৰ সৈতে বহিছোঁ, তেখেতৰ আৰু কিছু কথা আপোনালোকক জনাব বিচাৰিম তেখেতৰ মুখেৰে। বাইদেউ, আকৌ এবাৰ আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ।
1: ধন্যবাদ
0: বাইদেউ। প্ৰথম খণ্ডটি শুনি শ্ৰোতাসকলে ইমান ভাল পাইছে আৰু বহুতে এনেদৰে লিখিছে যে আকাশবাণীয়ে যিটো কাম কৰিছে আপোনাক আকৌ ৰাইজৰ মাজলৈ লৈ আহি আকাশবাণী গুৱাহাটীক তেখেতসকলে বিশেষভাৱে ধন্যবাদ দিছে। শ্ৰোতাসকলে তেনেকুৱা বহু মন্তব্য আমি পাইছোঁ আৰু আপোনাৰ জীৱন পৰিক্ৰমাৰ বিষয়ে আপোনাৰ মুখেৰে শুনি বহুতো লোক আপ্লুত হৈ পৰিছে, সেই বিষয়ে আমালৈ মন্তব্য প্ৰেৰণ কৰিছে, আপোনাকো হয়তো বহুতে জনাইছে। আজি আৰু এনেকুৱা কথা জানিবলৈ বিচাৰিম যিসমূহ হয়তো আমি নাজানো। সকলো শ্ৰোতাৰ বাবে সেই কথাখিনি আপোনাৰ মুখেৰে আকৌ এবাৰ আমি শুনিব বিচাৰিম। এগৰাকী শ্ৰোতাই লিখিছিল আৰু ইতিমধ্যে আপোনাৰ বিষয়ে যিখন অভিনন্দন গ্ৰন্থ প্ৰথমা প্ৰকাশ পাইছে তাতো উল্লেখ আছে যে আপুনি ভ্ৰাম্যমান থিয়েটাৰৰ যিসমূহ গীত গাইছিল ইমান বেছি জনপ্ৰিয় হৈছিল। আপুনি বেউলা নাটকখনতো গীত লিখিছে, তাত গীত গাইছে, সেই বিষয়ে উল্লেখ কৰিছে আৰু কেইবাখনো নাটকত আপুনি গীত নিজে লিখিছে আৰু সেই গীত গাইছে। গতিকে সেই কথা বিশেষভাৱে উল্লেখ কৰিছে শ্ৰোতাসকলে। প্ৰথমে

নাই, উড়ি উড়ি নাচি ফুৰা ধৰা পোহৰাই, জোনাকী ও জোনাকী তোৰ সৰু পাখি দুটি সোণালে, টিপ টিপ সন্ধিয়াৰ দীপালি জনাই, তাকে দেখি তৰালিয়ে হাই মিচিকাই, এধানি পোহৰেৰে মৰম বিলাই।

0: অলি
1: কোনখন নাটকৰ আছিল বাইদেউ? সেইটো
0: এখন খনা নাটকৰ আছিলে।
1: আপুনি বেউলা নাটকতো গীত গাইছে?
0: গাইছিলোঁ কিছুমান গান, অৱশ্যে এতিয়া মই পাহৰিছোঁ। তথাপিতো বেউলা যেতিয়া গা ধুবলৈ গৈছিলে তেতিয়া এটা গান গাইছিলোঁ লগৰীয়া সমনীয়াৰ লগত।

চান্দহদা গড়ৰ নুমলীয়া পুত্ৰয়ে লক্ষিন্দৰ বাপাৰে বিয়া মনসা দেৱীৰ চকুত নপৰাকৈ ছিদ্ৰহীন মেৰ ঘৰ সজা চৈতী পুত্ৰক হাততে হেৰালে মনসাক নকৰি পূজা।

0: তাই কি থৈছে ভাগ্যত বাকি আছে লেখা, হেই হেই হেই হেয়া, হেই হেই হেই হেয়া, হেই হেই হেই হেই হেয়া, হেই হেই হেই হেয়া, হেই হেই হেই হেয়া।
1: খুব ভাল লাগিল আচলতে এই গীতসমূহ। ভ্ৰাম্যমান থিয়েটাৰ সেই আৰম্ভণিৰ সময়ৰ গীত, আৰু আপুনি হ'ল প্ৰথমগৰাকী মহিলা কণ্ঠশিল্পী। সেই আৰম্ভণিতে আপুনি যি গীত লিখিছিল, গাইছিল, আৰু সেই সময়ৰ এই কথাবোৰ আজি শুনি আমাৰ ইমান ভাল লাগিছে। আমি হয়তো আমাৰ এই প্ৰজন্মই সেই সময়ৰ সেই নাটক আমি দেখা নাই, কিন্তু আপোনাৰ জৰিয়তে আমি সেই সময়ৰ কথাখিনি গম পাইছোঁ, আপুনি কিদৰে গীত গাইছিল, আৰু এইখিনি আকাশবাণী শ্ৰোতাসকলেও শুনি নিশ্চয় ভাল পাব। আৰু এখন নাটক আছিল আনাৰকলি, তাতো আপুনি গীত গাইছে, সেই বিষয়েও যদি অলপ কৈ দিয়ে বা গীত এফাকিও যদি শুনায় আমাৰ ভাল লাগিব।

না এ আকাশ মোর ইমান মধুৰ লাগে, মৰম ভৰা এই মহলত হেজাৰ সপোন জাগে।

0: আপোনাৰ প্ৰায় 4-5 বছৰ হ'ল, মাজতে আপুনি বহুদিন চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছিল, ডিঙিৰ আপোনাৰ অস্ত্ৰোপচাৰ হৈ গৈছে, তাৰ পাছতো আজি এই বয়সত আপুনি সেই পুৰণি গীতবোৰ ইমান ধুনীয়াকৈ গাই শ্ৰোতাসকলক শুনাবলৈ চেষ্টা কৰিছে, খুব ভাল লাগিছে আচলতে আপোনাৰ সৈতে এই সময়খিনি।
1: ধন্যবাদ। এতিয়া আৰু ডিঙিটো কটাৰ কাৰণে দুবাৰমান, এবাৰ টেকচমি হ'ল, এবাৰ থাইৰয়ডৰ অপাৰেচন হ'ল এই দুবছৰমানৰ আগতে, গতিকে মাতটো ভঙাটিং হৈছে আৰু, কেতিয়াবা ভাল গাওঁ কেতিয়াবা বেয়া গাওঁ সেই হৈছে। আৰু এটা গান মই বিপ্লৱ নাটকত গাইছিলোঁ, অকণমান তাৰে বাৰু শুনাই দিছোঁ। নাচে ময়ূৰী নাচে,

선데 내 허랑게 엉게 히야르후다 달래야히 모요리 마야래 해자를 쏘고

0: খুব ভাল লাগিছে আৰু আপুনি ইমান আগ্ৰহেৰে এই গীতসমূহ অলপ অলপ গাই শুনাইছে। এতিয়া প্ৰযুক্তিগতভাৱে বহুতো উন্নত হ'ল, কিন্তু সেই সময়ত আপোনালোকে নৃত্য নাটিকা যেতিয়া মঞ্চস্থ হৈ আছিল, আপোনালোকে গীত গাইছিল, সেই সময়ত ইমান বেছি সুবিধা আপোনালোকৰ নাছিল, তাৰ মাজতে আপোনালোকে গীত গাইছিল। আৰু আপোনাৰ লগত যিসকলে গীত গাইছিল বা সংগত কৰিছিল সেইসকলৰ কথা মনত আছেনে বাইদেউ?
1: আছে, সকলোৰে নামবোৰ অৱশ্যে এতিয়া কিছুমান পাহৰিছোঁ, তথাপিতো মোৰ লগত একেলগে কেতিয়াবা সমবেত গীতত ধৰক গাইছিলে, যেনেকৈ আৰম্ভণি গীতটো গাইছোঁ, তেতিয়া মোৰ সুমিত্ৰা বৰুৱা, অনুপমা বৰুৱা কৃষ্ণ ৰয়ৰ ৱাইফ আছিলে, তেখেত ঢুকালে, আৰু দশৰথ দাসৰ ৱাইফ আছিলে সুমিত্ৰা বৰুৱা, তেওঁ ঢুকালে, তেওঁলোক দুজনীয়ে মোৰ লগত গাইছিলে আৰু বাকী অন্য কোনো গোৱা নাই, বাকীবোৰ মই গাইছিলোঁ। আৰু
0: পুৰুষ কণ্ঠ
1: আমি মই প্ৰথমতে ৰাজকৃষ্ণ বাইক সংগীতত পাইছিলোঁ, তেওঁ হেৰি কৰিছিলে, আৰু লগত তেওঁ ৰবি দাস, তাৰপিছত কান্তেশ্বৰ গয়াৰী আছিলে, বাঁহীত আছিলে, তাৰপিছত আৰু

0: দুটৰাত কোনোবা আছিলে মই পাহৰি গৈছোঁ নাম। মোৰ দুবছৰৰ পাছত দশৰথ দাস আহিছিল, তাৰপিছত দশৰথৰ আগতো দশৰথ দাসেও মোৰ লগত গাইছিলে, বিশেষকৈ নৃত্য নাটিকাবিলাকত ৰবি দাসেও তেনেকৈ গাইছিলে। বিশেষকৈ মই দশৰথ দাসদেৱৰ লগত গান গাই ভাল পাইছিলোঁ, কাৰণ তেওঁ আধুনিক পৌৰাণিক দুয়োটাৰে মানে সুন্দৰকৈ মোৰ লগত মানে মিলাব পাৰিছিলে আৰু মই ভাল পাইছিলোঁ তেখেতৰ লগত। গতিকে তেওঁলোকে গান এটা লিখি তেওঁৰ লগত আলোচনা কৰোঁ আৰু খুব আনন্দেৰে আমি সুৰটো ইফাল সিফাল কৰোঁ আৰু মিউজিকত তুলি লোৱা যায়। আৰু আনন্দতে কেতিয়াবা আমি ইজনে সিজনক মাৰা মাৰি কৰিছিলোঁ, এনেকুৱা হৈছিল মই তেতিয়া পাহৰিয়ে গৈছিলোঁ মই যে ছোৱালী, তেতিয়া মানে এনেকুৱা হয় আনন্দতে আমি চাহ খাওঁ আৰু প্ৰযোজকেও আহি আমাক আনন্দতে গানটো ভাল হ'লে চাহ তাহ খুৱায়, সেইদিনা স্পেচিয়েলি চাহ খুৱায়, আমাৰ ভাল লাগিছিল তেতিয়া। এই আছিলে আমাৰ তেতিয়াৰ দিনৰ।
1: আৰু তেতিয়া যিসকল অভিনয় শিল্পী আছিলে সেইসকলৰ বিষয়ে অকণমান কওকচোন।
0: অঁ, মইতো প্ৰথমতে লগ পাইছিলোঁ, মই প্ৰথমতে গানৰহে মানুহ আছিলোঁ, গান লিখিছিলোঁ হেৰি কৰিছিলোঁ, কিন্তু প্ৰত্যেকখন নাটকত মই যেতিয়া গানবোৰ গাব লগা হৈছিলে মই গাই থাকোঁ, মনাইকা গৰাকীয়ে তেওঁৰ উঠটো মিলাই আছিলে ষ্টেজত গৈ, গতিকে মই তেওঁলোকৰ এক্টিংবোৰ খুব ভালকৈ জানিছিলোঁ আৰু প্ৰত্যেকখন নাটকৰ ডাইলগবোৰ প্ৰায় ইটোৰ মহিলা শিল্পীসকলৰ ইটো ষ্টেজৰ পৰা সিটো ষ্টেজলৈ যোৱা সময় আৰু ডাইলগ অভিনয় কৰা প্ৰত্যেক কথা এইবিলাক মই খুব ভালকৈ মোৰ কণ্ঠস্থ মুঠস্থ হৈয়ে গৈছিলে। সেইকাৰণে কেতিয়াবা ফিলাপ দি গেছ নায়িকা নহ'লে মই সদায় কৰিব লগা হৈছিলে। এবাৰ তেনেকৈ নায়িকা নাইকিয়া হ'ল বেউলাৰ নাটকৰ, মই গৈ সনেকাও কৰিছিলোঁ, বেউলাৰ মানে সুমিতা বৰুৱাৰ গা ভাল নাছিলে, চান্দ সদাগৰৰ ৱাইফ হৈছিলোঁ। তাৰপিছত আকৌ সেইদিনাই আকৌ বেউলাৰ মানে বেউলাক যিয়ে অন্যায় কৰিলে সেই মনসা দেৱীৰ হৈছিলে, পাহৰি গ'লোঁ, তাই হাজৰিকা বুলি এগৰাকী ছোৱালী আছিলে, তেওঁৰ এক্টিংটো অৱশ্যে মই কৰা নাছিলোঁ, কাৰণ সেইটো বৰ চিঞৰিব লাগে, কাৰণ সেইখিনি সময়ত অভিনয়টোৰ পাছতে মোৰ গান আছিলে, ত্ৰিষ্টৰণীয়ে গৈ ষ্টেজত গান গাব লাগিছিল, গতিকে মই সেইটো এক্টিঙে মনসা দেৱীৰ এক্টিংটো মই কৰা নাছিলোঁ। বাকী সকলোবোৰ নাৰী চৰিত্ৰ মই মনস্থ আছিলে আৰু নাইকিয়া হ'লে শেষত গৈ ময়ে কৰিব লগা হয় আৰু শেষত গৈ ময়ে পাইছিলোঁগৈ কৰিবলৈ, গতিকে সেইখিনি মনত আছে। সুমিত্ৰা বৰুৱাই চান্দ সদাগৰৰ ৱাইফ হৈছিলে, সনেকা হৈছিল, তাৰপিছত বন্দিতাটো মেইন গৰাকী হৈছিলে, তাৰপিছত অনুপমা বৰুৱাইটো বেউলাই হৈছিলে, এইবিলাক মনত আছে। আনাৰকলিটো তেনেকৈ আনাৰ হৈছিলে তাই, তাৰপিছত এইখিনিয়ে মনত আছে আৰু সুন্দৰভাৱে তেওঁলোকে মোক গানটো অইন সময়তো কেনেকৈ গাই তেওঁলোকৰ মুখস্থ হৈ গৈছিলে মোৰ লগতে গাই। এবাৰ বেউলা নাটকত মই নেতাই ধুবুনী ৰোল হৈছিলে, হা নেতাই ধুবুনী কৰি নেতাই ধুবুনীয়ে ল'ৰা এটাক লগত লৈ পেলাই লুইতত মানে কাপোৰ ধুই থাকে, কাপোৰ ধুই থাকোঁতে ল'ৰাটোৱে খুব আমনি কৰে, মাকক কাপোৰখন টানি টানি ধৰে, টানি টানি ধৰে, মাকৰ খং উঠিলে। এবাৰ নেতাই ধুবুনী মনসা দেৱীৰ বায়েক আছিলে, বায়েক, গতিকে তেওঁ কিছুমান কথা মানে স্বৰ্গৰ অপেচৰাই তেওঁলোক, গতিকে তেওঁ জানে, তেওঁ কাপোৰ ধুইছিলে দেৱতাসকলৰ, গতিকে মনসা দেৱীৰ কাপোৰ দেৱতাসকলৰ কাপোৰ ধুইছিল, ধুই থাকোঁতে দিগদাৰ কৰে, কেনে তেওঁ কি কৰিলে ল'ৰাটোক এচলু পানী লৈ পেলাই গাত মাৰি দি শুৱাই থৈ দিলে। এনেকুৱাতে দূৰতে বেউলাই লখিন্দৰ যেতিয়া ঢুকালে ভোৰত মানে আহি আছে, লাহে লাহে আহি থাকোঁতে বেউলাই আহি ঘাটটো ওচৰ পাই দেখিলে যে আৰে কি কাণ্ড, এই মানুহজনীয়ে দেখোন ল'ৰাটোক এচলু পানী দিয়ে মাৰি পেলালে, নাই নাই এওঁ ওচৰলৈকে যাওঁ আৰু এওঁ চাগে মোৰ স্বামীক জীয়াব পাৰিব লখিন্দৰক, সেইবুলি ভোৰখন কাষত চপাই নেতাই ধুবুনী কাপোৰ ধুই থাকোঁ তেওঁৰ চৰণত আহি সাৱটি ধৰিলে, আই মোক ৰক্ষা কৰক। তেতিয়াতো আচৰিত হৈছে নেতাই ধুবুনী, কি হ'ল, ক'লে যে এনেকুৱা এনেকুৱা কথা, মোৰ স্বামীক এনেকৈ সাপে খুটিলে, আগতেও চান্দ সদাগৰৰ ছটা পুত্ৰক সাপে খুটি মাৰিলে, এইটোকো মাৰিলে, গতিকে মই তেওঁক কোনোবাই কিজানি জীয়াই থ'ব পাৰে, সেইকাৰণে লুইতত মই ভোৰত তুলি আনি, সেই তেতিয়াৰ পৰাই ধৰক ভোৰৰ মৰা মানুহ সপে খুটা মানুহক উটাই দিয়ে নেকি, সেইটো থাকিলে চাগে। তাৰপিছত আৰু তেনেকৈ ক'লত নেতাই ধুবুনী, নাই নাই নাই মই এইবিলাক নাজানো ন, মই এজনী ধুবুনীয়ে, মই কাপোৰহে ধুওঁ স্বৰ্গৰ দেৱতাসকল, তাইও নেৰে, বেউলায়ো নেৰে, নেৰি কান্দি কাটি আই আপুনি মোক নেৰে আৰু, একদম কান্দি কাটি হাহাকাৰ অৱস্থা, মৰাহাটো ভোৰতে তুলি থৈ আৰু কান্দা কাটি কৰিছে, শেষত গৈ নেতাই ধুবুনীয়ে ক'লে ঠিক আছে বাৰু তোক মই এজনী মানুহ লগ লগাই দিম, তেওঁৰ ওচৰত যাবি। তেওঁ লৈ আনি কি কৰিলে, এই মনসা দেৱী তেতিয়া মানে সহজভাৱে আছে এজনী মানুহ মহিলা হৈ বহি আছে, তেওঁ ক'লে যে এনেকুৱা এনেকুৱা কথা এওঁ গিৰিয়েকক গোটেই কাহিনীটো ক'লে আৰু, সৰুপৰা খুটিলে এনেকুৱা, কিন্তু ইতিমধ্যেতো মনসাই জানেই গোটেই কাহিনী যে ময়ে মাৰিছোঁ, এইটোকো মই মাৰিছোঁ, গতিকে মনসাই ভাবিলে এই ছটা পুতক মাৰা

0: আছোতো চান্দ ভদ্ৰৰ মোৰ বস নহ'ল, পূজা নকৰিলে মোৰ আচল কাহিনীটো হ'ল, তেওঁক পূজা নকৰাৰ কাৰণে তেওঁ শিৱ পূজা কৰিছিল, মনসা পূজা নকৰাৰ কাৰণে তেওঁক খং আছিল, তাৰমানে সেইটোৱে কথা। কিন্তু চান্দ সদাগৰ নাচুৰ বান্দা তেওঁ কৈছে মই কেতিয়াও শিৱক বাহিৰে মই মনসাক পূজা নকৰোঁ, তেওঁ দেৱী নহয়, মই নকৰোঁৱেই। নকৰিলে শেষত গৈ আৰু মনসাই ভাবিলে বোৱাৰীজনীকে পাইছোঁ, তেতিয়াহ'লে এইকে চিধা কৰিব লাগিব মোৰ পূজা দিবলৈ। শেষত গৈ বেউলাক চত্ৰ ৰাখি দিলে নহয়, ক'লে যে ঠিক আছে মই এনেকুৱা কৰিম, তই মোক পূজা দিব লাগিব। তাৰ বেউলাই ভাবিলে মোৰ স্বামী জীয়াব লাগে, ছটা মৰিলে যেতিয়া এইটো জীয়াই, নহ'লে চান্দ সদাগৰ বংশই নাথাকিব, তোমাক হ'ব মই কৰিম কথা দিলে। তাৰপিছত আৰু বেউলাই গিৰিয়েকক মানে ভূৰত তুলি থকাতে মনসাই দিলে নহয় জীয়াই, জীয়াই যেতিয়া দিলে জীয়া স্বামীজনক লৈতো তেওঁ আহি চান্দ সদাগৰৰ ৰাজ্য পালেহি, চবেই অবাক হৈছে কি কথা, ছটা মৰি গ'ল গধূলি নাহিলে, সেইকেইটাকো ভূৰতে তুলি দিছিলে, এইটো ভূৰত তুলি দিলেও ধুনীয়াকৈ আহিলে কি কথা। তেতিয়া চান্দ সদাগৰক তাই মানে ভৰিয়ে হাতে ধৰিলে, দেউতা এয়া নকথা নহয়, মই আপোনাৰ বংশ ৰক্ষা কৰিবলৈ লৈছোঁ, মই স্বৰ্গৰ অপেচৰা মই মনসাক জয় কৰি আহিছোঁ, আপুনি কিন্তু পূজা দিব পাৰে। শেষত গৈ চান্দ সদাগৰে বাওঁ হাতেৰে মনসাক পূজা দিছিলে, শেষত গৈ বাওঁ হাতে পূজা দিলে, এটা সেইমতে মনসা পূজা আকৌ পূজিত হ'ল। সেইকাৰণে মনসা পূজাত কামৰূপত বিশেষকৈ বৰ প্ৰচলিত।
1: আপুনি নেতাই ধুবিনী চৰিত্ৰটো কৰিব লগা হৈছিল?
0: হয় হয়, সেই চৰিত্ৰটো কৰোঁতে এই চৰিত্ৰটো কৰি বেউলা গানটো গাবলৈ আহে, নেতাই ধুবিনী এইটো ৰোলটো কৰাৰ পিছত নেতাই ধুবিনী বেউলা আৰু এটা দৃশ্যত মই মানে দৌৰি আহি পেলাই গানটো গাবহি লাগে। তাৰপিছত গানটো গাবলৈ এতিয়া কেনেকৈ দৌৰি আহিব লাগে, মই কাপোৰ তেতিয়া নসলাওঁ আৰু সেইযোৰ কাপোৰে আহোঁ, তলত মিউজিকলৈ আহিব লাগে, আহিয়ে তাৰপিছতে মই তলত মিউজিকত দৌৰি মানে ষ্টেজৰ পৰা আহিছোঁ আৰু। তেতিয়া দুখন ষ্টেজ ইখনৰ পৰা সিখন জইন কৰি দিয়ে, এখন আগলৈ গুচি যায় আৰু ইখন, এনেকুৱাতে মই দৌৰি আহোঁতে দুইখন ষ্টেজৰ ফাঁকত ভৰিটো সোমাই গ'ল মোৰ। ময়ো ভবা নাই গানটো গাব, এতিয়া মিউজিক বাজিলেই নহয়, এইপিনে বৰলে বেউলা আহিবই নহয় গান গাবলৈ, মইতো গান গাবই লাগে, ওঠ মিলাবই লাগিব তাই, এতিয়া কি কৰোঁ, মই মানে ভৰিটো টানিছোঁ টানিছোঁ, মোৰ যে ভৰিটো ছিঙি ভাঙি একদম তেজে টুমৰুলি হ'ল, মই সেইটো ভবাই নাই যে গানটোৱে গাবগৈ লাগে, তাৰ চেপাত সোমাই তেজে ওলাইছে, চিঞৰিছোঁ অলপমান। এনেকুৱাতে দেখিলে চাহ বনোৱা মানুহটো আছিলে বসন্ত মামা বুলি মাতো, আৰে আৰে আপি কি হ'ল কি হ'ল, দৌৰি আহিছে, মই এনেকৈ আদ্য শৰ্মা তেতিয়া আছিলে ষ্টেজৰ দায়িত্বত, দৌৰি আহিলে চবে আহি পেলাই ষ্টেজখন ফাক কৰি দিলে, দিয়াৰ পাছত মোৰ ভৰিটো ওলাই আহিলে আৰু, সেই তেজ ওলোৱা ভৰিটোৱে মই মিউজিকত আহি গান গাইছোঁ, মিউজিকৰ মানুহৰ খং, ৰাজকৃষ্ণ বাজপেয়ী ৰবি দাসৰ খং আৰু, কেই ইমান দেৰি কৰিছোঁ মানে আহোঁতে, অন্দিনা দেৰি নহয় সেইদিনা দেৰি হৈছে, তো মইহে জানিছোঁ কি হৈছে। তাৰপিছতে মই আৰু ধুমধাম গানটো গাইছোঁ, বিক্সিক বাদ দিছোঁ আৰু, তেজ ওলাই আছে আৰু। অলপ পাছত গানটো শেষ হ'ল, যেতিয়া মানে দেখিলে যে এইবোৰ কিহৰ তেজ বৈ গৈছে, দেখিছে আৰে কি হ'ল, বোলো এইটোতো কথা, ঠিক আছে হিচাম তোক যে আমি ইমান গালি দিছোঁ, তইটোকে মাতোঁ আমি ইমান গালি দিলোঁ হিচাম, তাই বোলো হ'ব। তাৰপিছত আদ্যদাও আহিলে, আহি পেলাই ক'লে ইছলাম এইটোতো বহুত ভুল কথা হৈছে, তাই ষ্টেজখনৰ হেৰিটো ডিফেক্টটো পাছত মানে এৰালে, আৰু আদ্যদাই কৈছে সেইকাৰণে মই ইমান সহ্য কৰিলোঁ যে গানটো গালোঁ, অচ্যুতদা আৰু আদ্যদাই মানে আচৰিত হৈছে, আদ্য শৰ্মাদেৱে মোক মানে আমি খুৰা খুৰা বুলি মাতোঁ, মোক কৈছে, তেওঁ আকৌ মোক সদায় আহোমনি আহোমনি মূলা গাভৰু বুলি মাতে, সেইকাৰণেতো তোক মই মূলা গাভৰু বুলি মাতোঁ, এনেই মাতোঁ নেকি। তাৰপিছত ঔষধ পাতি দিলে সেইভাগেই আৰু, ভৰিটো বহুত দিন লাগিলে ভাল কৰি, কিন্তু ষ্টেজত মই কাকো নেদেখুৱালোঁ যে মই যে লেঙেৰি আৰু মই যে ভৰিত দুখ পাইছোঁ, কাকো নাজানা। এইটো পাছত বেউলাৰ গানটো গালোঁ, গাই পেলাই অইন দিনাও সেই ৰোলটো কৰোঁ, ভঙাহৰ ভৰিৰে কৰিছোঁ, কিন্তু কাকো মই নজনালোঁ, নাই সেই ধৈৰ্যটো দেখি অচ্যুতদা আৰু আদ্য শৰ্মাক চব শিল্পীয়ে মানে মোক মানে বাহ বাহ দিছিলে, মই কৈছোঁ মই কেলিয়ে চিঞৰি নিদিলে, মোৰ এইটো কৰ্তব্য, ষ্টেজৰ ডিফেক্টটো যে মৰিলে পাছলৈ কোনো শিল্পী ভৰি চেপা খাব নহ'ল, মই কষ্ট পালোঁ অলপ, মই এনেকৈ ক'লোঁ, তেতিয়া চবেই আচৰিত হৈ গৈছে মোৰ কাণ্ডখনত। সেইধৰণে প্ৰথম বছৰ পাছৰ বছৰত তেনেকৈ কিছুমান ডিফেক্ট আছিলে আৰু ষ্টেজৰ, সেইবিলাক আঁসোৱাহবোৰ দূৰ হৈছিলে তেনেকৈ।
1: আপুনি ভ্ৰাম্যমান থিয়েটাৰত বেছি দিন নাথাকিল, তাৰপিছত আকৌ আন কামলৈ আপুনি আগবাঢ়িল,
0: হয়
1: সেই বিষয়ে অকণমান কওকচোন।
0: প্ৰায় তিনি বছৰ হওঁতে মই মেট্ৰিক পৰীক্ষাত লাভ কৰিবলৈ আহি ৰাস্তাতে এখন বাতৰি কাকতত এডভাৰ্টাইজ এটা পালোঁ যে ভাৰত চৰকাৰৰ গীতনাট বিভাগত প্ৰথম শিল্পীৰ দলটো অসমত গঠন কৰা হ'ব, আৰু তাৰ বাবে অসমৰ মানে শিল্পী

0: বিচাৰিছোঁ, এইটো শিকাই বুজাই লোৱা হ'ব, ট্ৰেইনিং আমাৰ ইনষ্ট্ৰাক্টৰ থাকিব এনেকৈ। মই লগে লগে এপ্লিকেশ্যন এখন কৰি থৈ আহিলোঁ আৰু, কৰি দিলোঁ আৰু, ফৰ্ম চৰ্ম ফিল আপ কৰিলোঁ, থাকিলোঁ। এনেকুৱাতে মই ভাবিছোঁ আৰু নাযাওঁ আৰু, মেট্ৰিক পৰীক্ষাটো দিওঁ আৰু এনেকৈ। তাৰপিছত আৰু থকা সময়তে সেইকেইটা দিন কি কৰিম, যেতিয়ালৈকে চাকৰি নাপাওঁ, যেতিয়া মই নগ'লোঁ তেওঁ ওচৰত লগৰ সেইফালেতো হাহাকাৰ লাগি গ'ল। হা, সেইখিনি সময়ত অৱশ্যে হেৰি হৈছিলে, সেইবছৰো কিবা এটা দুৰ্যোগ হৈছিলে মানে বতৰৰ, এৰা ধৰাকৈ হেৰি হৈছিলে। তাৰপিছততো গৰমৰ বন্ধ তন্ধও আহিলে।
1: কিমান চনৰ কথা?
0: সেইটো 67 লাষ্টৰ কথা। সেইটো ছগণ্ড মাত তেতিয়ালৈকে মই চাকৰি পোৱা নাই, ইয়াৰ মই মাজত কি কৰিম এতিয়া। তেতিয়া মোৰ মাজু ভাইটিটো যিজনে গান গাইছিলে, তবলা বজাইছিলে, খুব ভাল মেণ্ডলিন আৰু বিহাৰী বজাইছিলে, তাৰ লগতে মানে খুব ভালকৈ মই ষ্টেজত গান চান গাইছিলোঁ। সি মোৰ লগত থাকিলে, মাহীদেউ ঘৰতে তাৰ ছাইডত থাকি আমি দুটাই টিউচন চিউচন কৰিলোঁ। মিউজিক স্কুল এখন মই তাতে খুলি ল'লোঁ, প্ৰাইভেটকৈ আৰু, ইঘৰত ল'ৰা ছোৱালী পঢ়ালোঁ। তাৰপিছত পঢ়াই থাকি ইতিমধ্যে খবৰ আহিল যে মই ছগণ্ডা মাত ইণ্টাৰভিউ দিব লাগে। ইণ্টাৰভিউ দিলোঁ, ইণ্টাৰভিউ কি কি ইণ্টাৰভিউ হ'ব কৈ দিছে। তেতিয়া মই আকৌ কি কৰিলোঁ, কালান্ত সিং আছিলে মোৰ এজনী বান্ধৱী, কৰুণা দেৱী বুলি, মণিপুৰী ছোৱালী, তাই ক'লে যে মোৰ খুৰাই মণিপুৰী শিকাই, আমি তাতে স্কুলত হেৰি কৰোঁ, তই যা যদি যাবি। মই বোলো অঁ, মোৰ মণিপুৰী শিকিবলৈ বৰ মন। তাতে গৈ দিলোঁ নহয়, সোমাই এডমিশ্যন কৰিলোঁ তাত। আছে কেও নামান আৰু তেতিয়া পইচা। তাৰপিছত আৰু মণিপুৰী শিক্ষাটো তাতে অলপ পাকবিলাক, মণিপুৰী ঢংবিলাক কৰুণায়ো শিকালে, তেওঁ শিকালে। মণিপুৰী নাচত বৰ পাক আছে নহয়, ঘূৰিব লাগে। তাৰপিছত নোৱাৰিছিলোঁ, শকতো আছিলোঁ তেতিয়া অলপ, কৈছে এই ক'ত পাৰিব বুলি কৈছিলোঁ। মই শেষত গৈ কিন্তু মণিপুৰীত গৈ বেছিকৈ ঘূৰি দিলোঁ। তাৰপিছত আৰু ইণ্টাৰভিউ দিলোঁ, ইণ্টাৰভিউটো মই পাছ কৰিলোঁৱে। মানে সত্ৰীয়াটো অলপ সৰুৰ পৰাই অলপমান মোৰ আছিলে, তথাপিও ইয়াত আহি পেলাই ভাৰত চৰকাৰৰ এই অনুষ্ঠানটোত জইন কৰিলোঁ। তেতিয়া কিন্তু তাতে গোটেই দিনটো সেইবোৰ শিকায়ে থাকে, বিহু শিকায়, মণিপুৰী শিকায়, সত্ৰীয়া শিকায়, সকলোতে ডান্স। মইতো চিত্ৰলেখাখন নাচিছোঁ সেই তাতে, উশাহ পৰিণয় এইবিলাক নৃত্য নাটিকাবিলাক কৰিব লগা হৈছিলে, এইবোৰ লৈ লৈ ভাৰতৰ বিভিন্ন ঠাইলৈ গৈছিলোঁ আৰু। তাত শিকি শিকি ভালেই লাগিলে, এইকেইজন গুৰুক নটৰাজতো পাইছিলোঁ, কালান্ত সিং আৰু যতীন গোস্বামীদেৱক। গতিকে তাতো সেই নৃত্য নাটিকাবোৰত ডান্সবিলাক হয়, যেতিয়া মইতো গানবোৰ গাওঁ, চাই থাকোঁ, পাকবোৰ ময়ো শিকি আছিলোঁ। ইয়াত আহি মোৰ যেনিবা ঈশ্বৰৰ কৃপাত সেইখিনি হ'ল। আৰু যতীন গোস্বামী ছাৰদেৱেও মোক বৰ ভালকৈ শিকাইছিলে, ননী বৰুৱা ছাৰেও মোক ভালকৈ শিকাইছিলে, আৰু মোৰ আগ্ৰহ দেখি তেওঁলোকে মৰম কৰিছিলে, সঁচা কথা ক'বলৈ গ'লে। আৰু কালান্ত সিঙেতো আৰু একদম জীয়েকৰ নিচিনা মোক ভাবিছিল, শিকিলে মই নোৱাৰাটো মই তেওঁৰ পৰা শিকিবলৈ চেষ্টা কৰিম, নোৱাৰিলেও নহ'ব, মই পাৰিমেই আৰু, এনেকুৱা হয়। লাই হাৰোৱা নাচিছিলোঁ মই, হা, জাংকী পানী নাচিছিলোঁ, চিত্ৰলেখা নাচিছিলোঁ, কোমৰ হৰণ, এইবিলাক চব নৃত্য নাটিকা মই নাচিছিলোঁ। এবাৰ সুমিতা বৰুৱাহঁতে নটৰাজৰ পৰা আহি পেলাই বহি পেলাই চাই আছে, কৈছে তই ইমান নাচিব পৰাও হ'লি, তাই অবাক হৈছিলে আৰু, আহি পেলাই চঙেনামাত আহি মোক চাইছিলে, তাৰমানে লগ কৰিব আহিছিলে, অচিতাও আহিছিলে চাবলৈ, বেলেগ ৰূপত ৰেণুজনীক আকৌ দেখা পালোঁ এনেকৈ কৈছিলে। চন্দ্ৰমালৈ নটৰাজ এৰি অহাৰ এই কেইমাহমানত মই কি কৰিম, মই গুৱাহাটী ক্লাবৰ ওচৰত কমাৰ্চ কলেজখনত, তাতে মই টাইপৰ শিক্ষা লৈছিলোঁ, তিনিমাহ নহ'লে মই মানে পাৰিলোঁ যেনিবা কৰি। ডাম্স ক্ৰিয়েশ্যনত মই এখন ফাৰ্ম, ডাম হ'ল এজন বঙালী মানুহৰ, তেখেতৰ দুজনী ছোৱালী আৰু তেওঁ উলুবাৰী এতিয়া কি বিদ্যাপীঠ এখন আছে তাৰ অপজিতে, সেইখিনিতে আছে, তেওঁলোক তাৰ পৰা উঠি গ'ল, উঠি গৈ পেলাই তাতে তেওঁ ফাৰ্মখন আছিলে, মই তাত গৈ জইন কৰি টাইপৰ কাৰণে। আৰু মোক ক'লে যে মোৰ কাম কি হ'ব, মোৰ এজন ভাড়াঘৰত থকা দাদা চক্ৰৱৰ্তী বুলি কয়, তেওঁলোকৰ পৰা বঙালীটো শিকিব লাগিব, যে তৃপ্তি সেনগুপ্ত বুলি লগ পাইছিলোঁ ছগণ্ডা মাতে, তেওঁ বঙালী খুব ভাল গায় ভাটিয়ালী তাতিয়ালী। তাই ক'লে আমাৰ দাদাবোৰ কম যে তোক মানে হেৰি কৰিবলৈ, তেওঁ মানে সেই ফাৰ্মখনৰ মেনেজাৰজন তেওঁ বন্ধু আছিলে, ফাৰ্মত ক'লে তো এনেকুৱা এনেকুৱা ছোৱালী এজনী আছে টাইপ কৰিবলৈ, তই পাৰ যদি দুখীয়া ঘৰৰ ছোৱালী টাইপ পাৰ, তেওঁতো লগে লগে মাতি দিলে, মই গ'লোঁ, গৈ পেলাই মই টাইপৰ হেৰিলে দুদিনমান অলপ ভুল হৈছে আৰু, তাৰপিছততো মই পাৰিলোঁ আৰু। তেতিয়া একেবাৰে কেইবা ঘণ্টালৈ মানে টাইপৰ মেচিনটো নিজা হ'ল, গতিকে মাৰিয়ে থাকোঁ মাৰিয়ে থাকোঁ, মোৰ প্ৰেক্টিছ আহি গ'ল আৰু। তাত মই টাইপেই নহয়, তাত এই যে যিবিলাক আৰ্ট কৰে শিল্পীবিলাকে, হোৰ্ডিং বোৰ্ডিং বনোৱা এইবিলাকত বহুত মানে আৰ্টিষ্ট থাকে, এই আৰ্টিষ্টবিলাকক চাব লাগে, ৰং নাইকিয়া হ'ল আনি দিব লাগে, আনিবলৈ ক'ব লাগে, অৰ্ডাৰটো দিবলৈ স্বত্বাধিকাৰ ঘৰত থাকে আৰু, মই মানে অফিচটো চাব লাগে, মই চম্ভালি থাকিব লাগে আৰু, প্ৰয়োজন হ'লে টাইপখিনি কৰোঁ আৰু। তাৰপিছত এদিন কি হ'ল, কৰ্মচাৰীবোৰ ভাত খাবলৈ গ'ল, ভাত খাবলৈ যাওঁতে সৰুতে মায়ে কলপাতত আৰু এঙাৰেৰে মাটিতে ছবি আঁকিবলৈ শিকাইছিলে আৰু চকমেলচিলে শ্লেটতো আঁকিছিলোঁ। যেতিয়া আৰ্টিষ্টকেইজন

0: খাবলৈ গ'লোঁ। ভাত খাবলৈ যাওঁতে ভাবিলোঁ এইখিনি মোৰ মূৰত উপনীত মেলি যাওঁ, দেখিলোঁ ধুনীয়া মেকুৰী এহাল আছে তাতে ছবিত, এখন প্লেটো আছে অফিচৰ নাম প্লেট এখন বনাবলৈ, মই সেইখনকে লৈ আনিলোঁ। আনি পেলাই মই চাওঁচোন মেকুৰীকেইটা বনাই পেলালোঁ নহয়, মানে বহুতবাৰ মোহাৰিছোঁ, বহুতবাৰ গাকিছোঁ, বহুতবাৰ এখনকৈ মেকুৰীকেইটা সাজ ল'লে আৰু খুব ভাল নহ'লেও মেকুৰীকেইটা এফালে চাই থকাকৈ আঁকি দিলোঁ। আঁকি কিন্তু ভুল হৈ গ'ল কি, ইতিমধ্যে অহাৰ সময় হ'ল, ভুলটো হ'ল মই সেউজীয়া ৰঙেৰে বনালোঁ, ভুলটো হ'ল মোৰ সেইখিনিতেই, ক'লা থাকিব পাৰে, বোকা থাকিব পাৰে, ৰঙা থাকিব পাৰে, কজলা থাকিব পাৰে, কিন্তু সেউজীয়া মেকুৰীটো দেখা নাই কোনেও। আৰ্টিষ্টকেইটাক দেখি পেলাই তলত মোৰ টেবুলত কাপোৰখনৰ তলত ভৰাই থৈ দিলোঁ, থাকিলে থাকিলে। অলপ পাছতে প্লেটখন অৰ্ডাৰ দিয়া মানুহটো আহিলে, আহি পেলাই অৰ্ডাৰ ক'লে যে হ'লনে সেইখন, তেতিয়া কৈছে অ' নাই হোৱা বনাব লাগিব, এইটো দামকে কৈছে আৰু, কেতিয়াবা আমি অৰ্ডাৰ দিলোঁ আপুনি, তাৰ দামে কৈছোঁ অঁ হয়োটো বোলে ৰং কৰা হৈছে, আপুনি কালিলৈ আহিব, আজি আৰু নাই হোৱা মই বনাই থৈ দিম। এতিয়া প্লেটখন বিচাৰি নাপায় নহয়, ক'ত গ'ল ক'ত গ'ল, শেষত কৈ নাই নাই নাই। তাৰপিছত মোৰতো সৰ্বনাশ, ময়েতো আঁকিলোঁ এইখনত, তেতিয়া ক'বও নোৱাৰোঁ, এতিয়া ইমান ইম্পৰ্টেণ্ট বস্তু এটা মোৰ যে আৰু খেয়ালি মনটো। তাৰপিছত কাপোৰ দাঙি চাই যে তাতে মেকুৰী দুটা অঁকা আছে, আৰ্টিষ্টকেইটাতো অবাক হৈ গ'ল, কি হ'ল দাদা দাদা এইটো ডাঙৰ কথা হ'ল, এইটো মেকুৰী আঁকি থৈছে প্লেটখনত, আমি সিহঁতে মানে ৰং নকৰাকৈ ৰ'দত নিদিয়াকৈ থৈছে বুলি গালি খাইছে। তেতিয়া কৈছে আমি ঠিকেই ৰং কৰিছিলোঁ বুলি কৈছোঁ আপোনাক, কৰিছিলোঁ, এইখন এইখন কাপোৰৰ তলত কোনে ভৰাই দিছে বনৰ সেউজীয়া মেকুৰীয়ে। দাদাই চালে, আৰে কোনে কৰিলে এইবোৰ কি কথা। তাৰপিছত দাদাই মোলৈ বেকাকৈ চাইছে, এই তই কৰিছ নেকি, কোনে অঁ এনেই মন গ'ল আৰু কৰিলোঁ, খুব হাঁহিছে, হাঁহকে আহিছে, তয়ো যে কান্দ কৰ, তইচোন ছবিও আঁকিব জান, হেৰ তোৰ ভুল হ'ল নহয়, এটা সেউজীয়া মেকুৰী নাথাকে নহয়,
1: বাকীখিনি
0: ঠিকে আছিলে, দাড়ি চাড়ি ঠিকে দিছোঁ একদম, চাবাছ খুব ভাল লাগিলে, এইটো তোৰ হেৰি আছে। সেইকাৰণে ঘৰুৱাভাৱে বৌদিয়ে তাতে ভাত খাবলৈ দিয়ে দুপৰীয়া, টাইপ কৰোঁ, গধূলি আহোঁ, বিৰুৱা কলেজত ক্লাছ কৰোঁ, কৰি আৰু এনেকেই চলিলোঁ। শেষত গৈ চন্দেমাত চাকৰি পাই পেলাই এইখিনি কৰিলোঁ, চৰণমাত থকা সময়তে আকৌ এডভাৰ্টাইজ পালোঁ।
1: আপুনি এই সময়খিনিৰ কথা কিছু কথা আমি শুনিলোঁ, এইটো খণ্ড আমি ইয়াতে সামৰিব লাগিব, আৰু এটি খণ্ডত আপোনাৰ সৈতে আমি কথা পাতিম। আজিলৈ আমি অনুষ্ঠানটি ইয়াতে সামৰোঁ, আপুনি ভালে কুশলে থাকক, অহা খণ্ডত আকৌ লগ পাম,
0: ধন্যবাদ।
2: সাধক সুন্দৰৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত গীতিকাৰ, কণ্ঠশিল্পী, অভিনেত্ৰী ৰেণু দত্ত বৰফুকনৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। শিল্পীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় তথা শেষ খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।

ৰামধেনু অনুষ্ঠানটিলৈ ষ্টুডিঅ'ত মই পুলকিতা। জীৱনৰ সকলো সুন্দৰতা মিলি এটি সুন্দৰ মন পৰখা গীতৰ জন্ম হয়। সেই গীতৰ সুৰত মতলীয়া হৈ সকলোবোৰ নানা ৰঙী ৰামধেনু হৈ পৰে।

বুকুৰ ভিজা ভিজা আবেগপুৰে স্মৃতিৰ সপোন বিচাৰি থপলিয়ায়। দূৰণিৰ আপোন গাঁৱৰ পদূলিত জোনাক ভৰা নিশাৰো চুপনিয়ে যেন তোমাকেই সোঁৱৰায়।

মৰমে ভৰা এটি মনে মনৰ ভাল লগাজনক আদৰ কৰিবলৈ শিকায়, আবদাৰ ভাগিবলৈ শিকায়। কৃত্ৰিমতাবিহীন সেই মৰমে আৱৰি ৰাখে পল অনুপল।

জীৱনৰ ঘাত প্ৰতিঘাত আৰু অন্তৰ্তাহী দুখ বেদনাত মৰহা শেৱালিৰ দৰে হয় সপোনবোৰ। পাই হেৰুৱাৰ বেদনাত কাতৰ এখন হৃদয় আৰু এতে হেঁপাহৰ গান।

আনন্দত উদ্বল দুটি প্ৰাণৰ প্ৰণয়মধুৰ ক্ষণে সলাই পেলায় জীৱনৰ পথ, সকলো দুখ বেদনা পলকতে হেৰাই যায় উৎসাহে ভৰা মনৰ উলাহত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিশা 10:30 বাজি যোৱাৰ লগে লগেই অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণৰ। আমাৰ পৰৱৰ্তী প্ৰচাৰণ মুকলি কৰা হ'ব কাইলৈ পুৱা 5:30 বজাত। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।